নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 26 দিন, 1948 শকাব্দৰ শাওন মাহৰ 21 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 12 তাৰিখ। এতিয়া সময় পোৱা 5:43 গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এয়াৰ এপতো শুনিবলৈ পাব।

প্ৰিয় শ্ৰোতা, এতিয়া ষ্টুডিঅ'ত আছোঁ মই মিতালী বৰবৰা, ডিউটি ৰুমত আছে আৰাধনা বৰা, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, বিবেক শৰ্মা, হৰমোহন বৰ্মন আৰু অমলেশ কলিতা, এফ এম ট্ৰান্সমিটাৰত বিজয় দাস আৰু ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু আছিফ আহমেদ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বন্দনা।

বন্দনা অনুষ্ঠানটির মানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত শ্রোতাসকলে তুলিকা বৰাৰ কণ্ঠৰ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, ৰামেশ্বৰ পাঠকৰ কণ্ঠৰ লোকগীত, কমল নারায়ণ চৌধুৰী, মহানন্দ দাস আৰু সংগীসকলৰ কণ্ঠৰ ভক্তিমূলক গীত আৰু পূৰবী ভট্টাচাৰ্যৰ কণ্ঠৰ এটি ভজন শুনিলে।

0: Odisha today. India continued its impressive medal-winning run at the Commonwealth Fencing Championship in Lagos, Nigeria. After securing 17 medals on the opening day on Monday, Indian fencers added more medals to the country's tally. Karan Singh and Sherjan Shantimol clinched gold medals for India in the senior men's events last night. And that is the end of this news bulletin.
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
2: পণ্ডিত হেমচন্দ্ৰ গোস্বামীদেৱে কৈছিল, সকলোৱে জানে যে মানুহৰ এটা মন আছে যিহেৰে তেওঁ জানিব পাৰে, তাত বা যে মানুহৰ এখন হৃদয় আছে যিহেৰে অনুভৱ কৰিব পাৰে, অৰ্থাৎ যাৰ পৰা ৰাগ বা দ্বেষ জন্মে, আৰু এই দুইত বাজে আছে এটা শৰীৰ যিহেৰে মানুহে কাম কৰে। এনে এজন মানুহে জীয়াই থাকে, অনুভৱ কৰে আৰু গমনাগমন কৰে, বুজিব পাৰে আৰু কথা কয়। মানুহ আৰু পশুৰ ভিতৰত প্ৰভেদ হৈছে, কেৱল মানুহৰ জ্ঞান আছে, পশুৰ জ্ঞান নাই, নতুবা নিজ বৃত্তিবোৰে মানুহ আৰু পশু দুয়োটে একেভাৱেই কাম কৰে। তেনেহলে মন, হৃদয় আৰু শৰীৰ, এই তিনিটা খুঁটিৰ ত্ৰিপদীখনতেই মানুহ বহি আছে। এটা খুঁটা যদি ছিঙি পেলোৱা বা সলোক ঢোলোককৈ থোৱা, তেনেহলে মানুহজন ততালিকে মাটিত পৰি যাব। এই তিনিটা বস্তুৰ বাহিৰে যে মানুহৰ ভিতৰত আন সামগ্ৰী নাই তেনে নহয়, কিন্তু সেইবোৰ লেখত ধৰিলেই মানুহ নহৈ দেৱত্ব লাভ কৰিব। আমি যেতিয়ালৈকে আচলতে মানুহ নাম ল'বৰ উপযুক্ত হ'ব নোৱাৰোঁ, তেতিয়ালৈকে মানুহৰ ওপৰ খাপলৈ যোৱা মাল মচলালৈ লৰাচৰা কৰা কোনো আৱশ্যক নেদেখোঁ। আমি সম্প্ৰতি ইয়াতে সন্তুষ্ট থাকিম যদি আমি এটা সবল আৰু সুস্থ শৰীৰ পাওঁ, এটা সবল আৰু সুস্থ মন পাওঁ আৰু বহল এখন হৃদয় পাওঁ। মনৰ আহাৰ হৈছে জ্ঞান, ৰোগ হৈছে অসত্যতা। শৰীৰৰ আহাৰ হৈছে সুস্থতা বা নিৰোজ অৱস্থা, আৰু ৰোগ হৈছে স্বাস্থ্যবিধিৰ অপ্ৰতিপালন, আৰু হৃদয়ৰ আহাৰ হৈছে স্নেহ আৰু দয়া, আৰু ৰোগ হৈছে হিংসা আৰু খিয়াল। তেনেহ'লে আমি যদি প্ৰকৃতপক্ষে মানুহ নামৰ উপযুক্ত হ'ব খোজোঁ, আমি ভাল ছাত্ৰ বা ল'ৰা হ'ব লাগিব। ভাল ছাত্ৰ হ'ব খুজিলে হ'ব লাগিব সত্যৰ উপাসক, প্ৰেমৰ উপাসক আৰু স্বাস্থ্যৰ উপাসক। মনত ৰাখিব লাগে যে বিদ্যা তাকেহে বোলে যি যুক্তি দিব পাৰে। ধন আৰ্জি দুদিনৰ বেহা পতা বিদ্যা অৰ্জনৰ উদ্দেশ্য নহয়। ভগৱানে গীতাত কৈছে, না হি জ্ঞানেন সদৃশং পবিত্ৰমিহ বিদ্যাতে। জ্ঞানৰ নিচিনা পবিত্ৰ বস্তু আৰু ইহজগতত নাই। জ্ঞানৰ প্ৰতি নিভাঁজ শ্ৰদ্ধাই যদি জ্ঞান অৰ্জনৰ কাৰণ নহয়, তেনেহ'লে আন কাৰণে অৰ্জা জ্ঞানৰ ফল কেতিয়াও সুখ আৰু শান্তিৰ কাৰণ হ'ব নোৱাৰে। সংসাৰত প্ৰৱেশ কৰিলে দেখিবলৈ পোৱা যায় যে অকল ধনেই মানুহক সুখ আৰু শান্তি দিব নোৱাৰে। অনেক ধনী লোকৰ জীৱনৰ ঘটনাৱলী শুনিলেই এজন নিচেই দুখীয়া মানুহেও তেওঁৰ লগত জীৱনৰ সাল সলনি কৰিব নোখোজিব। আমাৰ যত কষ্ট, যত দুখ, তাৰ সৰহভাগেই আমাৰ নিজৰ সৃষ্টি নহয়নে? আমি যে সদায় হা হতস্মি কৰি ফুৰোঁ তাৰ নিমিত্তে কোন দায়ী? আমাক কিয় একোৱে নজৰে? আমি এই সংসাৰত থাকিমেই বা কিমান দিন, আৰু আমাক লাগেই বা কিমান বস্তু? আমি অনেক সময়ত লোকৰ অৱস্থা দেখি সেই অৱস্থা মোৰো হওক বুলি লোভ কৰি, কিছুমান মিছামিচি অভাৱৰ কল্পনা কৰি আমাৰ সকলো সুখ আৰু শান্তিৰ বিসৰ্জন দিওঁ হওক। ইয়াতকৈ আৰু কিবা ডাঙৰ ভুল আছেনে? লোভতকৈ আৰু কিবা ডাঙৰ শত্ৰু মানুহৰ আছেনে? ভালকৈ ভাবি চালে সংসাৰত যতবিলাক পাপ হয় তাৰ মূলতঃ লোভকেহে দেখিবলৈ পোৱা যায়। সেইগুণে প্ৰকৃত জ্ঞান লাভ

0: লাভৰ প্ৰথম ফল লোভক জয় কৰিবলৈ শিকা। লোভে প্ৰজ্ঞা নষ্ট কৰে। প্ৰজ্ঞা নষ্ট হ'লে ঋ অৰ্থাৎ লাজ নষ্ট হয়। লাজ নষ্ট হ'লে ধৰ্ম নষ্ট হয়। ধৰ্ম নষ্ট হ'লে শ্ৰী নষ্ট হয় অৰ্থাৎ হতশ্ৰী হয়। অসমীয়া মানুহে পৰক হাও দিবলৈ হ'লে কয় হতশ্ৰী হ। ইয়াতকৈ ডাঙৰ অভিসম্পাত আমাৰ ভাষাত নাই। লোভে তেনে হতশ্ৰী কৰে। সেইগুণে ছাত্ৰজীৱনত আন শিক্ষা লাভ কৰাৰ লগে লগে আমাক মনুষ্য জীৱনৰ প্ৰধান শত্ৰু লোভ মোহ কাম ক্ৰোধ মদ মাৎসৰ্য এই ছটা ৰিপুক দমন কৰিবলৈ শিকিব লাগে। কোমল বয়সেই সেই সাধনাৰ উপযুক্ত কাল। এবাৰ এই কাল গত হ'লেই সি আৰু কেতিয়াও ঘূৰি নাহে। এই কালতেই হৃদয় ফলিত যি আঁক পৰিব সেই আঁক আৰু চিৰজীৱনৰ নিমিত্তে থাকি যাব।
1: মুকুতামালা, আজিৰ মুকুতামালা হেমচন্দ্ৰ গোস্বামীৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ শিল্পী হাফিজ আহমেদ খান। এটি খেয়াল ৰাগ ভূপাল তৰী।

ইমান পৰে শ্ৰোতাসকলে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত হাফিজ আহমেদ খানৰ ভূপাল তৰি ৰাগৰ এটি খেয়াল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এটি শুনক আজিৰ অনুষ্ঠান পৰিস্থিতি।

আজি দিনৰ 11:30 বজাৰ আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত আন্তৰ্জাতিক যুৱ দিৱস উপলক্ষে ত্ৰিদীপ ভাগৱতীৰ সৈতে এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। তেখেতৰ সৈতে কথা পাতিছে স্নেহা পাঠকে। দিনৰ 12:30 বজাৰ আইডিৰ বুলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত নাক কাণ আৰু ডিঙিৰ বিভিন্ন সমস্যা আৰু চিকিৎসা এই বিষয়ে কাণ নাক আৰু ডিঙি বিশেষজ্ঞ ডাক্তৰ অক্ৰিবা আহমেদৰ সৈতে এটি সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ। বিয়লি 5:25 বজাৰ গয়া মহিলাৰ অনুষ্ঠানত চিপাঝাৰৰ ঘোঁৰাবন্ধা থলীতে বাণীবদ্ধ কৰা অনুষ্ঠানত আত্মসহায়ক গোটৰ সদস্যা ভাগ্যশ্ৰী দেৱীৰ সৈতে এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ প্ৰবাল শৰ্মাৰ, লগতে থাকিব বিয়ানাম। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ।

নিশা 9:30 সাহিত্য চূড়া অনুষ্ঠানত গায়ত্রী ডলেৰ চুটি গল্প আৰু বিমল কুমাৰ শর্মাৰ কবিতা পাঠ। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শর্মাৰ। পুৱা 9:20 প্ৰভাতী তৰংগ আগবঢ়াব সীমান্ত বাৰ্মাই। 7:30 গীতিমালিকাৰ শিল্পী জ্যোতিষ ভট্টাচাৰ্য, ডলি ঘোষ, দিলীপ দাস, দীপালী বৰদলৈ আৰু ৰঞ্জিত দাস। 6:55 জ্ঞান বিজ্ঞান। 7:00 নিয়োগ বাতৰি। 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানৰ অতিথি আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সহকাৰী কেন্দ্ৰ সঞ্চালক ডক্টৰ সূৰ্য দাস। আজি শুনিবলৈ পাব চতুৰ্থ খণ্ড। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যয়।

পুৱা 9:15 জিলাৰ ৰেহৰূপ 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ। দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মনোজ দাসৰ কণ্ঠৰ আধুনিক গীত। 1:20 যুগলনাথ আৰু সংগীসকলে পৰিৱেশন কৰা উজাপালি শুনিবলৈ পাব। 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত ৰমেন চৌধুৰীৰ ইলেক্ট্ৰিক অৰ্গেনত লঘু সংগীতৰ সুৰ। 1:50 ভগৱান দাসৰ কণ্ঠৰ লোকগীত। বিয়লি 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 আধুনিক গীত। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে সমাজ বিজ্ঞানৰ পাঠ, বংগ বিভাজন আৰু স্বাধীনতা আন্দোলনৰ প্ৰথম খণ্ড। যুগুতাই আগবঢ়াইছে পৰশজ্যোতি হাজৰিকাই। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত বানৰ পাছত ল'ব পৰা কৃষি ব্যৱস্থাপনা, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব অৰুণিমা দেৱ চৌধুৰী আৰু সঞ্জীৱ শইকীয়াই। আঁত ধৰিব

সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত গুৰেণ দেউৰীৰ কণ্ঠৰ তিৱা গীত, 8:02 প্ৰচাৰ কৰা হ'ব ধাৰাবাহিক নাট কালকুটৰ দ্বিতীয় খণ্ড। ৰচনা ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। নিশা 8:30 আধুনিক গীত, 9:00 অসমীয়া চিনেমাৰ গীতৰ অনুষ্ঠান চিত্ৰগীত, 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত ভৱেন্দ্ৰনাথ শইকীয়াৰ জীৱনৰ বিষয়ে কিছু কথা, পৰিৱেশন আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: অগ্নিযুগৰ গান,
2: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰ

প্ৰতি আজি এইটুকু থওক। আমাৰ নম্বৰ হৈছে 600-3166-944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-3166-944।

হীৰাম কোঁচ, মংগল কুৰ্মী, কহুলী নাথ, দয়াল পানিকা, সোমনাথ চুতীয়া আৰু লেৰেলা কছাৰী। এইসকলৰ মাজত এগৰাকী সাধু আৰু এজন ভিক্ষা কৰি খোৱা লোকো আছিল।

0: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389 পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260 পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777 এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ আত্মজীৱনী উন্মোচন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কেৰালাৰ নাম সলনি বিধেয়ক 2026 বিবেচনা আৰু গৃহীতকৰণৰ বাবে ৰাজ্যসভাত উত্থাপন কৰিব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে হৰিয়ালী অমাৱস্যা উপলক্ষে আজি নতুন দিল্লীত এটা বৃহৎ গছপুলি ৰোপণ অভিযানৰ আৰম্ভণি কৰিব। কলম্বিয়াৰ প্ৰলয়ংকাৰী ভূমিকম্পত কমেও 250 লোকৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে আৰু 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ আত্মজীৱনী ট্ৰাম্প অৱ দ্য ইণ্ডিয়ান ৰিপাব্লিক মাই লাইফ মাই ষ্ট্ৰাগলছ উন্মোচন কৰিব। আত্মজীৱনীখনত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ব্যক্তিগত বিৱৰণ দাঙি ধৰা হৈছে। শৈশৱৰে পৰা তেওঁৰ অভিজ্ঞতা, সংগ্ৰাম আৰু সাফল্যৰ লগতে দেশৰ চতুৰ্দশ ৰাষ্ট্ৰপতিৰূপে সেৱা আগবঢ়োৱাৰ বিষয়ে আত্মজীৱনীখনত সন্নিৱিষ্ট কৰা হৈছে। তেওঁৰ জীৱনক গঢ় দিয়া মূল্যবোধ, অভিজ্ঞতা আৰু পৰিস্থিতিসমূহৰ বিষয়েও গ্ৰন্থখনত সামৰি লোৱা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজ্যসভাত কেৰালাৰ নাম সলনি কৰিবলৈ কেৰালা নাম সলনি বিধেয়ক 2026 বিবেচনা আৰু গৃহীতকৰণৰ বাবে উত্থাপন কৰিব। কালি লোকসভাই বিধেয়কখন গৃহীত কৰিছিল। ৰাজ্যসভাই আজি ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম সংশোধনী বিধেয়ক 2026 বিবেচনা আৰু গৃহীত কৰাৰ বাবেও গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। লোকসভাত খনি আৰু খনিজ উন্নয়ন আৰু নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026 বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰা হ'ব। উল্লেখযোগ্য যে কালি বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ দুয়োখন সদনৰ কাম কাজ পুনৰবাৰ ব্যাহত হৈ পৰে। লোকসভাই ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম সংশোধনী বিধেয়ক 2026 আৰু ৰাজ্যসভাই ন্যায়াধিকৰণ সংস্কাৰ বিধেয়ক 2026 গৃহীত কৰে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে হৰিয়ালী অমাৱস্যা উপলক্ষে আজি নতুন দিল্লীত এটা বৃহৎ গছপুলি ৰোপণ অভিযানৰ আৰম্ভণি কৰিব। শ্ৰীচৌহানৰ এই ব্ৰিক্ছ মিত্ৰ অভিযানৰ সৈতে জড়িত দেশৰ সহস্ৰাধিক সদস্যয়েও নিজৰ নিজৰ গাঁও আৰু চহৰসমূহত আজি গছপুলি ৰোপণ কৰিব। আজি দিনটোত দেশৰ বিভিন্ন অঞ্চলত 50,000 অধিক গছপুলি ৰোপণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। দেশৰ নাগৰিকসকলৰ প্ৰতি জনোৱা এটা আহ্বানত মন্ত্ৰীগৰাকীয়ে কয় যে হৰিয়ালী অমাৱস্যা হৈছে এনে এটা উৎসৱ যিয়ে প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ সুযোগ প্ৰদান কৰে। নিজৰ চৌপাশক অধিক সেউজীয়া কৰি তুলি এই উৎসৱক প্ৰকৃতিৰ উদযাপনৰ মাধ্যমেৰে পালন কৰিবলৈ তেওঁ জনসাধাৰণক আহ্বান জনায়। তেওঁ কয় যে প্ৰকৃতিৰ প্ৰতি থকা কৃতজ্ঞতা কেৱল শব্দৰ দ্বাৰা প্ৰকাশ কৰা উচিত নহয়। গছপুলি ৰোপণৰ জৰিয়তে প্ৰকৃতিৰ প্ৰতি সকলোৱে কৃতজ্ঞতা প্ৰকাশ কৰা উচিত বুলি শ্ৰীচৌহানে প্ৰকাশ কৰে। তেওঁ কয় যে এটা গছপুলি ৰোপণ কৰাটো কেৱল পৰিৱেশৰ সুৰক্ষাৰ কাম নহয়, বৰং ভৱিষ্যত প্ৰজন্মৰ বাবে এটা নিৰাপদ, সুৰক্ষিত আৰু সুন্দৰ ভৱিষ্যতৰ ভেটি স্থাপনৰ উপায়।
2: 12 अगस्त को अपना एक पर्व है, हरियाली अमावस्या। और हरियाली अमावस्या प्रकृति के साथ जुड़ने का और आनंद मनाने का पर्व है, क्योंकि हर भारतीय पर्व के पीछे एक वैज्ञानिक दृष्टिकोण साइंस है। आज इस अवसर पर पूरी टीम को मैं बधाई देता हूँ। हरियाली अमावस्या को हम और अर्थपूर्ण बना सकते हैं एक पेड़ लगा। तो उस दिन मैं चाहता हूँ कि ICAR के सारे 113 संस्थान, 731 हमारे KVKs, एग्रीकल्चर यूनिवर्सिटीज, हर जगह हरियाली अमावस्या के त्योहार को मनाने के लिए एक पेड़ मिलके जरूर लगाएं, ज्यादा लगे तो ज्यादा लगाएं।
1: बारिशार बतर सत्वे उत्तराखंडर सारिधाम यात्रात भक्तसकले उत्साहेरे भाग लैछे। এই যাত্ৰাৰ দ্বিতীয় পৰ্যায়তো ভক্তসকলে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা গৈ কেদাৰনাথ আৰু বদ্ৰীনাথ ধামত পূজা অৰ্চনা কৰাৰ কাম অব্যাহত ৰাখিছে। শ্ৰী বদ্ৰীনাথ কেদাৰনাথ মন্দিৰ সমিতিৰ অধ্যক্ষ হেমন্ত দ্বিবেদীয়ে প্ৰকাশ কৰা অনুসৰি বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলৰ অবিৰত আৰু নিৰাপদ যাত্ৰা নিশ্চিত কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উত্তৰাখণ্ডৰ 4 প্ৰধান ধৰ্মীয় স্থান কেদাৰনাথ, বদ্ৰীনাথ, গংগোত্ৰী আৰু যমুনোত্ৰীৰ দৰ্শনৰ বাবে কৰা এই চাৰিধাম যাত্ৰাৰ বুজ লোৱাৰ উদ্দেশ্যে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কালি ৰাজ্যখনৰ সকলো জিলা দণ্ডাধীশৰ সৈতে ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰে। বৈঠকত বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি, চাৰিধাম যাত্ৰা, কঁৱাৰ যাত্ৰা, দুৰ্যোগ ব্যৱস্থাপনা, জন জন কি চৰকাৰ, জন জন কে দ্বাৰ কাৰ্যসূচী আৰু ভক্তসকলে যাত্ৰা কৰা পথসমূহ গাঁতমুক্ত কৰাকে ধৰি বিভিন্ন নিৰ্দেশনা প্ৰদান কৰা হয়। বাৰিষাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী জিলা দণ্ডাধীশক সতৰ্কতা বৃদ্ধি কৰাৰ লগতে দুৰ্যোগ

ব্যৱস্থাপনাক সম্পূৰ্ণৰূপে সাজু কৰি ৰাখিবলৈ নিৰ্দেশ দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কলম্বিয়াত প্ৰচণ্ড ভূমিকম্পত আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে কালি পশ্চিমবংগৰ ধ্বংসস্তূপ খান্দি ধ্বংসাৱশেষৰ মাজত চেপা খাই থকাৰ আশংকা থকা লোকসকলক চিঞৰি সন্ধান উলিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে। এই প্ৰলয়ংকাৰী ভূমিকম্পত কমেও 250 লোকৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে। উল্লেখযোগ্য যে সোমবাৰে পুৱা কলম্বিয়াত সংঘটিত এই শতিকাৰ আটাইতকৈ ভয়াৱহ ভূমিকম্পটোৰ ফলত কফি খেতিৰ বাবে জনাজাত অঞ্চলটোৰ ভূমিখণ্ড ফালি যোৱাৰ লগতে প্ৰকাণ্ড অট্টালিকা, ঘৰ, বিদ্যালয় আৰু স্বাস্থ্যকেন্দ্ৰসমূহত ফাট মেলে, হেলনীয়া হয় আৰু বহুসংখ্যক খহি পৰে। ভূমিকম্প প্ৰভাৱিত চহৰসমূহৰ পৰা লাভ কৰা পৃথক পৃথক বাতৰি অনুসৰি এই ঘটনাত মুঠ প্ৰাণহানিৰ সংখ্যা 254। তথ্য অনুসৰি পেৰেইৰাত 101 আৰু দেশৰ তৃতীয় বৃহত্তম চহৰ কালিত 95 লোকৰ মৃত্যু হৈছে। ভূমিকম্পৰ অভিকেন্দ্ৰৰ সমীপৰ প্ৰশান্ত মহাসাগৰীয় বনাঞ্চল এলেকা চকোৰ বহু ঠাইত এতিয়াও বিদ্যুৎ যোগান বা প্ৰাথমিক সা সুবিধাৰ অভাৱত উদ্ধাৰ অভিযান চলোৱাটো জটিল হৈ পৰিছে। দেশখনৰ নতুন ৰাষ্ট্ৰপতি এবেলাৰ্ডো ডি লা এস্পিৰিয়েলাৰ কাৰ্যভাৰ গ্ৰহণৰ মাত্ৰ কেইদিনমানৰ পাছত এই ভূমিকম্প সংঘটিত হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰি ভূমিকম্পত গৃহহাৰা লোকসকলক অৰ্থনৈতিক সাহায্যৰ প্ৰতিশ্ৰুতি দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৰ্মসূত্ৰে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে আৰু দুয়োগৰাকী নেতাই আলোচনা মৰ্মে ৰাছিয়াৰ তেল তথা শুল্ক সম্পৰ্কীয় সমস্যা সমাধান কৰিব বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ পৰামৰ্শদাতা পিটাৰ নাভাৰোৱে মন্তব্য কৰিছে। ভাৰত আৰু আমেৰিকাই বহুমুখী আৰু বিভিন্ন ক্ষেত্ৰলৈ প্ৰসাৰিত নিকট সম্পৰ্কক আগবঢ়াই নিয়াৰ বাবে প্ৰচেষ্টা চলোৱাৰ সময়তে এই মন্তব্য গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ইয়াৰ পূৰ্বে 7 আমেৰিকাৰ ছিনেটে গৃহীত কৰা দ্বিপাক্ষিক বিধেয়কত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ভাৰত আৰু চীনকে ধৰি ৰাছিয়াৰ তেল আৰু গেছ আমদানি অব্যাহত ৰখা দেশসমূহৰ সামগ্ৰীৰ ওপৰত 100% পৰ্যন্ত শুল্ক আৰোপ কৰিবলৈ কৰ্তৃত্ব প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছিল। এনে বাণিজ্যই মস্কোৰ অৰ্থনীতি বহনক্ষম কৰি ৰখাৰ লগতে ইউক্ৰেইনত সামৰিক অভিযানৰ বাবে পুঁজিৰ যোগান ধৰে। ছিনেটে 2026 লিনছে অ' গ্ৰেহাম অনুমোদন, ৰাছিয়া আৰু ইৰাণ আইনখনক 37-11 ভোটত অনুমোদন জনায়। এই ব্যৱস্থাসমূহৰ অধীনত ৰাছিয়াৰ খাৰুৱা তেল বা প্ৰাকৃতিক গেছৰ শীৰ্ষ 5 ক্ৰেতা ৰাষ্ট্ৰৰ আমদানিৰ ওপৰত 100% পৰ্যন্ত শুল্ক আৰোপ কৰাৰ স্বেচ্ছামূলক কৰ্তৃত্ব আমেৰিকাৰ ৰাষ্ট্ৰপতিক প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে ভাৰত আৰু চীন ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰা বিশ্বৰ অন্যতম ৰাষ্ট্ৰ। 135 দুৰান কাপ ফুটবল প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি গুৱাহাটীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এফ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত FC1 3-1 ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপ পৰ্যায়ত নৰ্থ ইষ্ট ইউনাইটেডে 3 খেলতে জয়লাভ কৰি শীৰ্ষস্থানত থকাৰ বিপৰীতে প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা FC1 3 খেলৰ পৰা 3 অৰ্জন কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি হ'বলগীয়া গ্ৰুপ ডিৰ এখন গুৰুত্বপূৰ্ণ খেলত নেৰোকা ফুটবল ক্লাব FC ৰেংদাইৰ মুখামুখি হ'ব। খেলখন বিয়লি 4 ইম্ফলৰ খুমান লাম্পাক মেইন ষ্টেডিয়ামত খেলোৱা হ'ব। ইপিনে সন্ধিয়া 7 কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত মহমেদান স্পৰ্টিং ক্লাব ইণ্ডিয়ান আৰ্মি ফুটবল টীমৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নেশ্যনেল বেংক অপেন টেনিছ প্ৰতিযোগিতাত 20 বাছনিপ্ৰাপ্ত স্পেইনৰ 19 খেলুৱৈ ৰাফেল জোদাৰে পুৰুষৰ ছিংগলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ এখন খেলত জোদাৰে ফ্ৰান্সৰ আৰ্থাৰ ফিল্ছক 7-6, 5-6, 6-3 ফলাফলত পৰাস্ত কৰে। চলিত বৰ্ষটো ৰেংকিঙত 168 স্থানেৰে আৰম্ভ কৰা জোদাৰে শেহতীয়াকৈ চকুত লগা প্ৰদৰ্শন কৰাৰ ফলত খেলুৱৈগৰাকীৰ ৰেংকিং 11 স্থানলৈ উন্নীত হৈছে। ছেমিফাইনেলত কাইলৈ নিশা জোদাৰ প্ৰতিযোগিতাত 28 বাছনিপ্ৰাপ্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্ৰেণ্ডন নাকাচিমাৰ মুখামুখি হ'ব। নাকাচিমাই যোৱা নিশা ছেমিফাইনেল পৰ্যায়ৰ আন এখন খেলত ইটালীৰ লুচিয়ানো ডাৰ্ডেৰিক 6-2, 6-3 ফলাফলত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ কানাডিয়ান অপেন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছত বিশ্বকৰ্মৰ প্ৰাক্তন শীৰ্ষস্থানৰ খেলুৱৈ ইগা স্বিয়াটেকে ছেমিফাইনেলৰ স্থান নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ আত্মজীৱনী উন্মোচন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কেৰালাৰ নাম সলনি বিধেয়ক 2026 বিবেচনা আৰু গৃহীতকৰণৰ বাবে ৰাজ্যসভাত উত্থাপন কৰিব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে হৰিয়ালী অমাৱস্যা উপলক্ষে আজি নতুন দিল্লীত এটা বৃহৎ গছপুলি ৰোপণ অভিযানৰ আৰম্ভণি কৰিব। কলম্বিয়াৰ প্ৰলয়ংকাৰী ভূমিকম্পত কমেও 250 লোকৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে আৰু 135 দুৰান কাপ ফুটবল প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।

0: পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে লিউচিনিয়া বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ। এয়া শুনক আজি পুৱা।

সত্যনাথ বৰাই কৈছিল, অধ্যৱসায় মনত লুকাই থকা প্ৰতিজ্ঞাৰ ফল। মনত প্ৰতিজ্ঞা থাকিলে কামত অধ্যৱসায় জন্মে। প্ৰিয় শ্ৰোতা, এগৰাকী ভাৰতীয় বিজ্ঞানী আৰু উদ্ভাৱক বিক্ৰম সাৰাভাই, যাক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বুলি গণ্য কৰা হয়, আজি তেখেতৰ উপজা দিন। তেওঁৰ প্ৰচেষ্টাতে 1947 চনত ভৌতিক গৱেষণাগাৰ স্থাপন হৈছিল। তাত তেওঁ মহাজাগতিক ৰশ্মি বিষয়ক গৱেষণা কৰিছিল। ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত বিজ্ঞান আৰু গণিত জনপ্ৰিয় কৰিবৰ বাবে সাৰাভাইয়ে 1960ৰ দশকত বিক্ৰম অম্বালাল সাৰাভাই কমিউনিটি বিজ্ঞান কেন্দ্ৰ স্থাপন কৰে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা স্থাপন তেওঁৰ এক বিৰল কৃতিত্ব। ভাৰতীয় আণৱিক বিজ্ঞানৰ পিতৃ হোমী জাহাংগীৰ ভাবাই সাৰাভাইক ভাৰতৰ প্ৰথম ৰকেট উৎক্ষেপণ ষ্টেচন স্থাপন কৰিবলৈ সহায় কৰিছিল, যাৰ ফলশ্ৰুতিতে 1975 চনত ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট উৎক্ষেপণ কৰা হয়। বিক্ৰম সাৰাভাই কেইবাটাও প্ৰতিষ্ঠান যেনে নেহৰু ফাউণ্ডেশ্যন ফৰ ডেভেলপমেণ্ট, ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, আহমেদাবাদ টেক্সটাইল ইণ্ডাষ্ট্ৰী ৰিচাৰ্চ এছ'চিয়েচন আৰু পৰিৱেশ আঁচনি প্ৰস্তুতকৰ্তা আৰু প্ৰযুক্তি কেন্দ্ৰৰ সৈতে জড়িত আছিল। 1971 চনৰ 30 ডিচেম্বৰ তাৰিখে মৃত্যুবৰণ কৰা এইগৰাকী বিজ্ঞানীক স্বাধীন ভাৰতৰ পদাৰ্থ বিজ্ঞান আৰু মহাকাশ বিজ্ঞানৰ বাটকটীয়া স্বৰূপে ভাৰত চৰকাৰে 1966 চনত পদ্মভূষণ আৰু 1972 চনত মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটাৰে সন্মানিত কৰে। অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা ৰবীন বেনাৰ্জীৰ আজি জন্মদিন। 1908 চনৰ 12 আগষ্ট তাৰিখে পশ্চিমবংগত জন্ম লাভ কৰা ৰবীন বেনাৰ্জীয়ে শান্তি নিকেতনত প্ৰাৰম্ভিক শিক্ষা লাভ কৰে। তাৰ পাছত তেওঁ কলকাতা মেডিকেল কলেজত চিকিৎসাবিদ্যা অধ্যয়ন কৰে আৰু পৰৱৰ্তী পৰ্যায়ত এডিনবাৰ্গলৈ গৈ উচ্চ শিক্ষা গ্ৰহণ কৰে। 1952 চনত তেওঁ ভাৰতলৈ ঘূৰি আহি অসমৰ চাবুৱা চাহ বাগানত মুখ্য চিকিৎসা বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। এই সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি তেওঁ অসমৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি আকৃষ্ট হৈ পৰে আৰু গোলাঘাটতে ৰৈ যোৱাৰ সিদ্ধান্ত লয়। ৰবীন বেনাৰ্জীৰ প্ৰথমখন তথ্যচিত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পটভূমিতে নিৰ্মাণ হৈছিল আৰু এই তথ্যচিত্ৰখনৰ বাবেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ তথ্যচিত্ৰ নিৰ্মাতাৰূপে সুখ্যাতি লাভ কৰে। পৰৱৰ্তী কালত তেওঁ 32খন তথ্যচিত্ৰ নিৰ্মাণ কৰে আৰু তাৰ বাবে প্ৰায় 14টা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়। তেওঁ স্থানীয় বিদ্যালয় আৰু চিকিৎসালয় স্থাপনৰ বাবে বহু মাটি দান কৰাৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণৰ ক্ষেত্ৰত আগভাগ লৈ এই উদ্দেশ্যৰে তেওঁ কাজিৰঙা ৱাইল্ড লাইফ ছচাইটি নামৰ এটা বেচৰকাৰী সংগঠনো প্ৰতিষ্ঠা কৰিছিল। 1971 চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰা ৰবীন বেনাৰ্জীয়ে 1991 চনত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁক ডিব্ৰুগড় বিশ্ববিদ্যালয়েও ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। তেওঁ নিৰ্মাণ কৰা তথ্যচিত্ৰসমূহৰ ভিতৰত কাজিৰঙা, ৱাইল্ড লাইফ অৱ ইণ্ডিয়া, ৰাইন' কেপচাৰ, এলিফেণ্ট কেপচাৰ, নাগালেণ্ড, এনিমেলছ অৱ আফ্ৰিকা, আণ্ডাৰ ৱাটাৰ ৱৰ্ল্ড অৱ স্নেক্স, দ্য ৱৰ্ল্ড অৱ ফ্লেমিংগো, ৱাইল্ড বাট ফ্ৰেণ্ড।

মাই নেচাৰ ইত্যাদি উল্লেখযোগ্য। এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ ৰবীন বেনাৰ্জীৰ দেহাৱসান হয় 2003 চনৰ 6 আগষ্ট তাৰিখে। প্ৰিয় শ্ৰোতা, আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস। এই দিৱস প্ৰতি বছৰে 12 আগষ্ট তাৰিখে পালন কৰা হয়। যুৱ সমাজৰ সমস্যা, সাংস্কৃতিক তথা আইনী দিশসমূহৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ আৰু সমাজখনত তৰুণ প্ৰজন্মৰ অৱদানক স্বীকৃতি দিবলৈ 1999 চনত ৰাষ্ট্ৰসংঘই এই দিৱসৰ অনুমোদন জনায়। প্ৰথমবাৰৰ বাবে 2000 চনৰ 12 আগষ্ট তাৰিখে এই দিৱস আনুষ্ঠানিকভাৱে পালন কৰা হৈছিল। যুৱক যুৱতীসকলক সমাজৰ বিকাশ আৰু নিৰ্মাণত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা তথা শিক্ষা, কৰ্মসংস্থান, স্বাস্থ্য আৰু সমতাৰ অধিকাৰ নিশ্চিত কৰাৰ লগতে যুৱ প্ৰজন্মৰ উদ্ভাৱনী শক্তি আৰু নেতৃত্বক আগুৱাই লৈ যোৱাই হৈছে এই দিৱসৰ লক্ষ্য আৰু উদ্দেশ্য। বিভিন্ন আলোচনা চক্ৰ, সজাগতামূলক সভা, যুৱ সন্মিলন আদি বিভিন্ন ধৰণেৰে এই দিৱস পালন কৰা হয়। গতিকে আহকচোন আমিও এই দিৱসৰ গুৰুত্ব উপলব্ধি কৰোঁ আৰু

প্ৰিয় শ্ৰোতা, স্বাধীনতা দিৱস সমাগত। সমগ্ৰ দেশত, দেশৰ নাগৰিকৰ মনত উচ্ছাসৰ ঢল। আহকচোন, হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ অধীনত ঘৰে ঘৰে তিনিবৰণীয়া আমাৰ জাতীয় পতাকাখনি উৰুৱাই আমিও উদযাপন কৰোঁ এই স্বাধীনতা দিৱস। আকৌ এবাৰ গৰ্বিত হওঁ, দেশপ্ৰেমেৰে উদ্বুদ্ধ হওঁ, একতা ভাতৃত্ববোধক অনুভৱ কৰোঁ।

0: ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সংগ্ৰামী বীৰ মনবৰ নাথ। তেওঁ অসমৰ ঢেকিয়াজুলি থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ পুলিচৰ গুলীত শ্বহীদ হয়। 1924 চনত নগাঁও জিলাৰ হাতীচুং মৌজাৰ জামুগুৰিত জন্মগ্ৰহণ কৰা মনবৰ নাথৰ মৃত্যু হয় 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে। সেইদিনা অসমৰ গহপুৰ, ঢেকিয়াজুলি আদি থানাত সংগ্ৰামী জনতাই জাতীয় পতাকা উত্তোলন কৰাৰ সংকল্প লৈছিল। সেই উদ্দেশ্যে বৰগাঁও, মিছামাৰী, নাহৰবাৰী, বৰচলা এই ঠাইসমূহৰ পৰা হাজাৰ হাজাৰ জনতা সমদল কৰি থানা অভিমুখে আগবাঢ়িছিল। সমদলক প্ৰতিহত কৰিবলৈ পুলিচে লাঠিচালনা আৰু গুলীচালনা কৰিছিল। সেইদিনা ঘটনাস্থলীতে মুঠ 11 জন মানুহ শ্বহীদ হয়। তাৰ ভিতৰত মনবৰ নাথো আছিল অন্যতম। মৃত্যুৰ পূৰ্বে পুলিচৰ গুলীকো কেৰেপ নকৰি আন এজন সতীৰ্থ গোলোক নেওগৰ লগত আগবাঢ়ি গৈ দুয়ো দুখন পতাকা থানাৰ মুধচত উত্তোলন কৰাৰ পিছতে গুলীৰ আঘাতত মনবৰ নাথৰ মৃত্যু হয়। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত এই বীৰ শ্বহীদগৰাকীক আমি শ্ৰদ্ধাৰে সোঁৱৰিছো। প্ৰিয় শ্ৰোতা, আজি বিশ্ব হস্তী দিৱস। এই বিশেষ দিনটোত আমাৰ সৈতে এয়া প্ৰকৃতিবিদ, লেখক, নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদীপ দত্ত।
1: আজি বিশ্ব হস্তী দিৱস। আজিৰ দিনটো আমাৰ বাবে, অসমীয়াসকলৰ বাবে, অসমবাসীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আমাৰ বাবে এই দিনটো বিশেষ গুৰুত্বপূৰ্ণ এইবাবে যে ভাৰতবৰ্ষৰ ভিতৰত আমি দ্বিতীয় বৃহত্তৰ হস্তী বসতি প্ৰধান অঞ্চল। হস্তী সংৰক্ষণৰ কথা আমাৰ বন্যপ্ৰাণী সংৰক্ষণ আইনত কঠোৰভাৱে কোৱা আছে। হাতীৰ বাসস্থান সংৰক্ষণ কৰোঁ, সেই কথাখিনি আমাৰ কোৱা আছে। কিন্তু তথাপি আমি দেখিছো যে আমাৰ অসমত বন বিভাগ ৰাইজ কেতিয়াবা হাতী খেদিছে, হাতীৰ ওপৰত অত্যাচাৰো কৰিছে, হাতীৰ জুই দি পেলাই খেদিছে, কেতিয়াবা বৰ্ষাৰে হানিছে, খুজিছে। কিন্তু এইখিনিত এটা ভাল কথা যে এইবাৰ বিশ্ব হস্তী দিৱসত এই কথা আমি ক'ব পাৰো যে বৰ্তমান অসমৰ বনমন্ত্ৰী শ্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই হাতী খেদাটো বন্ধ কৰিছে। তেওঁ বন বিভাগকো হাতী খেদিবলৈ হাক দিছে, ৰাইজকো হাতী খেদিবলৈ হাক দিছে। হাতীয়ে যদি শস্য নষ্ট কৰে, অৰ্থাৎ ধান খায়, তেতিয়াহ'লে বিঘাই প্ৰতি 8,000 টকাকে তেওঁ দিব বুলি ঘোষণা কৰিছে। অকল ঘোষণাই নহয়, ইতিমধ্যে নটিফিকেশ্যনত কৰিছে। এইটো অত্যন্ত সুখবৰ আমাৰ বাবে, হাতীৰ বাবেও, হাতীৰ মংগলৰ বাবে এইখন চৰকাৰেও কাম কৰি আছে, আমি প্ৰত্যেকে কাম কৰি আছো। আজিৰ দিনটোত প্ৰত্যেকজন মানুহ হাতীৰ বাসস্থান সংৰক্ষণ, হাতী সংৰক্ষণ আৰু হাতীৰ যাতে মংগল হয় তাৰ বাবে প্ৰাৰ্থনা কৰিব লাগে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে হাতী সংৰক্ষণৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। যেনে ধৰক দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, এটা বিশাল অঞ্চল, প্ৰায় 300 বৰ্গ

ডাকসেৱা। বাৰিষাৰ বতৰত খহনীয়া বান আৰু বৰষুণ সম্পৰ্কীয় দুৰ্ঘটনাৰ বাবে হিমাচল প্ৰদেশত যোৱা আঢ়ৈ মাহত 157 জন লোকৰ মৃত্যু হয়। সন্ধানহীন হৈ পৰে 257 জন। ৰাজ্যজুৰি বন্ধ হৈ পৰিছে 260টা পথ। ইতিমধ্যে ৰাজ্যৰ 5খন জিলাত আৰু অধিক প্ৰবল বৰষুণৰ সতৰ্কতা জাৰি কৰা হৈছে। দেশত প্ৰৱৰ্তন হৈছে 10 আৰু 20 টকীয়া প্লাষ্টিক বা পলিমাৰ নোট। মঙ্গলবাৰে সংসদত 100 কোটি পলিমাৰ বেংক নোট প্ৰৱৰ্তনত অনুমোদন জনালে কেন্দ্ৰীয় চৰকাৰে। খেলৰ পৃষ্ঠাত কলম্বো এৰি গালেত উপস্থিত হৈছে টীম ইণ্ডিয়া। অহা শনিবাৰৰ পৰা গালেত আৰম্ভ হ'ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অন্তৰ্গত দুখনীয়া মেচ শৃংখলাৰ প্ৰথমখন টেষ্ট। বাৰাদী এফ চিয়ে বৰপেটা এ ডিভিজন ফুটবল লীগৰ ফাইনেলত প্ৰৱেশ কৰিছে। উইকেটৰক্ষক অপেনাৰ ৰোহিত সেনৰ 96 ৰাণৰ ইনিংছৰ সহায়ত গুৱাহাটী ৰয়েলছে সুন্দৰ বিজয়েৰে পইণ্ট তালিকাৰ শীৰ্ষস্থান ধৰি ৰাখিছে। কালি অনুষ্ঠিত মেচত চৰাইদেউ ছানৰাইজাৰ্ছৰ বিৰুদ্ধে ৰোমাঞ্চকৰ মেচত 3 উইকেটত জয়ী হয় গুৱাহাটী ৰয়েলছ। অসম সন্তান পাৰ্থিৱ গগৈৰ দুগলৰ সহায়ত প্ৰত্যাশিতভাৱে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অসমৰ নিব্ৰাজ হুছেইন আৰু ফাগুনজ্যোতিয়ে অইল আইটা ছুপাৰ ছিৰিজ টেনিছৰ 14 আৰু 16 বছৰ অনূৰ্ধ শাখাৰ এককৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময়ো শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্য বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: স্মৃতিৰ দিনলিপি। এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালকৰ দায়িত্ব বহন কৰি অৱসৰ লোৱা ডক্টৰ সূৰ্য দাসৰ সৈতে এলানি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। এয়া শুনক ডক্টৰ সূৰ্য দাসৰ স্মৃতিৰ দিনলিপিৰ চতুৰ্থ খণ্ড।
2: নমস্কাৰ ডক্টৰ দাস ডাঙৰীয়া।
3: নমস্কাৰ।
2: আজি আপোনাৰ স্মৃতিৰ দিনলিপিৰ এয়া চতুৰ্থ খণ্ড। ইয়াৰ আগৰ তিনিটা খণ্ডত আমি আপোনাৰ পৰা আপোনাৰ ডিব্ৰুগড়ত কি ধৰণে কৰ্মজীৱনৰ সূচনা হ'ল, তাৰপিছত আপুনি শিলচৰ কেন্দ্ৰলৈ গ'ল আৰু 1986 চনত আপুনি আকাশবাণী গুৱাহাটী কেন্দ্ৰত যোগ দিলে অনুষ্ঠান কাৰ্যবাহী হিচাপে, প্ৰগ্ৰাম এক্সিকিউটিভ। গতিকে অসমীয়া ভাষাৰ এটা কেন্দ্ৰত অনুষ্ঠান কাৰ্যবাহী হিচাপে গুৱাহাটী আপোনাৰ আৰম্ভণি। আপুনি আহি কি দায়িত্বভাৰ পালে?
3: মই তাৰ এটা কৈ থওঁ, যোৱা বোধহয় দ্বিতীয় খণ্ডত মই এটা চন ভুলকৈ কৈছিলোঁ, জয়ন্ত হাজৰিকাৰ সুৰভাণী সম্পৰ্কে। সেইটো 1977 চন হ'ব লাগিছিলে।
2: আপুনি 78 হ'বলা বুলি কৈছিলে।
3: 78 হ'বলা বুলি কৈছিলোঁ, গতিকে সেইটো মই ইয়াতে শুধৰণি কৰি দিলোঁ। এতিয়া 86 চনৰ জুলাই মাহত আহি মই গুৱাহাটী ষ্টেচনত যোগদান কৰিলোঁ। শিলচৰৰ পৰা আহিবলৈ মতে ভাবিছিলোঁ মোক যি দায়িত্বই নিদিয়ক, মোক যাতে সংগীত আৰু সুৰ আৰু সংলাপ চাবলৈ নিদিয়ে, এইটো মই মনে মনে ভাবি আহিছিলোঁ। তাৰপিছত আহিয়ে মই সংগীত বিভাগতে পঢ়িলোঁ।
2: আৰু সেইটো ভবাৰ কাৰণ কিবা?
3: সংগীত বিভাগটো এটা বৰ ডাঙৰ বিভাগ, বহুত কাম তাত, আৰু অলপ মানে অলপ জটিলো বিষয়টো। গতিকে আৰু এটা হ'ল সুৰ আৰু সংলাপ, সদায় এটা এটা মানে সুৰ আৰু সংলাপ লিখিব লাগে, প্ৰডাকশ্যন কৰিব লাগে। গতিকে সেইবুলি ভাবি আহিছিলোঁ, কিন্তু কি হ'ব, মোক আহি সুৰ আৰু সংলাপকে চাবলৈ দিলে, সংগীত বিভাগ চাবলৈ দিলে। তেতিয়া সংগীত বিভাগৰ খগেন মহন্ত আছিলে প্ৰডিউচাৰ, লোকগীত আৰু আধুনিক গীতৰ, আৰু লক্ষী শইকীয়া বাইদেউ আছিলে শাস্ত্ৰীয় সংগীতৰ। বাকী যিখিনি প্ৰশাসনৰ কাম সেইখিনি মই কৰিছিলোঁ, আমাৰ কৰ্মীও আছিলে, সেইসকলৰ কাম চোৱা মেলা ইত্যাদি ইত্যাদি, আৰু লগতে সুৰ আৰু সংলাপ। সুৰ আৰু সংলাপ তেতিয়া এইটো এটা পাব্লিচিটি প্ৰগ্ৰেম, আৰু যিকোনো এটা বিষয় লৈ, চৰকাৰী কিবা আঁচনি সম্পৰ্কে বা অন্য বিভিন্ন বিষয় সম্পৰ্কে

সম্পৰ্কে এটা সংলাপ লিখিব লাগে। সংলাপ আমি দুজন বা তিনিজনে ভাগ লওঁ আৰু আগে পিছে এটা তেনেধৰণৰ গীত এটা বজাওঁ। গতিকে এইটো এটা প্ৰায় মানে দৈনিক ব্যৱস্থা এটা আছিলে, দৈনিক নহয়, সপ্তাহত সাতদিনৰ পাঁচদিন আছিলে, বাকী দুদিন হিন্দী ভাষা শিক্ষাৰ পাঠ আৰু সংস্কৃত ভাষা শিক্ষাৰ পাঠ। গতিকে মই সেইটো কাম কৰি গ'লোঁ, তাৰপিছত সংগীত বিভাগ চাই গ'লোঁ। আৰু সংগীত বিভাগত থাকোঁতে মই দুখন সংগীতালেখ্য লিখিছিলোঁ, এখন আলেখ্য আৰু এখন সংগীতালেখ্য। আলেখ্যখন আছিলে মোক সেই 1945 চনৰ হিৰোশিমা নাগাসাকিৰ যি আণৱিক বিস্ফোৰণ, সেই কথাটো মই তাৰ আগতে পঢ়িছিলোঁ, পঢ়ি মোৰ মনত বৰ এটা দুখ অনুভৱ হৈছিল আৰু সেই সম্পৰ্কে মই এটা এখন আলেখ্য লিখিছিলোঁ। সেইখন ইয়াত প্ৰডাকশ্যন হৈছিলে, ৰমেন চৌধুৰীয়ে বুজে প্ৰডাকশ্যন কৰিছিলে, মোৰ যদুদূৰ মনত পৰে। তাৰপিছত এখন সংগীতালেখ্য লিখিলোঁ জন্মাষ্টমীৰ বিষয়ে। আৰু সংগীত বিভাগৰ বিষয়ে মই জুলাইৰ পৰা মই নৱেম্বৰ ডিচেম্বৰ মানলৈ আছিলোঁ। সেই সময়তে অৰুণ শৰ্মাৰ মানে পদোন্নতি হৈছিল, তেখেতক কেন্দ্ৰ সঞ্চালক পদলৈ পদোন্নতি হ'ল। তাৰপিছত অৰুণ শৰ্মাই মোক মাতি নি ক'লে যে বিদ্যাৰ্থী অনুষ্ঠানটো তুমিয়ে চাব লাগিব। মই বিদ্যাৰ্থী অনুষ্ঠানৰ দায়িত্ব ল'লোঁ। আৰু আমাৰ বছৰৰ শেষত হয় কি, আমাৰ যিখন পৰামৰ্শদাতা কমিটি, সেই পৰামৰ্শদাতা কমিটিখনৰ মিটিং এখন পাতিব লাগে। আমাৰ অসমৰ শিক্ষা বিভাগৰ, বিশেষকৈ মাধ্যমিক শিক্ষা আৰু প্ৰাথমিক শিক্ষা বিভাগৰ বিভিন্ন বিষয়া আৰু দুজন আমি নিৰ্বাচন কৰা শিক্ষক, এজন প্ৰাথমিক বিদ্যালয়ৰ, এজন মজলীয়া বা হাইস্কুলৰ, এই দুজন শিক্ষক নিৰ্বাচন কৰি থোৱা আছিলে। তেওঁলোকলৈ এখন পৰামৰ্শদাতা সমিতিৰ সভা হয়। আৰু দুৰ্গেশ্বৰ বৰঠাকুৰ প্ৰসাদদা তেতিয়া আছিলে। প্ৰসাদদা ক'লে, হে তুমি ভয় নকৰিবা, মই আছোঁ নহয়, এইটো সেই খেতি কৰাৰ নিচিনা কথাহে, এইবুলি কৈ মোক খুব উৎসাহ দিলে। আৰু প্ৰথমখন যিখন মিটিং মই সেইখন পাৰ কৰিলোঁ। আৰু তাৰপিছত প্ৰথমতে মই আমাৰ মিনতী চৌধুৰী আৰু প্ৰতাপ শৰ্মাৰ ওচৰত কিছু মই নিৰ্ভৰ কৰিবলগীয়া হৈছিলে। শেষত মই সকলো কাম নিজে দায়িত্ব চম্ভালি ল'লোঁ। মই প্লেনিং, প্ৰডাকশ্যন সকলো কাম কৰিবলৈ ল'লোঁ। প্ৰডাকশ্যনৰ কামটো প্ৰতাপ শৰ্মা আৰু মিনতী চৌধুৰী কৰিছে। গোটেই প্লেনিং, বিশেষকৈ 9 মাহৰ ছিডিউল, 9 মাহৰ আমাৰ লেআউট, ছিডিউল নাই, বিদ্যাৰ্থী অনুষ্ঠানৰ কেৱল লেআউটখন কৰোঁ, আমাৰ টেক্সট বুকবিলাক চাই চাই। আৰু আমাক পৰামৰ্শদাতা কমিটিয়ে ঠিক কৰি দিয়ে যে প্ৰাইমাৰী, ষষ্ঠ, সপ্তম, অষ্টম, নৱম, দশম এইকেইটা শ্ৰেণীত কি কি পাঠ থাকিব, কি কি বিষয় থাকিব, পাঠভিত্তিক অনুষ্ঠান হ'ব, সেইবোৰ মই নিজে প্লেনিং কৰিলোঁ। লগতে শিক্ষকৰ অনুষ্ঠান, আমাৰ প্ৰাথমিক, তাৰপিছত মজলীয়া আৰু মাধ্যমিক, এই তিনিটা শিক্ষকৰ অনুষ্ঠান, আৰু আছিলে ইউনিভাৰ্চিটি ব্ৰডকাষ্ট, এটা ইংলিছ টক সপ্তাহত এদিনকৈ, এইখিনি মোৰ কাম। আৰু মই গোটেইখিনি কাম নিজে চম্ভালি ল'লোঁ। আৰু তেতিয়া আৰু এটা আমি কাম কৰিছিলোঁ যে আমি তেতিয়া স্কুললৈ যিবোৰ আমাৰ বিশেষভাৱে কিছুমান নিৰ্বাচিত স্কুল আছিলে, হাইস্কুল আছিলে, সেই হাইস্কুললৈ আমাৰ যিখন প্ৰগ্ৰেম চাৰ্ট, সেই প্ৰগ্ৰেম চাৰ্টখন আমি ছপা কৰি আনোঁ আৰু প্ৰত্যেকখন স্কুললৈ সেইখনে, প্ৰত্যেকখন নহয়, কিছু নিৰ্বাচিত স্কুললৈ পঠিয়াই দিলোঁ, যিবোৰ স্কুলত এই গোটেইখিনি শ্ৰেণী আছিলে। এনেকৈ শিক্ষা বিভাগৰ কামটো মই আৰম্ভ কৰিলোঁ। আৰু তাৰ মাজতে অৰুণদা যোৱাৰ সময়তে ইতিমধ্যে কমল ৰাণা শৰ্মা, তেখেত আছিলে আমাৰ ইয়াত পেক্স কোঅৰ্ডিনেশ্যন, তেখেতৰো বদলি আহিল ডিব্ৰুগড়তে, সম্ভৱতঃ 86 চনতে বোধহয় আহিল কোঅৰ্ডিনেশ্যনৰ দায়িত্ব। তাৰ লগতে কমল শৰ্মাই পৰিবহণ বিভাগ চাইছিলে, আহিল পৰিবহণ বিভাগৰ দায়িত্ব। গতিকে এনেধৰণে গুৰু দায়িত্ব কিছুমানলৈ মই কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰু তাৰ লগতে আৰু এটা কথা আহিলে, এজন সুখদেৱ শাস্ত্ৰী বুলি এজন মানে অনুষ্ঠান কাৰ্যবাহী আছিলে আমাৰ বোধহয় বিহাৰ নে ইউপি, তেখেতে চাইছিলে সংস্কৃত অনুষ্ঠান, সংস্কৃত টক, পত্ৰিকা আৰু আলোচনা, আৰু সেইটোও মই চাবলগীয়া হ'ল। বাকীখিনি অৰ্ডিনেঞ্চৰ কাম বা ট্ৰেন্সপৰ্টৰ কাম, পৰিবহণ বিভাগৰ সেইবোৰ অফিচিয়েল কাম, তাত বাৰু বৰ বেছি অলপ মানে কষ্ট হয়, কিন্তু সংস্কৃত কথিকাটোৱে মোক অকণমান চিন্তা কৰিবলৈ মানে বাধ্য কৰিলে। মই প্ৰথমতে সংস্কৃত ডিপাৰ্টমেণ্টলৈ গ'লোঁ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ, আৰু ডক্টৰ মুকুন্দ মাধৱ শৰ্মা ছাৰ আছিলে, আৰু তেখেতৰ পৰামৰ্শমতে মই দুখনমান ছিডিউল, এখন ছিডিউল কৰিলোঁ বোধহয়, এখন দুখনমান। তাৰপিছত মই নিজেই, মই এম এ পঢ়োঁতে আমি সংস্কৃত সাহিত্য ইতিহাস পঢ়িব লাগিছিলে, কেইবাখনো ইতিহাসৰ কিতাপ আছিলে সংস্কৃত সাহিত্যৰ, সেইবোৰ পঢ়ি মই নিজেই মই ছিডিউলখন তৈয়াৰ কৰিবলৈ ল'লোঁ। মই ইংৰাজীতে কেপশ্যনবোৰ দিওঁ আৰু তেখেতসকলে সংস্কৃতত লিখি আনি সেইবোৰ ইয়াত পাছ কৰি যায়। এইখিনিতে এটা মজাৰ ঘটনা ঘটিলে সংস্কৃত টক সম্পৰ্কে। ডক্টৰ ডিম্বেশ্বৰ শৰ্মা ছাৰক এদিন মাতিলোঁ। তেখেতে এখন কিতাপ সম্পাদনা কৰিছিলে, কামৰূপ শাসনাৱলী, মানে প্ৰাচীন অসমৰ যিবোৰ শিলালিপিৰ তাম্ৰ শাসন, সেইখন কামৰূপ শাসনৰ নামেৰে। সেইখন মই কিছু কিছু পঢ়িলোঁ, পাতনিটো পঢ়িলোঁ, পাতনিত এটা বিষয় মোৰ ভাল লাগিল, ভাল লাগিল, সেই বিষয়ে ছাৰক লিখিবলৈ ক'লোঁ। ছাৰ এজন টকটো কৰিবলৈ সোমাই আহিল, সোমাই আহি কৈছে, হেৰা এইবোৰ কোনে কৰে হে, মোৰতো অলপ ভয় লাগিল, মোৰ কিবা ভুলেই হ'ল নেকি। তাৰপিছত ক'লোঁ, ছাৰ

0: মইয়ে কৰোঁ দুইজনৰ লগত আলোচনা কৰিলে, বৰ ভাল হৈছেহে। গতিকে সেইটো এটা ঘটনা ঘটিলে। গতিকে মই মোৰ চিডিউলবিলাক কৰি মই ভাল পাইছিলোঁ আৰু এনেকৈ গুৱাহাটীৰ প্ৰথম কেইবছৰমানৰ যাত্ৰা আৰম্ভ হ'ল।
1: তাৰ মাজত মোৰ অকণমান সুধিবলৈ মন গৈছে, আপুনি তাৰ পৰা আহোঁতেই কৈছে যে মিউজিক আৰু সংলাপ এই দুটা যেন মোক নিদিয়ে, অলপ জটিল জটিল কামৰ প্ৰতি ভয় আছিল নেকি?
0: আছিল, ভয় আছিলে, কিন্তু মই জটিল কামতে সোমাই পৰোঁ।
1: সংগীতটো চালে তাৰপিছত এতিয়া কওকচোন, আপোনাৰ সেইখিনি সময়ত আকাশবাণীত সংগীত শিল্পী হিচাপে মনোনীত হ'বলৈ কি প্ৰতিভাৰ প্ৰয়োজন?
0: এতিয়া আপুনি নিজেই জানে, ৰেডিঅ'ত কাম কৰা মানুহ হিচাপে এগৰাকী সংগীত শিল্পী প্ৰতিভাকী, প্ৰথম কথা তেওঁ সুন্দৰকৈ গান গাব পাৰিব লাগিব, তেওঁ সংগীত বিষয়ে তেওঁ জ্ঞান থাকিব লাগিব, তেওঁ সংগীতৰ যিটো কাৰিকৰী জ্ঞান, চাৰেগামা বা সুৰ কৰাৰ যিটো যিটো মানে দক্ষতা, সেইবোৰ দক্ষতা থাকিলে ভাল, বিশেষকৈ আধুনিক গানৰ ক্ষেত্ৰত। বাকী লোকগীতৰ ক্ষেত্ৰত, যেতিয়া লোকগীতৰ লোকগীতবোৰ সাধাৰণতে আমাৰ জনসমাজত প্ৰচলিত আৰু বেছিভাগ আমাৰ লোকগীতৰ শিল্পীয়ে লোকগীত তেওঁলোকে নজনাকৈ লোকগীত শিকি আহে। আমি যদি আমাৰ যিসকল লোকগীতৰ শিল্পী, বিশেষকৈ ৰামেশ্বৰ পাঠক, প্ৰভাত শৰ্মা এইসকলৰ কথা জানো, তেখেতসকলৰ কিন্তু কোনো আনুষ্ঠানিক শিক্ষা নাই। তেওঁলোকে গাঁৱত লোকগীত শিকিছে, লোকগীত গাইছে আৰু এদিন ৰেডিঅ'লৈ আহিছে, অডিশ্যন দিছে। কিন্তু লোকগীতৰ সৈতে এটা ডাঙৰ কথা হ'ল যে এতিয়া বাবা তেতিয়াই যেতিয়া মই কথাবোৰ ভালকৈ বুজি পোৱা নাছিলোঁ, পিছত মই বুজি পালোঁ যে আমি কামৰূপী লোকগীত বুলি যিটো লোকগীত প্ৰচাৰ কৰি আহিলোঁ, এতিয়ালৈকে কৰি আছোঁ, তাৰ বেছিভাগ গীততেই কিন্তু কামৰূপী উপভাষা চিনচাপবোৰ নাইকিয়া। এইটো বৰ দুখৰ কথা, কাৰণ এতিয়া মই এটা গানৰ উদাহৰণ দিব খুজিছোঁ। এটা আমাৰ বিখ্যাত লোকগীত আছে যে ভৰ দুপৰ বেলা কোনে বজাই বাঁহী মোৰ উপৰি ৰন্ধনৰ পালা, এইটো আমি কামৰূপী লোকগীত বুলি প্ৰচাৰ কৰোঁ। আপুনি মন কৰক, ইয়াত কামৰূপ জিলাৰ কামৰূপ উপভাষাৰ কোনটো শব্দ আছে? গীতটো হ'ব লাগিছিল ভদ্ৰীপাৰ বেলা কোনি বাজৈ বাঢ়ি মৰ পৰি ৰন্ধনৰ পালা, এইটো হ'ব লাগিছিলে। কিন্তু 1948 চনত যেতিয়া আকাশবাণী আহিল, তেতিয়া বোধ হয় আমাৰ যিসকল লোকগীতৰ শিল্পী আছিল তেওঁলোকে বোধহয় মন নকৰিলে, তেওঁলোকে বোধহয় ভাবিলে যে আমি যদি গাঁৱলীয়া ভাষাত গাওঁ মানুহে হাঁহিব। গতিকে এই যে পৰিমাৰ্জন কৰাৰ ফলত লোকগীতৰ যিটো বৈশিষ্ট্য, লোকগীতৰ যিটো ঠাঁচ বা লোকগীতৰ যিটো আবেদন, সেই আবেদনটো নষ্ট হৈ গ'ল। এটা ভূপেন দাৰ বিখ্যাত গান আছে, বৰ বৰিবা যায় মেনকা সংগে দুনিগত। ভূপেন দাই কিন্তু সেই গীতটো একেবাৰে কামৰূপী উপভাষাতে গাইছে, তাৰ অকণো ইফাৰ সিফাৰ কৰা নাই। হে ঘুটনি পাৰাক জাবাক লেগি হে হকৰা দমৰা নেদাওঁ পাৰ্বতীক বিয়া গুচি যা ভাঙুৰা, এনেকৈ গাইছে।
1: তাৰপিছত আপুনি এই সংগীত বিভাগটোৰ পৰা বাৰু আপুনি মানে মূৰ পলুকা দিবই খুজিছিলে আৰু পালেও পিছত সেই সুবিধাটো। তাৰপিছত আপুনি আহিল কথিকালৈ, বিশেষকৈ কথিকা বা স্পকেন ৱৰ্ড কৈছে এডুকেশ্যনেল ব্ৰডকাষ্ট, তাৰ ভিতৰত মই বৃহত্তৰ কথিকাৰ ভিতৰতে ধৰিছোঁ, যদিও সেই অনুষ্ঠানটো কথিকা বুলি নকয়,
0: বিদ্যাৰ্থী
1: অনুষ্ঠান। বিদ্যাৰ্থী অনুষ্ঠানত সেইখিনি সময়ত তাত নতুনত্ব কি দিয়াৰ চেষ্টা কৰিছিলে আপোনালোকে? ঠিক কোনোবা আহিব কৈ যাব বুজি যাব এনেকুৱা নে আপুনি নতুন কিবা কৰাৰ চেষ্টা কৰিছিলে?
0: নহয়, মই নতুন কৰিবলৈ আচলতে একো নাছিলে। অৰুণদাৰ প্ৰতিভাশালী ব্যক্তিজনে যেনেধৰণে কৰি থৈ গৈছে, আৰম্ভণি কৰি থৈ গৈছে, সেইটো মই ধৰি ৰখাৰহে চেষ্টা কৰিছিলোঁ। কাৰণ এটা কথিকা, আমাৰ আকাশবাণীৰ কথিকা, কথিকাটো ক'বৰ কাৰণে লিখা হয় আৰু লিখি অনা কথাখিনি কৈ দিয়া হয়। গতিকে বিদ্যাৰ্থী অনুষ্ঠান আৰু অসুবিধা, তেতিয়া তাত যাতে ছাত্ৰ ছাত্ৰীসকলে 18 মিনিট একেলগে শুনি যাতে অসুবিধা নাপায়, তেনেধৰণে সহজ সৰল ভাষাৰে লিখিব লাগিব। আৰু সেইটোৰ পৰা আমি যিটো তাৰ যিটো মানে অসমীয়া শব্দটো মনত পৰা নাই, যিটো একঘেয়ামি, তাৰ পৰা বাদ দিবলৈ আমি কেতিয়াবা আমি লেচন কৰোঁতে 2-4টা আমি স্কুলীয়া ল'ৰা ছোৱালীক লগত লৈছিলোঁ। গতিকে কথোপকথনৰ মাধ্যমেৰে আমি লেচনবিলাক উপস্থাপন কৰিছিলোঁ, সেইটো অৰুণদাই দেখুৱাই থৈ গৈছে। আৰু সেই সময়ত যিখিনি শিক্ষা বিভাগত যিখিনি মানুহে কথিকা আদি প্ৰচাৰ কৰিছিলে, আলেখ্য আদি লিখিছিলে, ইমান ৱেল ট্ৰেইণ্ড, তেওঁলোকক আৰু নতুনকৈ কোৱাৰ কোনো দৰকাৰ নাই। বিশেষকৈ জোখনানন্দ ভৰালী বা আমাৰ তাবু টাইট ছাৰ, তাবু টাইট ছাৰৰ লেচনবোৰ শুনি আমাৰ ডাইৰেক্টৰতে শুনিছিলে, শুনি পেলাই সেইটো আদৰ্শ লেচন হিচাপে বাংগা হায়দৰাবাদ যিটো CIFL তাত আদৰ্শ পাঠ হিচাপে সংৰক্ষণ কৰা হৈছিলে। গতিকে এইখিনি গৰিমা আছিলে শিক্ষা বিভাগৰ। তাৰোপৰি আৰু এজন মই পাইছিলোঁ, সপোন দুৱাৰা, মানে একো চাব নালাগে, সুন্দৰভাৱে তেখেতে আহি পেলাই তেখেতৰ লেচনবোৰ কৰি থৈ যায়। তেনেকৈ প্ৰভাত চন্দ্ৰ কোঁৱৰ ইত্যাদি, আৰু মোৰ বহুতো নাম মনত পৰা নাই, কিন্তু সকলোৱে সুন্দৰভাৱে লিখে। আৰু মই যিখিনি তেতিয়া পাঠ্যক্ৰম কিছু সলনি হৈছে, বিশেষকৈ প্ৰাথমিক আৰু

0: পঞ্চম ষষ্ঠমানৰ কাৰণে যিমান পাৰি মই এনেকুৱা কথোপকথনৰ জৰিয়তে আৰু কিছু আলেখ্যধৰ্মী অনুষ্ঠান কৰিবলৈ চেষ্টা কৰিছোঁ। বিশেষকৈ প্ৰাথমিক বিদ্যালয়ৰ কাৰণেতো আমি আলেখ্যকে প্ৰচাৰ কৰিছিলোঁ। বিশেষকৈ যেতিয়া মোৰ মনত পৰে কাৱৈ মাছ আৰু বাঘ, খগেন দাই গীত গাইছিলে, খগেন দাই নিৰাশন কৰিছিলে, তাৰপিছত তেনেকৈ শিলৰ চোলা ইত্যাদি বিভিন্ন পাঠভিত্তিক মই লেচন আলেখ্য হিচাপে কৰিছিলোঁ। গতিকে সেইবোৰে আমাৰ শ্ৰোতাসকলক নিশ্চয় ভাল পাইছিল। আৰু এটা মোৰ এটা অভিজ্ঞতা, আমি যেতিয়া মেট্ৰিকৰ যিসকল ষ্টেণ্ড কৰে তেওঁলোকক মাতি আনো, তেওঁলোকক যেতিয়া সাক্ষাৎকাৰ লওঁ তেতিয়া কয় যে বিদ্যাৰ্থী অনুষ্ঠানে আমাক বহুত সহায় কৰিছে আমাৰ পৰীক্ষা ভাল ৰিজাল্ট কৰাত।
1: গতিকে সেইটো আপোনাৰ এটা ব্যক্তিগত প্ৰাপ্তি বুলিও ক'ব পাৰি, যিহেতু আপুনি নিজে সেই অনুষ্ঠানটি চোৱা চিতা কৰিছিল। এতিয়া আজি আমাৰ অনুষ্ঠানৰ চতুৰ্থ খণ্ডৰ আমি শেষলৈ আহিছোঁ, কাৰণ আপোনাৰ লগত আৰু কথা পাতিবলগীয়া আছে, আৰু কেইটিমান অনুষ্ঠান, বিশেষকৈ শ্ৰোতাই প্ৰায়ে কয় আপুনি সেইবিলাক অনুষ্ঠানৰ লগত জড়িত আছিল, সেইবিলাক কথা আমাৰ ইয়াৰ পিছৰ খণ্ডত ওলাব। কিন্তু আজি অনুষ্ঠানটো সামৰিব খুজিলেতো আকৌ এটা গানৰ কথালৈ আহিব লাগিব, গতিকে আপুনি এটা গীতৰ কথা কওকচোন।
0: গীতৰ কথা কোৱাৰ আগতে আমাৰ মই যিসকল মানে মোৰ আগৰ জ্যেষ্ঠ ব্ৰডকাষ্টাৰক লগ পাইছিলোঁ, অনন্তৰ প্ৰচাৰক লগ পাইছিলোঁ, তেখেতসকল বহু গুণৰে গুণৱান। তেখেতসকলৰ তুলনাত মই এজন নিনাও অনন্তৰ প্ৰচাৰক, কিন্তু তেখেতসকলৰ সান্নিধ্যত বা আকাশবাণীৰ কাম কৰি মোৰ কণ্ঠটো মানে যেতিয়ালৈকে আকাশবাণী থাকিব তেতিয়ালৈকে যুগমীয়া হৈ থাকিব। আৰু এই মোৰ এটা গীত এটা মনত পৰিছে, কিনাৰা ছবি, নামিয়ে গুম যায়গা চেহেৰাই বদলি যায়গা, সেইটো ভূপেন্দ্ৰ আৰু লতা মহেশকৰ গীত। সেই গীতটো শুনিবলৈ পালে মই ভাল পাওঁ।
1: গতিকে নামিয়ে গুম যায়গা এই গীতটি আমি শুনো আমাৰ শ্ৰোতাৰ সৈতে, আৰু ইয়াৰ পিছত আপোনাক লগ পাম পঞ্চম খণ্ডত। আজিলৈ নমস্কাৰ।
0: নমস্কাৰ।

স্মৃতিৰ দিনলিপি অনুষ্ঠানটিত ইমান পৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালকৰ দায়িত্ব বহন কৰি অৱসৰ লোৱা ডক্টৰ সূৰ্যদাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। ডক্টৰ সূৰ্যদাসৰ স্মৃতিৰ দিনলিপিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

আজি পুৱা 9:20 শুনিবলৈ পাব প্ৰভাতী তৰংগ। আজিৰ বিষয়, বিশ্ব ক্ৰীড়াংগনত দপ্তপাই থকা লাভলীনা অস্মিতাসকল। আমাৰ অতিথি সুবোধ মল্ল বৰুৱা আৰু বিদ্যুৎ কলিতা। অনুষ্ঠানটি আগবঢ়াব সীমান্ত বাৰ্মাই।

আজি দিনৰ 11:30 বজাৰ আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত আন্তৰ্জাতিক যুৱ দিৱস উপলক্ষে ত্ৰিদীপ ভাগৱতীৰ সৈতে এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। তেখেতৰ সৈতে কথা পাতিছে স্নেহা পাঠকে।

0: নিগুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। ৰাজ্য চৰকাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত নিৰ্মাণ কৰিবলৈ ওলোৱা ছেটেলাইট চিটিৰ ভূমি অধিগ্ৰহণৰ বাবে প্ৰথম পৰ্যায়ত 2,100 কোটি টকাত অনুমোদন দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদমেলত মন্ত্ৰীসভাৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পৰ ভূমি অধিগ্ৰহণত মুঠ 4,000 কোটি টকা ব্যয় হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে সাময়িকভাৱে বন্ধ হৈ থকা মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ বাবে মন্ত্ৰীসভাই 118,58,00,000 টকাত অনুমোদন দিছে। ছেপ্টেম্বৰত আঁচনিখন পুনৰ আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে বিদেশী ভাষা শিকোৱাৰ বাবে গ্ৰহণ কৰা আঁচনিৰ অধীনত এজন শিক্ষাৰ্থীক 1,50,000 টকা প্ৰদান কৰা হ'ব। বিদেশী ভাষা শিকা প্ৰতিগৰাকী শিক্ষাৰ্থীক সকাহ দিয়াৰ বাবে এই অনুদান ৰাজসাহায্যযুক্ত হ'ব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে BTRলৈ 900 কোটি টকা আগবঢ়োৱাৰ বাজেট প্ৰস্তাৱৰ অংশ হিচাপে 450 কোটি টকা মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মন্ত্ৰীসভাই কৃষকসকলক 1,00,000 টকা পৰ্যন্ত প্ৰকৃত উপাৰ্জনৰ ওপৰত 0 কৃষিকৰত অনুমোদন জনাইছে। আনহাতে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে বিশেষ কৰ ৰেহাইৰ প্ৰস্তাৱত মন্ত্ৰীসভাই অনুমোদন দিয়া বুলি তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে বছৰি 1,00,000 টকালৈকে লাভাংশ উপাৰ্জন কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষি কৰ আদায় দিব নালাগে।
2: চাহ খেতিয়কসকল বা টি কোম্পানীৰ কাৰণে এগ্ৰিকালচাৰ ইনকাম টেক্স যিটো 6 বছৰ আমি এক্সেম্প্ট কৰি থৈছিলোঁ তাক আমি লোৱা আৰম্ভ কৰিম আৰু ইয়াৰ পৰা সংগৃহীত পুঁজি আমি চাহ শ্ৰমিকৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰিম। কেবিনেটে আজি ক্ষুদ্ৰ চাহ খেতিয়কসকলে যাতে কোনো কৃষি আয়কৰ দিব নালাগে তাৰ বাবে 1,00,000 টকা পৰ্যন্ত উপাৰ্জনত 0 কৃষিকৰ অৰ্থাৎ তেওঁৰ বিক্ৰী 50 লাখো হ'ব পাৰে, খৰচ 40 লাখ বাদ দিয়াৰ পিছত 1,00,000 টকালৈকে কোনো কৃষি আয়কৰ দিব নালাগে। ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষি আয়কৰৰ এতিয়াৰ পৰা প্ৰায় বাহিৰত থাকিব।
1: আধাৰ কাৰ্ডৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি আধাৰ কাৰ্ড উলিওৱাৰ সময়সীমা অহা বছৰৰ 31 মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। মৰাণ মটক জনগোষ্ঠীৰ লোকসকলে 31 মাৰ্চৰ ভিতৰত আধাৰ কাৰ্ড ল'ব পাৰিব। জাগীৰোডত অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধীনত হোটেল নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। চৰকাৰী সেৱাত নিযুক্তিপ্ৰাপ্ত লোকসকলৰ বাবে নথিপত্ৰৰ পৰীক্ষণত আৰক্ষীৰ সত্যাসত্য নিৰূপণ ব্যৱস্থা সৰলীকৰণত কালি মন্ত্ৰীসভাই অনুমোদন জনায়। তদুপৰি অসমৰ ৰাজ্যিক অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কিন্তু অসমৰ বাবে কেন্দ্ৰীয় অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱা 6টা জনগোষ্ঠীৰ যোগ্য লোকসকলক নিৰ্ধাৰিত ৰাজ্যিক আৰ্হিত OBC নন ক্ৰিমি লেয়াৰ প্ৰমাণ পত্ৰ প্ৰদানৰ বাবে কেবিনেটে অনুমোদন জনাইছে। মন্ত্ৰীসভাই অসম কাৰাগাৰ বিধি আৰু অসম অধীক্ষক আৰু কাৰাগাৰৰ ব্যৱস্থাপনা বিধি 2022ৰ অধীনত কাৰাগাৰসমূহৰ তদাৰকী আৰু ব্যৱস্থাপনাৰ নিয়ম সংশোধনতো অনুমোদন জনাইছে। মন্ত্ৰীসভাই লগতে APDCL আৰু APGCL অইল গ্ৰীণ পাৱাৰ লিমিটেডৰ মাজত 25 বছৰৰ বাবে 25 মেগাৱাটৰ বিদ্যুৎ নামৰূপ সৌৰ PV প্ৰকল্পৰ পৰা প্ৰতি ইউনিটত 3.45 টকা দৰত ক্ৰয় কৰাৰ বাবে বিদ্যুৎ ক্ৰয় চুক্তি সম্পাদনতো অনুমোদন জনাইছে। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। সাম্প্ৰতিক বানত 441 গাঁৱৰ 112,718 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,879.03 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 101 হৈছেগৈ। বিগত 48 ঘণ্টাত বানৰ ফলত কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা নাই। উজনি অসমৰ 4খন জিলাৰ 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰাহে পাঠদান কৰা হ'ব। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী নহয় বুলি মুৰব্বী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পাঠদান আৰম্ভ হয়। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও পানীত বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহ 17 আগষ্ট পৰ্যন্ত বন্ধ ৰখা হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ দিন 17 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। যোৰহাটত ভঙা মথাউৰি মেৰামতিৰ কাম চলি আছে। শেহতীয়া তথ্য অনুসৰি জিলাখনৰ 5টা স্থানৰ ভিতৰত 4টা স্থানতে মথাউৰি ছিগা অংশৰ মেৰামতিৰ কাম সম্পূৰ্ণ হৈছে আৰু শলমাৰাত এই কাম শেষ পৰ্যায়ত আছে। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলা দেওবাৰৰ পৰা ক্ষয়ক্ষতি জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ

গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক ৰঞ্জিত দাসৰ কণ্ঠৰীতি গীত। গীতৰ কথা হীৰেণ গোস্বামীৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

আজি পুৱা 9:20 প্ৰভাতী তৰংগ অনুষ্ঠানৰ বিষয় বিশ্ব ক্ৰীড়াংগনত দপদপাই থকা লাভলীনা অস্মিতাসকল। আমাৰ অতিথি সুবন মল্ল বৰুৱা আৰু বিদ্যুৎ কলিতা। অনুষ্ঠানটি আগবঢ়াব সীমান্ত বাৰ্মাই।

আজি দিনৰ 12:30 বজাৰ আইডিৰ বুলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত নাক কাণ আৰু ডিঙিৰ বিভিন্ন সমস্যা আৰু চিকিৎসা এই বিষয়ে কাণ নাক ডিঙি বিশেষজ্ঞ ডাক্তৰ অগ্ৰিবা আহমেদৰ সৈতে এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ।

বিয়লি 5:25 গয়া মহিলাৰ অনুষ্ঠানত চিপাঝাৰৰ ঘোঁৰাবন্ধাত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠানত আত্মসহায়ক গোটৰ সদস্যা ভাগ্যশ্ৰী দেৱীৰ সৈতে এটি সাক্ষাৎগ্ৰহণ প্ৰবাল শৰ্মাৰ, লগতে থাকিব বিয়ানাম, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ।

নিশা 9:30 সাহিত্যচোৰা অনুষ্ঠানত গায়ত্ৰী দলেৰ চুটি গল্প আৰু বিমল কুমাৰ শৰ্মাৰ কবিতা পাঠ। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

0: প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী। আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু ক্ষন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ খাই খাই বাতৰিসমূহ হ'ল, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ছেটেলাইট চিটিৰ ভূমি অধিগ্ৰহণৰ বাবে প্ৰথম পৰ্যায়ত 2,100 কোটি টকাত মন্ত্ৰীসভাৰ অনুমোদন, ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ যদিও 7খন জিলাৰ বহু অঞ্চল প্লাবিত, বান প্ৰভাৱিত 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰা পাঠদান, উজনি অসমৰ 4খন জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনৱাড়ী কেন্দ্ৰলৈ আজি আৰ্থিক সাহায্য বিতৰণ, হস্তি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি বিশ্ব হস্তি দিৱসৰ কাৰ্যসূচী, আৰু নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ 135 সংখ্যক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ৰাজ্য চৰকাৰে গুৱাহাটীৰ

0: কপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত নিৰ্মাণ কৰিবলৈ ওলোৱা ছেটেলাইট চিটিৰ ভূমি অধিগ্ৰহণৰ বাবে প্ৰথম পৰ্যায়ত 2,100 কোটি টকাত অনুমোদন দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকৰ অন্তত সংবাদমেলত মন্ত্ৰীসভাৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পৰ ভূমি অধিগ্ৰহণত মুঠ 4,000 কোটি টকা ব্যয় হ'ব।
1: গুৱাহাটীত বিমানবন্দৰৰ কাষত আমি ছেটেলাইট চিটি নিৰ্মাণ কৰিব ওলাইছো। তাৰ ভূমি অধিগ্ৰহণৰ কাৰণে ৰাজ্য চৰকাৰে আজি 2,100 কোটি টকা অনুমোদন জনায়। সৰ্বমুঠ লেণ্ড একুইজিশ্যনৰ খৰচ প্ৰায় 4,000 কোটি টকা হ'ব আৰু ফাৰ্ষ্ট ফেজ হিচাপে আজি ৰাজ্য চৰকাৰে 2,100 কোটি টকা অনুমোদন জনায় আৰু ইতিমধ্যে ৰাইজৰ লগত কথা বতৰা পাতি খুব সুন্দৰভাৱে ভূমি অধিগ্ৰহণৰ কাম আগবাঢ়িছে।
0: মুখ্যমন্ত্ৰীয়ে কয় যে সাময়িকভাৱে বন্ধ হৈ থকা মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ বাবে মন্ত্ৰীসভাই 118,58,00,000 টকাত অনুমোদন দিছে। ছেপ্টেম্বৰত আঁচনিখন পুনৰ আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে বিদেশী ভাষা শিকোৱাৰ বাবে গ্ৰহণ কৰা আঁচনিৰ অধীনত এজন শিক্ষাৰ্থীক 1,50,000 টকা প্ৰদান কৰা হ'ব। বিদেশী ভাষা শিকা প্ৰতিগৰাকী শিক্ষাৰ্থীক সকাহ দিয়াৰ বাবে এই অনুদান ৰাজসাহায্যযুক্ত হ'ব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বিটিআৰলৈ 900 কোটি টকা আগবঢ়োৱাৰ বাজেট প্ৰস্তাৱৰ অংশ হিচাপে 450 কোটি টকা মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আনহাতে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে বিশেষ কৰ ৰেহাইৰ প্ৰস্তাৱত মন্ত্ৰীসভাই অনুমোদন দিয়া বুলি তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে বছৰি 1,00,000 টকালৈকে লাভাংশ উপাৰ্জন কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষি কৰ আদায় দিব নালাগে।
1: ক্ষুদ্ৰ চাহ খেতিয়কসকলে যাতে কোনো কৃষি আয়কৰ দিব নালাগে তাৰ বাবে 1,00,000 টকা পৰ্যন্ত উপাৰ্জনত শূন্য কৃষি কৰ, অৰ্থাৎ তেওঁৰ বিক্ৰী 50,00,000ও হ'ব পাৰে, খৰচ 40,00,000 বাদ দিয়াৰ পিছত 1,00,000 টকালৈকে কোনো কৃষি আয়কৰ দিব নালাগে। ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষি আয়কৰৰ এতিয়াৰ পৰা প্ৰায় বাহিৰত থাকিব।
0: আধাৰ কাৰ্ডৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অনুসৰি আধাৰ কাৰ্ড উলিওৱাৰ সময়সীমা অহা বছৰৰ 31 মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। মৰাণমটক জনগোষ্ঠীৰ লোকসকলে 31 মাৰ্চৰ ভিতৰত আধাৰ কাৰ্ড ল'ব পাৰিব। জাগীৰোডত অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধীনত হোটেল নিৰ্মাণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। চৰকাৰী সেৱাত নিযুক্তিপ্ৰাপ্ত লোকসকলৰ বাবে নথিপত্ৰৰ পৰীক্ষণত আৰক্ষীৰ সত্যাসত্য নিৰূপণ ব্যৱস্থা সৰলীকৰণত কালি মন্ত্ৰীসভাই অনুমোদন জনায়। তদুপৰি অসমৰ ৰাজ্যিক অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কিন্তু অসমৰ বাবে কেন্দ্ৰীয় অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱা 6টা জনগোষ্ঠীৰ যোগ্য লোকসকলক নিৰ্ধাৰিত ৰাজ্যিক আৰ্হিত OBC নন ক্ৰিমি লেয়াৰ প্ৰমাণ পত্ৰ প্ৰদানৰ বাবেও কেবিনেটে অনুমোদন জনাইছে। মন্ত্ৰীসভাই অসম কাৰাগাৰ বিধি আৰু অসম অধীক্ষক আৰু কাৰাগাৰৰ ব্যৱস্থাপনা বিধি 2022ৰ অধীনত কাৰাগাৰসমূহৰ তদাৰকী আৰু ব্যৱস্থাপনাৰ নিয়ম সংশোধনতো অনুমোদন জনাইছে। মন্ত্ৰীসভাই লগতে APDCL আৰু APGCL অইল গ্ৰীণ পাৱাৰ লিমিটেডৰ মাজত 25 বছৰৰ বাবে 25 মেগাৱাটৰ বিদ্যুৎ নামৰূপ সৌৰ PV প্ৰকল্পৰ পৰা প্ৰতি ইউনিটত 3.45 টকা দৰত ক্ৰয় কৰাৰ বাবে বিদ্যুৎ ক্ৰয় চুক্তি সম্পাদনতো অনুমোদন জনায়। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। সাম্প্ৰতিক বানত 441খন গাঁৱৰ 112,718 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,879.03 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 101 হৈছেগৈ। বিগত 48 ঘণ্টাত বানৰ ফলত কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা হোৱা নাই। উজনি অসমৰ 4খন জিলাৰ 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰাহে পাঠদান কৰা হ'ব। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পাঠদান আৰম্ভ হয়। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহ 17 আগষ্ট পৰ্যন্ত বন্ধ ৰখা হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ দিন 17 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। যোৰহাটত ভঙা মথাউৰি মেৰামতিৰ কাম চলি আছে। শেহতীয়া তথ্য অনুসৰি জিলাখনৰ 5টা স্থানৰ ভিতৰত 4টা স্থানতে মথাউৰিৰ চিগা অংশৰ মেৰামতিৰ কাম সম্পূৰ্ণ হৈছে আৰু শোলমাৰাত এই কাম শেষ পৰ্যায়ত আছে। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত দেওবাৰৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনৱাড়ী কেন্দ্ৰলৈ আজি আৰ্থিক সাহায্য বিতৰণ কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভৱনত

দিনৰ 11 বজাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত এই সাহায্য বিতৰণ কৰিব। প্ৰতিটো অংগনবাড়ী কেন্দ্ৰক 2.5 লাখ টকাকৈ পৰ্যন্ত মুঠ 11 কোটি 30 লাখ টকা হস্তান্তৰ কৰা হ'ব। শিৱসাগৰ জিলাৰ 350টা, চৰাইদেউৰ 95, যোৰহাটৰ 37 আৰু গোলাঘাটৰ 12টা কেন্দ্ৰলৈ এই সাহায্য আগবঢ়োৱা হ'ব। হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি বিশ্ব হস্তী দিৱস পালন কৰা হৈছে। এই উপলক্ষে মানস ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মহৰ কেম্পত আজি মাউতসকলৰ সৈতে মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কেইবাগৰাকী পশু চিকিৎসক

0: পাঠে এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে উদ্যানখনৰ সূত্ৰই প্ৰকাশ কৰা মতে মানস ৰাষ্ট্ৰীয় উদ্যানত কমেও 1700টা বনৰীয়া হাতী আৰু 59টা পোহনীয়া হাতী আছে। তদুপৰি উদ্যানখনত হাতী সুৰক্ষাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। গোৱালপাৰা জিলাতো আজি বিশ্ব হস্তী দিৱস পালন কৰা হৈছে। জিলাখনৰ ঐতিহাসিক উৰ্পদ বিলৰ কাষৰীয়া গাঁও চামাগুৰিত আজি এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আঘাৰীৰ প্ৰকৃতি সংৰক্ষণমূলক স্বেচ্ছাসেৱী সংস্থা নেচাৰ্ছ বেকনৰ উদ্যোগত আজি বিয়লি হাতীৰ সুৰক্ষা আৰু বিচৰণস্থলী সংৰক্ষণ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে গোৱালপাৰা জিলাত হাতী মানুহৰ সংঘাতে জটিল ৰূপ ধাৰণ কৰিছে। বনাঞ্চল হ্ৰাস, বনভূমিত ব্যৱসায়িক প্ৰতিষ্ঠান, কৃষি আৰু বাসগৃহ নিৰ্মাণ কৰাৰ ফলত হাতীৰ বিচৰণভূমি সংকুচিত হৈ অহা আৰু খাদ্যৰ নাটনি হোৱাৰ ফলত এই সমস্যাৰ সৃষ্টি হৈছে। ধেমাজি জিলাৰ জোনাইৰ সীমান্তৱৰ্তী স্থানসমূহত আজি পুৱা 5 বজাৰ পৰা মিচিং জনগোষ্ঠীয় ছাত্ৰ সংগঠন টি এম পি কে অনিৰ্দিষ্টকালীন পথ অৱৰোধ আৰু অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। জিলাখনৰ গোগামুখৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সোমবাৰে অৰুণাচলৰ দুৰ্বৃত্তই সীমান্তৱৰ্তী লোকলৈ লক্ষ্য কৰি সংঘটিত কৰা গুলীচালনাৰ ঘটনাৰ বিৰুদ্ধে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। প্ৰতিবাদকাৰীসকলে সীমান্তৱৰ্তী অসমৰ লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰা আৰু গুলীচালনাৰ ঘটনাত জড়িতসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ লগতে ভুক্তভোগীসকলক ন্যায় দিয়াৰ দাবী উত্থাপন কৰিছে।
1: যোৱা 10 আগষ্ট তাৰিখে বদতি মিংমাঙত সংঘটিত ঘটনাক টাকা মিচিং পৰিণ কাবাঙে তীব্ৰ গৰিহণা জনাইছো। এই ঘটনাই আমাৰ সীমামৰীয়া অঞ্চলত থকা আৰু লগতে অৰুণাচলত কৰ্মৰত আমাৰ মানুহসকলৰ কাৰণে গভীৰ উদ্বেগ প্ৰকাশ কৰিছো আৰু এই ঘটনাত জড়িত সকলো দোষীক সোনকালে কৰায়ত্ত কৰিব লাগিব, অন্যথা আমি এই পথ অৱৰোধ আৰু অৰ্থনৈতিক অৱৰোধ অনাগত দিনলৈ অব্যাহত ৰাখিম।
0: উল্লেখযোগ্য যে যোৱা 10 আগষ্টত অঞ্চলটোত সংঘটিত গুলীচালনাৰ ঘটনাক লৈ সীমান্তৱৰ্তী অঞ্চলত উত্তেজনাৰ সৃষ্টি হৈছিল। এই ঘটনাত আহত 4জন যুৱক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। মন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি এই লোককেইজনৰ স্বাস্থ্যৰ বুজ লয়। ইপিনে বিবদমান অঞ্চলটোত সৃষ্টি হোৱা এই পৰিস্থিতি সাময়িক আৰু সম্প্ৰতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে।
2: সেই যিটো বিশেষ অঞ্চল, এই অঞ্চলটোত অকণমান আগৰ পৰাই কিছু মাটিক লৈ তেওঁলোকৰ দুয়োটা পক্ষৰে এটা টনা আজোৰা আছিল। এই মানুহখিনিৰ অৰুণাচলৰ মানুহ আৰু আমাৰ মানুহখিনি, মিচিং মানুহ আছে সিফালে, তেওঁলোকৰ অৰুণাচলী মানুহ আছে, এই মানুহখিনিৰ মাজত এটা খুব সুন্দৰ সম্পৰ্কও আছে। তেওঁলোকৰ মাজত আনকি বৈবাহিক সম্পৰ্ক, বিয়া বাৰু হয়। হঠাৎ কিয় এনেকুৱা পৰ্যায়লৈকে গৈছে বুজি পোৱা নাই, কিন্তু সন্ধিয়াৰ ভিতৰতে ইতিমধ্যে তেওঁলোকৰ মাজত সমন্বয় হৈ গৈছে। অলপ ভুল বুজাবুজি হৈছিল, কিন্তু তেওঁলোকৰ মাজত ইতিমধ্যে দুয়োটা পক্ষৰ মাজত আলোচনা হৈ দুগৰাকী ব্যক্তি দুইফালে গুচি গৈছিল। এতিয়া পৰিৱেশ সুন্দৰভাৱে হৈ গৈছে।
0: কলম্বিয়াৰ বিধ্বংসী ভূমিকম্পত কমেও 250জন লোকৰ মৃত্যু হৈছে আৰু 2700ৰো অধিক লোক সন্ধানহীন হৈ থকাৰ আশংকা কৰা হৈছে। এই ভূমিকম্পত আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে কালি পশ্চিম অংশৰ ধ্বংসস্তূপ খান্দি ধ্বংসাৱশেষৰ মাজত চেপা খাই থকাৰ আশংকা থকা লোকসকলক চিঞৰি সন্ধান উলিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে সোমবাৰে পুৱা কলম্বিয়াত সংঘটিত এই শতিকাৰ আটাইতকৈ ভয়াৱহ ভূমিকম্পটোৰ ফলত কফি খেতিৰ বাবে প্ৰসিদ্ধ অঞ্চলটোৰ ভূমিখণ্ডত বৃহৎ ফাট মেলাৰ লগতে ভালেসংখ্যক অট্টালিকা, বাসগৃহ, শিক্ষানুষ্ঠান আৰু স্বাস্থ্যকেন্দ্ৰৰ আৱাসসমূহৰ বিস্তৰ ক্ষতি হয়। তথ্য অনুসৰি পেৰেৰাত 101জন আৰু দেশৰ তৃতীয় বৃহত্তম চহৰ কালিত 95জন লোকৰ মৃত্যু হৈছে। 135 সংখ্যক ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি গুৱাহাটীৰ সৰু সজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত গ্ৰুপ এফ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত FC1ক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপ পৰ্যায়ত নৰ্থ ইষ্ট ইউনাইটেডে 3খন খেলতে জয়লাভ কৰি শীৰ্ষস্থানত থকাৰ বিপৰীতে প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে অংশ লোৱা FC1ে 3খন খেলৰ পৰা 3 পইণ্ট অৰ্জন কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি হ'বলগীয়া গ্ৰুপ ডিৰ এখন গুৰুত্বপূৰ্ণ খেলত নেৰকা ফুটবল ক্লাব FC ৰেংদাইৰ মুখামুখি হ'ব। খেলখন বিয়লি 4 বজাত ইম্ফলৰ খুমান লাম্পাক মেইন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইপিনে সন্ধিয়া 7 বজাত কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত মহমেদান স্পৰ্টিং ক্লাব ইণ্ডিয়ান আৰ্মি ফুটবল টীমৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তিৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
3: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে বিভিন্ন বিষয়ৰ বাতৰি প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে গোগামুখ সীমান্তৰ গুলীচালনাৰ ঘটনাৰ বাতৰিক মুখ্য বাতৰিৰ স্থান দিছে। কাকতখনে কলম্বিয়াৰ ভূমিকম্পৰ খবৰো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অৰুণাচল সীমান্তত হোৱা গুলীচালনাৰ বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে অৰুণাচলীৰ গুলীবৰ্ষণক লৈ উত্তাল ধেমাজি শিৰোনামেৰে পৰিৱেশন কৰিছে। দৈনিক জনভূমি কাকতে মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙৰ উদ্ধৃতিৰে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত অসমৰ 15খন জিলা অতি স্পৰ্শকাতৰ ৰূপে

0: চিহ্নিত হোৱাৰ খবৰক প্ৰথম পৃষ্ঠাত স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সিদ্ধান্তসমূহৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে। এই সিদ্ধান্তসমূহৰ বিষয়ে এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মন্ত্ৰীসভাৰ সিদ্ধান্তসমূহক অসমীয়া খবৰ কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। কাকতখনে ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীক সফল কৰি তুলিবলৈ প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ প্ৰতি আহ্বান জনোৱাৰ বিষয়েও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। উজনিৰ বানৰ কবলত পৰা অঞ্চলসমূহৰ পশুধনৰ খাদ্যৰ যোগান সন্দৰ্ভত এটা বাতৰি আমাৰ অসম কাকতে চৰকাৰে যোগান ধৰা পশু খাদ্যৰ বুজন অংশ আদবাততে অন্তৰ্ধান শিৰোনামেৰে প্ৰকাশ কৰিছে। উজনিৰ বানৰ ফলত শিক্ষাখণ্ডটো ব্যাপক প্ৰভাৱ পৰিছে। উজনিৰ 254খন বিদ্যালয় এতিয়াও গৰম বন্ধৰ পাছত খুলিব বাকী আছে। এই বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে বতৰৰ অধিক শুদ্ধ আগলি বতৰৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে 11টা নতুন ৰাডাৰ সাজু কৰি থকাৰ বিষয়ে এটা খবৰ দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক বাতৰি মাজলৈ পুনৰ উভতি যাওঁ।
1: দেশত জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ পৰা 25খন স্পৰ্শকাতৰ জিলাৰ ভিতৰত ৰাজ্যৰ 15খন জিলাও আছে। লগতে ৰাজ্যৰ 24খন জিলা বান আৰু খৰাং প্ৰৱণ জিলা হিচাপে চিহ্নিত হৈছে। লোকসভাত কালি সাংসদ গৌৰৱ গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে এই উদ্বেগজনক তথ্য দাঙি ধৰে। সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ জলবায়ু স্পৰ্শকাতৰ জিলা হিচাপে ৰাজ্যৰ পূৰ্বৰ কৰিমগঞ্জ তথা বৰ্তমানৰ শ্ৰীভূমি জিলাক চিহ্নিত কৰা হৈছে। দেশৰ জলবায়ু পৰিৱৰ্তন প্ৰভাৱিত ৰাজ্যসমূহৰ তালিকাত অসম পঞ্চম স্থানত আছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 36 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ছেটেলাইট চিটিৰ ভূমি অধিগ্ৰহণৰ বাবে প্ৰথম পৰ্যায়ত 2100 কোটি টকাত মন্ত্ৰীসভাৰ অনুমোদন। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ যদিও 7খন জিলাৰ বহু অঞ্চল প্লাবিত। বান প্ৰভাৱিত 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰা পাঠদান। উজনি অসমৰ 4খন জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰলৈ আজি আৰ্থিক সাহায্য বিতৰণ। হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি বিশ্ব হস্তী দিৱসৰ কাৰ্যসূচী। আৰু নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষণিক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুপ।
1: নমস্কাৰ। জিলাৰ ৰেহৰূপত আমি আজি আপোনালোকক লৈ যাম অসমৰ এখন অন্যতম জিলা হিচাপে বিবেচিত বিশ্বনাথলৈ। জিলাখনৰ সদৰ বিশ্বনাথ চাৰিআলিৰ পৰা আমাক সংগ দিছে সংবাদদাতা অম্লান কাশ্যপ সাহাই। বিশ্বনাথ জিলাত 80 সংখ্যক স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। জিলাখনৰ অন্তৰ্গত গহপুৰ বিহালী সমজিলাতো স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি চলিছে। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: দেশৰ স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন বাকী আছে। জিলাখনৰ গহপুৰত সমজিলা প্ৰশাসনৰ উদ্যোগত 80 সংখ্যক স্বাধীনতা দিৱসটি উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। গহপুৰ সমজিলা কাৰ্যালয়ৰ সন্মুখৰ কুচকাৱাজ ক্ষেত্ৰত অসম আৰক্ষী, NCC কেডেটছ, স্কাউট গাইড, বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে নিতৌ পেৰেডৰ অনুশীলনত ব্যস্ত হৈ পৰিছে। স্বাধীনতা দিৱসৰ দিনা দেশপ্ৰেমমূলক কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে শিল্প সাহিত্য আৰু বিভিন্ন দিশত সমাজৰ বাবে অৱদান আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব। সমান্তৰালকৈ বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ কাছাৰী মৈদানতো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰিছে জিলা আয়ুক্ত কাৰ্যালয়ে। ইফালে বিহালী সমজিলা প্ৰশাসনৰ উদ্যোগতো বিহালী স্নাতক মহাবিদ্যালয়ৰ খেলপথাৰত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলিছে। গহপুৰ আৰক্ষীয়ে ইতিমধ্যে আগন্তুক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি অসম অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী অঞ্চলসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। অনুৰূপ ধৰণে বিহালী আৰু বিশ্বনাথ আৰক্ষীয়েও নিতৌ নাকা চেকিং চলাই তীব্ৰ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ঠায়ে ঠায়ে।
1: জৰ্জিয়াৰ বাটুমি চহৰত অনুষ্ঠিত হোৱা বাটুমি অপেন আন্তঃৰাষ্ট্ৰীয় উছু চেম্পিয়নশ্বিপ 2026ত ভাৰতক প্ৰতিনিধিত্ব কৰি বিশ্বনাথ জিলাৰ অন্তৰ্গত চতিয়াৰ দীক্ষা তিৱাৰীয়ে পদক লাভ কৰে। খেলুৱৈগৰাকীক তেওঁৰ এই সফলতাৰ বাবে বিশ্বনাথ জিলাত উষ্ম

0: আদৰণি জনোৱা হয়। এই বিষয়ে অধিক জানোৱা হওক আমাৰ সংবাদদাতাৰ পৰা।
1: বিশ্বৰ ক্ৰীড়া মঞ্চত পুনৰ জিলিকি উঠিল অসম সন্তান। এইবাৰ অসমলৈ সন্মান কঢ়িয়াই আনিলে বিশ্বনাথ জিলাৰ অন্তৰ্গত চতিয়াৰ জীয়ৰী দীক্ষা তিৱাৰীয়ে। জৰ্জিয়াৰ বাটুমি চহৰত অনুষ্ঠিত হোৱা বাটুমি অপেন আন্তঃৰাষ্ট্ৰীয় উচু চেম্পিয়নশ্বিপ 2026ত ভাৰতক প্ৰতিনিধিত্ব কৰি দীক্ষাই অৰ্জন কৰিছে একেলগে 3টাকৈ আন্তঃৰাষ্ট্ৰীয় পদক। জিলাখনৰ চতিয়াৰ নদুৱাৰৰ কৰয়নীৰ পৰা গৈ বিশ্বৰ মঞ্চত ইতিহাস সৃষ্টি কৰিলে দীক্ষা তিৱাৰীয়ে। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিজৰ ক্ৰীড়া নিপুণ প্ৰদৰ্শন কৰি দীক্ষাই নানকুৱান আৰু নন্দাও ইভেণ্টত 2টাকৈ ৰূপৰ পদক লাভ কৰাৰ লগতে নাংগুন ইভেণ্টত 1টা ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছে। সমগ্ৰ দেশৰ লগতে তেওঁ সফলতাই এতিয়া আনন্দৰ জোৱাৰ তুলিছে বিশ্বনাথ জিলাতো। এই গৌৰৱোজ্জ্বল সফলতাৰ আঁৰত আছে পিতৃ উমেশ তিৱাৰী আৰু মাতৃ সবিতা ভৰালী তিৱাৰীৰ অশেষ ত্যাগ আৰু অনুপ্ৰেৰণাৰ লগতে চতিয়াৰ উচু মেচিনেৰী নামৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক পদ্ম জয়ৰুৰ কঠোৰ আৰু সঠিক প্ৰশিক্ষণ। ইফালে দীক্ষাৰ সফলতাৰ উচ্চ শিখৰত উপনীত কৰা সকলোকে ধন্যবাদ জনাই দীক্ষা তিৱাৰীয়ে। বিশ্বনাথ চাৰিআলিত উপস্থিত হোৱাৰ পিছতে দীক্ষাক বিভিন্নজনে বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনায়। উল্লেখ্য যে যোৱা 30 জুলাইৰ পৰা অনুষ্ঠিত হোৱা খেলখনৰ সামৰণি পৰে যোৱা 4 আগষ্ট তাৰিখে।
0: বিশ্বনাথ জিলাৰ গহপুৰত দুবৰিবনৰ কবি কোষেশ্বৰ বৰুৱাৰ জন্মদিৱসত তেওঁৰ এটি আৱক্ষ মূৰ্তি উন্মোচন কৰা হয়। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
1: চুতীয়া যুৱ সন্মিলন অসমৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু গহপুৰ জিলা জাতি সন্মিলনৰ সহযোগত দুবৰিবনৰ কবি তথা গহপুৰৰ প্ৰাক্তন বিধায়ক চৈদুৱাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কোষেশ্বৰ বৰুৱাৰ 90 সংখ্যক জন্মদিৱসটি অলপতে দিনজোৰা কাৰ্যসূচীৰে গহপুৰৰ ঘাইগাঁৱত অনুষ্ঠিত হৈ যায়। বীৰাংগনা সতী সাধিনী সমন্বয় ক্ষেত্ৰৰ প্ৰেক্ষাগৃহত সদৌ চুতীয়া জাতি সন্মিলনৰ উপদেষ্টা ডক্টৰ যুগল বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী তথা টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক চন্দন বৰুৱাই। সভাত চুতীয়া জনগোষ্ঠীৰ গৌৰৱোজ্জ্বল ঐতিহ্যক সজীৱ ভাষাৰে পাঠকৰ ওচৰলৈ লৈ অহা লুইতৰ আগালিত মোৰ দেশ তথ্য সমৃদ্ধ উপন্যাসখনিও উন্মোচন কৰা হয়। বুৰঞ্জীবিদ কোষেশ্বৰ বৰুৱাৰ আদৰ্শসমূহ চিৰযুগমীয়া কৰাৰ মানসেৰে এটি আৱক্ষ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰা হয় আৰু এই প্ৰতিমূৰ্তি শুভ উন্মোচন কৰে চৈদুৱাৰ খণ্ড উন্নয়ন বিষয়া অপূৰ্ব চক্ৰৱৰ্তীয়ে।
0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকে বিশ্বনাথ জিলাৰ ৰেহৰূপ শুনিলে। কাইলৈ একে সময়তে লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক প্ৰভাতী তৰংগ। আজিৰ বিষয়, বিশ্ব ক্ৰীড়াংগণত দপদপাই থকা লাভলীনা অস্মিতাসকল। আমাৰ অতিথি সুবোধ মল্লবৰুৱা আৰু বিদ্যুৎ কলিতা। অনুষ্ঠানটিৰ আগ ধৰিছে সীমান্ত বাৰ্মাই।

সুপ্রভাত আদৰৰ শ্ৰোতা, প্ৰভাতী তৰংগৰ আন এটি বিশেষ খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্ৰোতা, আজি আমাৰ বিষয় ইতিমধ্যে আমাৰ কহিকা মিতালী বৰবৰাই আপোনালোক জনাইছে যে বিশ্ব ক্ৰীড়াংগনত দপদপাই থকা লাভলীনা অস্মিতাসকল। আৰু বিষয়টো শুনাৰ লগে লগে আদৰৰ শ্ৰোতা আপোনালোকে নিশ্চয় গমেই পাইছে আজি আমি কিহৰ বিষয়ে আজি এই খণ্ডটিত কথা পাতিবলৈ ওলাইছোঁ। আৰু আমি আপোনালোকক আৰম্ভণিতে জনাবলৈ পাই অতি সুখী হৈছোঁ যে দুগৰাকীকৈ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক আমাৰ ৰাজ্যখনৰ লগতে ধাৰাভাষ্যকাৰ আমাৰ এই ষ্টুডিঅ'ত উপস্থিত আছে। সুবোধ মূল্য বৰুৱা ডাঙৰীয়া, আপোনালোকে আমাৰ ৰেডিঅ' আৰু টিভিৰ পৰ্দাত তেখেতক দেখি থাকে, কমেণ্ট্ৰি কৰাৰ লগতে এগৰাকী জ্যেষ্ঠ সাংবাদিক ৰাজ্যখনৰ উপস্থিত আছে। বিদ্যুৎ কলিতা ডাঙৰীয়া, এখন আগশাৰীৰ বাতৰি কাকতৰ তেখেত, বহু বছৰ ধৰি ক্ৰীড়াৰ সাংবাদিকতা কৰি আছে জ্যেষ্ঠ। দুয়োগৰাকী সমল ব্যক্তিক পাই নথৈ আনন্দিত হৈছোঁ আজি ৰাতিপুৱাই সময়খিনিত, এটা উজ্জীৱিত সময় বুলি ভাবিছোঁ। যদি বানপানীটো আমি অকণমান সময়ৰ কাৰণে এৰাই চলোঁ অসমৰ এই প্ৰেক্ষাপটটো, সেয়েহে সুভদ্ৰা আৰু বিদ্যুৎ আমি কথা পাতিবলৈ ওলাইছোঁ। ক্ৰীড়াখনত আমি কৈছোঁ যে বিশ্ব ক্ৰীড়াংগনত দপদপাই থকা লাভলীনা অস্মিতাসকল আৰু আছে। এতিয়া যেন অসমৰ ষ্টাৰৰ সংখ্যা আমি ধৰক আঙুলিৰ মূৰত গণি শেষ কৰিব নোৱাৰি, আগতে গণিব পাৰিছিলোঁ, এতিয়া আঙুলিত বেছি লগা হৈছে তেনেকুৱা। আৰু যিয়ে ধৰক বিশ্ব ক্ৰীড়াংগনত এনেদৰে ডক্টৰ পাইছে, এই বিষয়ে কথা পাতিবলৈ দীঘলী আমাৰ খণ্ড আছে, আমি 10:30 বজালৈকে থাকিম। কিন্তু আমাৰ এই যাত্ৰাটো সদায় এটা সুৰীয়া যাত্ৰা বুলি কওঁ ৰাতিপুৱাৰ প্ৰভাতী তৰংগ। আদৰৰ শ্ৰোতা, গীতেৰে আৰম্ভ কৰিব খুজিছোঁ আৰু মিতালী বৰবৰা সাজু কৰি ওলাইছে সুন্দৰ এটি গীত, জয়ন্ত হাজৰিকাৰ কণ্ঠৰ সময় গতিশীল, এই সময় গতি কৰি আছে, গতি কৰি আজি আমি এনেকুৱা এটা সময় উপস্থিত হৈছোঁহি। গতিকে আদৰৰ শ্ৰোতা, গীতটি শুনি লওঁ, তাৰপিছত আমাৰ যিটো বিষয় সেই বিষয়ে কথা পাতিম। পোনপটীয়াকৈ সম্প্ৰচাৰ হৈ আছে আমাৰ আকাশবাণী গুৱাহাটীৰ যি অফিচিয়েল ফেচবুক পেজ, তাত আপোনালোকে আপোনাৰ বাৰ্তা দিব পাৰে, অসমৰ ক্ৰীড়া জগতৰ বিষয়ে লিখিব পাৰে, ভাৰতৰ ক্ৰীড়া জগতৰ বিষয়ে লিখিব পাৰে। আৰু এইসকল অকল অসমৰ ভাৰতৰ ক্ৰীড়াবিদ, এইসকল ভাৰতক উজ্জীৱিত কৰি তুলিছে বিশ্ব ক্ৰীড়াংগনত, গতিকে সেই বিষয়ে আমি কথা পাতিম। উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে কথা পাতিম, আমাৰ কিসকল খেলুৱৈ এই মুহূৰ্তত নাম কৰি আছে, তেখেতসকলে মেডেল জয় কৰিছে এই কিছুদিন আগত কমনৱেলথ গেমছত, গতিকে সেই বিষয়ে আমাৰ দুয়োগৰাকী সমল ব্যক্তি আপোনালোকক জনাব, লগতে অসমৰ সামগ্ৰিক পৰিৱেশ, এই গতিকে কথা পাতিম আপোনালোকৰ সৈতে এই গীতটিৰ পাছতে। শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড।

আদৰ শ্ৰোতা, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড, বিশ্ব ক্ৰীড়াংগনত দপদপাই থকা লাভলীনা অস্মিতাসকল বুলি আমি নামটো ৰাখিছোঁ। আৰু ইয়াৰ দ্বাৰা আমি আমাৰ যিসকল ষ্টাৰ খেলুৱৈ আছে তেখেতসকলৰ প্ৰশংসা বা তেখেতসকলে যি খেলাৰ এটা পৰিৱেশ গোটেই অসম বা ভাৰতত গঢ়ি তুলিছে বা তেনেধৰণৰ এটা কথা আমি বুজাবলৈ চেষ্টা কৰিছোঁ। দুগৰাকীকৈ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক আমাৰ সৈতে উপস্থিত আছে, ইতিমধ্যে আমি ঘোষণা কৰিছোঁ। সুবোধ মল্য বৰুৱা আৰু বিদ্যুৎ কলিতা, পুনৰবাৰ স্বাগতম জনাইছোঁ। সুবোধ দা, আপোনাৰ পৰা আৰম্ভ কৰিব খুজিছোঁ, এতিয়া কেনেধৰণৰ এটা পৰিৱেশ, মেডেলৰ কথা সকলোৱে খবৰে কাগজত পঢ়িছে, যিটো অস্মিতা চলিহাৰ যিটো সেইটো গোটেই ভাৰতৰ প্ৰথম কোৰিয়া মাষ্টাৰ্ছত তেখেতে চেম্পিয়ন হোৱাটো, অসমৰ ছোৱালী গৈ সেই বিশ্ব দপদপাইছে, লাভলীনা বৰগোহাঁই আজি কেইবাবছৰ ধৰি দপদপাই আছেই, গতিকে অলিম্পিয়ান কমনৱেলথ ধৰি চিলভাৰ মেডেল পালে, অলপৰ কাৰণে হয়তো আমি যিটো আশা কৰিছিলোঁ নহ'ল, তথাপিতো গোটেই সামগ্ৰিক যিটো পৰিৱেশ, এই কথাখিনি ভাৰতৰ হওক বা অসমৰ হওক বা

0: 2030 চনত ইয়াতে কমনৱেলথ গেমছ হ'ব ভাৰতত আহমেদাবাদত, এই গোটেই পৰিৱেশটো এটা সৃষ্টি হৈছে বুলি ভাবে নেকি?
1: আচলতে অসমত ক্ৰীড়া ক্ষেত্ৰত 2018
0: হয়
1: টাৰ্ণিং পইণ্ট।
0: হয়
1: 2018ত মানে আমি চাবলৈ হিমা দাস,
0: হয়
1: লাভলীনা বৰগোহাঁই, নয়নমণি শইকীয়া,
0: হয়
1: এই তিনিগৰাকী কন্যাৰ আবিৰ্ভাৱৰ লগে লগে গোটেই পৰিৱেশটো আচলতে সলনি হৈছে। কিন্তু এটা কথা ক'ব লাগিব যে 2012 আমি 2012 কথাটো এইকাৰণেই ক'ম যে এটা বেঞ্চমাৰ্ক, কাৰণ 2012ত শিৱ থাপা আৰু জয়ন্ত তালুকদাৰ দুয়োগৰাকীয়ে অলিম্পিক খেলিছে, গতিকে আচলতে সেই তেতিয়াৰ পৰাই দুৱাৰখন খোল খাইছে। আৰু 2018ত আমি ভালকৈ মানে ইনভল্ভ হ'বলৈ পাইছোঁ ভাৰতৰ জৰিয়তে বিশ্ব ক্ৰীড়াংগনত, যে এইসকল ক্ৰীড়াবিদে আচলতে সুন্দৰ খেল প্ৰদৰ্শন কৰি পদক আনি অসমৰ ক্ৰীড়াক্ষেত্ৰক এক সুকীয়া মৰ্যাদা দিছে। এই মৰ্যাদাখিনি আগবঢ়াই লৈ যাব লাগিব, কাৰণ 2030ত ভাৰতত কমনৱেলথ গেমছ হ'ব আৰু যথাদূৰ সম্ভৱ 2036ত অলিম্পিক হ'ব। গতিকে সেই দিশৰ পৰা আমি আচলতে এই পদকতে সন্তুষ্ট নাথাকি আগবাঢ়ি যাব লাগিব এক সুপৰিকল্পিত প্ৰক্ৰিয়াৰে, কাৰণ এতিয়াৰ পৰা যদি আমি ভালকৈ আমি অনুশীলন কৰোঁ, সাধনা হিচাপে লৈ পেলাই আগবাঢ়ি যাওঁ, তেতিয়াহ'লে দেখিম যে লাভলীনাই 2020ত টকিঅ' অলিম্পিকত মেডেল পাইছে, সেই বস্তুটো আকৌ ৰিপিট হ'ব। কিন্তু এটা কথা যে খেলুৱৈসকলক কিন্তু গঢ় দিবলৈ হ'লে এই যিটো ধাৰা, এই যিটো সফলতা, সেই সফলতাটো যদি আগবঢ়াই লৈ যায় তাৰ বাবে কিন্তু এক নিৰৱচ্ছন্ন মানে সাধনাৰ দৰকাৰ, নিৰৱচ্ছন্ন অনুশীলনৰ দৰকাৰ, আৰু তেনেকৈ মানে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এক্সপ'জাৰ দিব লাগিব। তেতিয়া আমি এই যিটো সুসংগত সফলতা সেইটো আমি পুনৰাই পাম। কাৰণ চাওক, আমি অস্মিতা চলিহাৰ আচলতে আমি বহুত দূৰ আগতেই আমি তেওঁৰ পৰা সফলতা পাব লাগিছিল, কাৰণ অসমৰ পৰা এছিয়ান গেমছ খেলা কণ্টিনিউছলি দুবাৰকৈ কেইগৰাকীমান খেলুৱৈহে আছে, তাৰ ভিতৰত অস্মিতাও এগৰাকী। কাৰণ অস্মিতাই 2018 ইণ্ডোনেছিয়া আৰু 2022ৰ চাইনা এছিয়ান গেমছ খেলিছে, যিটোতে ধৰক খুব এটা সাংঘাতিক ধৰণে উদ্ভাসিত নহ'লেও তেওঁক টমাছ উবেৰ কাপৰ টীমতো আছিলে, গতিকে তেওঁৰ পৰা যথেষ্ট আশা কৰিছিল, কিন্তু বিভিন্ন সময়ত ইঞ্জুৰিয়ে যথেষ্টখিনি অসুবিধা পেলাইছিল। কিন্তু এইবাৰ কোৰিয়ান মাষ্টাৰ্ছত তেওঁ যি খেল দেখুৱাই চেম্পিয়ন হ'ল, সেইটো অসমৰ বেডমিণ্টনৰ কাৰণে দীৰ্ঘদিনীয়া অপেক্ষাৰ ফল, কাৰণ অসমৰ বেডমিণ্টনৰ মাজেৰেই অসমে যাত্ৰা আৰম্ভ কৰিছে
0: অলিম্পিক
1: এছিয়ান গেমছত। ধৰক আমাৰ 1986ত মল্লিকা বৰুৱাই খেলিছিল, তাৰপিছত কমনৱেলথ গেমছ খেলিছিল সুশান্ত বৰুৱাই 1990ত, গতিকে তাৰপিছত আমাৰ দীপাংকৰ ভট্টাচাৰ্যই অলিম্পিক খেলিছে 1992ত, গতিকে এইবিলাক এই উদাহৰণক আগবঢ়াই লৈ গৈছে। আৰু এটা কথা, অস্মিতাৰ লগত আমি ইছাৰাণী বৰুৱা এইবাৰ এছিয়ান গেমছ খেলিব যাব, ইছাৰাণী বৰুৱা যথেষ্টখিনি আশা কৰিব পাৰি। মই ভাবোঁ এইসকল খেলুৱৈৰ লগত আৰু কিছুমান উঠি অহা খেলুৱৈ আছে, সেই খেলুৱৈসকলক লগত লৈ আমি আগবাঢ়ি গ'লে নিশ্চিতভাৱে আজি যিটো পৰিৱেশ, অসমৰ যিটো ৰমৰমা পৰিৱেশ বুলি কৈছোঁ মই অসমৰ খেলৰ, সেই পৰিৱেশটো আৰু বেছি ভালকৈ আমি দেখিব লাগিব।
0: আমি দপদপাই থকা বুলি কৈছে, আপুনি ৰমৰমোৱা বুলি কৈছে, বিদ্যুৎ দা কেইবাটাও দশক ধৰি আপোনাৰ অভিজ্ঞতা আছে ক্ৰীড়াখনৰ, আপুনি ধৰক ৰিপৰ্টিং কৰি আছে, পেপাৰত লিখি আছে, যেতিয়া এনেধৰণৰ খবৰ পোৱা যায় কোৰিয়া মাষ্টাৰ্ছৰে অসম, এতিয়া অসমৰ বুলি ক'লে বেলেগে কয়, অসমৰ নহয় ভাৰতৰ এনেকৈ কয়, এনেকুৱা কোৱা মানুহ ওলাইছে, আগতে এইটো নাছিলে, কিন্তু আমি কওঁ যে অসমৰ খেলুৱৈ, এতিয়া কিন্তু অসমৰ খেলুৱৈক ভাৰতীয় বুলি দাবী কৰে ভাৰতীয়সকলে, এইটো কেনেকুৱা এটা অনুভৱ আৰু ভাল লগা এটা কথা কওকচোন।
2: নহয় এটা সময়ততো আমি চাওঁ,
0: হয়
2: 80ৰ দশকতে লাষ্ট আছিল,
0: হয়
2: মানে অসমৰ বেডমিণ্টন টেবুল টেনিছ এই ক্ষেত্ৰত খুব এটা উন্নত আছিল, মানে আমি দপদপাই আছিলোঁ গোটেই ভাৰতৰ পৰা পাইছিলোঁ। তাৰপিছত 10-15 বছৰমানত আমাৰ এনেকুৱা এটা অৱনতি হ'ল যে সেই অৱস্থাটোৰ পৰা একেবাৰে নোহোৱা হৈ গ'ল, যে আমি লিখিব লগা কোনো খেলুৱৈ নাছিল, আমি ৰিপৰ্টিং কৰিবলগা কাক লৈ অসম বুলি ক'ম, অসম বুলি কৰিব লগা গৌৰৱেই
0: নাছিলে,

0: তাৰপিছত হঠাৎ এটা সেই
1: পঞ্চায়তী গ'লো যে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ অসমৰ কোনোবা খেলুৱৈ আছে নেকি,
0: অসমৰ কোনোবা খেলুৱৈ আছে, তাহলে লাহে লাহে সুবতাই কৈছে যে 2018ৰ পৰা এই পৰিৱেশটো চলিছে, আমিও অসমৰ পৰা গৈ অলিম্পিক খেলিব পাৰোঁ, এই ধাৰণাটো কিন্তু আহি গ'ল। এটা সময়ত কিন্তু আমাৰ সেই ধাৰণাটো নাছিল, খুব বেছি অসম টীমত সোমাম বা ইণ্ডিয়া টীমত সোমাব পাৰিম, কিন্তু অলিম্পিক যে খেলিব পাৰিম সেই ধাৰণাটো আমাৰ কোনো ল'ৰা ছোৱালী নাছিল,
1: দূৰৰ বাদ আছিলে।
0: সেই ধাৰণাটো চেঞ্জ হৈ গৈছে, কমপ্লিটলি চেঞ্জ হৈছে, আমিও তাৰমানে অলিম্পিক খেলিব পাৰোঁ, অলিম্পিকত পদক জিকিব পাৰোঁ, সেই ধাৰণাটো আহিছে।
1: এতিয়া পদক জিকিব পাৰোঁ এই কথাটোত আমি আছো যে খেলাটো খেলিমেই,
0: খেলাটো খেলিম,
1: কিন্তু পদক কি পাব আৰু গোল্ডৰ আশা কৰোঁ,
0: গোল্ডৰ
1: সেই যে পৰিৱেশটো আমি সেইটোৱে কথা পাতিব খুজিছোঁ। এইটো এটা নিৰন্তৰ ধৰক এটা প্ৰয়াস বা এটা প্ৰচেষ্টা, আপুনি যদি কৈছে এনেকুৱা লাগিব বা অসমৰ সেই প্ৰচেষ্টাটো আৰম্ভ হৈছে। এতিয়া যদি চাবলৈ যাওঁ অসমত, এতিয়া ধৰক ক্ৰিকেটৰ কথা যদি অসম প্ৰিমিয়াৰ লীগ আৰম্ভ হৈছে, কেইবাটাও কথা চলি, ডুৰাণ কাপ চলি আছে, নৰ্থ ইষ্ট ইউনাইটেডে কোৱাৰ্টাৰ ফাইনেল বাজে একেৰে তিনিখন খেল জিকিছে, কালিৰ খেলখনো জিকিছে।
0: এটা সময়ত আমি গুৱাহাটীত টুৰ্ণামেণ্টেই নহয়,
1: টুৰ্ণামেণ্ট
0: এতিয়া ইমান টুৰ্ণামেণ্ট হয় যে কভাৰ কৰাটো সম্ভৱ
1: হয়,
0: এটা দিনত ইমান টুৰ্ণামেণ্ট হয় যে আমি গোটেইখিনি কভাৰ কৰাটো সম্ভৱ হয় নহয়।
1: নিশ্চয়কৈ সুবোধা, কেনে আপুনি কেইবাটাও দশক দেখিছে, কমেণ্ট্ৰি কৰিছে, ফুটবল কমেণ্ট্ৰি কৰিছে, আৰু বিদেশত আপুনি কভাৰ কৰিছে, আন্তঃৰাষ্ট্ৰীয় গেমছ কভাৰ কৰিছে, ৱৰ্ল্ড কাপ কভাৰ কৰিছে আপুনি, গতিকে এই যে পৰিৱেশটো এটা সৃষ্টি হৈছে আমি ভাবিব পাৰোঁ যে অসমৰ খেলুৱৈ, উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈ এতিয়া ভাৰতীয় ক্ৰীড়া জগতৰ লগতে বিশ্বতো দপদপাইছে।
2: নিশ্চয়, মানে কথাটো হ'ল যে মানে আচলতে মাজৰ কিছু সময়, মানে মই নিজস্ব অভিজ্ঞতাৰ পৰা এটা কথা ক'ম যে মাজৰ এটা পৰিৱেশ নাই, দীপাংকৰে 96ত আটলাণ্টা অলিম্পিক খেলিছিল, তাৰ পিছৰ পৰ্যায়ত যে আমি ক্ৰীড়া সাংবাদিকতা কৰি স্পৰ্টছ ৰিপৰ্টিং কৰিব গৈ হাবাথুৰি খাইছিলোঁ, কিন্তু সেইগৰাকী আমি জাপানৰ টকিঅ'ত লাভলিনাই পদক পোৱাৰ পিছত অসমীয়াত প্ৰশ্ন কৰিবলৈ আমি সক্ষম হৈছিলোঁ। গতিকে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে আচলতে এই গোটেই মানে যিটো মানে ধৰক কি বুলি ক'ম, যে এই গোটেই পৰিৱেশ সৃষ্টি কৰাৰ মূল এটা টাৰ্ণিং পইণ্টটো মই ক'ব লাগিব, যদিও 2012 আৰু 2018ৰ কথা কৈছোঁ, 2007ত নেশ্যনেল গেমছ যেতিয়া আমাৰ অসমত হ'ল, সেইটোৱে কিন্তু যথেষ্টখিনি খেলৰ পৰিৱেশ সলনি কৰি পেলালে,
0: টাৰ্ণিং পইণ্ট,
2: টাৰ্ণিং পইণ্ট। আৰু এইকাৰণেই যে ধৰক আমি খেল পাতিলেই নহ'ব, খেল সেই খেলৰ ভালকৈ খেলিব পৰা এখন ষ্টেডিয়ামো লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰো লাগিব, সেই ইনফ্ৰাষ্ট্ৰাকচাৰখিনি কিন্তু 2005-06-07ত নেশ্যনেল গেমছৰ সময়ত মানে ইনফ্ৰাষ্ট্ৰাকচাৰখিনি ক্ৰিয়েট কৰিলে, আৰু ক্ৰিয়েট কৰি পেলাই খেলৰ এটা পৰিৱেশ মানে মানে পৰিৱেশ সৃষ্টি কৰিলে। আৰু বিশেষকৈ মই এটা এটা কথা ক'ম, সৌৰভজ্যোতি বৈশ্য জেভলিন থ্ৰোৱাৰ আছিল, সৌৰভজ্যোতি বৈশ্যই 2007ৰ নেশ্যনেল গেমছত মেডেল পাইছিল, গ'ল্ড মেডেল, গ'ল্ড মেডেল পাইছিল আমাৰ গুৱাহাটীত। সেই সৌৰভক মানে দীৰ্ঘদিন ধৰি অনুশীলন কৰাই আছিল অসম এমেচাৰ এথলেটিক সন্থাই, কাৰণ অসম এমেচাৰ এথলেটিক সন্থাৰ এটা উদ্দেশ্য আছিল যে পদক পাব লাগিব, আৰু সেই তেতিয়াৰ পৰা সেই সংগঠকসকলৰ মাজত এটা মানে কি কয় এটা কম্পিটিশ্যনৰ পৰিৱেশ আহিছিল যে আমি খেলুৱৈ সৃষ্টি কৰিব লাগিব, খেলৰ দায়িত্ব লৈ থাকিলেই নহ'ব। আৰু এইখিনিতে উল্লেখ কৰিম অৰ্চনা বড়ো, অসমৰ যদিও আমাৰ প্ৰথমগৰাকী হেৰি লোকেল মেডেলিষ্ট আছিল অৰ্চনা বড়োৰ মাধ্যমেৰে, কিন্তু আমি ৱেইট লিফটিঙত প্ৰথমটো মেডেল পাইছিলোঁ নেশ্যনেল গেমছত, আৰু নহয় কিন্তু নেশ্যনেল পৰ্যায়তো প্ৰথম মেডেল অৰ্চনা বড়ো। গতিকে এনেকুৱা খেলুৱৈ সৃষ্টি কৰাৰ ক্ষেত্ৰত খেলুৱৈসকলে অৰ্গেনাইজাৰসকলে নিৰৱচ্ছিন্নভাৱে লাগি গ'ল। আৰু এটা কথা যে ঠিক তেনেকুৱা পৰিৱেশ সৃষ্টি হ'ল, ঠিক তেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ সৃষ্টি হ'ল, কিছুমান নতুন নতুন প্ৰশিক্ষক আহিল, আমাৰ প্ৰশিক্ষক যথেষ্টখিনি এতিয়া ওলাইছে, অলকেশ বৰুৱাটো ইণ্ডিয়ান টীমত থাকে, আমাৰ প্ৰণামিকা বৰা ইণ্ডিয়ান মহিলাৰ বক্সিঙত থাকে, গতিকে এনেকুৱা পৰিৱেশ এনেকুৱা মানে কিছুমান টেকনিকেল এক্সপাৰ্টো সৃষ্টি হ'ল, যাৰ ফলত অসমৰ খেলুৱৈসকলে কিছু সা সুবিধা পূৰ্বতকৈ বৃদ্ধি হ'ল আৰু এনেকৈ আচলতে আগবাঢ়ি গ'লে। আৰু এই যে 2007ৰ পিছত আমি 2016ত ছাব গেমছ পাতিলোঁ, ছাব গেমছ পতাৰ পিছতো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়িলে। আৰু এটা কথা, 2014ত সৰ্বানন্দ সোণোৱাল যেতিয়া দায়িত্ব গ্ৰহণ কৰিলে, তেতিয়া অসমৰ খেলৰ পৰিৱেশটো সলনি হৈ গ'ল, কাৰণ

0: খেলৰ প্ৰতি যিটো ধ্যান ধাৰণা আছিল চৰকাৰৰ, সেইটো যথেষ্ট সলনি কৰি পেলালে। তেওঁলোকে খেলৰ মাজেৰে মানৱ সম্পদ সৃষ্টিৰ গুৰুত্ব এটা দিলে। সেই প্ৰক্ৰিয়াটো এতিয়াও অব্যাহত আছে, যাৰ ফলত আমি খেলত কিছু হ'লেও মানে সফলতা লাভ কৰিছোঁ। আৰু এই সফলতা বৃদ্ধিৰ কাৰণে চৰকাৰৰ যিটো এতিয়া ধ্যান ধাৰণা সেইটো অব্যাহত ৰাখিব লাগিব। আমাৰ অভিভাৱকসকলেও সেই ধ্যান ধাৰণাখিনিক মানে ভালকৈ ইনস্পায়াৰ কৰি পেলাই আগবঢ়াই লৈ যাব লাগিব। তেতিয়াহ'লে নিশ্চিতভাৱে আমি অসমৰ খেলৰ পৰা এগৰাকী লাভলীনা নহয়, কেইবাগৰাকীও লাভলীনা পাব।
1: এটা খেল এটা ধেমালি নহয়, ধেমালি নহয়। আমি এটা সময়ত সৰুতে থাকোঁতে ভাবিছিলোঁ যে খেল ধেমালি,
2: খেল ধেমালি হয়।
1: এটা খেলটো কিন্তু ধেমালি নহয়, খেলটো এতিয়া চিৰিয়াছ,
2: প্ৰফেচনেল গেম,
1: প্ৰফেচনেল আৰু কেৰিয়াৰ, খেলটো কেৰিয়াৰ। এতিয়া ল'ৰা ছোৱালীখিনিয়ে গম পাইছে যে অকল পঢ়া শুনাৰেই নহয়, খেলটো এটা কেৰিয়াৰ হিচাপে গঢ়িব পাৰি, খেলকো কেৰিয়াৰ হিচাপে ল'ব পাৰি। আৰু সেই বস্তুটো এতিয়া আহি যায় যে ইনফ্ৰাষ্ট্ৰাকচাৰখিনি হোৱাৰ পিছত সেই বস্তুখিনি এতিয়া ল'ৰা ছোৱালীৰ মাজত আহিছে। আমাৰ দিনত আমি আমি সৰুতে ঘৰত মানে খেলিব বুলি ক'লেই ঘৰৰ পৰা গালি হ'ব দি খাব লগা আছে। এতিয়া ল'ৰা ছোৱালীক মা বাপেকে ফিল্ডলৈ লৈ যায়।
2: এই বিষয়ে কথা পাতিম বিদ্যুদা আৰু সুভদ্ৰা, এই বিষয়ে কথা পাতিম। কেৰিয়াৰ এইটো অতি আমাৰ এই আজিৰ খণ্ডৰ এটা প্ৰাসংগিক খণ্ড, এটা ভাগ আমি ৰাখিয়ে থৈছোঁ। কেতিয়া আপুনি যিটো কৈছে মাক দেউতাৰ কথা পাতিম, গীত এটি শুনি লওঁ। দীঘলীয়া আছে শ্ৰোতাই, গীত শুনিবলৈ ৰৈ আছে ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত, সুন্দৰ গীত, সেই উজ্জীৱিত কৰি তুলিব পৰিৱেশ। তাৰপাছত এই কথাখিনি পাতি কেৰিয়াৰ হিচাপে আমি ল'ব পৰা আছে। ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ল 2007ৰ কথা ক'লে, 14-16ৰ কথা ক'লে, স্পৰ্টছ চিটি অফ ইণ্ডিয়া বুলি ক'বলৈ চেষ্টা কৰিছে সৰ্বানন্দ সোণোৱালৰ দিনত কৈছিলে গুৱাহাটীক, সেই দিশত আমি কিমান আগবাঢ়িলে এই বিষয়ে কথা পাতিম। কেৰিয়াৰ হিচাপে আমি খেলটো কিমানদৰে ল'ব পৰা হৈছোঁ, সেই বিশ্বাস হৈছে, সেই বিষয়ে আমি কথা পাতিম এই গীতটিৰ পাছতে। শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড, আমাৰ বিশ্ব ক্ৰীড়াংগনত দপদপাই থকা লাভলীনা অস্মিতাসকল।
3: লুইতৰ পাৰৰ ডেকা বন্ধু, তোমাৰ তুলনা নাই।

0: আদৰ শ্ৰোতা, পুনৰ স্বাগত জনাইছো আপোনালোকক আমাৰ যে প্ৰভাতী তৰংগ এটি বিশেষ খণ্ড বিশ্ব ক্ৰীড়াংগনত দপদপাই থকা লাভলীনা অস্মিতাসকল ষ্টুডিঅ'ত উপস্থিত আছে। দুগৰাকী ৰাজ্যখনৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱা ডাঙৰীয়া, বিদ্যুৎ কলিতা ডাঙৰীয়া, সুন্দৰ কথা এটা কলিতা ডাঙৰীয়া আপুনি উনুকিয়াইছিলে, কৈছে কেৰিয়াৰৰ কথাটো। এটা সময়ত কোৱা হৈছিলে যে পঢ়োগে লিখোগে তো বনোগে নবাব, খেলোগে কুদোগে তো হোগে খৰাব, এনেকুৱা কথা আছিলে। কিন্তু এতিয়া যেন উল্টা হৈছে, খেলোগে কুদোগে তো হোগে নবাব, এনেকুৱা ধৰণৰ কথা এটা হৈছে নেকি বাৰু? আৰু আপুনি যিটো কৈছে পেৰেণ্টছে বা মাক দেউতাকে অভিভাৱকে আগতে পঢ়িল সময় পালে খেলিব এনেকুৱা আছিলে, আমাৰ দিনত সেইটোৱে চলি আছিলে। এতিয়া যেন হৈছে খেলটো এটা পঢ়া লিখা যি হৈ থাকে ৰেগুলাৰ হ'ব, খেলত প্ৰতিদিনে মাক দেউতাকে লৈ যায়, কিবা এটা খেল নহয় কিবা এটা খেলে সেইটো দিয়া হয়। এই বস্তুটো অকণমান ৰিভাৰ্ছ হৈছে নেকি, ওলোটা হৈছে নেকি?
1: সম্পূৰ্ণ ওলোটা হৈছে। এতিয়া এতিয়া চাওক, এতিয়া খেলটো চবেই বুজি পোৱা হৈছে।
0: হয়,
1: আগৰ দিনত আমাৰ দিনতে আমি যেতিয়া কৰোঁতে আছিলোঁ, খেলাটো আমাৰ কাৰণে বিৰাট প্ৰত্যাহ্বান আছিল, বিশেষকৈ ঘৰৰ ফালৰ পৰা। এটাই কথা কৈছিল যে বৰ আগতে পঢ়া শুনা কৰ, তাৰপিছত খেলিবি, গতিকে চাকৰি নাপাবি, নহ'লে মানে পঢ়া খেল খেলা মানে মানে নষ্ট হোৱা, নষ্ট হোৱা। কিন্তু এতিয়া সেই ধাৰণাটো সলনি হৈছে, সলনি হৈছে মানে হিমা দাসৰ পৰা আদি কৰি এই লাভলীনাহঁতে, নয়নমণি শইকীয়া, এই যিবোৰ নতুন নতুন খেলুৱৈ ওলাই আহিছে, এইসকলে সকলো ধাৰণাটো সলনি কৰি দিছে। হিমা দাসৰ পিছত অসমৰ যিখিনি ছোৱালী আছে, এনেকুৱা এটা অৱস্থা হৈছিল যে ময়ো হিমা দাস হ'ব ওচৰত, সেই এটা ঢৌ এটা বৈ গৈছিল। আৰু এতিয়া খেল খেলিলে চাকৰি এটা পোৱাটো একদম ইজি কথা,
0: সাধাৰণ কথা,
1: টকা পইচাটো আছেই। গতিকে সেইখিনিৰে আপুনি পঢ়া শুনা কৰি আপুনি পাব যে সেইটো সেইটো অলপ কষ্টকৰ। কিন্তু এটা এটা কথা যে ৰিস্ক ফেক্টৰ চবতে আছে, পঢ়া শুনাটো ৰিস্ক ফেক্টৰ আছে আৰু স্পৰ্টছৰ ৰিস্ক ফেক্টৰ আছে। যদি
0: স্কোপটো বেছি যেন লাগে খেলত,
1: খেলত
0: কি কয় সুবোধা, এতিয়া ধৰক এনেকুৱা এটা বেঞ্চমাৰ্ক কৰি দিয়া, নেশ্যনেল খেলিলে আপুনি ধৰক এটা ইনস্পেক্টৰ ৰেংকৰ চাকৰি পাব, আপুনি যদি ইণ্টাৰনেশ্যনেলত মেডেল লৈ আনে, আমি দেখিছোঁ লাভলীনাৰ কথা যে লগে লগে আপোনাৰ এ পি এছ দি দিয়া হয়, ডি এছ পি দি
1: দিয়া।
0: এই যে কথাবিলাক যে হৈছে, এইটো কেনে উৎসাহিত কৰিছে কওকচোন?
2: আচলতে কথাখিনি মই আপোনাক ক'লোৱেই যে পৰিৱেশ সলনি হৈছে, আৰু সেইকাৰণে মই কিছুদিন আগতে মই প্ৰজ্ঞানগৰী নলবাৰীলৈ গৈছিলোঁ। মানে মোৰ কথাটো আছিলে যে মই হেৰিখন তাত নতুন ষ্টেডিয়াম এখন বনাইছে, সেইখন চাব যাম, সৰিয়হতলী। তাত বহুত ল'ৰা ছোৱালী দৌৰি আছে, মানে মোৰ কাৰণে এইটো আচলতে মানে মোৰ কাৰণে চাঞ্চল্যকৰ কথা। কাৰণ কি, মই দেখিছিলোঁ যে প্ৰায় 80-90 গৰাকী সৰু সৰু ল'ৰা ছোৱালীয়ে দৌৰি আছে, আৰু দেখিছোঁ গেলেৰ কেইগৰাকীমান মাক দেউতাক, যিটো আমি নলবাৰীৰ ক্ষেত্ৰত এইটো মানে একদম ৰেয়াৰ ঘটনা, কিন্তু ভাবিব নোৱাৰা কথা যে নলবাৰীৰ সাধাৰণতে পঢ়া শুনাত বেছি উৎসাহ দিয়া হয়, খেলৰ ক্ষেত্ৰত সদায় মানে যথেষ্টখিনি পাছ পৰি আছিলে। কাৰণ আমি যদি এথলেটিক্সলৈ চাওঁ, নলবাৰীত এতিয়া নাম কৰা যথেষ্টখিনি আছে, কিন্তু তাত সবাতোকৈ নাম কৰা খেলুৱৈগৰাকী হ'ল নিবেদিতা বৰ্মন। আৰু ঠিক তেনেকৈ এতিয়া দুই এগৰাকী ক্ৰিকেটাৰ ওলাই আহিছে, নিবিড় ডেকা বোলা, অনুৰাগ তালুকদাৰ বোলা। কিন্তু এই যে নিজৰ পুত্ৰ কন্যাক খেলিব দিছে, দৌৰিব দিছে, আৰু মাক দেউতাকে ষ্টেডিয়ামলৈ আহি ৰৈ আছে, এইটো নট অনলি ইন এথলেটিক্স, এইটো তেওঁলোকৰ ক্ৰিকেটৰ য'ত প্ৰেক্টিচ হৈছে তাতো একেটা অৱস্থা। গতিকে তাৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে আমাৰ গোটেই ধ্যান ধাৰণাখিনি অন্তত যিটো চৰকাৰে যিটো লৈছিলে, সেই চৰকাৰৰ ষ্টেণ্ড বা কিছুমান এই যে নীতি, চাকৰি কৰিব, চাকৰি পাব, এইটোৱে মানে সাংঘাতিক ধৰণে মানে খেলৰ প্ৰতি ইনস্পায়াৰ কৰিছে, বিশেষকৈ মাক দেউতাককো। কাৰণ এটা সময় আছিল আমি

0: এতিয়া দেওবাৰে,
1: হয়
0: দেওবাৰে আমি খেলিব যাওঁ। খেলিব গ'লে দুপৰীয়া আহি পেলাই ভাত খাবৰ সময়ত মানে মাহঁতে, মা দেউতাহঁতে কয় তহঁতে কিয় খেলিব গৈছ, আজি দেওবাৰ পঢ়িব লাগে, ভালকৈ চব ৰিচাৰ্চ হেৰি সেইখিনি কৰিব লাগে, অঁ কিন্তু তহঁতে খেলিব গৈছ। গতিকে সেনেকুৱা এটা পৰিৱেশৰ পৰা আজি এই এটা পৰিৱেশ আহিছে। আৰু দ্বিতীয়তে কথাটো হ'ল যে খেলৰ ক্ষেত্ৰখন নিতৌ বাঢ়ি গৈছে, ডাঙৰ ডাঙৰ। আৰু এতিয়া ধৰক খেলৰ ক্ষেত্ৰখন প্ৰায় 80,000 বিলিয়ন ডলাৰৰ ইণ্ডাষ্ট্ৰি এটা,
1: 80,000 বিলিয়ন ডলাৰৰ।
0: এই ইণ্ডাষ্ট্ৰিটোত মানে নতুন নতুন ছাবজেক্ট ওলাইছে, মানে যিকোনো এটা ছাবজেক্ট পঢ়িলেই তেওঁৰ জীৱনৰ পথ মুকলি হৈ যায়। এতিয়া ধৰক অকল খেলেই নহয়, অকল লাভলীনাই দৌৰি আছে, লাভলীনাই DSP পাইছে, ঠিক আছে, কিন্তু আমাৰ শুভদীপ ঘোষলৈকে চাওক। শুভদীপ ঘোষে মানে আমাৰ খং উঠিছিল যেতিয়া ৰঞ্জী খেলিছিল, মানে এগৰাকী টেষ্ট তাৰকা আছে হাছিম আমলা ছাউথ আফ্ৰিকা, তেওঁ প্ৰথম 3টা ইনিংছত 0-0 মাৰিছিল। আমাৰ একেটা অৱস্থা আছিল শুভদীপ ঘোষৰ, কিন্তু এখন খেলত 50 মাৰিলে, তাৰপিছত কিছু ভাল খেলিছিল। কিন্তু এই শুভদীপ ঘোষ এতিয়া ভাৰতীয় ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষক, চাওক মানে এইটো সাংঘাতিক ধৰণৰ এটা ক্ৰেডিট। এইটো আমি যদিও মানে খুব ফোকাছলৈ অহা নাই, কিন্তু শুভদীপ ঘোষৰ এই যে ফিল্ডিং প্ৰশিক্ষক হৈছে, এইটোৱে নতুন দুৱাৰ মুকলি কৰি দিছে। আকৌ এতিয়া
2: হেৰি শুভদীপৰ বেটিংটো বেয়া আছিল,
0: ফিল্ডিং
2: ক্লিক কৰিব লাগে, কিন্তু বেটিং ষ্টাইল চাই আজাহাৰুদ্দিনৰ নিচিনা ষ্টাইল, আৰু ফিল্ডিং
0: ফিল্ডিং
2: একজেক্টলি আজাহাৰে যিটো ষ্টাইলত ফিল্ডিং কৰে শুভদীপৰ, সেই তেনেকুৱা ফিল্ডিং কৰিছে। আৰু তাক ক্ৰিকেটৰ মহলত, লোকেলি ক্ৰিকেটৰ মহলত তাক আজু বুলি মাতিছিল।
0: আৰু মানে
1: আপোনালোকে
0: খেলা দেখিছোঁ, খেলা কাভাৰ কৰিছোঁ, আৰু সেইকাৰণে আজি তেওঁ ফিল্ডিং প্ৰশিক্ষক হোৱাৰ লগে লগে নতুন নতুন পৰিসৰ এটা বৃদ্ধি হৈ গ'ল খেলত। গতিকে এই এনেকেই মানে আচলতে খেলৰ প্ৰতি ধ্যান ধাৰণা
2: নিশান্ত বৰদলৈ আছে,
0: নিশান্ত বৰদলৈ আছে, এনে খেল খেলৰ প্ৰতি ধ্যান কোচ হৈ আছে, চেণ্টাৰ অফ এক্সিলেঞ্চ, ট্ৰেইনাৰ। গতিকে এই ধ্যান ধাৰণা চেঞ্জ হৈছে, মানে এতিয়া ধৰক ঘৰৰ পাকঘৰৰ ভিতৰলৈকে সোমাই গৈছে যে খেলিলেহে চাকৰি পাব, খেলি খেলিলেহে জীৱনৰ কেৰিয়াৰটো গঢ়িব পাৰিব।
2: আৰু অকল খেলতে খেলিয়েই যে চাকৰি পাব বা সুনাম অৰ্জন,
0: খেলৰ সৈতে জড়িত
2: এই ক'লে যে ফিল্ডিং আৰু বেকগ্ৰাউণ্ডত বহুত আছে,
1: বহুত
2: আছে, স্পৰ্টছ মেনেজমেণ্ট, স্পৰ্টছ চায়েন্স, এনেকৈ বহুত ছাবজেক্ট আছে। আৰু সেইবোৰ ছাবজেক্টৰ পঢ়িও পঢ়া শুনা কৰিও তুমি খেলিব নালাগে, নেখেলাকৈও তুমি পঢ়ি শুনিও তুমি।
0: আৰু মানে মই নিজস্ব অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, মই যেতিয়া বাতৰি কাকতত জইন কৰিছিলোঁ, মোৰ মানে মোৰ ধাৰণা, মোৰ মানে আমাৰ এটা সৰুৰ পৰা লক্ষ্য আছিল খেলৰ, খেলা আমাৰ নিকটৱৰ্তী ৰাজ্যসমূহে পাৰে, আমি কিয় নোৱাৰোঁ, সেইটো লৈ পেলাই খেলত সোমাইছিলোঁ, খেলত ৰিপৰ্টিং কৰিছিলোঁ। আৰু মোক কিন্তু বহুবাৰ আমাৰ সম্পাদক ডাঙৰীয়ে মোক বহুবাৰ ৰিকুৱেষ্ট কৰিছিল যে তই শ্বিফ্ট কৰ, শ্বিফ্ট কৰ, তই খেলৰ পৰা বেলেগলৈ জেনেৰেল। আৰু আজি বহুত বহুত মানে ভব্যগ্ৰব্য সাংবাদিক আছে যিসকল তেতিয়া অহাই নাছিলে, তেওঁ মই কৈছোঁ যে মই নাযাওঁ, মই এইটোতে থাকিম,
1: খেলতে থাকিম,
0: খেলতে থাকিম, খেলৰ বাতৰিয়ে কৰিম। আৰু সেই খেলৰ
2: শুদ্ধ বাতৰি,
1: শুদ্ধ
2: বাতৰি,
0: শুদ্ধ বাতৰি। আৰু তেতিয়া
1: ভাল লগা খবৰ,
0: আৰু মই গৌৰৱান্বিত যে মই যিটো ডিচিশ্যন লৈছিলোঁ, এডিটৰক কৈছিলোঁ, তেওঁ ঠিক আছে তোৰ ডিচিশ্যনটো মই আশীৰ্বাদ কৰিছোঁ, গৈ হেড তোৰ ভাগৰ। আৰু মই হয়তো কম যে অসমৰ এই সেই যে সিদ্ধান্ত ল'লোঁ, তাৰপিছত মই সাংঘাতিক ধৰণৰ কিছুমান মোমেণ্ট মই দেখিছোঁ, কাটাৰ বিশ্বকাপ দেখিছোঁ, আৰু মই দেখিছোঁ অসমৰ ক্ৰীড়াক্ষেত্ৰত আটাইতকৈ শ্ৰেষ্ঠতম মুহূৰ্তটো যিদিনাখন লাভলীনাই অলিম্পিকত মেডেল পাইছিল, আৰু সেইটোৱে মোৰ কাৰণে জীৱনৰ শ্ৰেষ্ঠ কথা আছিল, আৰু সেইখিনি সময়ত মই উপস্থিত আছিলোঁ। গতিকে খেলৰ সাংবাদিকতা কৰিও আমি চলিলোঁ, আৰু বিদ্যুৎ আছেই, বিদ্যুৎ উদাহৰণ।
1: আৰু আপুনি ভাৰতীয় যিটো সাংবাদিকতা, ক্ৰীড়া সাংবাদিকতাৰ আপুনি
0: সভাপতি বিদ্যুতৰ কোষাধ্যক্ষ আছিলে,
1: গতিকে দুয়োগৰাকী আজি পাইছোঁ স্টুডিঅ'ত, বৰ ভাল লাগিছে। আমি এই বিষয়ে আকৌ কথা পাতি যাম, এই দপদপাই থকা কথাটো পাতিম, অনাগত সময়ত অসমৰ কোনবিলাক ষ্টাৰ আছে। এইবাৰ বিদ্যুতৰ হাতত এখন তালিকা দেখিছোঁ কমনৱেলথ গেমছত, উত্তৰ পূৰ্ব অসমৰ নহয় উত্তৰ পূৰ্বাঞ্চলৰ কোনে কোনে মেডেল পালে, এই বিষয়ে আমাৰ শ্ৰোতাই জানিলে নিশ্চয় ভাল পাব। ইতিমধ্যে পৰিছে, তথাপিতো আমি আজি পুনৰ আলোচনা কৰিছোঁ, গীত এটি শুনি লৈছোঁ, জুবিন গাৰ্গৰ কণ্ঠৰ এটি সুন্দৰ গীত আপোনালোকে আগবঢ়াব খুজিছোঁ, তাৰপিছত এই কথাৰ মাজলৈ উভতি সিমাতৰ ওচৰত শুনি

0: আদৰৰ শ্ৰোতা, পুনৰ স্বাগতম জনাইছোঁ আপোনাক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড। বিশ্ব ক্ৰীড়াংগণত দপদপাই থকা লাভলীনা অস্মিতাসকল, লগতে আন এটি নামো এইবাৰ আমাৰ আহিছে, সুবোধদা আৰু বিদ্যুৎদা। আপোনালোকে বাতৰিও কৰিছে ইতিমধ্যেই যে উচু খেলত আমাৰ দীক্ষা তিৱাৰীয়ে এইবাৰ যিটো বাতুমি অ'পেন ইণ্টাৰনেশ্যনেল উচু চেম্পিয়নশ্বিপ হৈছিল 2026ৰ জৰ্জিয়াত, তেখেতে তিনিটাকৈ পদক লাভ কৰিছে, বিশ্বনাথৰ ছোৱালী। গতিকে এই যে ষ্টাৰসকলে, ষ্টাৰ বুলিয়েই কৈছে, অকল ষ্টাৰ, এতিয়া অকল চাকৰিৰ কথা নহয়, আপকামিং ষ্টাৰ। গতিকে এই ষ্টাৰসকলক দেখি ধৰক কেনেধৰণৰ এটা মানসিকতা হয়, চাকৰি তাকৰি পিছৰ কথা, পইচা পাতি হ'ব, কিন্তু এটা খেল খেলি বা এখন টুৰ্ণামেণ্ট জিকাৰ পাছত যিটো তেখেতসকলৰ যদি এটেনশ্যন পায়, সেই কথাটো ধৰক অন্য কথা সম্ভৱ নহয় যেন লাগে। সুবোধদা, কি আপোনাৰ দীঘলীয়া অভিজ্ঞতা, ৰিঙৰ সেই 5 মিনিট লাভলীনাৰ বা সেই 3 মিনিটৰ ৰাউণ্ড জিকাৰ পাছত যিটো এটা এটেনশ্যন কৰে, সেইটো হয়তো ক'তো সম্ভৱ নহয়। তাৰ পাছফালে ধৰক দীঘলীয়া তেখেতৰ এটা কষ্টসাধ্য এটা আছে, পৰিশ্ৰম আছে, নিশ্চয় থাকিব, কিন্তু সেই যে আনন্দটো
1: নিশ্চয় মানে আচলতে মানে এই অকল ষ্টাৰেই মানে আচলতে আমাৰ গোটেই অসমীয়া জাতীয়তাক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত মানে বহুত মানে উদাহৰণ হৈ ৰৈছে, আৰু এই অসমীয়া জাতীয়তাক ইনস্পায়াৰ কৰাৰ কাৰণে, অসমৰ জাতীয় জীৱনক উদ্বেলিত কৰাৰ কাৰণে এইসকল তাৰকাৰ, এই উঠি অহা তাৰকাসকলৰ অৱদান অনেক। এতিয়া চাওক, আমি আজি তাৰিখত যদি আমি লাভলীনাই খেলে, আমি সকলো অসমীয়া, সমগ্ৰ অসমখন, অসমীয়া বুলি নকওঁ, সমগ্ৰ অসমখন এক হৈ যাওঁ লাভলীনাৰ সমৰ্থনত। এনেকুৱা এটা দিন আছিল যিটো দিনত হয়তো আমি সকলোৱে চাকি দিছিলোঁ, যিদিনাখন অলিম্পিকৰ ছেমিফাইনেল খেলিছিল। গতিকে ঠিক এনেকুৱা এটা পৰিৱেশ বাকীসকলে সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে, কাৰণ আমাৰ অনেক খেলুৱৈ আছে এতিয়া আমাৰ, এই আপুনি ক'লেই নহয় উচু দীক্ষিতা, ঠিক তেনেকৈ আমাৰ এইবাৰ কমনৱেলথ গেমছ খেলিব গৈছে লিছা দাস, 16 বছৰীয়া ছোৱালী, 16 ইয়াৰ্ছ হ'ল, আৰু আমি নামেই শুনা নাছিলোঁ। বিশ্বনাথৰ পৰা গ'ল, বিশ্বনাথ চাৰিআলিৰ ছোৱালী, তাই গৈ এতিয়া কমনৱেলথ গেমছ খেলি আহিলে। ঠিক তেনেকৈ আমাৰ আছে বেদব্ৰত ভৰালী আছে, জানমণি কোঁৱৰৰ নাম ওলাইছে কাৰাটেৰ, ঠিক তেনেকৈ আপোনাৰ ধৰক নতুন প্লেয়াৰ পৰিস্মিতা গগৈ বোলা ছোৱালী এজনী আছে ৱেইট লিফ্টাৰ, এনেকৈ আমি যথেষ্টখিনি, পাৰ্থিৱ গগৈ ফুটবল, আমি ভাবিব নোৱাৰোঁ যে ধৰক চাওক আপোনাৰ ইণ্টাৰেষ্টিং কথা এটা, 1948ত আমি প্ৰথমগৰাকী খেলুৱৈ আছিল যিয়ে ইণ্ডিয়া ছিনিয়ৰ ফুটবল টীমক অসমৰ পৰা গৈ পেলাই প্ৰতিনিধিত্ব কৰিছিল, নেতৃত্ব দিছিল, কিন্তু তাৰ পিছৰ ছোৱাত 24 বছৰ অতিক্ৰম কৰিব লগা হৈছে ছেকেণ্ডগৰাকী ছিনিয়ৰ ফুটবলাৰ ৰিপ্ৰেজেণ্ট কৰাৰ কাৰণে, সেইজন হ'ল টোচেন বৰা। অৱশ্যে জুনিয়ৰ পৰ্যায়ত ইন্দ্ৰজিৎ নামচুনে খেলিছিল 1964ত ইণ্ডিয়ান টীম, গতিকে 24 বছৰ অতিক্ৰম কৰিব লগা হৈছে এগৰাকী ছিনিয়ৰ ফুটবলাৰ সৃষ্টি কৰাৰ কাৰণে। আৰু এতিয়া আমাৰ পাৰ্থিৱ গগৈ, আমাৰ চাওক পাৰ্থিৱ গগৈ, ঋত্বিক তেৱাৰী, হলিচৰণ নাৰ্জাৰী, বিনীত ৰায়, এলেন দেউৰী, পাঁচগৰাকী, এলেন দেউৰী ধৰক যথেষ্টখিনি এতিয়া ইঞ্জুৰীৰ কাৰণে আঁতৰি গৈছে, কিন্তু এই কেইগৰাকী খেলুৱৈ লগত প্ৰাঞ্জল ভূমিজ আছে, এনেকৈ এই খেল
2: শিৱসাগৰ অঞ্চলৰ পৰা বহুত ল'ৰা এতিয়া ভাল ভাল একাডেমিক ট্ৰেইনিং লৈ আছে, সেইসকলেও আৰু অহা 2-3 বছৰৰ ভিতৰত কিন্তু ওলাই
1: যায়। এই ক্ষেত্ৰত মই এটা উদাহৰণ দিম, আমাৰ পাৰ্থিৱ গগৈৰ দেউতাক হল নাজিৰা মহাবিদ্যালয়ৰ

0: ইতিহাস বিভাগৰ অধ্যাপক আৰু তেওঁৰ মাতৃ হ'ল গড়গাঁও হাইস্কুলৰ মাষ্টৰ হেডমিষ্ট্ৰেছ সম্ভৱতঃ। তেওঁ এখন একাডেমি খুলিছিল আৰু তেওঁ ফুটবল
1: একাডেমি
0: গড়গাঁও ফুটবল কোচিং চেণ্টাৰ, সেই গড়গাঁও ফুটবল কোচিং চেণ্টাৰৰ পৰাই আবিৰ্ভাৱ পাৰ্থিৱৰ। আৰু পাৰ্থিৱৰ এগৰাকী ককায়েক আছে প্ৰজ্ঞান, এইবাৰ সন্তোষ ট্ৰফিত অসম টীমৰ অধিনায়ক আছিল। গতিকে এই দুগৰাকী খেলে তেওঁ দুগৰাকীয়ে দুয়োটা ল'ৰা আৰু দুয়োটা ল'ৰাকে ফুটবল বনাইছে। আপুনি চাওক, এখন শিক্ষিত পৰিয়ালৰ পৰা খেলুৱৈ সৃষ্টি কৰাৰ কাৰণে মাক দেউতাকৰ কি উৎসাহ। গতিকে সেই

0: কি হয় সাধারণতে তেওঁলোকৰ ল'ৰা ছোৱালী সাধাৰণতে শিক্ষা
1: নিশ্চয়
0: শিক্ষা ফালে
1: পঢ়া শুনাত গুচি যায়, কিন্তু মানে এই সেনেকুৱা এটা পৰিৱেশ এটা সৃষ্টি হৈছে অসমত। গতিকে আৰু এই আমি ষ্টাৰসকলক উঠি অহা প্ৰজন্মৰ যিসকল ষ্টাৰ আমি সন্মান দেখুৱাবলৈ আমি সক্ষম হৈছোঁ, তেওঁলোকক ইনস্পায়াৰ কৰিবলৈ আমি সক্ষম হৈছোঁ, কাৰণ তেওঁলোকৰ প্ৰতিটো বিপদত আমি এতিয়া জানমণি কোঁৱৰৰ প্ৰতিটো বিপদত আমি ওচৰত আছোঁ, অসমীয়া জাতিটোৱে অসমৰ সমাজখনে তেওঁলোকৰ ওচৰত আছে, গতিকে তেওঁলোকে আৰু বেছি ইনস্পায়াৰ হৈছে। গতিকে আমি আশা কৰিছোঁ যে এইসকল খেলুৱৈ আৰু অধিক ভাল প্ৰদৰ্শনেৰে অসমৰ ক্ৰীড়াক্ষেত্ৰক অধিক জাগৰিত
2: সুধিব গৈছে। জানমণি কোঁৱৰৰ কথা কৈছে, বানপানীৰ পৰা ওলাই গৈছে, এই ঘৰখন বানপানীৰ তলত ডুবি আছে, তাৰ পৰা খেলিব, কোনো প্ৰশিক্ষণৰ কোনো কথা নাই যিটো আমি দেখিছোঁ, তাৰ পৰা গৈ যদি সোণৰ পদক পাব পাৰে চিধাই গৈ অসমৰ মই টেলেণ্টৰ কথা কৈছোঁ, আপুনিতো প্ৰত্যক্ষ কৰি আছে কৰি আছে আপোনালোক দুজনে, টেলেণ্ট হিচাপত যদি চাবলৈ যাওঁ কেনেকৈ ধৰক অকণমান কেৱল আগবঢ়াই দিয়াৰ কথা
1: নে? এতিয়া টেলেণ্ট অসমত যথেষ্টখিনি আছে, খালি মানে এই এটা বস্তু আমাৰ অসমত যথেষ্টখিনি লেগ বুলি ক'ব লাগিব, আমি কাজ কৰি আছোঁ। সেই কথাখিনি হ'ল যে এক সুচিন্তিত মানে আঁচনি, আৰু দ্বিতীয়তে আৰু এটা কথা, আমাৰ মানে আপ টু ডেট প্ৰশিক্ষক নাই, খুব কম প্ৰশিক্ষক আছে যিয়ে আপ টু ডেট, কাৰণ নীতিও চেঞ্জ হৈছে খেল, আজি যিটো পৰিৱেশ, আজি ধৰক আপুনি 100 মিটাৰত আপোনাৰ ধৰক এটা সময় আছিল 9.99 ছেকেণ্ডত, এতিয়া সেইটো আহি পেলাই 9.57 ছেকেণ্ড হৈছেগৈ, আৰু হয়তো এটা ফৰকাষ্ট আছে যে মানৱৰ আটাইতকৈ হায়েষ্ট স্পীডটো হ'ব 9.37 ছেকেণ্ড।
0: কিন্তু এইটো কথা যে 100 বছৰৰ ভিতৰত খুব বেছি চেঞ্জ হোৱা নাই, মানে 100 মিটাৰত
1: কিন্তু এটা ছেকেণ্ড মানে বহুত, 100 মিটাৰত এটা ছেকেণ্ড
0: মানে
1: এতিয়া ধৰক সাংঘাতিক ধৰণে, এতিয়া সেইটো ধৰক মানে যিটো 9.37 ছেকেণ্ডৰ কথা কৈছে সেইটো মানৱৰ হিউমেন এজনৰ আটাইতকৈ হায়েষ্ট স্পীড হ'ব পাৰে,
2: চিতাবাঘৰ নিচিনা সেইটো
1: গতিকে এনেকুৱা ধৰণে চেঞ্জ হৈ গৈ আছে। এই গতিকে তাৰ লগে লগে আমি প্ৰশিক্ষকসকলেও আপ টু ডেট হ'ব লাগিব, খেলুৱৈগৰাকী আগবাঢ়ি লৈ যোৱাৰ কাৰণে, আৰু এইটো টোটেলি প্ৰফেশ্যনেল বস্তু এটা, কাৰণ এতিয়া চাওক আপুনি ক্ৰিকেটতে চাওক ভিডিঅ' এনালিষ্ট আহিছে, আৰু ভিডিঅ' আচলতে খেলুৱৈজনে এই এক্সপাৰ্টজনৰ যিটো নিৰ্দেশ সেইটো ইমপ্লিমেণ্টহে কৰে, যেনেকৈ ডাইৰেক্টৰৰ নিৰ্দেশনাত এজন এক্টৰে জাষ্ট এক্টিংটো কৰি যায়, মানে এই এনেকুৱা চাওক যে, আৰু গতিকে সেই বস্তুখিনি আগবঢ়াই লৈ যোৱাৰ কাৰণে এজন ভাল আপ টু ডেট প্ৰশিক্ষকৰ দৰকাৰ, আপ টু ডেট ছিষ্টেম এটা দৰকাৰ, স্পৰ্টছ ছায়েন্সৰ ছিষ্টেম এটা দৰকাৰ। সেই বস্তুখিনি নিশ্চিতভাৱে অসমত আহি আছে, কাৰণ ইতিমধ্যে অভিনৱ বিন্দ্ৰাৰ উদ্যোগত এটা হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ তিনিটা হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ অসমত ইতিমধ্যে প্ৰতিষ্ঠিত হৈছে, হয়নে বিদ্যুৎ কলিতা?
0: আমি খেলুৱৈ সৃষ্টি কৰিব লাগিলে আমি কিছু সংখ্যক উন্নত প্ৰশিক্ষকো আমি সৃষ্টি কৰিব লাগিব,
1: নিশ্চয়।
2: আমি যেতিয়াই ধৰক কেতিয়াবা খেল যেতিয়া যাওঁ কভাৰ কৰিবলৈ বা খেলো ইণ্ডিয়া গেমছ আমাৰ অভিজ্ঞতা হৈছে কৰাৰ, তাত সদায় এইটো ধৰক আপুনি যিটো কথা কৈছে প্ৰশিক্ষকৰ কথা কৈছে, লগতে কৈছে যে আমাৰ একাডেমি নাই, অভাৱ অসমৰ কথাটো কৈছে। আমি অসমৰ টীমক যেতিয়া সোধোঁ বা তেখেতৰ কোচৰ সৈতে কথা পাতিছোঁ বিভিন্নজনে, মই যোৱাবাৰ পাটনাত কথাটো পাতিছিলোঁ তাত ভলীবলত, কৈছে ভলীবল আমাৰ কোনো একাডেমি নিৰ্ধাৰিত নাই, খেলৰ আগত এটা কেম্প হয় 10 দিনৰ বা 15 দিনৰ কেম্প, সেই কেম্পটো কৰি লৈ আনো, তাত কোনো এই একাডেমিটো কিমান গুৰুত্বপূৰ্ণ, আপোনালোকেতো দেখি আছে বিভিন্ন ঠাইত দেখিছে এনেকুৱা ধৰণৰ প্ৰতিটো খেলৰ পৰা এটা একাডেমি হোৱাটো,
1: একাডেমি হোৱাটো যথেষ্ট মানে প্ৰয়োজন। আৰু আপুনি চাওক এতিয়া আপোনাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টত কেইবাখনো একাডেমি, 5টা ইভেণ্টৰ 5-6টা ইভেণ্টৰ একাডেমি হৈছে, আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ চেণ্টাৰ অফ এক্সিলেঞ্চ তেনেকৈ পাতিছে, কিন্তু তাৰ পৰা আমি ফল পাবলৈ টাইম ল'ব লাগিব। কিন্তু আৰু এটা কথা এই ক্ষেত্ৰত, মানে মই আটাইতকৈ ভাল পৰিৱেশ এটা, এটমছফেয়াৰ এটা গঢ়াৰ ক্ষেত্ৰত কিন্তু ব্ৰহ্মপুত্ৰ ভলীবল মিছনক, ব্ৰহ্মপুত্ৰ ভলীবল লীগক ধন্যবাদ দিম। কিন্তু কথাটো হ'ল যে তেওঁলোকে খেলুৱৈ উলিয়াই আনিছে, এটা পৰিৱেশ সৃষ্টি কৰিছে, কিন্তু খেলুৱৈ উলিয়াই আনিলেই নহ'ব, এটা নেক্সট ষ্টেপটো বেষ্ট প্লেয়াৰখিনি লৈ আমি ভাল পাৰফৰ্ম কৰিব লাগিব যাতে আমি ইণ্ডিয়া খেলিব পাৰোঁ, বা ৱৰ্ল্ড ভলীবলত আমি মানে এটা নাম ৰাখিব পাৰোঁ। এই বস্তুখিনিৰ কাৰণে কিন্তু মানে আমাৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগ তেওঁলোকে

0: চিন্তা কৰিব লাগিব, চিন্তা কৰাৰ সময় অতিবাহিত হৈ গৈছে। কাৰণ আৰু ধৰক আমি এটা কথা চাব লাগিব যে এতিয়া ভলীবল খেলোঁতে, বাস্কেটবল খেলোঁতে যে হাইটৰ কথাটো ডাঙৰ কথা হৈ যায়। আমি যদি এগৰাকী 4'10" বা 5' ছোৱালী এজনী বা ছোৱালী এজনী বা 5'4" ল'ৰা এজনৰ দ্বাৰা ভলীবল খেলিব যাওঁ, বাস্কেটবলত ভাল পাৰফৰ্মেঞ্চ কৰিব যাওঁ, এটা লেভেললৈকে কৰিব পাৰিম, তাৰপিছত কিন্তু সম্ভৱ নহয়।
1: আৰু মানে সেইটোৱে আৰু এটা আমাৰ অসমত যিখিনি হিডেন টেলেণ্ট আছে ভিতৰুৱা গাঁওবিলাক, সেই বস্তুখিনি আমি আমি আচলতে সৰু ল'ৰা এজনক আমি আগতেই নিৰ্ধাৰণ কৰিব, চাই চিতি উলিয়াব পাৰিব লাগিব যে এই ল'ৰাজন কোনটো খেলৰ কাৰণে বেষ্ট হ'ব। বহু খেলুৱৈ আমি বহু ল'ৰা ছোৱালীক দেখিছোঁ যে তেওঁলোকে ৰং এটা খেললৈকে গতি কৰিছে, তেওঁলোকে হাইট ফিজিক্সৰ যিটো হ'ব লাগে, যিটো খেলত যাব লাগে, যেনেকৈ হাইট থকা ল'ৰাজনে বাস্কেটবল বল আদি কৰি বা ভলীবল খেলত যাব লাগে, কিন্তু তেওঁলোকে ৰং কিছু খেল চিলেক্ট কৰে, যাৰ ফলত তাৰমানে সেইটো মানে প্ৰতিভাটোৰ অপচয় হয়।
0: আৰু আৰু এটা কথা নহয়, আৰু এটা কথা আছে, এটা এটা মানে ধৰক বহুতো ভলীবল লীগত প্ৰৱৰ্তন কৰাৰ সময়ত আমাৰ অভিজিত ভট্টাচাৰ্যৰ সাংঘাতিক ধৰণৰ কথা কৈছিলে, সেইটো কথা আছিল যে তেওঁলোকে এই যে নিউট্ৰিশ্যনৰ কথা, নিউট্ৰিশ্যন ওৱান অফ দ্য পাৰ্ট ভাল, এতিয়া নিউট্ৰিশ্যনৰ ক্ষেত্ৰত তেওঁ এটা সাংঘাতিক কথা কৈছিল যে আমাৰ লোকেল ইণ্ডিজেনাছ ফ্ৰুটছ ব্যৱহাৰ কৰিব লাগে, আৰু এই ইণ্ডিজেনাছ গছবিলাক যিয়ে যিসকল যিসমূহ গছৰ দ্বাৰা ফল হয় সেই গছসমূহ প্ৰতিপালন কৰি তেওঁলোকে ৰোৱাৰ ব্যৱস্থা কৰিব লাগে। এই বস্তুখিনি দিছিলে আৰু এই বস্তুটোৰ ওপৰত আচলতে আমাৰ ইয়াৰ এক্সপাৰ্টসকলে এই বস্তুটোৰ ওপৰত অলপ এনালাইচিছ কৰিব লাগে, আৰু ইয়াৰ দ্বাৰা আমাৰ খেলুৱৈসকলৰ নিউট্ৰিশ্যনৰ কিমান পাৰ্চেণ্টেজ আমি হেৰি কৰিব পাৰোঁ সেই বস্তুটো চোৱা উচিত। সেই বস্তুটো আচলতে চৰকাৰৰ দায়িত্ব আছে, চৰকাৰে সেইখিনি লক্ষ্য কৰিব বুলি মই আমি আশা কৰোঁ।
2: ইণ্টাৰনেশ্যনেল এথলেট বা ইণ্টাৰনেশ্যনেল প্লেয়াৰ হ'বলৈ হ'লে এই গোটেই দিশবিলাক আপুনি যেনেকৈ কৈছে নিউট্ৰিশ্যনৰ কথা, ডাঙৰ পাৰ্ট
1: এতিয়া নহয়, এতিয়া আমি ফিল্ডত আমি নিজৰ প্ৰদৰ্শনটো কৰিলোঁ, ফিল্ডত প্ৰদৰ্শনে ঘৰত যেতিয়া যাম, ঘৰত গৈ আপোনাৰ যদি খাদ্যটো যদি ভালকৈ খাব নোৱাৰোঁ, প্ৰপাৰ খাদ্যটো খাব নোৱাৰোঁ, তেতিয়া আপুনি নেক্সট টুৰ্ণামেণ্টত আপুনি সেই বস্তুটো নোৱাৰিব।
0: এইটো কথা আৰু এটা কথা আছিলে, প্ৰশিক্ষকৰ কথা এটা আছিলে, মই দুটা কথা, মই দুজন মানুহৰ কথা উল্লেখ কৰিম। এজন হ'ল চন্দ্ৰপ্ৰসাদ শইকীয়া, অসম মহাৰথী, আৰু এগৰাকী হ'ল নিবাৰণ বৰা, ৰাজনীতি, দুগৰাকী পৃথক ক্ষেত্ৰৰ। মই দুগৰাকীকে খুব ভালকৈ লগ পাইছোঁ, মানে মোক এবাৰ চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰৰ তত্বাৱধানত মই নতুন দৈনিকত আছিলোঁ, খেল কৰিছিলোঁ, এদিন তেওঁ গৰিয়সীত এডিটৰ হ'ল, তেওঁ এদিন মানে মোক মাতিলে, মাতি পেলাই ক'লে যে সুবোধ এই ৱৰ্ল্ড কাপ আহিছে, তুমি এটা আৰ্টিকল লিখিব লাগে, বোলে ছাৰ গৰিয়সীতটো মই আৰ্টিকল লিখিব নোৱাৰোঁ, বোলে সেইখনৰ মানে যিটো চিন্তাধাৰা ছাৰ ঢুকি নাপাব, নহয় নাই এইটো তুমিহে লিখিব পাৰিবা, বোলে কি লিখিম, এই যে ফুটবলত যে তোমাৰ পেনাল্টি স্পটত যে বলটো ৰাখে, বলটো ৰাখি পেলাই শ্বটটো মাৰে, গ'ল যে হয়, কিছুমানে গ'ল দিব পাৰে, কিছুমানে গ'ল দিব নোৱাৰে, সেইটোৰ ওপৰত তুমি লিখা, বোলে ছাৰ এইটো কি ধৰণৰ কথা, বোলে সেইটো ধৰণৰ কথা, সেই ধৰণৰ কথা তুমি এই যে শ্বটটো মাৰিলে কিমান এংগুলত মাৰিলে সেই গোটেই বস্তুখিনি তুমি লিখিব লাগিব, এক নম্বৰ। দ্বিতীয়তে এদিন মানে তেতিয়া মই কলেজত পঢ়ি আছোঁ আৰু নিবাৰণ বৰাৰ লগত যথেষ্ট ভাল সম্পৰ্ক এটা আছিল, নিবাৰণ বৰা এদিন মানে ৰাতিপুৱা চাহ খাব আৰু মোক লগাই আহিছে, ওচৰতে দোকান এখন আছিলে দীঘলী পুখুৰী, সেই তাতে মানে নিবাৰণ বৰাই মোক ক'লে যে তুমিতো খেল লেখা বুলি, অঁ বোলে মই দাদা বুলি মাতিছিলোঁ, বোলে দাদা অঁ খেল লিখোঁ, এই যে তুমি ক্ৰিকেট চোৱা, নিবাৰণ বৰা কিন্তু ক্ৰিকেট খুব ভাল পাইছিলে দেই, নিবাৰণ বৰাই কৈছে এই যে বলাৰে বল কৰে, তুমি লক্ষ্য কৰিছেনে বলটো কৰোঁতে এংগুল, জ্যামিতিৰ কথা এইটো, সেইটো জ্যামিতি যে এই এংগুলত বল কৰিলে ষ্টাম্পডাল ঠুকিব পাৰিব বুলি কৈছে আমাৰ যিটো, আৰু এইটো এংগুলত যদি বেটখন ৰাখে বেটে ৰানটো কৰিব পাৰিব, এই বস্তুবিলাক তাৰমানে চাওক খেল বস্তুটো কি ধৰণৰ, গতিকে ছায়েন্স আৰু গতিকে এই গোটেই বস্তুবিলাক আৰু সেইটো বস্তু তেনেকৈয়ে চাই আহিছে মা তেখেতসকলে বা আমাৰ জাতীয় জীৱনত, মানে মই ভাবোঁ যে এই গোটেই উদাহৰণবিলাক ৰাখক, আমি যদি ভালকৈ

0: আঁচনিবিলাক কৰোঁ। নিশ্চিতভাৱে অসমৰ যিটো আমি 2018 চনৰ যিটো আৰম্ভ হৈছে জয়যাত্ৰা, এই জয়যাত্ৰা আমি 2036লৈকে নিৰ্বিঘ্নে লৈ যাব পাৰিম। কাৰণ আমাৰ এতিয়া চাওক 2018ত হিমা দাস আহিলে, আহি পেলাই হিমা দাসৰ ধৰক এটা এগৰাকী খেলুৱৈৰ সীমা থাকে, সেই সীমা তেওঁ অতিক্ৰম কৰিলে, গতিকে তেওঁৰ ঠাইত এতিয়া অস্মিতা চলিহা আহিছে, ৰদালী বৰুৱা আহিছে, ৰদালী বৰুৱা হয়তো তেওঁৰো অলপ বেছি বয়স হ'ল। ঠিক তেনেকৈ উচুত আপোনাৰ দীক্ষিতাৰ কথা আহিলে,
1: উচুত কিন্তু বহুতখিনি
0: যথেষ্টখিনি
1: ইণ্টাৰনেশ্যনেল ইভেণ্টত মানে প্ৰায়েই অসমৰ ল'ৰা ছোৱালীয়ে মেডেল পায়।
0: এতিয়া ধৰক আপোনাৰ পাৰ্থিৱ গগৈ, পাৰ্থিৱ গগৈৰ সলনি এতিয়া ধৰক নেক্সট মহম্মদ শামি বোলে এগৰাকী খেলুৱৈ আছে, ৰেহান আহমেদ বোলা ল'ৰা এটা আছে,
1: সেইবোৰ চবেই বাহিৰত ট্ৰেইনিং কৰি
0: আছে। হা, আৰু ঋত্বিকৰ বয়স বহুত কম, গ'লকিপাৰ, এতিয়া মেইন টীমৰ গ'লকিপাৰ, কিন্তু ইণ্ডিয়ান টীমত আমাৰ গুৱাহাটীৰে ল'ৰা, এইটো পুলিচ হিচাপত থকা ল'ৰা, গতিকে চাওক গতিকে এই গোটেই কথাবিলাক তেনেকৈ এইসকল খেলুৱৈ আপ ধৰি ধৰি নিশ্চিতভাৱে ভাৰতত যেতিয়া অলিম্পিক হ'ব তেতিয়া এইসকল খেলুৱৈ যিটো ৰেখাডাল আগবঢ়াই লৈ গৈছে এই ৰেখাডালে নিশ্চিতভাৱে চুব। আৰু আমি দেখিম যে সেইদিনাখন হয়তো আহমেদাবাদ বা য'তেই নহওক অলিম্পিক তাত হয়তো লাভলীনাৰ দৰে কেইবাগৰাকী খেলি পদক অৰ্জন কৰা আমি দেখিবলৈ পাম।
2: হয়, আমি সেই মুহূৰ্ত দেখিবলৈ আমি পাম তাকে আশা কৰিছোঁ। ষ্টুডিঅ'ৰ ঘৰে ইংগিত দিছে আছে আমাৰ হাতত 10 মিনিট কথা পাতিম, গীত এটি শুনি লৈছোঁ, দীঘলীয়া কথা বতৰা হৈছে। তাৰপাছত আমি ভৱিষ্যতৰ যিটো কাৰ্যপন্থা আপুনি কথা কৈছে, তেওঁলোকে ৰেখাডালৰ কথা কৈছে, সেই অলিম্পিকলৈকে 2036 চনত যে ভাৰতত হ'ব বুলি আমি ভাবি আছোঁ, আশা কৰি আছোঁ। গতিকে সেইডাল ৰেখা, লগতে 30 চনত কমনৱেলথ গেমছত অসমে কি দপটো পাব, সেই দপটো কিমান থাকিব, এই বিষয়ে কথা পাতিম। লগতে বাৰ্তা আছে বহুত বৰ, আপোনালোকে বাৰ্তাসমূহ দি আছে ল'ব পৰা নাই, বাৰ্তাসমূহ ল'বলৈ চেষ্টা কৰিম। 2-4 বাৰ্তা যি খেলক লৈ আছে, যদি কিবা প্ৰশ্ন আছে আপোনালোকে সেই প্ৰশ্ন আমি আমাৰ সমল ব্যক্তি দুগৰাকীক আগবঢ়াই দিম। শুনি থাকিব প্ৰভাতী দৰংগৰ এই বিশেষ খণ্ড, বিশ্ব ক্ৰীড়াংগনত দপটোপাই থকা লাভলীনা অস্মিতাসকল।

0: আৰু শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ যি প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড বিশ্ব ক্ৰীড়াংগনত দপদপাই থকা লাভলীনা অস্মিতাসকল আৰু বিভিন্ন ষ্টাৰৰ কথা আমি পাতিছোঁ, বাৰ্তাও আহিছে, দুটিমান বাৰ্তা লৈ ল'ব খুজিছোঁ বিদ্যুদা আৰু যৌদা, আমি ল'ব পৰা নাই আজি। আমালৈ মদন উপাধ্যায় লিখিছে, নমস্কাৰ সুপ্ৰভাত, সদ্য বিশ্ব মঞ্চত পদক বিজেতা অসম কন্যা লাভলীনা বৰগোহাঁই, অস্মিতা চলিহা, দীক্ষা তিৱাৰীক আমাৰ অভিনন্দন আৰু আশীৰ্বাদ, উজ্জ্বল ভৱিষ্যতৰ। তেওঁলোকৰ সদ্য সফলতাই অসমৰ ক্ৰীড়া জগতৰ গৌৰৱত সংযোজন আনিছে। মদন উপাধ্যায় নগাঁৱৰ পৰা তেহেঁত অনুষ্ঠান চাইছে, বাৰ্তা দিছে, অশেষ ধন্যবাদ মদন উপাধ্যায় ডাঙৰীয়া। কল্পনা আমিন ডাঙৰীয়া আমালৈ লিখিছে, আমাৰ অসম যেনেকৈ প্ৰাকৃতিক সম্পদত ধনী, তেনেকুৱাই আমি মানৱ সম্পদৰ ক্ষেত্ৰতো ধনী। আমাৰ মানুহবোৰ উন্নত চিন্তাধাৰাৰে সমৃদ্ধ, গায়ে হৈ অলেক প্ৰতিভাসম্পন্ন যুৱ প্ৰতিভাৰে ভৰি আছে, মাত্ৰ তেখেতসকলক আগবঢ়াই লৈ আহিব লাগিব বুলি তেখেতে লিখিছে। লাভলীনা বৰগোহাঁই খেলৰ উপৰিও এইবাৰ নিজৰ জন্মভূমিৰ প্ৰতি থকা তেখেতৰ প্ৰেমেৰে এইবাৰ উজ্বলি উঠিল, ধন্য অসম কন্যা লাভলীনা বৰগোহাঁই বুলি তেখেতে লিখিছে। ক্ৰীড়াই মানুহৰ শৰীৰ আৰু মন দুয়োটাকে সুস্থ কৰি ৰাখে, মোৰ কণমানি কন্যা ক্লাছ ফ'ৰৰ ছাত্ৰী ইয়াকো সেই উদ্দেশ্যে মঙলদৈৰ ক্ৰীড়া সন্থাৰ ক্ৰিকেট একাডেমীৰ জৰিয়তে ক্ৰিকেট খেলৰ শিক্ষা দিবলৈ চেষ্টা কৰিছোঁ, আশা কৰিছোঁ তাইও এদিন দেশৰ হৈ খেলক, যিহেতু সপোন দেখাততো কোনো বাধা নাই বুলি দেখিছে কল্পনা, বাধা নাই অকণমান এতিয়াও মনত যেন খুদনি এটা আছে, সপোন দেখাততো বাধা নাই, বাধা একেবাৰে নাই কল্পনা আমি ডাঙৰ, আপুনি যদি শুনি আছে বাধা নাই, সপোন দেখিবই লাগে, কি কয় এতিয়া
1: সপোনটো ডাঙৰকৈ দেখি
0: ডাঙৰকৈ দেখিব লাগে, হয় সপোন বাধাৰ প্ৰশ্নই নাই তাত। আৰু ক্ৰীড়াক লৈ আপোনাৰ নিশ্চিন্ত মানে এতিয়া নহয় জানো পৰিৱেশ হৈছে যে ক্ৰীড়াক লৈ নিশ্চিন্ত মানে ডাঙৰ সপোন দেখিব পাৰে, লাভলীনাই দেখাই থৈ গৈছে, আপুনি যেনেকৈ হিমাত আছে দেখাই থৈ গৈছে, অন্যান্য অস্মিতা চলিহা আছে, আমি দেখি আছোঁ এনেকুৱা ধৰণৰ ষ্টাৰ নতুন ষ্টাৰ ওলাইছে। আমাৰ উত্তৰ পূৰ্বাঞ্চল আমি যদি কথা পাতোঁ, গোটেই অসমৰ কথা তেখেতে কৈছে টেলেণ্টেৰে ভৰি আছে, আচলতে উত্তৰ পূৰ্বাঞ্চলখন যদি সামগ্ৰিকভাৱে ধৰি লওঁ, আমি যি এখন বৰ অসম যিটো কথা আপুনি কৈছে, গতিকে সেই বৰ অসমখন যদি আমি আগৰ যিখন ধৰোঁ, তাত ক্ৰীড়াৰ ক্ষেত্ৰত প্ৰতিখন আমাৰ ৰাজ্যই চহকী বৰ্তমান হয়, আৰু বিশেষকৈ এখন ৰাজ্যৰ কথা ক'বই লাগে, মণিপুৰ। মণিপুৰ ইমান বিভিন্ন সমস্যা আহুকাল কিবাকিবি চলি আছে যোৱা দুটা তিনিটা বছৰত, তাৰ পাছতো এইবাৰ কমনৱেলথত আটাইতকৈ বেছি উত্তৰ পূৰ্বাঞ্চলৰ যি ৰাজ্যখনৰ ভিতৰত আটাইতকৈ বেছি পদক পাইছে,
1: চাৰিটা
0: পদক পাইছে, আপুনি কওকচোন আপোনাৰ হাতত তালিকাখন দেখিছে,
1: চাৰিটা পদক পাইছে। আমাৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰায় 13 গৰাকীমান খেলুৱৈ

0: এবার কমান্ডার সৈয়দ খালিদ ছিল, তার ভিতরে আমি 6টা পদক দিছো উত্তর পূর্বাঞ্চলে,
1: হয়
0: তারপরে
1: তেরোটার
0: দুটা
1: শতা মানে অলমোস্ট 50% আমি পদক পাইছে
0: ফিফটি
1: খেলিয়ে।
0: পার্সেন্ট
1: হয়
0: 13টার স্বর্ণ পদক ও দুটা স্বর্ণ পদক,
1: দুটা
0: মানে 39ৰ ভিতৰত 13টা,
1: তেরোটা হয়
0: ছটা
1: হয়
0: ছটা পদক দিছে। তাৰ ভিতৰত ঋষিকান্ত সিং, মীৰাবাই চানু, বিন্দিয়া ৰাণী দেৱী, তেওঁলোকে ভাৰতৰ ৰত্ন পাইছে, আৰু যদুমণি সিঙে বক্সিঙত, অস্মিতা দে জুডোত, জুডোত প্ৰথমবাৰ এতিয়া কমনৱেলথৰ ইতিহাসত প্ৰথমবাৰ গ'ল্ড মেডেল পাইছে, আৰু লাভলীনাটো আছেই। আপুনি চাব আচলতে এই উত্তৰ পূৰ্বাঞ্চলখন উত্তৰ ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ এটা সোণৰ খনি,
1: ঠিক কথা হয়।
0: আৰু ইয়াক যদি ভালকৈ খান্দিব পৰা হয় হীৰা ওলাব।
1: হয় ঠিক কথা, বৰ সুন্দৰ কথা কৈছে আপুনি, সোণৰ খনি ভালকৈ খান্দিলে হীৰা ওলাব।
2: নিশ্চিতভাৱে এটা কথা মই আৰু সংযোগ কৰি দিওঁ
1: হয়
2: যে মানে ভাৰতীয় ক্ৰীড়াৰ ইতিহাসত মাত্ৰ 28গৰাকী খেলুৱৈ যিয়ে 3টা বিগেষ্ট ইভেণ্ট অলিম্পিক, এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত পদক পাইছে। অনলি 28 ফ্ৰম 1928ৰ পৰা আজিলৈ, আৰু তাৰে ভিতৰত উত্তৰ পূৰ্বাঞ্চলত 3গৰাকী খেলুৱৈ আছে, আৰু 1নম্বৰ মেৰি কম, দ্বিতীয়তে আছে নীলকান্ত শৰ্মা হকী প্লেয়াৰ, আৰু আৰু এগৰাকী আছে, সেইটো আমি গৌৰৱ কৰিবলগীয়া লাভলীনা
1: বৰুৱা।
2: গতিকে এই 28 এলিট ব্ৰেণ্ড অফ প্লেয়াৰ্ছৰ মাজত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ 3গৰাকী, অসমৰ এগৰাকী, সেইটো সাংঘাতিক ধৰণৰ ইতিহাস। আৰু এটা কথা লক্ষ্য কৰিব লাগিব যে এই তালিকাখনত কিন্তু ধ্যান চান্দ নাই, এই তালিকাখনত কিন্তু প্ৰীতি উষা নাই, এই তালিকাখনত অঞ্জুম বিজৰ্জ নাই, এই তালিকাখনত বিনেশ ফোগাট নাই, কিন্তু এই তালিকাখনত আছে লাভলীনা বৰগোহাঁই। এইটো সাংঘাতিক ধৰণৰ। আৰু এটা কথা, যদি আমি হকীৰ 12গৰাকী খেলুৱৈ বাদ দিওঁ, তেতিয়া অনলি 16 প্লেয়াৰ্ছ, যিখন তালিকাত লিয়েণ্ডাৰ পেজৰ পৰা আদি কৰি ৰাজ্যবৰ্ধন সিং ৰাথোৰ, অভিনৱ বিন্দ্ৰা, নীৰজ চোপ্ৰা, সুশীল কুমাৰ, বিজেন্দ্ৰ সিং, মেৰী কম, পি ভি সিন্ধু, সাক্ষী মালিক, ছাইনা নেহৱাল, এই 16গৰাকী খেলুৱৈ আছে এলিট গ্ৰুপ অফ 16 প্লেয়াৰ্ছত, আৰু তাতো কিন্তু লাভলীনা বৰগোহাঁই আছে। গতিকে আমি ইয়াত সাংঘাতিক ধৰণৰ মানে গৌৰৱ লৈ আমি অসমৰ ক্ৰীড়াক্ষেত্ৰ আগবাঢ়ি গৈছোঁ। এই ক্ৰীড়াক্ষেত্ৰখন এই লাভলীনাৰ এই সফলতাকে নিউক্লিয়াছ হিচাপে লৈ আমি আগবাঢ়ি যাব লাগিব। এই ক্ষেত্ৰত চৰকাৰেও সহায় কৰিব লাগিব, আমাৰ ক্ৰীড়া সংগঠকসকলেও আৰু লাভলীনা সৃষ্টি কৰিম বুলি প্ৰতিদ্বন্দ্বিতাত নামি নতুন নতুন খেলুৱৈ সৃষ্টি কৰিব লাগিব, তেতিয়া আমাৰ যিটো এই সফলতাৰ ৰেখাডাল মানে নিৰৱচ্ছিন্নভাৱে ব্ৰহ্মপুত্ৰৰ দৰে বৈ থাকিব।
0: এই লাভলীনাৰ ক্ষেত্ৰত লাভলীনাৰ যিটো গৌৰৱ আমাক আনি দিলে, মোৰ কিছু অসন্তুষ্টিও আছে যে লাভলীনা এতিয়ালৈকে গ'ল্ড মেডেল পোৱা নাই, এইটো বিগ থিং,
1: আমি এইটো আশা কৰি আছোঁ,
0: আশা কৰি আছোঁ। আৰু কাৰণ কি ন, বেঞ্চমাৰ্কটো লাভলীনাই ঠিক কৰিছে, যে তখন প্ৰথমবাৰেই অলিম্পিকত মেডেল পোৱাৰ পিছত আমি এতিয়াতো মানে কি তললৈকে নামিব নিবিচাৰোঁ, য'তেই লাভলীনাই
1: পাৰ্টিচিপেট
0: তাতেই গ'ল বিচাৰোঁ। আৰু কমনৱেলথত গ'ল্ড আচলতে আনিব লাগিছিল, সেইটো সন্মুখত সুযোগ আছে, এছিয়ান গেমছ এই 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব, এইটো কিন্তু লাভলীনাৰ কাৰণে এখন মানে ডাঙৰ প্ৰতিযোগিতা। কমনৱেলথ গেমছটো চবৰ কাৰণে এখন টেষ্ট পৰীক্ষা আছে, এছিয়ান গেমছ হ'ল আচল মেট্ৰিক ফাইনেল পৰীক্ষা, প্ৰতিগৰাকী খেলুৱৈৰ কাৰণে, ভাৰতীয় প্ৰতিগৰাকী খেলুৱৈৰ কাৰণে ফাইনেল পৰীক্ষা। আৰু লাভলীনাৰো বয়স বাঢ়ি গৈ আছে, অলিম্পিকৰ কাৰণে আৰু 2 বছৰ ৰ'ব লাগিব, কমনৱেলথৰ কাৰণে 4 বছৰ, এছিয়ান গেমছৰ কাৰণে আৰু 4 বছৰ, গতিকে এই এছিয়ান গেমছতেই গ'ল্ড মেডেলটো পাব লাগে।
1: সুবোধদা কি কয় এই ক্ষেত্ৰত, আজি আপোনাৰ ইণ্টাৰভিউ আছে দূৰদৰ্শন লাভলীনাৰ সৈতে, গতিকে
2: মানে
1: প্ৰশ্ন থাকিব নেকি তেনেকুৱা প্ৰশ্ন?
2: নাই, আচলতে তেনেকুৱা প্ৰশ্নটো থাকিব, কিন্তু কথাটো হ'ল যে মানে কি, ধৰক মই এটা কথা কৈছিলোঁ, যেতিয়া এছিয়ান অলিম্পিকলৈকে ছিলেক্ট হৈছিলে তেতিয়া মই হেমন্ত কলিতাক কৈছিলোঁ, হেমন্ত তুমি চোৱা, এটা লাভলীনাই খুব অলিম্পিক কোৱালিফাই কৰিছে, খুব ভাল কথা। তেতিয়াই এইটো 2018 চনমানৰ কথা, আফটাৰ কমনৱেলথ গেমছ, যি তেওঁ কিন্তু ব্ৰঞ্জতে ৰৈ গৈছিল, এতিয়া মই দেখিছোঁ ছিলভাৰত ৰৈ গৈছে, কাৰণ যোৱা এছিয়ান গেমছতো ছিলভাৰ পাইছে, এইবাৰ কমনৱেলথ গেমছতো ছিলভাৰ পাইছে। এই যিটো ব্ৰেক মানে বাৰ এডাল আছে, এই বাৰডাল ব্ৰেক কৰিবৰ কাৰণে হয়তো এইবাৰে হয়তো সুযোগটো ল'ব, আৰু আৰু

0: যদি সুযোগটো ওলায় তেতিয়াহ'লে দেখিব যে আমি আমি আশা কৰা সেই ভোগেশ্বৰ বৰুৱা 1966ৰ গ'ল্ড মেডেলটো হয়তো এবাৰ লাভলীনা পৰা
1: পাব, আমি সেইটোৱে দুইগৰাকী
2: আমি
0: সেইটোৱে বিচাৰিছোঁ।
1: আচলতে ষ্টুডিঅ' ঘড়ীয়ে ইংগিত দিছে আমাৰ সময় নিৰ্ধাৰিত শেষ হৈছে, দুইগৰাকী জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক যি ইমান দিন খেল জগত তেখেতে চাই আছে লিখি আছে এই বিষয়ে, তেওঁলোক দুজনে আশা কৰিছে যে এই এছিয়ান গেমছতে লাভলীনা বৰুৱাই এই সোণৰ পদক পাব, সমগ্ৰ অসমবাসীয়ে তাকে আশা কৰিছে, আমিও তাকে আশা কৰিছোঁ, শুভকামনা যাচিছোঁ। আৰু আজিৰ অনুষ্ঠান ইমানতে সামৰিব লাগিব, কিন্তু সামৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ডিম্পুল বুঢ়াগোঁহাই, এই অনুষ্ঠান সুন্দৰকৈ লাইভ কৰিছে আমাৰ যিটো অফিচিয়েল ছ'চিয়েল মিডিয়া পেজ এ আই গুৱাহাটীত, ধন্যবাদ জ্ঞাপন কৰিছোঁ মিতালী বৰবৰাক, সুন্দৰ সুন্দৰ গীতসমূহ তেখেতে আমাক আগবঢ়াই দিছে, আৰু দুইগৰাকী অতিথিকে ৰাতিপুৱা ব্যস্ততাপূৰ্ণ সূচী তাৰ মাজৰ পৰা আহিলে, আমাক ইমান সময় দিলে, ইমান কথা জনালে, আমাৰ শ্ৰোতাই নিশ্চয় অনুষ্ঠান শুনি বা দেখি ফেচবুকত যিয়ে চাই আছে নিশ্চয় উপকৃত হৈছে বা আনন্দ লাভ কৰিছে। নিশ্চয় এনেকুৱা সুযোগ হ'লে আগলৈ আমি এই কথা বতৰা পাতি গৈ থাকিম, যিহেতু খেলৰ পৰিৱেশ হৈছে আমি খেল অধিক চৰ্চা কৰিব লাগিব। তাৰপিছত আন এটি জুবিন গাৰ্গৰ সুন্দৰ গীতেৰে এই ৰাতিপুৱাৰ সময়খিনি আপোনাক মধুৰ কৰি আজিৰ অনুষ্ঠানৰ পৰা মই সীমান্ত বৰ্মাই বিদায় লৈছোঁ। নমস্কাৰ, শুনি থাকিব আকাশবাণী গুৱাহাটীৰ আটাইবোৰ অনুষ্ঠান।

0: उधर युद्ध की भीषणता बढ़ती जा रही थी। आजाद हिंद फौज की टुकड़ियों ने भी कई मोर्चों पर युद्ध किया। खराब मौसम, कम रसद और बीमारियों के बावजूद नेताजी के सैनिकों के हौसले बुलंद थे। बर्मा की ओर बढ़ती हुई आजाद हिंद फौज कोहिमा तक पहुंच गई। भारत भूमि पर आजाद हिंद का झंडा फहराया गया। मगर इस बीच बहुत से सैनिक हताहत हुए। आजाद हिंद फौज को और अधिक बलिदानी वीरों की आवश्यकता थी। 22 सितंबर 1944 को रंगून का जुबली हॉल खचाखच भरा हुआ था। शहीद जतीन दास का स्मृति समारोह था। जय हिंद और दिल्ली चलो के नारे गूंज रहे थे।
1: मेरे बहादुर साथियों, तुम लोगों ने आजादी के लिए बहुत त्याग किया है, लेकिन अभी प्राणों की आहुति देना बाकी है। मैं भारत की स्वतंत्रता को स्पष्ट देख रहा हूं, वो अब ज्यादा दूर नहीं है, लेकिन अभी उसे खून की जरूरत है, उसे ऐसे नौजवानों की जरूरत है जो अपने हाथों।
2: ईमानपुरी ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ধেমাজি জিলাৰ গোগামুখৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত যোৱা সোমবাৰে অৰুণাচলৰ দুৰ্বৃত্তই সীমান্তৱৰ্তী লোকলৈ লক্ষ্য কৰি সংঘটিত কৰা গুলীচালনাৰ ঘটনাৰ সঠিক আৰু নিৰপেক্ষ তদন্ত হ'ব। অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আজি পুৱাৰ ভাগত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক ফোনযোগে বাৰ্তালাপ কৰি এই আশ্বাস প্ৰদান কৰে। ইফালে এই ঘটনাৰ বিৰুদ্ধে জিলাখনৰ জোনাইত সীমান্তৱৰ্তী স্থানসমূহত আজি পুৱা 5 বজাৰ পৰা মিচিং জনগোষ্ঠীয় ছাত্ৰ সংগঠন TMPK অনিৰ্দিষ্টকালীন পথ অৱৰোধ আৰু অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। প্ৰতিবাদকাৰীসকলে সীমান্তৱৰ্তী অসমৰ লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰা আৰু গুলীচালনাৰ ঘটনাত জড়িতসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ লগতে ভুক্তভোগীসকলক ন্যায় দিয়াৰ দাবী উত্থাপন কৰিছে। উল্লেখযোগ্য যে যোৱা 10 আগষ্টত অঞ্চলটোত সংঘটিত গুলীচালনাৰ ঘটনাক লৈ সীমান্তৱৰ্তী অঞ্চলত উত্তেজনাৰ সৃষ্টি হৈছিল। এই ঘটনাত আহত 4 যুৱক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই লোককেইজনৰ স্বাস্থ্যৰ বুজ লয়। ইপিনে বিবদমান অঞ্চলটোত সৃষ্টি হোৱা এই পৰিস্থিতি সাময়িক আৰু সম্প্ৰতি নিয়ন্ত্ৰণত আছে বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত নিৰ্মাণ কৰিবলৈ ওলোৱা ছেটেলাইট চিটিৰ ভূমি অধিগ্ৰহণৰ বাবে প্ৰথম পৰ্যায়ত 2,100 কোটি টকাত অনুমোদন দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদমেলত মন্ত্ৰীসভাৰ সিদ্ধান্ত

0: ডক্টৰ শৰ্মাই কয় যে বছৰি 10 লাখ টকালৈকে লাভ্যাংশ উপাৰ্জন কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষিকৰ আদায় দিব নালাগে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰলৈ খন্তেক পাছতে আৰ্থিক সাহায্য বিতৰণ কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত এই সাহায্য বিতৰণ কৰিব। প্ৰতিটো অংগনবাড়ী কেন্দ্ৰক 2.5 লাখ টকা পৰ্যন্ত মুঠ 11 কোটি 30 লাখ টকা হস্তান্তৰ কৰা হ'ব। শিৱসাগৰ জিলাৰ 350টা, চৰাইদেউৰ 95, যোৰহাটৰ 37 আৰু গোলাঘাটৰ 12টা কেন্দ্ৰলৈ এই সাহায্য আগবঢ়োৱা হ'ব। বিশ্বনাথ জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি DRSC কমিটি এখনৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত কৰবী শইকীয়াকৰণৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত বিশ্বনাথৰ লেহুগাঁও জংচনৰ সমীপৱৰ্তী পথত পথচাৰী আৰু অন্যান্য লোকৰ বাবে হ'ব পৰা সম্ভাৱ্য বিপদ আৰু ইয়াৰ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়। যান বাহনৰ নিৰাপদ আৰু কাৰ্যক্ষম যাতায়াত নিশ্চিত কৰিবলৈ জংচনটোৰ সমীপৱৰ্তী পথসমূহ উপযুক্ত ব্যৱস্থাৰে নিৰ্মাণ কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰাবলৈ বৈঠকত প্ৰস্তাৱ লোৱা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থা আৰু বিষয়া সন্থাই কালি শিৱসাগৰ জিলাত বানৰ ফলত ক্ষতিগ্ৰস্ত নাজিৰা মহাবিদ্যালয় আৰু জাজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক আৰ্থিক সাহায্য প্ৰদান কৰে। বিশ্ববিদ্যালয়খনৰ 2টা গুৰুত্বপূৰ্ণ সন্থাই যুটীয়াভাৱে নাজিৰা মহাবিদ্যালয়ৰ 100গৰাকী আৰু জাজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ 104গৰাকী শিক্ষাৰ্থীক আৰ্থিক সাহায্য প্ৰদান কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো উপলব্ধ। আমাৰ আজিৰ এতিয়াৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জয়শ্ৰী ডেকা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন আৰু আনোৱাৰ আলী, FM ট্ৰান্সমিটাৰৰ দায়িত্বত আছে আতিকুৰ ৰহমান, ট্ৰান্সমিটাৰৰ দায়িত্বত আছে মৃগাংক কৃষ্ণাত্ৰেয়, মিতুল গগৈ আৰু মিথিলেশ কুমাৰ ৰঞ্জন, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই আছোঁ পল্লৱী চৌধুৰী। এতিয়া আগবঢ়াইছোঁ পৰাগমালা লাইভ, নিবেদন কৰিছে গুণপ্ৰভা বৰাই। नमस्कार श्रोताओं, परागमाला लाइव कार्यक्रम में आप सभी का बहुत बहुत स्वागत है। आज की इस कड़ी में आपके साथ हूँ मैं गुना प्रभा बोरा। श्रोताओं, जिस उम्र में सपनों को पंख मिलते हैं उसी उम्र में किसी देश की तकदीर भी लिखी जाती है। आज का युवा सिर्फ भविष्य की उम्मीद नहीं बल्कि वर्तमान की ताकत भी है। दुनिया के सबसे युवा देशों में शामिल भारत के लिए ताकत किसी अवसर से कम नहीं। सवाल सिर्फ इतना है कि इस ऊर्जा को सही दिशा कैसे मिले। इसी सवाल और युवा शक्ति की संभावनाओं को सामने रखने का अवसर है 12 अगस्त, जिसे अंतर्राष्ट्रीय युवा दिवस के रूप में जाना जाता है।

0: इसी के साथ हमारा आज का परागमाला लाइव कार्यक्रम यहीं समाप्त होता है।
1: ইমান পৰি পৰাগমালা লাইভ শুনিলে আগবঢ়ালে গুণপ্ৰভা বৰাই।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱ

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজি আগবঢ়াইছোঁ আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে এটি বিশেষ অনুষ্ঠান।
1: নমস্কাৰ সমূহ শ্ৰোতাকে, যুৱবাণীৰ এই বিশেষ অনুষ্ঠানলৈ মই স্নেহা পাঠকে আদৰণি জনাইছোঁ। আজি 12 আগষ্ট আৰু প্ৰতি বছৰে আজিৰ এই দিনটো সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰি অহা হৈছে। যুৱ সমাজৰ সম্ভাৱনা, সৃষ্টিশীলতা, উদ্ভাৱনী শক্তি আৰু সমাজ গঠনত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দিয়াই এই দিৱসৰ মূল উদ্দেশ্য। এখন দেশক আগুৱাই নিয়াৰ লগতে ভৱিষ্যত নিৰ্মাণৰ ক্ষেত্ৰতো যুৱ প্ৰজন্মৰ ভূমিকা অপৰিসীম। যুৱক যুৱতীসকল এখন দেশৰ জনসংখ্যাৰ কেৱল এটা বৃহৎ অংশই নহয়, তেওঁলোক হৈছে পৰিৱৰ্তনৰ অন্যতম শক্তিশালী বাহক। শিক্ষা, বিজ্ঞান, প্ৰযুক্তি, সংস্কৃতি, ক্ৰীড়া, উদ্যোগ, পৰিৱেশ সংৰক্ষণ, সামাজিক সেৱা, এই প্ৰতিটো ক্ষেত্ৰতে যুৱ প্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণে সমাজক নতুন দিশ দেখুৱাব পাৰে। সঠিক শিক্ষা, সুযোগ আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অংশগ্ৰহণৰ সুবিধা লাভ কৰিলে যুৱ সমাজে সমাজৰ কল্যাণৰ হকে অধিক দক্ষতাৰে কাম কৰিব পাৰে। প্ৰিয় শ্ৰোতা, আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস আৰু এই দিৱসৰ তাৎপৰ্য সম্পৰ্কে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতীয়ে।
2: আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস এটা বৰ বিশেষ অনুষ্ঠান আৰু সমান্তৰালভাৱে আমাৰ আটাইৰে বাবে গুৰুত্বপূৰ্ণ এটা অনুষ্ঠান। এইবাবে গুৰুত্বপূৰ্ণ অনুষ্ঠান কাৰণ ৰাষ্ট্ৰসংঘই যেতিয়াৰে পৰা আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰি আহিছে, প্ৰত্যেকবাৰ তেওঁলোকে এটা বিশিষ্ট থিম, এটা বিশিষ্ট উপলক্ষ আৰু এটা বিশিষ্ট শ্লোগান লৈ তেওঁলোকৰ যুৱ দিৱস অনুষ্ঠান আয়োজন কৰিছে আৰু সমান্তৰালভাৱে এই গোটেই আহ্বানটো দেশবাসীক, বিশ্ববাসীক দিছে। এই বৰ্ষটো এটা বৰ বিশেষ আহ্বান লৈ তেওঁলোকে এই ইণ্টাৰনেশ্যনেল ইউথ ডে, যাক আমি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস বুলি ক'ব পাৰোঁ, এই দিনটো আগবঢ়াই নিছে। বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ সামাজিক অৰ্থনৈতিক অৱস্থাত বিভিন্ন প্ৰজন্মৰ যুৱ প্ৰজন্মই আজিও নিজৰ সংগ্ৰাম অব্যাহত ৰাখিছে। আটাইৰে সংগ্ৰামবোৰ বেলেগ বেলেগ, সংগ্ৰামৰ মাত্ৰা বেলেগ বেলেগ। আটাইয়ে সন্মুখীন হৈ থকা আৰ্থ সামাজিক পৰিৱেশ, আৰ্থ ৰাজনৈতিক পৰিৱেশবোৰ বেলেগ বেলেগ, কিন্তু এই আটাইবোৰৰ মাজত যুৱ প্ৰজন্মৰ মনত থকা একমুখী আকাংক্ষা, সকলো দেশৰ সকলো ঠাইৰ যুৱ প্ৰজন্মই যিদৰে নিজৰ সপোনৰ পৃথিৱীখন দেখে, নিজৰ সপোনৰ জগতখন কল্পনা কৰে আৰু সমান্তৰালভাৱে সেই জগতখনক খেদি ফুৰিবৰ বাবে অহৰহ প্ৰয়াস অব্যাহত ৰাখে, সেই গোটেই চিন্তাটোকেই ৰাষ্ট্ৰসংঘই আগবঢ়াই নিছে। ৰাষ্ট্ৰসংঘই এই কথা কৈছে যে প্ৰত্যেকগৰাকী যুৱ প্ৰজন্মই সন্মানজনক তেওঁলোকৰ জীৱন নিৰ্বাহৰ বাট পাব লাগিব, তেওঁলোকে সামাজিক আৰ্থ সামাজিক পৰিৱেশত অৰ্থপূৰ্ণ অংশগ্ৰহণ কৰিব লাগিব, তেওঁলোকৰ যি ধৰণৰ কৰ্ম প্ৰণালীয়েই নহওক কিয় সেয়া মৰ্যাদা সম্পন্ন হ'ব লাগিব, আৰু আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা, তেওঁলোকে উন্নত মানৰ গুণগত শিক্ষাৰে সমৃদ্ধ হ'ব লাগিব, যিটো বৰ গুৰুত্বপূৰ্ণ।

গুৰুত্বপূৰ্ণ কথা, সেই দিশটোত ৰাষ্ট্ৰসংঘই আটাইতকৈ বেছি গুৰুত্ব দিছে। আৰু আমাৰ আটাইৰে সন্মুখত থকা যিখন পৃথিৱী, আহিবলগীয়া শতিকাকেইটাত আমি যিখন পৃথিৱীৰ মুখামুখি হ'ম, সেই পৃথিৱীখন যাতে আটাইৰে বাবে বহনক্ষম হৈ থাকে, সেই পৃথিৱীখনত যাতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ, প্ৰথম বিশ্ব, দ্বিতীয় বিশ্ব, তৃতীয় বিশ্বৰ দেশবোৰে যাতে সেই পৃথিৱীখনত নিজৰ যুৱ প্ৰজন্মক আগুৱাই লৈ যাব পাৰে, সেই চিন্তা তেওঁলোকে এই গোটেই দিনটোৰ আঁৰত লুকাই ৰাখিছে। যাৰ বাবে এই দিনটো আমি যুৱ প্ৰজন্মৰ সাফল্য আৰু যুৱ প্ৰজন্মৰ মাজত লুকাই থকা সম্ভাৱনাৰ উদযাপনৰ দিন হিচাপে আমি চিহ্নিত কৰিব পাৰোঁ। এই গোটেই দিনটোৰ আঁৰত যি চিন্তা তেওঁলোকে আৰম্ভ কৰিছিল, সেই চিন্তাৰ সৈতে বিভিন্ন সময়ত বিভিন্ন বিষয় সংলগ্ন হৈছে। এই বৰ্ষৰ যিটো বিষয়, এই বিষয়টোৰ সমান্তৰালকৈ তেওঁলোকে বিশ্ব পৰ্যায়ত এক বিশ্বৰ বিভিন্ন ঠাইত থকা যুৱ প্ৰজন্মৰ মাজত সহযোগিতাৰ মাধ্যমো গঢ়ি তোলাৰ বাবে চেষ্টা কৰিছে, যাক তেওঁলোকে গ্ল'বেল ছলিডাৰিটি বুলি কৈছে। আৰু যাৰ জৰিয়তে বহনক্ষম উন্নয়ন আৰু যুৱ প্ৰজন্মৰ উন্নয়নৰ মাজত এক সমান্তৰাল ৰেখা টনাৰ বাবে তেওঁলোকে কাম কৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হোৱা সহযোগিতাসমূহ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হোৱা আটাইৰে মাজৰ সম্বন্ধসমূহ, আৰু সমান্তৰালভাৱে প্ৰত্যেকটো নিয়োগৰ, প্ৰত্যেকটো জীৱন নিৰ্বাহৰ সম্ভাৱনাৰ সমবিতৰণৰ কথা তেওঁলোকে উল্লেখ কৰিছে। এই কথাও তেওঁলোকে লগতে উল্লেখ কৰিছে, যিটো এই দিনটোৰ আটাইতকৈ বৰ গুৰুত্বপূৰ্ণ কথা, আমি মন কৰিবলগীয়া কথা, যে ইয়াৰ লগত যিদৰে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা যুৱ প্ৰজন্মৰ সপোনবোৰ বেলেগ বেলেগ, একেদৰে আজিৰ যিটো পৰিৱৰ্তিত বিশ্বৰ পৰিস্থিতি, এই পৰিস্থিতিত যিকোনো এখন দেশৰ উঠি অহা ল'ৰা এজনে, উঠি অহা ছোৱালী এজনীয়ে যি পৰিৱেশৰ সন্মুখীন হৈছে, সেই পৰিৱেশৰ মাজতো কিন্তু সামঞ্জস্যতা আছে। এইবাবে আছে কাৰণ এতিয়া জলবায়ু পৰিৱৰ্তনৰ দৰে যিবোৰ বিষয়, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দৰে যিবোৰ বিষয়, আৰু সমান্তৰালভাৱে উন্নত প্ৰযুক্তিয়ে আনি দিয়া বিভিন্ন প্ৰত্যাহ্বান সমগ্ৰ বিশ্বৰ যুৱ প্ৰজন্মই একেলগে যুঁজিব লগা হৈছে। গতিকে আমাৰ সন্মুখত যিদৰে সম্ভাৱনাৰ দুৱাৰ ভিন্ন হৈছে, কিন্তু প্ৰত্যাহ্বানৰ দুৱাৰবোৰ একেই, ভাৰতত থকা যুৱ প্ৰজন্ম এগৰাকীৰ বাবে আৰ্থসামাজিক পৰিৱেশৰ কথাটো যদি আমি আঁতৰাই থওঁ, প্ৰত্যাহ্বানৰ যিখন দুৱাৰ, সেই দুৱাৰখনৰ মাজত বৰ ভিন্নতা নাই। আন দেশত থকা এগৰাকী নতুন প্ৰজন্মৰ, তৰুণ প্ৰজন্মৰ প্ৰতিনিধিৰ সৈতে বৰ ভিন্নতা নাই। গতিকে এই সময়ছোৱাত আমাৰ সন্মুখত থকা এই সামূহিক প্ৰত্যাহ্বানৰ বিৰুদ্ধে সামূহিক প্ৰতিৰোধ গঢ়ি তোলাৰ যিটো চিন্তা, সেই চিন্তাটো লুকাই আছে। সেইবাবে শিক্ষাৰ দৰে যিবোৰ বিষয়, সমান্তৰালভাৱে নিয়োগৰ দৰে যিবোৰ বিষয়, জলবায়ু পৰিৱৰ্তনৰ দৰে যিবোৰ বিষয়, আৰু আটাইতকৈ ডাঙৰ কথা, বৰ্তমান সময়ত সামগ্ৰিকভাৱে ডিজিটেল ৰূপ লোৱা এই পৃথিৱীখনত ডিজিটেল ৰূপত অন্তৰ্ভুক্তিকৰণৰ যিটো বিষয়, ডিজিটেল ইনক্লুজন বুলি আমি যাক কৈছোঁ, সেই বিষয়টো বৰ গুৰুত্বপূৰ্ণ হৈছে। আকৌ প্ৰতিটো প্ৰজন্মৰ যেতিয়া সন্মুখত বিভিন্ন তথ্য প্ৰযুক্তি থাকে, তেওঁলোকে নিজৰ ধৰণে সেই তথ্য প্ৰযুক্তিক নিজৰ কল্পনাৰ জগতখনৰ সৈতে সামঞ্জস্য হোৱাই তেওঁলোকে আগুৱাই লৈ যায়। বৰ্তমান সময়ত বিশ্বৰ যুৱ প্ৰজন্মৰ সন্মুখত যিদৰে প্ৰত্যাহ্বান আছে, যিদৰে তেওঁলোকৰ সন্মুখত বিভিন্ন ধৰণৰ বাধা আছে, সমান্তৰালভাৱে তেওঁলোকৰ যিটো যুৱ মন, তেওঁলোকৰ মনত লুকাই থকা সম্ভাৱনা, তেওঁলোকৰ মনত লুকাই থকা সৃজনী শক্তি বিকাশৰ নতুন নতুন বাটো কিন্তু মুকলি হৈছে। এই দিনটোত ৰাষ্ট্ৰসংঘই এই কথাও কৈছে যে আমাৰ উঠি অহা প্ৰজন্মৰ মাজত থকা সম্ভাৱনীয়তা আৰু সমান্তৰালভাৱে তেওঁলোকৰ মাজত থকা সৃজনী শক্তিক আগুৱাই নিয়াৰ বাবে তেওঁলোকে যিবোৰ বাট মুকলি কৰিব, সেই বাটবোৰৰ মাজতো এটা সম্পৰ্ক স্থাপন হ'ব লাগিব। যিহেতু আমাৰ সন্মুখত থকা যিবোৰ প্ৰত্যাহ্বান, সেই প্ৰত্যাহ্বানবোৰ সামূহিক প্ৰত্যাহ্বান, গতিকে আমি যিবোৰ বাট মুকলি কৰিম, সেই বাটবোৰৰ মাজতো এটা সম্পৰ্ক থাকিব লাগিব। সেই চিন্তাও এই দিনটোৰ সৈতে জড়িত হৈ আছে। গতিকে এই কথা নিশ্চয়কৈ ক'ব পাৰি যে এই দিনটোত আমাৰ কাষত থকা, আমাৰ ওচৰত থকা বা আমাতকৈ দূৰৈত থকা প্ৰত্যেকগৰাকী যুৱকে, প্ৰত্যেকগৰাকী যুৱতীয়ে তেওঁলোকে যিখন পৃথিৱী কল্পনা কৰে, শান্তি, সৌম্য, একতাৰ পৃথিৱী, তেওঁলোকে যিখন পৃথিৱী কল্পনা কৰে, সকলোৰে সমান সুযোগৰ পৃথিৱী, তেওঁলোকে যিখন পৃথিৱী কল্পনা কৰে, নিজৰ কল্পনা শক্তি, নিজৰ সৃজনী শক্তিৰে নিজৰ লগতে আনৰ ভাল কৰিব পৰা যিখন পৃথিৱী, সেই পৃথিৱীৰ সপোনটোক ভগাই লোৱাৰ এটা বাট এই দিনটোৱে আমাৰ সন্মুখত মুকলি কৰি দিয়ে, যিটো বৰ গুৰুত্বপূৰ্ণ কথা। এই সময়ছোৱাত বিশ্বৰ সকলো যুৱক যুৱতীক একেখন মঞ্চলৈ আনি, একেটা দিনৰ ছাতিৰ তললৈ আনি, এনেদৰে একেলগে কল্পনা কৰিব পৰা এটা পৰিৱেশ নিৰ্মাণ কৰি দিয়াৰ বাবেই এই দিনটোৰ এটা বৰ গুৰুত্বপূৰ্ণ তাৎপৰ্য আছে, যিটো তাৎপৰ্য আমি আটায়ে অনুভৱ কৰাটো বৰ দৰকাৰ।

0: জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰসংগ উল্লেখ কৰি তৃতীয় ভাগৱতীয়ে কয়,
1: জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে তেখেতৰ বিখ্যাত ৰচনা শিল্পীৰ পৃথিৱীত লিখিছিল যে বিশ্বৰ প্ৰতিগৰাকী মানুহেই একো একোগৰাকী শিল্পী। এইবাবেই লিখিছিল কাৰণ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে তেওঁ যিখন পৃথিৱী কল্পনা কৰিছিল, শিল্পীৰ পৃথিৱী, সেই শিল্পীৰ পৃথিৱীত জীয়াই থকা প্ৰত্যেকগৰাকী মানুহেই নিজৰ যিটো সপোন, তেওঁ ৰাতি দেখা যিটো সপোন, সেই সপোনটোক পিছদিনা ৰাতিপুৱাৰে পৰা অহৰহ খেদি ফুৰে, অহৰহ খেদি ফুৰি দিঠকত পৰিণত কৰিবলৈ চেষ্টা কৰে। সেই চিন্তাৰেই যদি আমি পৃথিৱীখন জুমি চাবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি দেখিম যে এই পৃথিৱীত জীয়াই থকা প্ৰত্যেকগৰাকী মানুহৰ মাজতেই এটা সপোন আছে আৰু সেই সপোন তেওঁ দিঠকত পৰিণত কৰিবলৈ চেষ্টা কৰিছে, অহৰহ খেদি ফুৰিছে, সেই হাবিয়াস তেওঁ বুকুৰ ভিতৰত কঢ়িয়াই লৈ ফুৰিছে। উঠি অহা প্ৰজন্মৰ প্ৰত্যেকগৰাকী মানুহৰ মনত তেনে এটা সপোন থাকে। তেওঁ যেতিয়া পৃথিৱীখন দেখে, তেওঁ যেতিয়া পৃথিৱীখন বুজে, চলি থকা ঘটনাবোৰৰ মাজলৈ তেওঁ যেতিয়া গুচি যায়, তেওঁ দেখে যে তেওঁ যিটো সপোন বুকুৰ ভিতৰত সৰুৰে পৰা কঢ়িয়াই আনিছে, সেই সপোনটোৰ এই পৃথিৱীত প্ৰয়োজনীয়তা আছে। প্ৰত্যেকে দেখা প্ৰত্যেকটো সপোনৰ এই পৃথিৱীত এটা গুৰুত্ব আছে আৰু উঠি অহা প্ৰজন্মৰ ল'ৰা বা ছোৱালী এগৰাকীয়ে তেওঁৰ সপোনটোক খেদিবলৈ যেতিয়া চেষ্টা কৰে, তেতিয়াই আমি ৰূপান্তৰৰ বাট দেখোঁ। যিটো ৰূপান্তৰৰ কথা, ৰূপান্তৰেহে জগত সলনি কৰাৰ কথা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈ থৈ গৈছে। গতিকে উঠি অহা প্ৰজন্মৰ প্ৰত্যেকগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে, তৰুণ প্ৰজন্মৰ প্ৰতিনিধিয়ে দেখা সপোনবোৰৰ এটা বৰ ডাঙৰ গুৰুত্ব আছে আৰু এই দিনটোৱে সেই সপোনৰ গুৰুত্বক উদযাপন কৰিবলৈ আমাক শিকায়। সমান্তৰালভাৱে সাম্প্ৰতিক পৃথিৱীখনত যেতিয়াই তথ্য প্ৰযুক্তিৰ বিকাশ হৈছে, প্ৰত্যেকটো প্ৰজন্মৰ বাবে তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ মাজত ভিন্নতা আহিছে, প্ৰত্যেকটো প্ৰজন্মই তথ্য প্ৰযুক্তিক যিদৰে বুজে, সেই বুজন শক্তিৰ মাজত পাৰ্থক্য আহিছে, স্বাভাৱিকতে এই পৃথিৱীত উঠি অহা প্ৰজন্মৰ মনৰ চিন্তা, মনৰ বেদনা, মনৰ সুখ, মনৰ দুখ, এই আটাইবোৰ বুজাৰ ক্ষেত্ৰত পূৰ্বৰ প্ৰজন্মৰ যথেষ্ট ব্যৱধান আহিছে, যিটো ব্যৱধান কোনো অস্বাভাৱিক কথা নহয়। এইবাবে আহিছে কাৰণ এই যিটো প্ৰজন্ম, এই প্ৰজন্মটোৱে যিবোৰ উপকৰণ

0: লৈ ডাঙৰ হৈছে, যিবোৰ আহিলাৰ মাজত ডাঙৰ হৈছে, যিটো মোবাইল ফোন, যিখন কম্পিউটাৰ স্ক্ৰীণ, যিখন আৰ্টিফিচিয়েল স্ক্ৰীণৰ মাজত তেওঁলোক ডাঙৰ হৈছে, সেই স্ক্ৰীণখন আগৰ প্ৰজন্মৰ কেইটাই নাই পোৱা, যাৰ বাবে সাম্প্ৰতিক সময়ত ব্যৱধান আহিছে। কিন্তু তাৰ মাজতো এই আটাইবোৰৰ মাজৰ যিডাল সাঁকো, সেই সাঁকোডালেইতো মানৱতাৰ সাঁকো। সেই সাঁকোডালেই সাম্প্ৰতিক সময়ত যেতিয়া আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মন কৰিম, আমি দেখিম এই প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰেও কিন্তু মানুহৰ দুখত কান্দিছে, সুখত সমভাগী হৈছে, আৰু সমান্তৰালভাৱে বানাক্ৰান্তসকলক কাষত যিদৰে এই প্ৰজন্মৰ প্ৰতিনিধিসকল থিয় হৈছেগৈ, এই কথাই প্ৰমাণ কৰিছে যে মানৱতাৰ যি ভাষা, মানুহৰ কাষত মানুহৰ সুখ দুখত ৰোৱাৰ যিটো ভাষা, সেই ভাষাৰ কোনো পৰিধি নাই। সেই ভাষাই কোনো প্ৰজন্ম বুজি নাপায়, সেই ভাষাই কোনো প্ৰজন্মৰ ব্যৱধান বুজি নাপায়। গতিকে এই কথাই আমাৰ মনত এই আশাবাদটো প্ৰতিষ্ঠা কৰে, যিটো সময়ত আমি আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ কথা পাতিছোঁ। বিগত সময়ছোৱাত অসমৰ যুৱ সমাজে যিদৰে বানাক্ৰান্তসকলৰ কাষত থিয় হৈছে, যিদৰে বানত সৰ্বস্ব হেৰুৱাজনৰ কাষত গৈ সহায় আৰু সাহচৰ্যৰ পৰিচয় দিছে, এই কথা প্ৰমাণ কৰিব পাৰি যে আমাৰ যিটো উঠি অহা প্ৰজন্ম, এই প্ৰজন্মৰ মাজত মানৱতাৰ যি গান, মানৱতাৰ যি বাণী, মানৱতাৰ যি নেওতা, সেই নেওতা এওঁলোকে কিন্তু ইতিমধ্যে মুখস্থ কৰিছে। সমান্তৰালভাৱে প্ৰত্যাহ্বানৰ ক্ষেত্ৰত এই কথাবোৰ নিশ্চয়কৈ থাকিব যে তথ্য প্ৰযুক্তিয়ে যি ব্যৱধান আনি দিছে, সেই ব্যৱধানো কিন্তু আঁতৰাব লাগিব, আৰু সেয়াও মৰমৰ বাটেৰে, ভালপোৱাৰ বাটেৰেই আঁতৰাব পৰা যাব। এই সামগ্ৰিক পৃথিৱীখনত, যিখন পৃথিৱীত তথ্য প্ৰযুক্তিৰ বিকাশে নিত্য নতুন ব্যৱধান আনিছে, এই ব্যৱধান আঁতৰাবলৈ ৰাষ্ট্ৰসংঘই যিদৰে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসত ভালপোৱাৰ বাণী বিলাবলৈ চেষ্টা কৰিছে, সমতাৰ বাণী বিলাবলৈ চেষ্টা কৰিছে, এটা প্ৰজন্মই আন এটা প্ৰজন্মৰ সুখ দুখৰ সমভাগী হোৱাৰ বাণী বিলাবলৈ চেষ্টা কৰিছে, সেইবাবে এই দিনটোৰ গুৰুত্ব আছে। আৰু আমি ব্যক্তিগতভাৱে এই কথা অত্যন্ত দৃঢ়তাৰে বিশ্বাস কৰোঁ, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে আমাক যিখন পৃথিৱীৰ কল্পনা বুকুত সাঁচি থৈ গৈছে, সেই পৃথিৱীখনত যদি আমি উপনীত হ'ব লাগে, প্ৰত্যেকটো প্ৰজন্মৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে নিজৰ বুকুৰ মাজত থকা ভালপোৱাৰ সাঁকোডাল আৰু বেছি মজবুত কৰিব লাগিব, আৰু সেই সাঁকোডালেৰে প্ৰত্যেকটো প্ৰজন্মৰ ব্যৱধানেই আমি অতিক্ৰম কৰিব লাগিব। আৰু সেই বাৰ্তাই চাগে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱেতো ভবা নাছিল যে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস এদিন হ'ব, ৰাষ্ট্ৰসংঘই ঘোষণা কৰিব, কিন্তু তেওঁ তাৰ আগতেই আমাক তাৰ সমাধান দি থৈ গৈছে। ভালপোৱাৰ যিডাল সাঁকো, মৰমৰ যিডাল সাঁকো, সেই সাঁকোডালেৰেই যে ৰূপান্তৰ সম্ভৱ, ৰূপান্তৰৰ জৰিয়তে জগত সলনি কৰাৰ পৰিকল্পনা সম্ভৱ, সেই বাৰ্তা আমাক তেওঁ দি থৈ গৈছে।
1: বৰ্তমানৰ প্ৰতিযোগিতামূলক পৃথিৱীখনৰ দৌৰাদৌৰিৰ মাজত, তথ্য প্ৰযুক্তিৰ পৃথিৱীখনে আমাক গ্ৰাস কৰি অনাৰ এই চোৱা সময়ত মানৱীয় প্ৰমূল্যবোধ ৰক্ষা কৰি নতুন প্ৰজন্মইনো নতুনৰ পৃথিৱীত কিদৰে খোজ দিব, এই সম্পৰ্কে তেখেতে কয়।
0: বিভিন্নজনে বিভিন্ন সময়ত প্ৰযুক্তিৰ বিকাশৰ কথা যেতিয়াই পাতে, তেতিয়াই সমুখত বিভিন্ন প্ৰত্যাহ্বান আহি থিয় হয়। ধৰা হওক যে আজিৰ তাৰিখত কোনোবা এগৰাকী যুৱক বা যুৱতীয়ে গুগল বা AI-ত বিভিন্ন তথ্য বিচাৰিব পাৰে, যে ফৰাচী বিপ্লৱ কেতিয়া হৈছিল সেই তথ্য হয়তো তেওঁলোকে পাব পাৰে, নিউক্লিয়াৰ ৰিয়েক্টৰ এটাই কিদৰে কাম কৰে সেই তথ্য পাব পাৰে, অসম আন্দোলন কেতিয়া হৈছিল সেই তথ্যও তেওঁলোকে পাব পাৰে। কিন্তু সমান্তৰালভাৱে মানৱীয় যিবোৰ অনুভূতি হয়তো তেওঁৰ ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে অভিভাৱকে তেওঁলোকক দিব পৰা নাই, সৰুৰে পৰা প্ৰতিযোগিতামূলক পৃথিৱীখনত অংশ লোৱাৰ বাবে সেই অনুভূতিৰ পৰা তেওঁলোক আঁতৰি গৈছে, সেই অনুভূতিৰ যিটো ব্যৱধান, সেই ব্যৱধানটো কিন্তু বাঢ়ি আহিছে। আমি যিদৰে আজিৰ তাৰিখত AI-ক পাইছোঁ, গুগলক পাইছোঁ, ইউটিউবক পাইছোঁ, পডকাষ্ট পাইছোঁ, ChatGPT-ক পাইছোঁ, এই গোটেই পৃথিৱীখনে তথ্যৰ অভাৱ যে আজিৰ প্ৰজন্মৰ মাজত আছে, তথ্যৰ অভাৱ থকা কথাটো যে সম্পূৰ্ণৰূপে ভুল, সেই কথা প্ৰতিপন্ন কৰে। কিন্তু সমান্তৰালভাৱে তথ্যৰ অভাৱৰ বিপৰীতে ভুল তথ্যৰ বেছি প্ৰচলনো কিন্তু সাম্প্ৰতিক সময়ত দেখিবলৈ পোৱা যায়। যিটো সময়ত আমি ডিজিটেল লিটাৰেচিৰ কথা পাতিছোঁ, তাতকৈও বেছি মৰেলি আমি কিমান বেছি লিটাৰেট, চাইণ্টিফিকেলি আমি কিমান বেছি লিটাৰেট, অৰ্থাৎ আমাৰ ডিজিটেল সাক্ষৰতা কিমান, তাতকৈও বেছি যে আমাৰ বৈজ্ঞানিক চিন্তাৰ সাক্ষৰতা কিমান, আমাৰ নৈতিক মূল্যবোধৰ সাক্ষৰতা কিমান, এই গোটেই প্ৰশ্নটো বৰ ডাঙৰ ব্যৱধান হিচাপে আমাৰ সন্মুখত থিয় হৈছে। সহজকৈ যদি আমি কথাটো ভাবি চাওঁ, আমাৰ হয়তো 2000 ফলোৱাৰ্ছ থাকিব পাৰে, 500 অনলাইন বন্ধু থাকিব পাৰে, 27 হোৱাটছআপ গ্ৰুপ থাকিব পাৰে, 14 ইনষ্টাগ্ৰাম নটিফিকেশ্যন আমাৰ সন্মুখত থাকিব পাৰে, কিন্তু নিজৰ সুখ দুখৰ কথা পাতিবলৈ বা ভগাই ল'বলৈ এগৰাকী প্ৰকৃত বন্ধু বা সঁচা অৰ্থত মানৱীয় চিন্তা চেতনাৰে সমৃদ্ধ মানুহ এজন আমাৰ সন্মুখত নাথাকিব পাৰে। যিদৰে আমাৰ সন্মুখত তথ্য প্ৰযুক্তিয়ে ব্যৱধান, অৰ্থাৎ যোগাযোগৰ মাজত থকা যিটো ব্যৱধান,

সেইটো নাইকিয়া কৰি দিব পাৰে, কিন্তু সাম্প্ৰতিক পৃথিৱীখনত এই যোগাযোগৰ ব্যৱধান নাইকিয়া হোৱাৰ পাছত যিটো সৃষ্টি হোৱা সমস্যা, নিজকে অকলশৰীয়া অনুভৱ কৰাৰ যিটো সমস্যা, সেই সমস্যাটো আটাইতকৈ বেছিকৈ প্ৰতিপন্ন কৰি তোলে। বিভিন্ন সমীক্ষাই এই কথা কৈছে যে সাম্প্ৰতিক সময়ত উঠি অহা প্ৰজন্মটোৱে যিটো সমস্যাৰ সৈতে আটাইতকৈ বেছি যুঁজে, সেই সমস্যাটোৱেই মানসিক হতাশাৰ সমস্যা। এই সময়ছোৱাত মানসিক হতাশাৰ সমস্যাই প্ৰতিযোগিতামূলক পৃথিৱীখনৰ পাছত নিজৰ অভিভাৱকে, নিজৰ শিক্ষাগুৰুসকলে যি ধৰণৰ নম্বৰ এগৰাকী উঠি অহা প্ৰজন্মৰ যুৱক বা যুৱতীৰ পৰা বিচাৰে, যি ধৰণৰ নম্বৰৰ হেঁচা প্ৰয়োগ কৰে, সেই হেঁচাই তেওঁক কিন্তু মানসিক হতাশাৰ মাজলৈ লৈ যায়। যিটো সময়ত আমি আটায়ে এই ল'ৰা ছোৱালীবোৰক ভৱিষ্যত বুলি তেওঁলোকক আগুৱাই দিওঁ আৰু তাৰ পাছত হেঁচা প্ৰয়োগ কৰোঁ, নম্বৰৰ দৌৰখনত যুঁজিবলৈ, দৌৰিবলৈ বাধ্য কৰোঁ, সেই সময়ছোৱাত তেওঁলোকৰ মাজত থকা সৃজনীমূলক চিন্তা চেতনাৰ কিন্তু মৃত্যু ঘটে, যিটো আটাইতকৈ বৰ ভয় লগা কথা। একেদৰে আপোনালোকে যদি লক্ষ্য কৰে, এই কথাও আমাৰ সন্মুখত পৰিস্ফুট হয়, যিটো সময়ত আমি কল্পনা কৰি থাকোঁ যে যুৱ প্ৰজন্মই সমাজক নেতৃত্ব দিব, নতুন ধৰণে আগুৱাই লৈ যাব, যুৱ প্ৰজন্মৰ ল'ৰা বা ছোৱালী এগৰাকীয়ে তেওঁৰ মনৰ চিন্তা যেতিয়া প্ৰকাশ কৰে, সেই চিন্তা বা চেতনাৰ সৈতে আমাৰ সমাজৰ আজিৰ তাৰিখৰ তদানীন্তন মূল্যবোধৰ যেতিয়া পাৰ্থক্য হয়, সেই চিন্তাক আমি কিন্তু নস্যাত কৰোঁ, যিটোৱে তেওঁৰ মনৰ সৃজনীমূলক শক্তিৰ প্ৰকাশৰ গোটেই বিষয়টোতো বাধা হিচাপে থিয় হয়। গতিকে এই গোটেই সাম্প্ৰতিক পৰিৱেশটোত তেওঁলোকৰ মনত যাতে মানসিক হতাশাৰ জন্ম নহয়, নিজৰ ধৰণে উৰিব পৰা পৃথিৱী এখন যাতে তেওঁলোকে লাভ কৰে, নিজৰ ধৰণে বিচৰণ কৰিব পৰা পৃথিৱী এখনৰ যাতে তেওঁলোক অংশ হ'ব পাৰে আৰু নিজৰ ধৰণে তেওঁলোকে যাতে আগুৱাই লৈ যাব পাৰে, এই চিন্তাটোক আৰু বেছি সাৰ পানী যোগোৱাৰ আজিৰ সময়ত কিন্তু প্ৰয়োজন আছে। অসমৰ প্ৰেক্ষাপটত যদি আমি লক্ষ্য কৰোঁ, অসমৰ প্ৰেক্ষাপটত অসমত হোৱা প্ৰত্যেকটো গণ অভ্যুত্থান, অসমত হোৱা প্ৰত্যেকটো যোগাত্মক পৰিৱৰ্তন, অসমত হোৱা প্ৰত্যেকটো সামাজিকভাৱে ৰূপান্তৰ কৰিব পৰা চিন্তাৰ আঁৰত অসমৰ উঠি অহা প্ৰজন্মই কিন্তু আছিল। স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা মানুহবোৰৰ পৰা অসম আন্দোলনত শ্বহীদ বৰণ কৰা মানুহৰ তালিকাখনলৈকে, কা বিৰোধী গণ আন্দোলনত আমাৰ মাজৰ পৰা আঁতৰি যোৱা বীৰ শ্বহীদসকললৈকে, এই আটাইকেইটা আন্দোলনৰ আঁৰৰ যিটো শক্তি, আঁৰৰ যিটো পৰিচালনা কৰা শক্তি, সেই শক্তিটো কিন্তু অসমৰ উঠি অহা প্ৰজন্ম আছিল। এই পৰিস্থিতিত অসমৰ উঠি অহা প্ৰজন্মৰ সন্মুখত থকা পৃথিৱীখনো সলনি হৈছে। আজিৰ তাৰিখত প্ৰব্ৰজন আৰু সমান্তৰালভাৱে মানুহৰ মাজত নিয়োগৰ অভাৱ, সমান্তৰালভাৱে গোলকীকৰণ, সমান্তৰালভাৱে জাতিগত পৰিচয়ৰ সংকট, এই আটাইবোৰে যিখন নতুন প্ৰত্যাহ্বানৰ ছবি আমাৰ সন্মুখত আঁকি দিছে, এই ছবিখনো কিন্তু আমি বৰ মন দি চোৱাটো বৰ দৰকাৰ। আজিৰ তাৰিখত অসমৰ বহু উঠি অহা প্ৰজন্মই, অসমৰ বহু যুৱক যুৱতীয়ে বহিৰাজ্যত কাম কৰিব লগা হৈছে, কেৱল সংস্থাপনৰ বাবে, কেৱল তেওঁলোকে নিজৰ পৰিয়ালটিক পোহপাল দিয়াৰ বাবে সেই বাট বাছি লৈছে। গতিকে এই ক্ষেত্ৰত সামাজিকভাৱে চৰকাৰ, বিৰোধী, ৰাইজ আটায়ে যে মিলি কাম কৰাৰ প্ৰাসংগিকতা আছে, আটায়ে মিলি যে কাম কৰিব লাগিব, এই গোটেই দিশটোত কিন্তু গুৰুত্ব দিয়াৰ প্ৰাসংগিকতা আছে। আমি এটা কথা বৰ দৃঢ়তাৰে বিশ্বাস কৰোঁ, আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ অৰ্থ এয়া কেতিয়াও হ'ব নোৱাৰে যে এই দিনটো আমি উদযাপন কৰি পাহৰি যাম, এয়া কেতিয়াও হ'ব নোৱাৰে যে 24 ঘণ্টাৰ আৱেষ্টনীত আমি দিনটোক আবদ্ধ কৰি ৰাখিম। আটাইতকৈ যিটো মূল কথা, যিটো কথা এই দিনটোৱে আমাক সোঁৱৰাই দিয়ে, আমাৰ যৌৱনক আমি উদযাপন কৰাৰ লগতে যৌৱনৰ যিটো দায়িত্ব, যৌৱনৰ যিটো বিশ্বাস, সেই বিশ্বাস কিন্তু বুকুৰ ভিতৰত ৰোপণ কৰিব লাগিব, দায়িত্ববোধেৰে ৰোপণ কৰিব লাগিব, অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতি আমাৰ সম্পৰ্ক আৰু সন্মানেৰে ৰোপণ কৰিব লাগিব, আমাৰ মাজত হোৱা প্ৰত্যেকটো অসহজ বাৰ্তালাপৰ মাজেৰে আমি ৰোপণ কৰিব লাগিব, ভুলবোৰৰ মাজেৰে আমি ৰোপণ কৰিব লাগিব, আৰু আটাইতকৈ ডাঙৰ কথা, আমাৰ জাতিটোক, আমাৰ ৰাজ্যখনক, আমাৰ দেশখনক নেতৃত্ব দিয়াৰ সপোনেৰে আমি ৰোপণ কৰিব লাগিব। এই বৰ্ষৰ যিটো ৰাষ্ট্ৰসংঘৰ মূল বিষয় আছিল, বিষয়টো এটাই যে আমাৰ আটাইৰে দেশবোৰ বেলেগ বেলেগ হ'ব পাৰে, আমাৰ আটাইৰে সংস্কৃতি বেলেগ বেলেগ হ'ব পাৰে, আমাৰ ভাষাবোৰ বেলেগ বেলেগ হ'ব পাৰে, আমাৰ অৰ্থনৈতিক বাস্তৱিকতাবোৰ বেলেগ বেলেগ হ'ব পাৰে, আমাৰ সপোনবোৰ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু আমাৰ আটাইৰে আমি খেদি ফুৰা যিটো সপোন, সামূহিক সপোন, সেই সপোনটো এটাই। সেই সপোনটো কি? সেই সপোনটো হ'ল মৰ্যাদা সম্পন্ন নিয়োগেৰে জীয়াই থকাৰ সপোন, সেই সপোনটো হৈছে শিক্ষাৰ জৰিয়তে সমাজখন পোহৰাই তোলাৰ সপোন, সেই সপোনটো হৈছে সমাজখনক নিজৰ ধৰণে চিন্তা কৰি সমাজখনক আগুৱাই নিয়াৰ সপোন, আৰু সেই সপোনটো খেদি ফুৰাৰ বাবেই উঠি অহা প্ৰজন্মই অহৰহ চেষ্টা কৰি যাব লাগিব। গতিকে এই দিনটোত আমি আমাৰ যৌৱনক উদযাপন কৰাৰ লগতে
যুবশক্তিক উদযাপন করার লগতে যুবশক্তিয়ে যে আমার ভবিষ্যৎ এই কথা কেবল স্লোগানত

0: সীমাবদ্ধ নেৰাখি এই যুৱ শক্তিটোক আটায়ে মিলি কিদৰে সজাব পাৰি, কিদৰে ৰূপান্তৰৰ বাটলৈ লৈ যাব পাৰি, কিদৰে সমাজখন খলুৱাৰ দিশলৈ লৈ যাব পাৰি, সেই চিন্তাটো আমি আৰু বেছি অনুঘটকৰ দৰে কাম কৰাটো বৰ দৰকাৰ। আমি বৰ দৃঢ়তাৰে বিশ্বাস কৰোঁ আজিৰ প্ৰজন্মৰ যিবোৰ ল'ৰা ছোৱালী, এতিয়াৰ প্ৰজন্মৰ যিবোৰ ল'ৰা ছোৱালী, এই ল'ৰা ছোৱালীবোৰৰ সপোনবোৰেই আমাৰ ভৱিষ্যতৰ সপোন। এওঁলোকে দেখা যিবোৰ সপোন, এওঁলোকে কল্পনা কৰা যিখন পৃথিৱী, এওঁলোকে চকু মেলিয়েই দেখা যিখন পৃথিৱী, এই পৃথিৱীখনেই আটাইতকৈ সুন্দৰ পৃথিৱী কৰাৰ বাবে আমি আটায়ে বৰ দৃঢ়তাৰে কাম কৰিব লাগিব।
1: প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত সময় প্ৰায় শেষ হৈ আহিল। শেষত ত্ৰিদীৱৰ কথাৰ আঁত ধৰি আমিও ক'ব বিচাৰিম, এখন সুস্থ, সমতাপূৰ্ণ আৰু বহনক্ষম সমাজ নিৰ্মাণৰ বাবে যুৱশক্তিক সঠিক দিশ আৰু সুযোগ প্ৰদান কৰা প্ৰয়োজন। সেয়েহে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস কেৱল উদযাপনৰ দিন নহয়, ই যুৱ সমাজৰ সপোন, সম্ভাৱনা আৰু দায়িত্বক স্বীকাৰ কৰাৰ দিন। আজিৰ যুৱক যুৱতীৰ চিন্তা, সাহস আৰু কৰ্মশক্তিৰ ওপৰতে মানৱ সমাজৰ ভৱিষ্যত নিৰ্ভৰ কৰে। তিৰি ভগৱতীক আমি ধন্যবাদ জনাইছোঁ তেখেতৰ মূল্যৱান সময় আমাক দিয়াৰ বাবে। আৰু প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগে এই অনুষ্ঠানৰ পৰা মই স্নেহা পাঠকে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।

0: के साथ मनाने और विकसित भारत का संकल्प लेने का आग्रह किया। जम्मू कश्मीर में आज श्रीनगर के प्रसिद्ध डल झील के किनारे बुलेवार्ड रोड पर एक विशाल तिरंगा यात्रा निकाली गई। झारखंड में जेपीएससी और जेएसएससी परीक्षाओं में कथित अनियमितताओं को लेकर छात्रों का विरोध प्रदर्शन जारी है। ब्यूरो हमारे संवाददाता से।
1: छात्र संदिग्ध परीक्षाओं को रद्द करने, सीबीआई जांच और भर्ती प्रक्रिया में सुधार की मांग दोहरा रहे हैं। छात्रों ने कल शाम मौन जुलूस निकाला और कहा कि इसका उद्देश्य अपनी मांगों को शांतिपूर्ण और लोकतांत्रिक तरीके से उठाना है। इसके बाद जिला प्रशासन के अधिकारियों की एक टीम जयपाल सिंह मुंडा स्टेडियम पहुंची और आमरण अनशन पर बैठे छात्रों से बातचीत की। छात्रों ने दोहराया कि उनकी प्रमुख मांगे पूरी होने तक आंदोलन और आमरण अनशन जारी रहेगा। महवेश रहमान, आकाशवाणी समाचार, रांची।
0: ग्रैंड मास्टर आर प्रज्ञानिंदा ने अमेरिका में आयोजित ग्रैंड शतरंज टूर की प्रतियोगिता सिंकफील्ड कप के दूसरे दौर में जावखोरिन सिंदारोव को हराकर अपनी पहली जीत दर्ज की। इस जीत के साथ ही प्रज्ञानिंदा 2 मैचों में 1.5 अंक पर पहुंच गए हैं। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
2: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ সাম্প্ৰতিক বানত 102 লোকৰ প্ৰাণহানি, ক্ষয়ক্ষতিৰ বুজ লোৱাৰ বাবে 3টা পৰ্যায়ৰ জৰীপ, উজনি অসমৰ 4 জিলাৰ বানত ক্ষতিগ্ৰস্ত 494 অংগনবাড়ী কেন্দ্ৰলৈ আৰ্থিক সাহায্য বিতৰণ, বিশ্ব হস্তী দিবস উপলক্ষে কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচী আৰু ৰাজ্যৰ 24 জিলা বান আৰু খৰাং প্ৰৱণ জিলা হিচাপে চিহ্নিত। ৰাজ্যৰ সাম্প্ৰতিক বানত 102 লোকৰ প্ৰাণহানি হৈছে। বানৰ ক্ষয়ক্ষতিৰ সমীক্ষা কৰাৰ বাবে ৰাজ্যত 3টা পৰ্যায়ত জৰীপ কৰা হ'ব। বানৰ ক্ষয়ক্ষতিৰ বাবদ 1,000 কোটি টকা ব্যয় কৰিবলৈ লোৱা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কিছু সময়ৰ পূৰ্বে দিশপুৰত এখন সংবাদমেলত এই বিষয়ে সবিশেষ প্ৰকাশ কৰে।
3: আমাৰ এইবাৰ বানপানীত 25 জিলা এফেক্টেড হৈছিলে, 90 ৰেভিনিউ চাৰ্কেল এফেক্টেড হৈছিলে, 2,715 ভিলেজ এফেক্টেড হৈছিলে, 12,00,000 ব্যক্তি প্ৰত্যক্ষভাৱে বানত আক্ৰান্ত হৈছিলে আৰু 102 লোকে এই বানৰ আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল'বলগীয়া হৈছিলে আৰু ৰাজ্য চৰকাৰে 257 ৰিলিফ কেম্প, 2,108 ৰিলিফ ডিষ্ট্ৰিবিউচন চেণ্টাৰৰ জৰিয়তে এই সময়ছোৱাত আমি বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ কাৰণে প্ৰচেষ্টা কৰিছিলোঁ।
2: ইপিনে ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 7 জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। সাম্প্ৰতিক বানত 441 গাঁৱৰ 1,12,718 লোক প্ৰভা৭ হোৱাৰ লগতে 10,879.03 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। উজনি অসমৰ 4 জিলাৰ 254 বিদ্যালয়ত 17 আগষ্টৰ পৰাহে পাঠদান কৰা হ'ব। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পাঠদান আৰম্ভ হয়। শিৱসাগৰ চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 494 অংগনবাড়ী কেন্দ্ৰলৈ আজি আৰ্থিক সাহায্য বিতৰণ কৰা হৈছে। দিশপুৰৰ লোকসেৱা ভৱনত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত এই সাহায্য বিতৰণ কৰে। প্ৰতিটো অংগনবাড়ী কেন্দ্ৰক 2,50,000 পৰ্যন্ত মুঠ 11,30,00,000 হস্তান্তৰ কৰা হ'ব। শিৱসাগৰ জিলাৰ 350, চৰাইদেউৰ 95, যোৰহাটৰ 37 আৰু গোলাঘাটৰ 12 কেন্দ্ৰলৈ এই সাহায্য আগবঢ়োৱা হৈছে। বানপীড়িত ৰাইজৰ দুখ দুৰ্দশাৰ সময়ত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই শিৱসাগৰ জিলাৰ নেপালী খুঁটিত 2টো বান সাহায্য বিতৰণ কৰে। কেন্দ্ৰটোৰ কৰ্মচাৰীসকলে সাহায্য সামগ্ৰী বিতৰণৰ উপৰি স্থানীয় ৰাইজৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে বিশেষ উদ্যোগ লয়। নেপালী খুঁটিৰ লগতে নাজিৰা মহকুমাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বানপীড়িতসকলৰ বাস্তৱ অভিজ্ঞতা, দৈনিক সমস্যা আৰু তেওঁলোকৰ মনৰ কথা পোনপটীয়াকৈ সংগ্ৰহ কৰি আকাশবাণীৰ মাধ্যমেৰে শ্ৰোতাসকলৰ ওচৰ চপাই নিয়াৰ প্ৰয়াস কৰা হয়। এই কাৰ্যসূচীত কেন্দ্ৰটোৰ মুৰববী কে কে বেংমা আৰু অনুষ্ঠানসমূহৰ মুৰববী ইন্দিৰা মৰাং উপস্থিত থাকে। আজি বিশ্ব হস্তী দিৱস। হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি এই দিৱস পালন কৰা হৈছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে সুৰক্ষিত পৰিৱেশ, অনুকূল পথ, সুৰক্ষিত হাতী তথা মোৰ হাতী মোৰ ঐতিহ্য। এই দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উদ্যানখনত আজি চাফাই অভিযান চলোৱা হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যানতো হস্তী দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। উদ্যান

অসমৰ বাঁহবাৰী সংমণ্ডলৰ মহৰ কেম্পত আজি মাউতসকলৰ সৈতে মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও পশু চিকিৎসক আৰু হস্তী বিশেষজ্ঞই অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া কবীৰ নাথে এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে উদ্যানখনৰ সূত্ৰই প্ৰকাশ কৰা মতে মানস ৰাষ্ট্ৰীয় উদ্যানত কমেও 1700টা বনৰীয়া হাতী আৰু 59টা পোহনীয়া হাতী আছে। গোৱালপাৰা জিলাতো আজি বিশ্ব হস্তী দিৱস পালন কৰা হৈছে। জিলাখনৰ ঐতিহাসিক উৰ্পদ বিলৰ কাষৰীয়া গাঁও চামাগুৰিত আজি এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আগশাৰীৰ প্ৰকৃতি সংৰক্ষণমূলক স্বেচ্ছাসেৱী সংস্থা নেচাৰ্ছ বেকনৰ উদ্যোগত আজি বিয়লি হাতীৰ সুৰক্ষা আৰু বিচৰণস্থলী সংৰক্ষণ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে গোৱালপাৰা জিলাত হাতী মানুহৰ সংঘাতে জটিল ৰূপ ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হস্তী দিৱস উপলক্ষে দিয়া বাৰ্তাত হাতী কেৱল আমাৰ বনাঞ্চলৰ সৌন্দৰ্যই নহয় বৰং প্ৰকৃতি আৰু পৰিৱেশতন্ত্ৰৰ অবিচ্ছেদ্য অংশ বুলিও প্ৰকাশ কৰে। বিশ্ব হস্তী দিৱসত অসমৰ অৰণ্য হাতীৰ সুৰক্ষিত বিচৰণ বাসস্থান সংৰক্ষণ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত

0: হিমন্ত বিশ্ব শৰ্মাই ষষ্ঠী দিৱস উপলক্ষে দিয়া বাৰ্তাত হাতী কেৱল আমাৰ বনাঞ্চলৰ সৌন্দৰ্যই নহয় বৰং প্ৰকৃতি আৰু পৰিৱেশতন্ত্ৰৰ অবিচ্ছেদ্য অংশ বুলিও প্ৰকাশ কৰে। বিশ্ব ষষ্ঠী দিৱসত অসমৰ অৰণ্য, হাতীৰ সুৰক্ষিত বিচৰণ, বাসস্থান সংৰক্ষণ, উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত পদক্ষেপ লোৱা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিশ্ব ষষ্ঠী দিৱস উপলক্ষে প্ৰকৃতিৰ মহিমামণ্ডিত সম্পদ আৰু জৈৱ বৈচিত্ৰ্যৰ অন্যতম মূল উপাদান হাতীৰ সুৰক্ষা আৰু সংৰক্ষণৰ সংকল্পৰ কথা দোহাৰে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
1: দেশত জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ পৰা 25খন স্পৰ্শকাতৰ জিলাৰ ভিতৰত ৰাজ্যৰ 15খন জিলাও আছে। লগতে ৰাজ্যৰ 24খন জিলা বান আৰু খৰাংপ্ৰৱণ জিলা হিচাপে চিহ্নিত হৈছে। লোকসভাত কালি সাংসদ গৌৰৱ গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে এই উদ্বেগজনক তথ্য দাঙি ধৰে। সমগ্ৰ দেশৰ ভিতৰত আটাইতকৈ জলবায়ু স্পৰ্শকাতৰ জিলা হিচাপে ৰাজ্যৰ পূৰ্বৰ কৰিমগঞ্জ তথা বৰ্তমানৰ শ্ৰীভূমি জিলাক চিহ্নিত কৰা হৈছে। দেশৰ জলবায়ু পৰিৱৰ্তন প্ৰভাৱিত ৰাজ্যসমূহৰ তালিকাত অসম পঞ্চম স্থানত আছে। ৰাজ্যৰ 11খন জিলা বান আৰু খৰাং দুয়োটা বিপদৰ সন্মুখীন হৈ আহিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সিঙে কালি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কালি প্ৰকাশ কৰা মতে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে জিলা পৰ্যায়ত জলবায়ু পৰিৱৰ্তনৰ ফলত সৃষ্টি হ'ব পৰা বিষয় সন্দৰ্ভত পৰ্যালোচনা কৰা বুলি উল্লেখ কৰে। আনহাতে কেন্দ্ৰীয় চৰকাৰে চলোৱা সমীক্ষাত অসমৰ বান আৰু খৰাং পৰিস্থিতিৰ ভয়াৱহ ছবিও উন্মোচিত হৈছে। ৰাজ্যখনৰ 24খন জিলা অতি উচ্চ বান আৰু খৰাং পীড়িত পৰিৱেশৰ শ্ৰেণীত অন্তৰ্ভুক্ত হৈছে। ইয়াৰোপৰি 11খন জিলা বান আৰু খৰাং দুয়োটা বিপদৰ সন্মুখীন হোৱাৰ সম্পূৰ্ণ সম্ভাৱনাৰ আশংকা প্ৰকাশ কৰা হৈছে। এই তালিকাত চৰাইদেউ, ডিব্ৰুগড়, শিৱসাগৰ, দক্ষিণ শালমাৰা, মানকাছৰ আৰু গোলাঘাট জিলাও আছে। ইফালে জলবায়ু পৰিৱৰ্তনৰ বাবে ৰাষ্ট্ৰীয় অভিযোজন পুঁজিৰ অধীনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি 24.57 কোটি টকাৰ প্ৰকল্প ৰূপায়ণ কৰা হৈছে। গোলাঘাট, নগাঁও আৰু শোণিতপুৰ জিলাৰ কাজিৰঙাৰ সমীপৱৰ্তী অঞ্চলত ৰূপায়িত এই প্ৰকল্পৰ জৰিয়তে নিৰ্বাচিত বিল, জলাশয় পুনৰুজ্জীৱিত কৰা, পানী ধাৰণ ক্ষমতা বৃদ্ধি আৰু পৰিৱেশতন্ত্ৰৰ বহন ক্ষমতা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। ধেমাজি জিলাৰ গোগামুখৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত যোৱা সোমবাৰে অৰুণাচলৰ দুৰ্বৃত্তই সীমান্তৱৰ্তী লোকলৈ লক্ষ্য কৰি সংঘটিত কৰা গুলীচালনাৰ ঘটনাৰ সঠিক আৰু নিৰপেক্ষ তদন্ত হ'ব। অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আজি পুৱাৰ ভাগত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক ফোনযোগে বাৰ্তালাপ কৰি এই আশ্বাস প্ৰদান কৰে। ইফালে এই ঘটনাৰ বিৰুদ্ধে জিলাখনৰ জোনাইৰ সীমান্তৱৰ্তী স্থানসমূহত আজি পুৱা 5 বজাৰ পৰা মিচিং জনগোষ্ঠীয় ছাত্ৰ সংগঠন TMPK অনিৰ্দিষ্টকালীন পথ অৱৰোধ আৰু অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। প্ৰতিবাদকাৰীসকলে সীমান্তৱৰ্তী অসমৰ লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰা আৰু গুলীচালনাৰ ঘটনাত জড়িতসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ লগতে ভুক্তভোগীসকলক ন্যায় দিয়াৰ দাবী উত্থাপন কৰিছে। উল্লেখযোগ্য যে যোৱা 10 আগষ্টত অঞ্চলটোত সংঘটিত গুলীচালনাৰ ঘটনাক লৈ সীমান্তৱৰ্তী অঞ্চলত উত্তেজনাৰ সৃষ্টি হৈছিল। এই ঘটনাত আহত 4জন যুৱক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই লোককেইজনৰ স্বাস্থ্যৰ বুজ লয়। ইপিনে বিবদমান অঞ্চলটোত সৃষ্টি হোৱা এই পৰিস্থিতিয়ে সাময়িক আৰু সম্প্ৰতি নিয়ন্ত্ৰণত আছে বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে।
2: সেই যিটো বিশেষ অঞ্চল, এই অঞ্চলটোত অকণমান আগৰ পৰাই কিছু মাটিক লৈ তেওঁলোকৰ দুয়োটা পক্ষৰে এটা টনা অজৰা আছিল। এই মানুহখিনিৰ অৰুণাচলৰ মানুহ আৰু আমাৰ মানুহখিনি, মিচিং মানুহ আছে সিফালে, তেওঁলোকৰ অৰুণাচলী মানুহ আছে, এই মানুহখিনিৰ মাজত এটা খুব সুন্দৰ সম্পৰ্কও আছে। তেওঁলোকৰ মাজত আনকি বৈবাহিক সম্পৰ্ক, বিয়া বাৰু হয়। হঠাৎ কিয় এনেকুৱা পৰ্যায়লৈকে গৈছে বুজি পোৱা নাই, কিন্তু সন্ধিয়াৰ ভিতৰতে ইতিমধ্যে তেওঁলোকৰ মাজত সমন্বয় হৈ গৈছে। অলপ ভুল বুজাবুজি হৈছিল, কিন্তু তেওঁলোকৰ মাজত ইতিমধ্যে দুয়োটা পক্ষৰ মাজত আলোচনা হৈ দুগৰাকী ব্যক্তি দুইফালে গুচি গৈছিল। এতিয়া পৰিৱেশ সুন্দৰভাৱে হৈ গৈছে।
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তিৱা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। লোকসেৱা ভৱনত অনুষ্ঠিত এই বৈঠকত পৰিষদীয় অঞ্চলসমূহৰ উন্নয়নমূলক কাম কাজ ত্বৰান্বিত কৰা আৰু জনকল্যাণমূলক সেৱা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত আলোচনা কৰা হয়। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত গ্ৰুপ এফ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত FC1ক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপ পৰ্যায়ত নৰ্থ ইষ্ট ইউনাইটেডে 3খন খেলতে জয়লাভ কৰি শীৰ্ষস্থানত থকাৰ বিপৰীতে প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা FC1ে 3খন খেলৰ পৰা 3 পইণ্ট অৰ্জন কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি হ'বলগীয়া গ্ৰুপ ডিৰ এখন গুৰুত্বপূৰ্ণ খেলত নেৰোকাপ ফুটবল ক্লাব এফ চি ৰেংদাইৰ মুখামুখি হ'ব। খেলখন বিয়লি 4 বজাত ইম্ফলৰ খুমান লাম্পা

0: নিউয়ৰ্ক মেইন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ সাম্প্ৰতিক বানত 102 লোকৰ প্ৰাণহানি, ক্ষয়ক্ষতিৰ বুজ লোৱাৰ বাবে 3টা পৰ্যায়ৰ জৰীপ। উজনি অসমৰ 4খন জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰলৈ আৰ্থিক সাহায্য বিতৰণ। আৰু ৰাজ্যৰ 24খন জিলা বান আৰু খৰাং প্ৰৱণ জিলা হিচাপে চিহ্নিত। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো উপলব্ধ। এতিয়া শুনক আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে এয়া ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত। গীতটি শুনিবলৈ বিচাৰি আমালৈ অনুৰোধ কৰিছে যোৰহাটৰ পৰা গীতা, সাৰংগ, ৰাজু, প্ৰিয়া, আনন্দ, ৰুমি আৰু চন্দনাই।
2: বানপানীৰ আৰু শেষ নাই। অসমত প্ৰতি বাৰিষা হাজাৰ হাজাৰ খেতিয়কৰ পথাৰ বুৰি যায়। হুদুৱে ভেটি মাটি খুন্দে গভীৰ নিশা, আৰু অকলশৰীয়া নাৱৰীয়াই তেতিয়া গায় ভৰা বাৰিষাৰ বানে খহাই নিলে গাঁও।

দিক্ষুৰ কণ্ঠৰ গীতটি শুনিলে। গীতটি শুনিবলৈ বিচাৰি আমালৈ অনুৰোধ কৰিছিল বৰপেটাৰ পৰা দিগন্ত, জয়শ্ৰী, ঋতু, ভাস্কৰ, ডেভিড আৰু অনুপে। কল্পটোৰ আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আইদেউৰ বোলনী।

0: আইডৰ বোলনিৰ সমশ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছোঁ আজিৰ বোলনি। প্ৰিয় শ্ৰোতা, আজিৰ স্বাস্থ্য শিতানত আমি কাণ, নাক আৰু ডিঙিৰ বিভিন্ন ৰোগৰ বিষয়ে, লগতে ইয়াৰ চিকিৎসাৰ বিষয়ে কথা পাতিম। আৰু এই বিষয়ে আমাক জনাবলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ গুৱাহাটীৰ এগৰাকী কাণ, নাক আৰু ডিঙিৰ ৰোগ বিশেষজ্ঞ ডাক্তৰ আকৃপা আহমেদ বাইদেউ। বাইদেউ নমস্কাৰ।
1: নমস্কাৰ,
0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: অশেষ ধন্যবাদ থাকিল দেই
0: বাইদেউ। আমি আজি যিহেতু কাণ, নাক আৰু ডিঙিৰ

0: বিভিন্ন ৰোগ আৰু ইয়াৰ চিকিৎসা এই সম্পৰ্কে আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। প্ৰথমেই কাণৰ কথা পাতি ল'ব বিচাৰিছোঁ। এতিয়া কাণ অতিশয় গুৰুত্বপূৰ্ণ এক শ্ৰৱণ ইন্দ্ৰিয়, নহয় জানো? সুস্থভাৱে ৰাখিবলৈ আমি কি কি কথা মনত ৰাখিব লাগিব?
1: প্ৰথমতে কাণ আমাৰ যিটো ক'লে আপুনি অতি গুৰুত্বপূৰ্ণ এটা চেন্স অৰ্গেন, যিটো আমি জ্ঞানেন্দ্ৰিয় বুলি কওঁ চেন্স অৰ্গেন। আৰু কাণ সুস্থ ৰাখিবলৈ কিছুমান সহজ অভ্যাস যদি আমি মানি চলোঁ তেতিয়া খুব ভালদৰে আমি কাণৰ যত্ন ল'ব পাৰিম। প্ৰথমতে কথা হ'ল যে কাণৰ ভিতৰত কোনো বস্তু সোমোৱা উচিত নহয়, যেনে কটন বা ধৰক জুইশলা কাঠি বা হেয়াৰ পেন, মেটষ্টিক, যিকোনো বস্তুৰে আমি কাণ পৰিষ্কাৰ কৰা চেষ্টা কৰিব নালাগে। আৰু
0: তাৰপিছত আমি সাধাৰণতে কৰোঁৱেই সেইটো,
1: হয় হয়, সেইটো মানে সন্মুখৰখিনিহে কাণ চাফা কৰিব লাগে, মানে সন্মুখৰ যিখিনি জাষ্ট কাণৰ যিখিনি সন্মুখৰ
0: মানে আমি যিখিনি দেখি থাকোঁ
1: ভিতৰলৈ যে আমি যে পোক কৰি দিওঁ বা ভিতৰলৈ যে সোমাই দিওঁ, সেই তেনেকৈ কৰিলে মানে যিখিনি প্ৰাকৃতিক নিয়ম মতে যিখিনি মম ওলাই আহে নহয় সেইখিনি ক্ষতি হয়, আৰু ভিতৰলৈহে মমখিনি সোমাই যায়, পৰ্দাৰ ওচৰলৈ গুচি যায়। তাৰপিছত মানে সেই প্ৰাকৃতিক যিটো নেচাৰেল যিটো ক্লিয়াৰিং হয় ন, সেইখিনি মানে অবষ্ট্ৰাকশ্যন হৈ যায়, বন্ধ হৈ যায়, তাৰপিছত সেইখিনি গোট খাই যায়, পৰ্দাৰো ক্ষতি হয়। সেইকাৰণে কৰিব নালাগে। কাণৰ মানে নিজে প্ৰাকৃতিকভাৱে মম বা ৱেক্সখিনি বাহিৰলৈ উলিয়াই নিয়ে, আৰু কটন বাট বা আমি জুইশলা ব্যৱহাৰ কৰিলে এই মমখিনি ভিতৰলৈ সোমাই যায় আৰু কাণৰ পৰ্দা ক্ষতিও কৰিব পাৰে। দ্বিতীয়তে কাণত নিজে নিজে তেল বা কোনো ঔষধো দিব নালাগে, কাৰণ আমি পৰ্দাৰ অৱস্থাখিনি নাজানো, পৰ্দাত কেতিয়াবা ফুটাও থাকিব পাৰে কাৰোবাৰ, তো এইখিনি ক্ষতি কৰিব। আৰু এটা কথা হ'ল যে অত্যাধিক শব্দৰ পৰাও কাণক সুৰক্ষিত ৰাখিব লাগে। কিছুমান শব্দ যেনেকৈ ধৰক আমাৰ ডেচিবেল বুলি কওঁ ছাউণ্ড লেভেলখিনি, নিয়মীয়তভাৱে আমাৰ 60 ডেচিবেলতকৈ কম থাকে আমি যিখিনি কথা কওঁ। 60 ডেচিবেলকে ওপৰত যদি আমি 6 ঘণ্টা ধৰি আমাৰ এক্সপ'জাৰ হয় নহয় তেতিয়া কাণত ক্ষতি কৰে।
0: আৰু আজিকালি দেখা যায় যে বহুতে কাণত হেডফোন বা ইয়াৰপড লগাই মোবাইলত গান শুনে বা এনেকৈ, সেইটো কিমান নিৰাপদ?
1: এনেই হেডফোন বা ইউজ কৰিলে একো বিপদজনক নহয়, যদি সেই মই এতিয়া যিটো ক'লোঁ ন, মানে যদি 60 ডেচিবেলতকৈ বেছি শব্দ কাণত কণ্টিনিউৱাছভাৱে শুনা যায় 6 ঘণ্টা ধৰি, তেতিয়া তাৰ কাৰণে নইজ ইনডিউচ হিয়াৰিং লছ এটা হয়।
0: হয় বাইদেউ, আপুনি ক'লে যে 60 ডেচিবেলৰ কমত আমি শুনিব লাগে হেডফোন লগাই, কিন্তু আমি কেনেকৈ গম পাম যে আমি 60 ডেচিবেলৰ কমত শুনিছোঁ নে বেছি শুনি আছোঁ?
1: ইয়াতে কেইটামান কথা অলপ মনত ৰখা উচিত, যেনেকৈ ভলিউম যিটো থাকে নহয় আমাৰ, যিখিনি ভলিউমত আমি শুনো তাৰে সৰ্বোচ্চ সীমাৰ 60% তলত ৰাখিবলৈ চেষ্টা কৰিব লাগে যিখিনি আমি শুনি থাকোঁ হেডফোন দি পেলাই। আৰু যদি একেৰাহে বহু সময় আমি শুনা উচিত নহয়, মাজে মাজে কাণত এটা বিশ্ৰামো দিব লাগে। 60 ডেচিবেলটো মানে আচলতে কনভাৰ্জেশ্যন, যিখিনি আমি নিয়মীয়াকৈ কথা পাতোঁ সেইখিনি 60 ডেচিবেল, যিটো আমি গান শুনো তাৰ ভলিউমবোৰ অলপ বেছি থাকে, চ' সেইকাৰণে আমি মাজে মাজে বিশ্ৰাম লোৱা উচিত। আৰু যদি দেখে যে আপোনাৰ কাষত থকা মানুহে আপোনাৰ হেডফোনৰ শব্দ শুনি আছে তেন্তে ভলিউম বেছি হৈ আছে, তেতিয়া আপুনি ভলিউম কমোৱা উচিত তেতিয়া। আৰু আজিকালি নইজ কেঞ্চেলিং হেডফোনছো পায়, সেইবোৰ ব্যৱহাৰ কৰিলে অলপ নিজৰ ভলিউমটো অলপ কমাই ৰাখিব পাৰি, সেইখিনি মন কৰিলে হ'ল।
0: হয় হয়, ধন্যবাদ বাইদেউ। এতিয়া বাইদেউ ধৰক উচ্চ স্বৰত গান বা আন কথা হেডফোন লগাই শুনাৰ বাবে কোনো ব্যক্তিৰ কাণেৰে শুনা ক্ষমতাটো কমি গৈছে বা হয়তো একেবাৰে নোহোৱা হৈ গৈছে, তাৰ কিবা চিকিৎসা আছে নেকি?
1: তাৰ চিকিৎসা এদিন দুদিনৰ ভিতৰতে আহে, তেতিয়া হয়তো মানে আমি এইটো ৰিভাৰ্চ কৰিব পাৰোঁ আৰু, কিন্তু দীঘলীয়া ধৰি যদি হৈ আছে, এবছৰ দুবছৰ যদি হৈ আছে তেতিয়া এইটো ঘূৰাই অনা অসুবিধা, এইটো
0: অসুবিধা হয়। এতিয়া বাইদেউ নতুনকৈ জন্ম হোৱা শিশু এটিয়ে কাণেৰে ভালকৈ শুনে নে নুশুনে সেয়া আমি কেনেকৈ গম পাম?
1: নতুনকৈ জন্ম হোৱা শিশুৰ মানে যদি হস্পিটেলত ডেলিভাৰী হয়, যে আজিকালি হস্পিটেল গভৰ্ণমেণ্ট প্ৰাইভেট চবতে এই ব্যৱস্থাটো আছেই, আৰু এইটো মানে গভৰ্ণমেণ্ট স্কীম মতে বা নেশ্যনেল গাইডলাইনছ মতে এটা OAE বুলি এটা টেষ্ট থাকে, অটোএকষ্টিক এমিশ্যন টেষ্ট বুলি, সেই টেষ্টটো কৰিলে মানে শিশু মানে শুনিছেনে নাই এইটো গম পায়, যে এইটো প্ৰায়ে চবতে কৰেই। আৰু সেইটো যদি নৰ্মেল থাকে তেতিয়া আৰু বেলেগ টেষ্ট নালাগে, যদি কেতিয়াবা এবনৰ্মেল ওলায় তেতিয়া আকৌ 6 সপ্তাহত আৰু এটা টেষ্ট ৰিপিট কৰিব লাগে, তেনেকৈ আমি ডিটেক্ট কৰিব পাৰোঁ। এইটো প্ৰায় চবতে আৰম্ভ হৈছে, কিছুমান ধৰক অংশত নাই ইণ্ডিয়াত, কিন্তু লাহে লাহে আৰম্ভ হৈ গৈছে এই টেষ্টটো।
0: হয়, আৰু এই ধৰক কোনো এটি শিশুৰ আমি গম পালোঁ যে তেওঁ কাণেদি নুশুনে, তেতিয়া তাৰ কেনেকুৱা ধৰণৰ ব্যৱস্থা আছে?
1: অঁ, কাণেদি নুশুনিলে আমি বাৰে বাৰে স্ক্ৰীনিং কৰিব লাগে কেঁচুৱাটো। তাৰমানে আমাৰ গাইডলাইন মতে 1-3-6 বুলি এটা গাইডলাইন আছে, মানে এমাহত আমি কি কৰিব লাগিব, এমাহৰ ভিতৰত সকলো

0: নৱজাতকৰ শ্ৰৱণ শক্তিৰ মানে স্ক্ৰিনিং কৰিব লাগে। তাতে যদি স্ক্ৰিনিঙত আমি দেখোঁ যে নাই শুনা নাই, তেতিয়া আমি আকৌ সেই বেৰা বুলি এটা টেষ্ট কৰিব লাগে, কনফাৰ্ম কৰিব লাগে। শুনাটো যদি খুব বেছি প্ৰফাউণ্ড হিয়াৰিং লছ যদি থাকে, তেতিয়া ছয় মাহৰ ভিতৰত তেওঁলোকক মানে হিয়াৰিং এইড বা আজিকালি কক্লিয়াৰ ইমপ্লাণ্ট বুলি এটা স্কীম আছে। কক্লিয়াৰ ইমপ্লাণ্টটো হ'ল মানে অপাৰেশ্যন কৰি পেলাই এটা শুনাৰ এটা যন্ত্ৰ ভৰাই দিয়ে, তো এবছৰত কৰে। আজিকালি মই জনাব বিচাৰিছোঁ যে গভৰ্ণমেণ্ট স্কীম আছে এডিপ স্কীম বুলি, কক্লিয়াৰ ইমপ্লাণ্টটো যদিও বহুত খৰচ হয়, কিন্তু গভৰ্ণমেণ্টে এইটো ফ্ৰী কৰে, ফ্ৰী কৰি
1: চৰকাৰে বিনামূলীয়াকৈ
0: দিছে অপাৰেশ্যনৰ খৰচ আৰু যন্ত্ৰটোৰ মানে খৰচখিনি। চ' এইখিনি যদি আপুনি পাঁচ বছৰ ভিতৰত কৰিব পাৰিলে খুবেই ভাল, আৰু এবছৰত কৰিব পাৰিলে আটাইতকৈ ভাল। সেইকাৰণে বোলে ছোৱালী শুনা নাই বা শিশুটো শুনা নাই, আমি সোনকালে লৈ অহাটো ভাল চিকিৎসকৰ ওচৰলৈ, তেতিয়া এই স্কীমখিনি এটলিষ্ট ল'ব পাৰিব।
1: হয়, যিটো স্কীমৰ আপুনি কথা ক'লে, সেই স্কীমৰ সুবিধা অকল চৰকাৰী হস্পিটেলত নে ব্যক্তিগত হস্পিটেলতো আছে?
0: আমাৰ ইয়াতে গুৱাহাটী মেডিকেল কলেজত আছে আৰু প্ৰাইভেট হস্পিটেল এখনতো আছে। কিছুমান সেই স্কীমটো গভৰ্ণমেণ্টে দিয়ে, এইখিনি চিনাক্ত কৰি লিষ্ট এখন আছে, চাই ল'ব পাৰিব কাৰোবাৰ ইণ্টাৰেষ্ট থাকিলে,
1: মানে কোন কোন চিকিৎসালয় ইয়াৰ ভিতৰত অন্তৰ্গত হৈ আছে সেইখিনি। বাইদেউ, এই দেৰিকৈ বহুতো শিশুৱে কথা কয়, সেই দেৰিকৈ কথা কোৱা শিশুৰো কাণৰ সমস্যা থাকিব পাৰে নেকি, মানে কথা নুশুনাৰ বাবে হয়তো তেওঁ ক'ব পৰা নাই?
0: শিশুসকলে সাধাৰণতে কথাখিনি শুনিহে কথাখিনি ক'বলৈ শিকে। যদি মানে শুনাটো মানে কথা কোৱাখিনি দেৰি হয়, তেতিয়া নিশ্চয় শুনাটো স্ক্ৰিনিং কৰাটো খুবেই দৰকাৰ। কেতিয়াবা অন্য কাৰণেও দেৰিকৈ কথা কয়, যেনেকৈ অটিজম, আজিকালি বেলেগ ধৰণৰো প্ৰব্লেমছ কিছুমান থাকে শিশুসকলৰ, সেইটো হিয়াৰিং স্ক্ৰিনিংটো কৰা খুবেই দৰকাৰ। মানে নুশুনা কাৰণেও কথাখিনি নোলাব পাৰে, কৰি লোৱাটো দৰকাৰ।
1: কাণৰ পৰা কেতিয়াবা কেতিয়াবা দেখা যায় যে পুজ ওলায় বা পানী ওলায়, আৰু বিশেষকৈ শিশুসকলে মাজে মাজে এটা আপত্তি কৰে যে কাণ বিষায়, এতিয়া এই অসুবিধাবোৰ কিয় হয়?
0: আচ্ছা, শিশুৰ বেছিভাগ এটা ভাইৰেল ইনফেকশ্যনছ খুব হয় নহয়, চৰ্দি লগা মানে জ্বৰ, এইখিনি প্ৰায় হৈ থকা দেখা যাওঁ। তেতিয়া মানে কি হয়, কাণৰ ভিতৰৰ যিখিনি আৱৰণখিনি, এইখিনি মানে ইনফ্লেমেশ্যন বুলি কওঁ, ফুলি আহে, ফুলি অহাৰ কাৰণে কাণৰ বিষ হয়। বিষ হৈ পেলাই মানে চৰ্দি লাগিলে কাণ পকে, সেইকাৰণে বিষ হয়, কাণৰ পৰা পুজ পানী ওলায়, সেইকাৰণেহে বিষ চিখিনি হয়।
1: হয় হয়। বাইদেউ, কেতিয়াবা দেখা যায় যে বয়সস্থ লোকসকলৰ বহুতেই কাণেৰে কমকৈ শুনিবলৈ আৰম্ভ কৰে, এই যে তেওঁলোকে বয়স বঢ়াৰ লগে লগে কমকৈ শুনে, ইয়াৰ চিকিৎসা কেনেকুৱা ধৰণৰ আছেনে চিকিৎসা?
0: বয়সস্থ মানুহৰ সাধাৰণতে লাহে লাহে শুনা কম যোৱাটো প্ৰেছপাইকোচিছ বুলি কওঁ। যদি বেছি শুনি নাপায় তেতিয়াহ'লে হিয়াৰিং এইড দি শুনাটোৱে সেইটোৱে চিকিৎসা,
1: সেইটোৱে মানে। আৰু বাইদেউ, ভাৰ্টিগো বা মূৰ ঘূৰণি দেখা যায় বহুতৰ ক্ষেত্ৰত, তাৰ কাৰণ কাণৰ সংক্ৰমণো হ'ব পাৰে নেকি?
0: হৃদৰোগ বা ষ্ট্ৰোক এইবোৰ কাৰণে হয়, কিন্তু যেতিয়া আমি ইনভেষ্টিগেট কৰোঁ তেতিয়া বেছিভাগ মূৰ ঘূৰণি যিখিনি মাইনৰ আৰু এইখিনি 80-90% কাণৰ কাৰণেই মূৰ ঘূৰণি হয়। চ' এইবোৰৰ BPPV বুলি এটা বেমাৰ আছে, পজিশ্যনেল ভাৰ্টিগো বুলি কয়, মানে মূৰৰ পজিশ্যন চেঞ্জ কৰিলে মূৰ ঘূৰণি হয়। চ' সেইবোৰত মানে বেছিভাগ মানে কাণৰ কাৰণেই হয় দেখা যায়, আৰু সেইবোৰৰ কিছুমান মানে মেনুৱৰ থাকে, এক্সাৰচাইজ থাকে, ঔষধেৰে ঠিক নহয়। চ' কাণৰ চিকিৎসকেহে ট্ৰিট কৰিব পাৰে।
1: হয়, কিন্তু সাধাৰণতে আমাৰ কি হয়, মূৰ ঘূৰণি হ'লে যে প্ৰেচাৰটো বাঢ়িছে নেকি বা গেছ হৈছে নেকি, এনেকুৱা কিছুমান ধাৰণা লৈ ধৰক দৰৱ এটা আনি খাই দিয়ে বহুতে।
0: দেখাই লোৱাটো ভাল, মানে ধৰক কাৰ্ডিঅ'লজিষ্ট বা মেডিচিনৰ ডক্টৰ সদায় দেখাই ল'ব লাগে, কিন্তু আমি দৈনন্দিনভাৱে চাই থাকোঁ নহয়, মানে প্ৰায়ভাগ কাণৰ কাৰণে হোৱা দেখা যায় আজিকালি।
1: এই কথাটো আচলতে যথেষ্ট গুৰুত্ব সহকাৰে ল'ব লাগে, নহয় জানো? বাইদেউ, এইবাৰ আহিব বিচাৰিছোঁ আমি নাকৰ বিভিন্ন সমস্যাৰ কথালৈ। এতিয়া পানী লগা বা চৰ্দি বুলি আমি যিটো কওঁ, তাৰ বিভিন্ন প্ৰকাৰ আছে নহয় জানো, এই বিষয়ে অলপ কওকচোন।
0: আচ্ছা, পানী লগাখিনি বেছিভাগ ভাইৰেল ইনফেকশ্যনে হয়, ভাইৰেল যিখিনি আমি চৰ্দি লাগে নহয়, চৰ্দি লাগিলে হাঁচি আহিলেতো পানী, নাকৰ পানী ওলায়। তাৰোপৰি এলাৰ্জিক ৰাইনাইটিছ বুলি এটা নাকৰ এলাৰ্জি হয়, যে খুব হাঁচি আহে, নাক খজুতি, ধূলি লাগিলে মানে চকু টকু খজুৱায়, ডিঙিচি খজুৱায়, কাহো হয়, সেইটো এটা পানী লগা হ'ল। তাৰপিছত চাইনাছৰ কাৰণেও হয়, কিছুমান ঔষধেও কৰে, যেনেকৈ কিছুমান প্ৰষ্টেটৰ মেডিচিনছে কৰে, এইটো নন এলাৰ্জিক ৰাইনাইটিছ বুলি কওঁ। কিছুমানৰ বয়সস্থ মানুহৰ খোৱা বস্তু লগত মানে অলপ মছলাজাতীয় খানা খালে তেওঁলোকৰো খুব চৰ্দি লাগে, সেইটো এটা নাকৰ পানী ওলোৱা এটা কাৰণ। আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কেতিয়াবা বিদেশী কিছুমান বস্তু যদি নাকত ভৰাই দিয়ে তেতিয়াও নাকৰ পৰা পানী ওলাই থাকে, সেইবোৰ সাধাৰণ কাৰণ আৰু
1: বিভিন্ন কাৰণ আছে। এতিয়া বহুতৰ দেখা যায় যে

0: নাক বন্ধ হৈ থাকে, বিশেষকৈ শুবলৈ যাওঁতে তেওঁলোকৰ নাকটো বন্ধ হয়, কোৱাত অসুবিধা পায়। বিশেষকৈ শিশুৰ ক্ষেত্ৰত এইটো খুব সাধাৰণ এটা কথা। এতিয়া সেইটো কি কাৰণে হয়?
1: শিশুৰ ক্ষেত্ৰত বেছিকৈ এডিনয়ড বুলি এটা টনচিল থাকে নাকৰ পাছফালে। চ' এডিনয়ডটো মানে নেচাৰেল আৰু ডাঙৰ এটা মানে টনচিল নহয়, এইটো সকলো শিশুৰে থাকে। কিন্তু কিছুমানৰ কি হয়, বাৰে বাৰে চৰ্দি লোৱাৰ কাৰণে এইটো বাঢ়ি যায়, মানে বাঢ়ি যোৱাৰ কাৰণে শোৱাৰ সময়ত নাকটো বন্ধ হৈ যায়। যে এইটো এটা মোষ্ট কমন কাৰণ আৰু। কেতিয়াবা টনচিলবোৰো ডাঙৰ হৈ যায়, এতিয়া শুই দিলে টনচিলকেইটা ডিঙিত লাগি ধৰে, এতিয়া উশাহ ল'ব নোৱাৰে। ত' শিশুৰ ক্ষেত্ৰত এডিনয়ড টনচিল ডাঙৰ হ'লেই মানে বেছিকৈ অসুবিধা পায়।
0: এতিয়া যিটো এডিনয়ড টনচিলৰ কথা ক'লে, সেইটো অস্ত্ৰোপচাৰ কৰি দিব লাগে নেকি?
1: প্ৰথমতে অস্ত্ৰোপচাৰ নালাগে, প্ৰথমতে কিছুমান নিয়ম থাকে, নাকৰ স্প্ৰে' বা কিছুমান এণ্টিবায়'টিক্স, সেইখিনি দি চাই ল'ব লাগে। প্ৰথমতে অপাৰেশ্যন নালাগে। তাৰপিছত ক্ৰমান্বয়ে আমাৰ গ্ৰেড থাকে, মানে গ্ৰেড ফ'ৰ হ'ল যদি এডিনয়ড খুব ডাঙৰ এডিনয়ড হ'ল কিন্তু কমি অহা নাই, তাৰ কাৰণে কাণৰ বিষ হৈ আহিছে বাৰে বাৰে, তেতিয়া আমি অপাৰেশ্যন লাগে। কাৰণ কিয়, মানে বেছিকৈ খন খুলি উশাহ ল'লে দাঁত পাৰিও আগলৈ গুচি আহে ন ল'ৰা ছোৱালী, সেই সময়টো হোৱাৰ আগতে অপাৰেশ্যন লাগে। আচলতে প্ৰথমবাৰতে আহোঁতে অপাৰেশ্যন নালাগে আৰু।
0: যদি খুব সঘনাই হৈ থাকে শিশুটিৰ যে নাক বন্ধতে শুব পৰা নাই, সেইটো হৈ থাকে, তেতিয়া আপোনালোকে সেইটো চিন্তা কৰি ক'ব আৰু, নহয় জানো? হয়। এতিয়া শিশু বা কিশোৰসকলৰ নাকৰ পৰা তেজ ওলোৱা দেখা যায় মাজে মাজে, এতিয়া সেই তেজ কিয় ওলায় আৰু তেজ ওলালে কি কৰিব লাগে?
1: বেছিভাগ সময়ে নাক খুচৰিলে তেজ ওলোৱা আমি শুনো ন, মানে সৰু ল'ৰা ছোৱালী বা নাক খুচৰোৱাৰ কাৰণে হয়। আমাৰ কি হয়, নাকৰ ছাল যে সন্মুখৰ ফালে খুব পাতল, তাতে মানে কিছুমান নাকৰ ৰক্তৰ নলী কিছুমান আছে মানে নাকৰ ছালৰ তলতে, এইখিনিৰ মানে খুব ব্লাড প্ৰেচাৰটো খুব হাই তাতে। চ' নাক খুচৰিলে সাধাৰণতে তাৰ পৰাই নাকৰ তেজ ওলায়। শিশুসকলৰ যে এৱা ভাঙে বুলি কয়, তাৰ পৰাই হয়। চ' সেইটো প্ৰথমতে মানে সেই বৰফ লগাই নাকটো টিপি ধৰিব লাগে আৰু, টিপি ধৰি পেলাই বন্ধ হৈ যায়। কিন্তু যদি বাৰে বাৰে হৈ থাকে তেতিয়া আমি ধৰক টেষ্ট কৰিব লাগে, কিবা ব্লাডৰ কিবা খেলি মেলি আছে নেকি, প্লেটলেট কাউণ্ট কম আছে নেকি, অন্য অসুবিধা আছে নেকি চাব লাগে আৰু। আৰু বয়সস্থ মানুহৰ কাৰণে বেছিভাগ ব্লাড থিনাৰ লয় যে, যেনেকৈ ইকোস্প্ৰিন বা ক্লপিডগ্ৰেল, কিছুমান হৃদয় ৰোগৰ কিছুমান ঔষধ থাকে, তেজটো মানে পাতল কৰি ৰখা ঔষধ, সেই ঔষধবোৰ খাই থাকিলেও কেতিয়াবা খুব জোৰে নাক চাফা কৰিলে, নাক বন্ধ হ'লে নাক চাফা কৰিলে তেনেকে তেজ ওলায়। জোৰত নাক চাফা কৰিলে বহুত তেজ ওলায়, যিমান ওলাব নালাগে তাতকৈ বহুত বেছি। আৰু কেতিয়াবা হাই প্ৰেচাৰ কাৰণেও হয়, প্ৰেচাৰ দৰৱ যে মানুহে প্ৰেচাৰটো নৰ্মেল আছে, মই দৰৱটো সেইকাৰণে নাখালো বুলি কয় যে, তিনি চাৰিদিন ঔষধ নাখাকে থাকে, প্ৰেচাৰ নৰ্মেল মই নাই খোৱা, কিন্তু মানে সেই তিনি চাৰিদিন বন্ধ ৰাখিলে চতুৰ্থ দিনা বহুত হাই হৈ যায় প্ৰেচাৰটো, তেতিয়া নাকৰ ব্লিডিং হ'ব পাৰে তেতিয়া। হয়, সেইখিনি কাৰণে মেইন
0: হয়। আন এটি মন কৰিবলগীয়া কথা আচলতে নহয় জানো, এইবাৰ আহিছোঁ এটা খুব সৰ্বসাধাৰণৰ বাবে, বহুতৰ বাবে মানে এটা সমস্যাৰে সৃষ্টি কৰে এনেকুৱা এটা বিষয়লৈ, যে টোপনিত নাক বাজে, নাকৰ শব্দ হয়। এতিয়া ই কিয় হয় আৰু ইয়াৰ চিকিৎসা কি?
1: গভীৰ টোপনিত বহুতৰে নাক বাজে বাৰু, কিন্তু নাক বজাটো যদি নিজৰ মানে স্বাস্থ্য ক্ষতি কৰে সেইটোহে আমি চাওঁ আৰু। ধৰক ৰাতি শুই থাকোঁতে নাক বাজি আছে কিন্তু হঠাতে উশাহ নাপায়, উঠি গ'ল, উঠি যোৱাটো এটা বেয়া লক্ষণ, তাৰমানে অক্সিজেনখিনি ভালকৈ পোৱা নাই তেখেতে। আৰু যদি দিনৰ ভাগত টোপনি আহি থাকে, মানে বহি আছে চকীত, কাম কৰি আছে অফিচত কিন্তু হঠাতে টোপনি আহি গ'ল, সেইটো এটা চাইন, আমি শ্লীপ এপনিয়া বুলি কওঁ। আৰু শ্লীপ এপনিয়াটো কনফাৰ্ম কৰিবলৈ আকৌ এটা শ্লীপ ষ্টাডি, মানে টোপনি এটা ষ্টাডি কৰা যায়, সেইটো অবষ্ট্ৰাকটিভ শ্লীপ এপনিয়া বুলি আমি তেতিয়া ডায়েগনোজ কৰোঁ, তাৰ আকৌ চিকিৎসা বেলেগ হয়। কিন্তু এনেই যদি নাক বাজি থাকে আৰু ভাল টোপনি হৈ আছে, কিন্তু মানে দিনত একো অসুবিধা হোৱা নাই, তেতিয়া কেতিয়াবা খুব শকত হ'লেও হৈ যায়, মানে ৱেইট গেইন হ'লেও অলপ টিচুবোৰ আমাৰ মুখৰ জিভাৰ পিছফালে নাকৰ পাছফালে অলপ ঢিলা হৈ উঠে, তেতিয়া যে উশাহ আমি লওঁ নহয়, খুব লৰে, মানে লৰিলেই শব্দবোৰ হয়। চ' ৱেইট কমোৱাটো এটা ট্ৰিটমেণ্ট।
0: এতিয়া আপুনি প্ৰথমেই কৈছিলে যে পানী লগা বা চৰ্দিৰ বিভিন্ন প্ৰকাৰৰ ভিতৰত এটা আছে এলাৰ্জিৰ, এতিয়া সেই এলাৰ্জিৰ পৰা হোৱা পানী লগা বা চৰ্দি ই সম্পূৰ্ণ ভাল কৰিব পৰা যায়নে?
1: আজিকালি এলাৰ্জিৰ পৰা সম্পূৰ্ণ ভাল কৰিব পাৰি, কাৰণ যদি আমি চিনাক্ত কৰিব পাৰোঁ এলাৰ্জেনটো কি কাৰণে হৈ আছে, তেতিয়া এলাৰ্জিৰ ভেকচিন কিছুমানো ওলাইছে। যেনেকে ধৰক সাধাৰণতে কৰ এলাৰ্জিবোৰ মানে বতাহত যিবোৰ ধূলিৰ পাৰ্টিকল বা ধৰক ফুলৰ ৰেণু আৰু জন্তুৰ ছাল গুড়ৰ গুড়ি সেইবোৰৰ পৰাই হয়। কিছুমান টেষ্ট থাকে, ব্লাডতো কৰোঁ স্কিনতো কৰোঁ, সেই টেষ্ট অনুযায়ী আমি মানে চিনাক্ত কৰিব পাৰোঁ। চিনাক্ত কৰি পেলাই সেই বস্তুটোৰ এগেইনষ্টে এটা ভেকচিন আছে, ইমিউনোথেৰাপি বুলি কওঁ, তাৰ সেইটো দিলে কমপ্লিটলি ভাল হৈ যাব এলাৰ্জিক
0: ৰাইনাইটিছ। কিমান বয়সৰ মানুহে ল'ব পাৰে, কিবা সীমা?
1: সেইটো সাধাৰণতে আমি মানে কম বয়সৰ মানে বিলো 20 ইয়াৰ্ছ বেছি ভাল, আমি 30 বছৰ তলত দিব পাৰি,
0: দিব পাৰি। হয়, এবাৰেই দিয়া যায় নে?
1: 3 বছৰ ল'ব লাগে, মানে আমি অৰেল ড্ৰপছ বা অৰেল টেবলেটছত দিওঁ, ইনজেকশ্যনো আছে, সেই ড্ৰপছখিনি মানে 3 বছৰ ল'ব লাগে।
0: আৰু তাৰ পাছৰ পৰা তেওঁ এই এলাৰ্জিৰ পৰা, যিটো চৰ্দি, সেই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে। এতিয়া কিছুমানৰ আমি দেখোঁ যে চাইনাছৰ সমস্যাটো বাৰে বাৰে হৈ থাকে, ইয়াৰ চিকিৎসা কেনেকুৱা ধৰণৰ?
1: চাইনাছৰ বুলি ক'ব গ'লে আমি যিটো ক্ৰনিক চাইনাছাইটিছ কওঁ, সাধাৰণতে 12 সপ্তাহতকৈ বেছি হয়, মানে মূৰৰ বিষ, নাকৰ দাঁত দাঁত যদি হেঙুন ওলায় আমি চাইনাছাইটিছ বুলি কওঁ। এনেই চৰ্দি লগাটো চাইনাছাইটিছ নহয়, যিটো ক'লোঁ আমি যে এতিয়া ক'লোঁ এলাৰ্জিক ৰাইনাইটাইটিছ আৰু চাইনাছাইটিছ দুটা বেলেগ, এতিয়া এলাৰ্জি ট্ৰিটমেণ্টটো বেলেগ। তো সেইটো মানে বহুতে কয় যে মোৰ চাইনাছ হৈ আছে বুলি, সেইটো ট্ৰিটমেণ্টটো এলাৰ্জি মতে ট্ৰিটমেণ্ট হ'ব। আৰু চাইনাছ যদি হয় দাঁত দাঁত হেঙুন ওলোৱা, মূৰৰ বিষ, নাক বন্ধ, সেইখিনি আমি মানে নেজেল এণ্ড'স্কোপি বা চিটি স্কেন কৰিহে ডায়েগনোজ কৰোঁ, মানে চিম্পটমৰ লগত, সেইটো মানে এটা গাইডলাইন আৰু, সেইটো কৰিবই লাগে। আৰু যদি চাইনাছাইটিছ হয়, তেতিয়া কিছুমান চাইনাছাইটিছ হৈছে মানে জটিল, সেইখিনি মানে লগে লগে অপাৰেশ্যন লাগে, যেনেকৈ ফাংগাল চাইনাছাইটিছ বুলি যদি আমি গম পাওঁ, বাৰু পলিপ আছে নাকৰ ভিতৰত, পলিপ বুলি কয় মানে আঙুৰৰ নিচিনাকৈ কিছুমান মাংসপেশী ওলাই আহে, তেওঁলোকৰ লগে লগে অপাৰেশ্যন লাগে। বাকী চাইনাছাইটিছখিনি আমি অবজাৰ্ভ কৰোঁ, কিছুমান ধৰক চাইনাছৰ আৱৰণবোৰ ফুলি আহে বেক্টেৰিয়া বা ভাইৰাছ ইনফেকশ্যনৰ কাৰণে, তেওঁলোকক আমি খালি মেডিকেশ্যনছে দিওঁ, ফ'ল' আপ কৰিব লাগে। কিন্তু পাতসমূহ যদি বন্ধ হৈ যায় তেতিয়া আকৌ অপাৰেশ্যন লাগে। পাতসমূহ বন্ধ হৈ গ'লে কি হয়, মানে বেক্টেৰিয়া বেছি ইনফেকশ্যন হ'ব, মানে বতাহ চলাচল কৰা মানে ৰাস্তাসমূহ বন্ধ হৈ যায়, তেতিয়া আকৌ অপাৰেশ্যনো লাগে। সেই চাই ল'ব লাগিব আৰু।
0: আপুনি আৰম্ভণিতে কৈছিলে যে অপাৰেশ্যনলৈ যোৱাৰ আগতে আপোনালোকে দৰৱ, এণ্টিবায়'টিক আৰু নেজেল স্প্ৰে আদি প্ৰয়োগ কৰে। এতিয়া এই নেজেল স্প্ৰে বহুতক দেখা যায় যে তেওঁলোকে দীঘলীয়াকৈ সেৱন কৰে, ই নিৰাপদ হয় জানো?
1: নেজেল স্প্ৰে এতিয়া বহুতে দেখোঁ যে নাক বন্ধ হোৱাৰ কাৰণে এটা মেডিকেটেড ড্ৰপ এটা লয়, অক্সিমেটাজলিন। চ' সেই স্প্ৰেটো বিপদজনক, মানে সেইটো লৈ থাকিলে কি হয়, নাকটো খুব বেছি আমি 5 দিনহে দিব পাৰোঁ সেইটো ড্ৰপ, মানে সেই ড্ৰপটো লৈ থাকিলে নাকটো মানে ৰিবাউণ্ড কনজেশ্যন বুলি কয়, ৰাইনাইটিছ মেডিকামেণ্টোছা বুলি এটা টাৰ্ম আছে, মানে নাকটো বন্ধই হৈ যায়, মানে যদিও মানে বাটসমূহ খোলা কিন্তু ফিজিঅলজিকেলি নাকটো বন্ধ হৈ যায়। তো আমি সেইটো লোৱাটো একেবাৰে মনা। আৰু চেলাইন স্প্ৰে যিবোৰ হয় সেইবোৰ ল'ব পাৰি ৰেগুলাৰ। আৰু আমি এলাৰ্জিৰ কাৰণে কিছুমান নেজেল ষ্টেৰইড স্প্ৰেজ দিওঁ, সেই স্প্ৰেজখিনি আমি দীঘলীয়া দিব পাৰোঁ, এবছৰলৈকেও দিব পাৰোঁ। তাত মানে খুব কম ষ্টেৰইডছ থাকে, মানে মাইক্ৰগ্ৰামত থাকে, চ' খুব কম পৰিমাণৰ ষ্টেৰইডছ থাকে, আৰু গৱেষণাই কয় যে এইখিনি দিব পাৰি। কিন্তু বাকী যিটো অক্সিমেটাজলিন স্প্ৰে যিবোৰ মানে ফাৰ্মাচীৰ পৰা গৈ লৈ থাকে ন, সেইটো ল'ব নালাগে,
0: ল'ব নালাগে। হয়, আমি আশা কৰোঁ আমাৰ শ্ৰোতাসকলে গুৰুত্ব সহকাৰে ল'ব বিষয়টো। এইবাৰ আমি আগবাঢ়িব খুজিছোঁ ডিঙিৰ সমস্যালৈ। ডিঙিৰ সাধাৰণ সমস্যা বুলি ক'লে আমাৰ প্ৰত্যেকৰে মনলৈ টনচিলৰ সমস্যাই আহে, এই বিষয়ে কওকচোন।
1: টনচিলটো এটা আমাৰ ডিঙিৰ এটা অংগ আৰু, টনচিলাইটিছ বুলি কওঁ টনচিলৰ ইনফেকশ্যন হ'লে, মানে কাঁহ সাধাৰণতে নহয়, কাঁহটো যদি লগতে ভাইৰেল ইনফেকশ্যন হয় বা জ্বৰ থাকে তেতিয়া কাঁহটো হয়, এনেই টনচিলাইটিছ হ'লে ডিঙিৰ বিষ হ'ব, খুব বিষ হয় সাধাৰণতে, কাণলৈকে বিষটো যায় আৰু খাওঁতে গিলোতে অসুবিধা পাব, তেতিয়া টনচিলাইটিছ বুলি কওঁ।
0: মানে তাৰ লগত কাঁহ নাথাকিবও পাৰে,
1: টনচিলাইটিছৰ কাৰণে কাঁহ নহয়, কাঁহ বেছিকে মানে যদি বুকুৰ মানে ভাইৰেল ইনফেকশ্যন লগতে হৈ আছে তেতিয়াহে কাঁহ হ'ব।
0: টনচিলৰ লগতে আৰু এটা আছে, আমাৰ ডিঙিত থাইৰয়ড গ্লেণ্ড থাকে নহয়, কেতিয়াবা সেই গ্লেণ্ডো ফুলি উঠে, এতিয়া ই কিয় হয় আৰু ইয়াৰ চিকিৎসা কেনেধৰণৰ?
1: থাইৰয়ড গ্লেণ্ড ডিঙিৰ সন্মুখত থকা এটা গ্লেণ্ড হয়, হৰম'ন প্ৰডিউচ কৰে। চ' থাইৰয়ড গ্লেণ্ডৰ মানে বহুত কাৰণে ফুলে, কেতিয়াবা গাউটাৰ বুলি কওঁ মানে গোটেই গ্লেণ্ডটোৱে ফুলি আহে, কেতিয়াবা সৰু সৰু অংগ মানে নডিউল বুলি কওঁ সেইবোৰো বাঢ়ি আহে। এতিয়া ধৰক বেলেগ বেলেগ কাৰণ থাকে, কেতিয়াবা হৰম'নটো কমি গ'লেও গ্লেণ্ডটো বাঢ়ে, কেতিয়াবা ধৰক টিউমাৰ নিচিনাও হয় থাইৰয়ডত তেতিয়াও বাঢ়ে, আৰু কেতিয়াবা থাইৰয়ডাইটিছ যেনেকৈ আমাৰ টনচিলৰ ইনফেকশ্যন হয় তেনেকৈ গ্লেণ্ডৰো ইনফেকশ্যন হয়, ভাইৰেল ইনফেকশ্যন বেক্টেৰিয়েল, তেতিয়াও গ্লেণ্ডটো বাঢ়ে।
0: ই কেনেকুৱা ধৰণৰ লক্ষণ দেখুৱায়?
1: কেতিয়াবা একো বিষ নাথাকিব পাৰে, এনেই ফুলি গ'ল।

0: খুব বিষ লৈ আহিব পাৰে, তেনেকুৱা ধৰণৰ চিমটম লৈ আহে। চ' আমি তাতে আল্ট্ৰাচাউণ্ড এখন কৰাটো খুবেই দৰকাৰী। আল্ট্ৰাচাউণ্ড এখন থাইৰয়ড গ্লেণ্ডৰ কৰোঁ আৰু কিছুমান থাইৰয়ডৰ ব্লাড টেষ্ট কৰি পেলাই আমি তেতিয়া নিৰ্ণয় ল'ব পাৰোঁ নেক্সট আমি কি কৰিব পাৰোঁ। কেতিয়াবা নিডল বায়'প্চিও ল'ব লাগে থাইৰয়ড গ্লেণ্ডৰ পৰা, টিউমাৰ আছে নেকি চাবলৈ, তেনেকৈ ট্ৰিটমেণ্ট কৰা যায়।
1: বাইদেউ, এই ধৰণৰ সমস্যাবোৰ হৈ থাকিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ ওচৰ চাপিব লাগে নে কেইদিনমান অপেক্ষা কৰিব লাগে নিজে নিজে ভাল হোৱালৈ? কাৰণ আমি শুনো যে ভাইৰেল যদি হয় কিমান 5 দিন বা 7 দিনত নিজে নিজেই ভাল হয়, দৰৱ খালেও ভাল হয়, দৰৱ নাখালেও ভাল হয়।
0: দুদিনমান ৰ'ব পাৰে, সদায় গৰম পানী খালে, ধৰক গৰম পানী গাৰ্গল কৰিলে, অলপ সেক ল'লে যদি ভাল পাই যায়, আৰু জ্বৰৰ বোলে ঔষধ পেৰাচিটামল, পেৰাচিটামলটো জ্বৰ হ'লে খায় ন সকলোৱে, চ' এইখিনি খাই দুদিনমান ৰখিব পাৰে। কেতিয়াবা আৰু জিংক জাতীয় অলপ ভিটামিনছ যদি খায়, ভাইৰেল ইনফেকশ্যন হৈয়ে টনচিলাইটিছ আৰম্ভ হয় আচলতে। চ' সেইখিনি সময়ত ৰেষ্ট ল'ব লাগে, অলপ মানে বেছি ঘূৰা পকা নকৰি খাদ্য মানে খাই ঘৰতে থাকিব লাগে দুদিনমান। তাৰপিছতো যদি ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে তেতিয়া চিকিৎসকৰ ওচৰত আহিব পাৰে।
2: এতিয়া যক্ষ্মা ৰোগৰো এটা লক্ষণ কাহ নহয় জানো, গতিকে সেই কাহ যেতিয়া হয় সেইটো সাধাৰণ কাহ নে যক্ষ্মাৰো লক্ষণ হ'ব পাৰে, কেনেধৰণে চিনাক্ত কৰিব?
0: যক্ষ্মা ৰোগটো ইমানেই আজিকালি ভাৰতত কম ন, খুব বেছি হোৱা দেখা গৈছে, সেইকাৰণে দীৰ্ঘদিনীয়া যদি কাহ হয় এমাহতকৈ বেছি তেতিয়া আমি যক্ষ্মা ৰোগৰ কাৰণে আমি চাব লাগে কাহটো। যদি বোলে 5 দিনৰ কাহ জ্বৰৰ লগত হৈছে, সেইখিনি সাধাৰণতে ভাইৰেল ইনফেকশ্যনৰ কাৰণেই কাহ হয়, এইখিনি ঔষধতে ভাল হৈ যায়। দীৰ্ঘদিনীয়া কাহ হ'লেহে আমি মানে চাওঁ যক্ষ্মা ৰোগৰ কাৰণে,
2: তেতিয়া যক্ষ্মা ৰোগৰ বাবে থকা পৰীক্ষা নিৰীক্ষা কৰিব লাগে,
0: তেতিয়া কৰিব লাগে।
2: ডিঙিৰ আৰু এটা সমস্যা হৈছে যে এই পানী লগা হ'লে লগতে মাতটো ভাঙি যায়,
0: হয় হয়,
2: সেই ক্ষেত্ৰত কেনেধৰণৰ চিকিৎসা কৰিব লাগিব?
0: পানী লগা হ'লে মাত সেই গাৰ্গল কৰিব নালাগে খুব, যে আমি গাৰ্গল কৰোঁ মানে পানী লৈ মুখত দি পেলাই যে গলগলি কুলকুলি কৰোঁ, সেইখিনি কৰিব নালাগে। মেইনলি কথা একদম কম কৰিব লাগে, গৰম পানী খাব লাগে, গৰম পানী ভাপ ল'ব লাগে, সেইখিনি কৰিলে ভাল হৈ যায়। ভাল নহ'লে চিকিৎসকৰ ওচৰত আহিব পাৰে।
2: আৰু গাৰ্গল কৰিব নালাগে বুলি ক'লে,
0: গাৰ্গল কৰিব নালাগে, গাৰ্গল তাৰমানে আমাৰ কি হয়, কথাখিনিত ভোকেল কৰ্ড বুলি কয়, দুডাল তাঁৰ আছে কথা কোৱা যন্ত্ৰত, তাঁৰ কেইডাল আমি যেতিয়া লৰে নহয় তেতিয়া আমাৰ ভইচ প্ৰডাকশ্যন হয়, মাত ওলায়। আৰু এতিয়া আমি যেতিয়া গাৰ্গল কৰোঁ খুব বেছিকৈ তাঁৰকেইডাল লৰে, আমি তাঁৰকেইডাল ৰেষ্ট দিব লাগে মানে বিশ্ৰামত থাকিব লাগে, যে আমি যেতিয়া গাৰ্গল কৰোঁ বেছি চিঞৰা নিচিনা হয়, তেতিয়া সেইখিনি আমি কৰিব নালাগে।
1: যথেষ্ট গুৰুত্বপূৰ্ণ কথা এটা আজি গম পালোঁ। আচলতে আজি আপোনাৰ সৈতে কথা পাতি নাক কাণ আৰু ডিঙিৰ বিভিন্ন ৰোগৰ বিষয়ে আৰু ইয়াৰ চিকিৎসা সম্পৰ্কে বহুতো কথাই গম পালোঁ। আমি আশা কৰোঁ যিসকল শ্ৰোতাই আমাৰ অনুষ্ঠান শুনি আছে তেওঁলোকো নিশ্চয়কৈ উপকৃত হ'ব। বাইদেউ, আমাৰ সময় প্ৰায় শেষ হৈ আহিছে। এতিয়া এগৰাকী ENT বিশেষজ্ঞ হিচাপে আপুনি আমাৰ শ্ৰোতাসকলক উদ্দেশ্যি কি ক'ব?
0: প্ৰথম কথা হ'ল যে ফাৰ্মেচীৰ পৰা নিজে মেডিকেশ্যনছ ল'ব নালাগে। ইমান ঘৰত অলপ ঘৰুৱা চিকিৎসা কৰাৰ পিছত আপোনালোকে যদি অসুবিধা পায় ডক্টৰৰ কাষ চাপিহে ঔষধ ল'ব লাগে, কাৰণ দেখা যায় যে খুব বেছি মেডিকেশ্যনছবোৰ যদি আমি ফাৰ্মেচীৰ পৰা লওঁ চিকিৎসকৰ পৰামৰ্শৰ অবিহনে, তেতিয়া কিছুমান ড্ৰাগ এলাৰ্জি যিবোৰ মানে মেডিকেশ্যন ইনডিউচ কিছুমান ৰিয়েকশ্যনছ হয়,
1: ঔষধৰ পৰা হোৱা পাৰ্শ্বক্ৰিয়া,
0: সেইবোৰ খুব দেখা যায় আজিকালি। চ' সেইখিনি আপোনালোকে সাৱধান হ'ব আৰু ভাল খাদ্য খাব, ৰেগুলাৰ এক্সাৰচাইজ, এইখিনি খুবেই ইম্পৰ্টেণ্ট।
2: হয়, ধন্যবাদ বাইদেউ, আজি আপুনি আমাৰ আমন্ত্ৰণ ক্ৰমে আমাৰ বুলনিলৈ আহিলে আৰু নাক কাণ আৰু ডিঙিৰ বিভিন্ন সমস্যা আৰু ইয়াৰ চিকিৎসা সম্পৰ্কে বহুতো কথাই আমাক জনালে। আপোনাক ধন্যবাদ জনাই আজিলৈ আপোনাৰ পৰা বিদায় লওঁ। নমস্কাৰ।
0: নমস্কাৰ
1: শ্ৰোতাসকলে, ইমান পৰে আমাৰ বুলনিৰ স্বাস্থ্য শিতানত। নাক কাণ আৰু ডিঙিৰ বিভিন্ন ৰোগ আৰু ইয়াৰ চিকিৎসা এই সম্পৰ্কে শুনিলে। এই বিষয়ে আমাক জনালে গুৱাহাটীৰ এগৰাকী ENT বিশেষজ্ঞ ডাক্তৰ আকৃবা আহমেদে। প্ৰিয় শ্ৰোতা, আমি মহিলাসকলে সদায় ৰন্ধা বঢ়া কৰিবলগীয়া হয় আৰু মাজে মাজে সৰু সুৰা দুই এটা ৰান্ধনীশালৰ সমস্যাত পৰি কি কৰোঁ কি নকৰোঁ ভাবি চিন্তি পাৰ নাপাওঁ। আহকচোন আজিৰ অনুষ্ঠানৰ সামৰণিত তেনেধৰণৰ দুই এটা সৰু সুৰা সমস্যাৰ সমাধানৰ বিষয়ে জানি থওঁ। কেতিয়াবা আমি কণী সিজাবলৈ

লৈ দেখোঁ যে কণী ফাটি আছে। তেতিয়া কি কৰিম? ফাট মেলা কণী সিজাবলৈ হ'লে পানীখিনিত ভিনেগাৰ মিলাই ল'ব, কণীটো একেবাৰে নষ্ট নহয়। ফ্ৰাইং পেন বা টাৱাত ভজা বস্তু দি নাযাবলৈ টাৱাখন গৰম কৰাৰ আগতে সেইখনত অকণমান নিমখ ছটিয়াই ল'ব। ৰান্ধি থাকোঁতে যদি ৰন্ধা খোৱা বস্তু দি যায় তেতিয়া গোন্ধ ওলায়। সেই গোন্ধ নোহোৱা কৰিবলৈ এক পিচ শ্লাইচ লোফ বস্তুখিনিৰ ওপৰত থৈ দি পাত্ৰটো ঢাকি 5 মিনিটমান সময় ৰাখি চাবচোন। ঢাকনখন খুলি দেখিব যে গোন্ধ নোহোৱা হৈ গৈছে। এতিয়া গৰমৰ দিন, গাখীৰ গৰম কৰোঁতে ফাটিব বুলি যদি ভয় থাকে তেন্তে গৰম কৰোঁতে অকণমান খোৱা চৌদা পেলাই দিব, তেতিয়া আৰু গাখীৰ ফটাৰ ভয় নাথাকে। আঞ্জা তৰকাৰী ৰান্ধোঁতে ঢাকোন মাৰি ৰান্ধিলে তাৰ খাদ্যপ্ৰাণ উটুত থাকে কিন্তু আকৌ ৰংটো নষ্ট হয়, সেইকাৰণে অকণমান ভিনেগাৰ পেলাই দিলে ৰং উটুত থাকিব আৰু খাদ্যপ্ৰাণো উটুত থাকিব। কেতিয়াবা আমি ৰান্ধোঁতে হালধি বেছি পৰি যায়, তেনে অৱস্থাত আমি পান এখন আঞ্জাখিনিত যদি অলপ সময় পেলাই থওঁ তেতিয়া অতিৰিক্ত হালধিখিনি পানখনে শুহি ল'ব। তাৰোপৰি আপুনি লোহাৰ খন্তি বা হেতা এখন জুইত পুৰি উতলা আঞ্জাত কিছু সময় ডুবাই থৈ উঠাই পেলালেও কিন্তু হালধিৰ বেছি হোৱা গোন্ধটো কমি যায়। আকৌ ঠিক তেনেদৰে কেতিয়াবা আমাৰ নিমখো চোকা হয়। ৰন্ধা দাইল আঞ্জা আদিত নিমখ চোকা হ'লে এটা আলু পাতলকৈ চকুলিয়াই সেই আঞ্জা বা দাইলত পেলাই দিয়ক আৰু কিছু সময় পিছত তুলি পেলাব, দেখিব নিমখৰ চোক কমি যাব। গৰমৰ বতৰত নেমুৰ চৰপতেই কওক বা দুপৰীয়া ভাতৰ সাজত নেমু নহ'লেই নচলে নহয় জানো, কিন্তু কিছুমান নেমু চেপি থাকিলেও ৰস নোলায়। তেতিয়া সেইকেইটা নেমু অলপ সময় গৰম পানীত ভিজাই থৈ চাবচোন, পিছত চেপিবচোন, দেখিব যথেষ্ট ৰস ওলাইছে। প্ৰিয় শ্ৰোতা, কেতিয়াবা কেতিয়াবা আমি মন কৰোঁ যে আমাৰ ফ্ৰিজত আমি যেতিয়া বহুত বস্তু ৰাখোঁ মাজে মাজে অলপ ফ্ৰিজটোৰ পৰা বেয়া গোন্ধ এটা ওলায়, তেতিয়া নেমু টেঙা এটা দুফাল কৰি ফ্ৰিজত থৈ দিবচোন। ই সকলো পাচলি দৈ গাখীৰ পিঁয়াজ আদিৰ দুৰ্গন্ধ নাশ কৰে। আদৰৰ শ্ৰোতা, আমাৰ আজিৰ বুলনিৰ বাবে নিৰ্দিষ্ট সময় প্ৰায় শেষ হৈ আহিল, গতিকে আজিৰ বুলনিৰ পৰা মই জোনালী বৰুৱাই বিদায় লৈছোঁ। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মনোজ দাসৰ কণ্ঠৰ দুটি আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে এয়া প্ৰবীণ লহকৰ ৰচিত এটি গীত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ কৰা হৈছে। যোৰহাট জিলাৰ তিতাবৰ উন্নয়ন খণ্ডৰ সৌজন্যত আজি এই উপলক্ষে দুচকীয়া বাহন সমদল উলিওৱা হয়। মৰিগাঁও জিলাত জিলা প্ৰশাসনৰ উদ্যোগত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ দ্বাৰা উলিওৱা স্কুটি ৰেলীত ভালেসংখ্যক মহিলাই অংশগ্ৰহণ কৰে। মৰিগাঁও জিলা আয়ুক্ত সৃষ্টি সিঙে ৰেলীৰ শুভাৰম্ভ কৰে। জিলাখনৰ বিভিন্ন আত্মসহায়ক গোটৰ সদস্যসকলে তিৰংগা পতাকা লৈ স্কুটি ৰেলীত অংশ লয়। বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা আৰু হৰঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এখন বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কোৰিয়ে মুকলি কৰা এই প্ৰদৰ্শনীত সকলোৱে সমবেতভাৱে বন্দে মাতৰম পৰিৱেশন কৰে। প্ৰদৰ্শনী চাবৰ বাবে অহা লোকসকলৰ বাবে ছেলফি পইণ্টো মুকলি কৰা হয়। ৰাজ্যৰ সাম্প্ৰতিক বানত 102 জন লোকৰ প্ৰাণহানি হৈছে। বানৰ ক্ষয়ক্ষতিৰ সমীক্ষা কৰাৰ বাবে ৰাজ্যত 3টা পৰ্যায়ত জৰীপ কৰা হ'ব। বানৰ ক্ষয়ক্ষতিৰ বাবদ 1,000 কোটি টকা ব্যয় কৰিবলৈ লোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিছপুৰত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে।
2: আমাৰ এইবাৰ বানপানীত 25খন জিলা এফেক্টেড হৈছিলে, 90টা ৰেভিনিউ চাৰ্কেল এফেক্টেড হৈছিলে, 2,715 ভিলেজ এফেক্টেড হৈছিলে, 12 লাখ ব্যক্তি প্ৰত্যক্ষভাৱে বানত আক্ৰান্ত হৈছিলে আৰু 102গৰাকী লোকে এই বানৰ আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল'বলগীয়া হৈছিলে আৰু ৰাজ্য চৰকাৰে 257টা ৰিলিফ কেম্প, 2,108টা ৰিলিফ ডিষ্ট্ৰিবিউচন চেণ্টাৰৰ জৰিয়তে এই সময়ছোৱাত আমি বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ কাৰণে প্ৰচেষ্টা কৰিছিলোঁ।
1: ইপিনে ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। উজনি অসমৰ 4খন জিলাৰ 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰাহে পাঠদান কৰা হ'ব। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি শিৱসাগৰ জিলাত বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম

0: সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহত 17 আগষ্ট পৰ্যন্ত বন্ধ ৰখা হৈছে। আজি বিশ্ব হস্তী দিৱস। হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি এই দিৱস পালন কৰা হৈছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে সুৰক্ষিত পৰিৱেশ, অনুকূল পথ, সুৰক্ষিত হাতী তথা মোৰ হাতী মোৰ ঐতিহ্য। এই দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যক, বুঢ়াপাহাৰ জীৱ চাফাৰী সন্থাৰ সামূহিক উদ্যোগত উদ্যানখনত আজি চাফাই অভিযান চলোৱা হয়। মানস ৰাষ্ট্ৰীয় উদ্যানতো হস্তী দিৱস উপলক্ষে বাঁহবাৰী সংমণ্ডলৰ মহল শিবিৰত বন্দী হাতীৰ কল্যাণ আৰু মাউতসকলৰ জ্ঞান বিনিময়ৰ উদ্দেশ্যে হস্তী স্বাস্থ্য আৰু মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও পশু চিকিৎসক আৰু হস্তী বিশেষজ্ঞই অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে মানস ৰাষ্ট্ৰীয় উদ্যানত কমেও 1700টা বনৰীয়া হাতী, 59টা পোহনীয়া হাতী আৰু 63টা বন্দী হাতী আছে। গোৱালপাৰা জিলাতো আজি বিশ্ব হস্তী দিৱস পালন কৰা হৈছে। জিলাখনৰ ঐতিহাসিক উৰ্পদ বিলৰ কাষৰীয়া গাঁও চামাগুৰিত আজি এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আগশাৰীৰ প্ৰকৃতি সংৰক্ষণমূলক স্বেচ্ছাসেৱী সংস্থা নেচাৰ্ছ বেকনৰ উদ্যোগত আজি বিয়লি হাতীৰ সুৰক্ষা আৰু বিচৰণস্থলী সংৰক্ষণ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন কৰা হৈছে। ধেমাজি জিলাৰ গোগামুখৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতি যোৱা সোমবাৰে অৰুণাচলৰ দুৰ্বৃত্তই সীমান্তৱৰ্তী লোকলৈ লক্ষ্য কৰি সংঘটিত কৰা গুলীচালনাৰ ঘটনাৰ সঠিক আৰু নিৰপেক্ষ তদন্ত কৰা হ'ব। অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আজি পুৱাৰ ভাগত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক ফোনযোগে বাৰ্তালাপ কৰি এই আশ্বাস প্ৰদান কৰে। ইফালে এই ঘটনাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই আজি ধেমাজিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। ছাত্ৰ সন্থাই অসম অৰুণাচলৰ সীমা সমস্যা অতি শীঘ্ৰে সমাধান কৰা, এই ঘটনাৰে জড়িতসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায়। জিলাখনৰ জোনাই সীমান্তৱৰ্তী স্থানসমূহতো আজি মিচিং জনগোষ্ঠীয় ছাত্ৰ সংগঠন TMPK অনিৰ্দিষ্টকালীন পথ অৱৰোধ আৰু অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে সীমান্তৱৰ্তী অসমৰ লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰা আৰু এই ঘটনাত জড়িতসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ লগতে ভুক্তভোগীসকলক ন্যায় দিয়াৰ দাবী উত্থাপন কৰে। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত নিৰ্মালী দাসৰ কণ্ঠৰ গীত শুনাবলৈ লৈছোঁ।

ইমান পৰে নিৰ্মালী দাসৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তিৱা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। ৰাজ্যৰ সাম্প্ৰতিক বানত 102 লোকৰ প্ৰাণহানি হৈছে। বানৰ ক্ষয় ক্ষতিৰ সমীক্ষা কৰাৰ বাবে ৰাজ্য 3টা পৰ্যায়ত জৰীপ কৰা হ'ব। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত যোৱা সোমবাৰে অৰুণাচলৰ দুৰ্বৃত্তই সীমান্তৱৰ্তী লোকলৈ লক্ষ্য কৰি সংঘটিত কৰা গুলীচালনাৰ ঘটনাৰ সঠিক আৰু নিৰপেক্ষ তদন্ত কৰা হ'ব বুলি অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আশ্বাস প্ৰদান কৰে। আজি বিশ্ব হস্তি দিৱস। হস্তি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে এই দিৱস পালন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ কৰা হৈছে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰলৈ আজি আৰ্থিক সাহায্য বিতৰণ কৰা হৈছে। দেশত জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ পৰা 25খন স্পৰ্শকাতৰ জিলাৰ ভিতৰত ৰাজ্যৰ 15খন জিলাও আছে। আৰু 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ ডিৰ এখন খেলত নেৰকা ফুটবল ক্লাব FC ৰেংডেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

মাঝি মোহিনী দং নি মহরাওরজ আঙ্গি ফাগলা যায় রৈকুমৈ।

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। নিউজ অন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। কণ্টেক্ট পাছতে বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ 4খন বান ক্ষতিগ্ৰস্ত জিলাৰ জনসাধাৰণক বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় আবেদন 30 আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহ্বান, ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ, বিশ্ব হস্তী দিৱস উপলক্ষে আজি ভিন ভিন কাৰ্যসূচীৰ আয়োজন আৰু অসমত মাখানা খেতিৰ যথেষ্ট সম্ভাৱনীয়তা আছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয় ক্ষতিৰ সমীক্ষা কৰাৰ বাবে ৰাজ্য 3টা পৰ্যায়ত জৰীপ কৰা হ'ব। ইতিমধ্যে যোৱা 9 আগষ্টৰ পৰা প্ৰথম পৰ্যায়ৰ জৰীপ চলি আছে। বানৰ ক্ষয় ক্ষতিৰ বাবদ 1,000 কোটি টকা ব্যয় কৰিবলৈ লোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে বান প্ৰভাৱিত জিলাসমূহৰ ক্ষতিগ্ৰস্ত নামঘৰসমূহলৈ অহা 20 আগষ্টৰ পূৰ্বে 1,50,000 টকাকৈ অনুদান মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে। ডঃ শৰ্মাই শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাটৰ বান ক্ষতিগ্ৰস্ত জনসাধাৰণক তেওঁলোকৰ বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় বিষয়ক লৈ আবেদন 30 আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহ্বান জনায়।
2: শিৱসাগৰ আৰু চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাত আমাৰ 20টা ইঞ্চুৰেঞ্চ কোম্পানীয়ে কাম কৰে। এই মুহূৰ্তলৈকে 1703গৰাকী ব্যক্তিয়ে ইঞ্চুৰেঞ্চ ক্লেইম কৰিছে আৰু 92 কোটি টকাৰ ইঞ্চুৰেঞ্চ বিচাৰিছে আৰু ইঞ্চুৰেঞ্চ কোম্পানীসমূহেও প্ৰায় 176 ক্লেইম ইতিমধ্যে ছেটল কৰিছে। মই শিৱসাগৰ, চৰাইদেউ ৰাইজক আহ্বান জনাম, যোৰহাট, গোলাঘাটৰ ৰাইজক, আপোনালোকে যেন ইঞ্চুৰেঞ্চ ক্লেইমটো যিমান পাৰে সিমান সোনকালে কৰক। তেওঁলোকে যাতে বেংকটোত এপ্লিকেশ্যনখন দিয়ে। 30 আগষ্টলৈকে সময় আছে, গতিকে 30 আগষ্টৰ ভিতৰত মই শিৱসাগৰ আৰু চৰাইদেউ ৰাইজক বেংকৰ লোন মৰেটৰিয়ামৰ কাৰণে এপ্লিকেশ্যন দিবৰ কাৰণে আৰু আমাৰ ইনচুৰেঞ্চ ক্লেইম কৰিবৰ কাৰণে আহ্বান জনাম।
1: ইপিনে ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। সাম্প্ৰতিক বানত 441খন গাঁৱৰ 112,718 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,889.03 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 102 হৈছেগৈ। উজনি অসমৰ 4খন জিলাৰ 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰাহে পাঠদান কৰা হ'ব। শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহ 17 আগষ্ট পৰ্যন্ত বন্ধ ৰখা হৈছে। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত আদালতে 11গৰাকী প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ কৰিব। এই সন্দৰ্ভত বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে আজি সংবাদ মাধ্যমক এই কথা জনাই কয় যে এই গোচৰ সন্দৰ্ভত আজিলৈকে 89জনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। তেওঁ লগতে পৰৱৰ্তী পৰ্যায়ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত চাক্ষুষ সাক্ষী হিচাপে প্ৰৱাসী অসমীয়াসকলক মতা হ'ব বুলিও জানিবলৈ দিয়ে। ইফালে আদালতৰ নিৰ্দেশ অমান্য কৰি মহাবীৰ একুৱা খোলা সন্দৰ্ভত দাখিল কৰা আবেদনখন সন্দৰ্ভত অহা 18 ছেপ্টেম্বৰত ৰায় প্ৰদানৰ বাবে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে দিন ধাৰ্য কৰিছে। উল্লেখযোগ্য যে শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা মালিকাধীন এই ব্যৱসায়িক প্ৰতিষ্ঠানটো যোৱা 29 এপ্ৰিলত বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। অসম চৰকাৰে আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত দাখিল কৰা আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰি আদালতে এই নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰৰ লোক অধিবক্তা জিয়াউল কামাৰে আজি আদালতক এই প্ৰতিষ্ঠানটো চলাই থকা বুলি অৱগত কৰে। অৱশ্যে আজিৰ শুনানিত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই চৰকাৰী পক্ষই দাখিল

আবেদনখনৰ বিৰোধিতা কৰে আৰু উত্তৰ দিয়াৰ বাবে সময় বিচাৰে। আনহাতে শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গে দাখিল কৰা জামিন আবেদন সন্দৰ্ভত কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। একেদৰে অভিযুক্ত শ্যামকানু মহন্তৰ এখন আবেদন সন্দৰ্ভতো আদালতত শুনানি অনুষ্ঠিত হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ কৰা হৈছে। যোৰহাট জিলাৰ তিতাবৰ উন্নয়ন খণ্ডৰ সৌজন্যত আজি এই উপলক্ষে দুচকীয়া বাহন সমদল উলিওৱা হয়। মৰিগাঁও জিলাত জিলা প্ৰশাসনৰ উদ্যোগত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ দ্বাৰা উলিওৱা স্কুটি ৰেলীত ভালেসংখ্যক মহিলাই অংশগ্ৰহণ কৰে। মৰিগাঁও জিলা আয়ুক্ত সৃষ্টি সিঙে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সমদলত জিলাখনৰ বিভিন্ন আত্মসহায়ক গোটৰ সদস্যসকলে অংশ লয়। বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা আৰু হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এখন বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে মুকলি কৰা এই প্ৰদৰ্শনীত সকলোৱে সমবেতভাৱে বন্দে মাতৰম পৰিৱেশন কৰে। প্ৰদৰ্শনী চাবৰ বাবে অহা লোকসকলৰ বাবে ছেলফি পইণ্টো মুকলি কৰা হয়। বজালী জিলাত আজি মণ্ডল বিজেপিৰ উদ্যোগত তিৰংগা যাত্ৰা উলিওৱা হয়। বামাখাতিৰ শ্বহীদ অক্ষেন্দ্ৰ হাইস্কুলৰ পৰা উলিওৱা এই যাত্ৰাত দলীয় নেতাকৰ্মীসকলে হাতে হাতে জাতীয় পতাকালৈ অংশগ্ৰহণ কৰে। ভৱানীপুৰৰ প্ৰাক্তন বিধায়ক ফণীধৰ তালুকদাৰ, বজালী জিলা বিজেপিৰ উপসভাপতি সুৰজিৎ পাটগিৰিকে ধৰি অন্যান্য দলীয় কৰ্মকৰ্তাসকলে অংশ লোৱা এই কাৰ্যসূচীৰ জৰিয়তে স্বাধীনতাৰ গৌৰৱ উজ্জ্বল ইতিহাসক স্মৰণ কৰা হয়। কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত শিলচৰতো আজি তিৰংগা সমদল উলিওৱা হয়। ইয়াৰ অংশ হিচাপে গান্ধীবাগ উদ্যানত সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন কৰা হয়। জিলা প্ৰশাসন আৰু আৰক্ষীৰ উপৰি NCC, NSS, অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান, নাগৰিক সংগঠন, জিলা ক্ৰীড়া বিভাগ আৰু অন্যান্য বিভাগৰ প্ৰতিনিধিসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ বিভিন্ন জিলাত আজি হস্তী দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি এই দিৱস পালন কৰা হৈছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে সুৰক্ষিত পৰিৱেশ, অনুকূল পথ, সুৰক্ষিত হাতী তথা মোৰ হাতী মোৰ ঐতিহ্য। এই দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যক, বুঢ়াপাহাৰ জীপ চাফাৰী সন্থাৰ সামূহিক উদ্যোগত উদ্যানখনত আজি চাফাই অভিযান চলোৱা হয়। মানস ৰাষ্ট্ৰীয় উদ্যানতো হস্তী দিৱস উপলক্ষে বাঁহবাৰী সংমণ্ডলৰ মহল শিবিৰত বন্দীহাতীৰ কল্যাণ আৰু মাউতসকলৰ জ্ঞান বিনিময়ৰ উদ্দেশ্যে হস্তী স্বাস্থ্য আৰু মত বিনিময় মানস ৰাষ্ট্ৰীয় উদ্যানতো হস্তী দিৱস উপলক্ষে বাঁহবাৰী সংমণ্ডলৰ মহল শিবিৰত বন্দীহাতীৰ কল্যাণ আৰু মাউতসকলৰ জ্ঞান বিনিময়ৰ উদ্দেশ্যে হস্তী স্বাস্থ্য আৰু মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও পশু চিকিৎসক আৰু হস্তী বিশেষজ্ঞই অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে মানস ৰাষ্ট্ৰীয় উদ্যানত কমেও 1700টা বনৰীয়া হাতী, 59টা পোহনীয়া হাতী আৰু 63টা বন্দী হাতী আছে। গোৱালপাৰা জিলাতো আজি বিশ্ব হস্তী দিৱস পালন কৰা হৈছে। জিলাখনৰ ঐতিহাসিক উৰ্পদ বিলৰ কাষৰীয়া গাঁও চামাগুৰিত আজি এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আগশাৰীৰ প্ৰকৃতি সংৰক্ষণমূলক স্বেচ্ছাসেৱী সংস্থা নেচাৰ্চ বেকনৰ উদ্যোগত আজি বিয়লি হাতীৰ সুৰক্ষা আৰু বিচৰণস্থলী সংৰক্ষণ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন কৰা হৈছে। তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বিশ্ব হস্তী দিৱস উপলক্ষে দ্য গ্ৰীণ গ্ল' নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত আৰু পতঞ্জলী যোগপীঠ, SSB তথা বাক্সা জিলা বন প্ৰাধিকৰণৰ যৌথ সহযোগত সজাগতা সভা অনুষ্ঠিত হয়। সভাত বনৰীয়া হাতীৰ সুৰক্ষা আৰু হাতী মানুহৰ সংঘাত ৰোধ সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি দৃশ্য শ্ৰব্য মাধ্যমৰ সহায়ত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বনৰীয়া হাতী সংৰক্ষণৰ দিশসমূহৰ বিষয়ে অৱগত কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ থং নকবে হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়তো বিশ্ব হস্তী দিৱসৰ লগত সংগতি ৰাখি সজাগতা আৰু জনসম্পৰ্ক কাৰ্যসূচী অনুষ্ঠিত হয়। মানুহ আৰু হাতীৰ মাজৰ সংঘাত হ্ৰাস কৰি সহাৱস্থান গঢ়ি তোলাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজিৰ কাৰ্যসূচীত গুৰুত্ব আৰোপ কৰা হয়। ৰাজ্যৰ কৃষি, জলসিঞ্চন আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি দৰং জিলাৰ মঙ্গলদৈ 2 নম্বৰ মাজগাঁৱত অসম মাখানা মূল্য শৃংখল প্ৰকল্পৰ অধীনত নাবাৰ্ডৰ পৃষ্ঠপোষকতাত মাখানা উৎপাদনস্থলী পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰি কয় যে অসমত মাখানা খেতিৰ যথেষ্ট সম্ভাৱনীয়তা আছে। তেওঁ অসমত থকা পুখুৰী, বিল, জলাশয় আদিত মৎস্য উৎপাদনৰ সমান্তৰালকৈ মাখানা উৎপাদন কৰি অতিৰিক্তভাৱে লাভৱান হ'বলৈ যুৱ প্ৰজন্মক আহ্বান জনায়। তেওঁ লগতে কয় যে কেৰালা, বেংগালুৰু, হায়দৰাবাদ আদি চহৰলৈ চাকৰিমুখী হৈ যোৱাৰ পৰিৱৰ্তে যুৱ প্ৰজন্মৰ কৃষি কৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰি আত্মনিৰ্ভৰশীল হ'ব পাৰে। তেওঁ কয় যে বৰ্তমানৰ 21% কৃষিভূমিত উপলব্ধ জলসিঞ্চনৰ পৰিমাণ আগন্তুক 5 বছৰত 41% বৃদ্ধি কৰা হ'ব। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে মঙ্গলদৈৰ নগৰবাহীত মুখ্যমন্ত্ৰীৰ উৎকোষ বঁটাৰ অধীনত চিৰসেউজী মহিলা আৰু দৰঙী মহিলা কৃষক উৎপাদক কোম্পানীৰ অধীনৰ এটা সৰিয়হ

0: উদ্যোগ পরিদর্শন করে।
1: মাখানার অসমত বিপুল সম্ভাবনা আছে, কারণ অসমত খাল বিল জলাশয়ে ভর্তি। গতিকে মাখানাত আমি প্রত্যেকটো পুখুরীত, আমি দুবিঘা মাটির পুখুরীত এবিঘা মাটির আমি মাখানা খেতি করব পাৰো। মাছত যদি 1 লাখ টাকা ইনকাম হল এবিঘাত, আমি মাখানাত 50,000 করব পাৰো। আর মাখানাত মাত্র ছটিয়াই দিব লাগে, না সার দিব লাগে, না পানি দিব লাগে, না বানপানিয়ে মারিব পারে, না গরু ছাগলিয়ে মারিব পারে।
0: বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ 4খন বান ক্ষতিগ্ৰস্ত জিলাৰ জনসাধাৰণক বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় আবেদন 30 আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহ্বান। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধৰ্ঘ্য তিৰংগা অভিযান পূৰ্ণ গতিত ৰূপায়ণ। বিশ্ব হস্ত দিৱস উপলক্ষে আজি ভিন ভিন কাৰ্যসূচীৰ আয়োজন আৰু অসমত মাখানা খেতিৰ যথেষ্ট সম্ভাৱনীয়তা আছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়া দায়িত্ব ডিউটি ৰুমত আছে তুলিকা দেৱী, নিয়ন্ত্ৰণ কক্ষত আছে অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, কৌস্তভ দাস, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু মায়ামণি শৰ্মা। ট্ৰেন্সমিটাৰত আছে ৰমেন কুমাৰ শৰ্মা আৰু ধ্ৰুৱজ্যোতি বৰ্মন। FM ট্ৰেন্সমিটাৰত আছে সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল শৰ্মা। আমাৰ পাছৰ অনুষ্ঠান এতিয়া শুনিবলৈ পাব।
3: সকললৈ নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ গয়া মহিলাৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ চিপাঝাৰৰ বৰদলগুৰি অঞ্চলৰ এগৰাকী আত্মসহায়ক গোটৰ সদস্যৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে প্ৰবাল কুমাৰ শৰ্মাই।
4: আজিৰ গয়া মহিলাৰ অনুষ্ঠানত আত্মসহায়ক গোটৰ সদস্যক আমন্ত্ৰণ কৰি আনিছোঁ। প্ৰথমে পৰিচয় হ'ল, আপোনাৰ পৰিচয়টো দিয়কচোন বাৰু।
5: হয় নমস্কাৰ, মোৰ নাম ভাগ্যশ্ৰী দেৱী, মোৰ ঘৰ বৰদলগুৰি কবিচুৱাত হয়।
4: আৰু আপুনি কি কৰে, আপোনাৰ গোটেই কি কৰে বা আপুনি নিজাববীয়াকৈ কি কৰি আছে?
5: নিজাববীয়াকৈ মই আচাৰৰ ব্যৱসায় আৰম্ভ কৰিছোঁ লাহে লাহে।
4: গোটটোৰ নামটো কি বাৰু আপোনাৰ?
5: জ্যোতিৰূপা আত্মসহায়ক গোট।
4: জ্যোতিৰূপা আত্মসহায়ক গোট,
5: সদস্য আমাৰ 12 জনী আছে।
4: আৰু কাম কি কৰে?
5: কাম মানে সকলোৱে
4: নিজৰ কাম আছে,
5: হাঁহ চৰাই বা সেই কিছুমান শিপিনী আছে এনেকুৱাকৈ আৰু।
4: আৰু আপুনি নিজে আচাৰ তৈয়াৰ কৰে? এতিয়া গোটটো চলাওঁতে আপোনালোকৰ যিবিলাক ধৰক নিয়ম থাকে, সেই নিয়মখিনি মানি চলেনে বাৰু?
5: সকলোৱে মানিছে।
4: কি কি আপোনাক যিখন ধৰক বহীৰ প্ৰয়োজন হয়, 5খন বহী বিশেষকৈ লাগে, সেইকেইখন বহী আপোনালোকে মানি হেৰি কৰিছে?
5: হয় হয়, আমি সকলোৱে মানে নিয়ম অনুযায়ী গৈ আছোঁ গোটটো।
4: আৰু গোটটোৱে আপোনাৰ কামখিনিত কেনেকৈ সহায় কৰিছে? আপোনাৰ কামৰ বিষয়ে সুধিম বিশদভাৱে, কিন্তু গোটটোৱে আপোনাক কেনেকৈ সহায় কৰি আছে?
5: মানে বেংক একাউণ্টবিলাকত যে হেৰি কৰে, বেংক একাউণ্ট মানে পইচাবিলাক সোমাই দিয়ে, তেনেকৈও সহায় পাইছোঁ মই তেওঁলোকৰ পৰা।
4: আৰু ঋণ আদি প্ৰয়োজন হ'লে ঋণো পাইছে?
5: হয় পাইছোঁ, সেইখিনি সুবিধা পাইছোঁ আৰু গোটৰ পৰা।
4: আপুনি আচাৰ তৈয়াৰ কৰিছে, কি কি কি ধৰণে কৰিছে আৰু এই কামটোত আপুনি কেতিয়াৰ পৰা লাগিলে?
5: আচাৰ 5-6 বছৰমান হৈছে।
4: 6 বছৰমান হৈছে।
5: মই মানে চিপাঝাৰ ব্লকৰ আত্মসহায়ক গোটৰ জৰিয়তে মংগলীত এটা ট্ৰেইনিং হৈছিলে, তাত প্ৰায় আমি 50 জনীমান মহিলা আছিলোঁ। তাৰপৰা আমি আচাৰ কেনেকৈ বনাই কেনেকৈ বিক্ৰী কৰিব পাৰি সকলোখিনি তেওঁলোকৰ পৰা শিকিছোঁ।
4: এইটো যিটো প্ৰশিক্ষণ আছিল, ক'ত হৈছিলে এইটো?
5: মংগলদৈ মহাবিদ্যালয়।
4: আৰু 50 গৰাকী মানে আপোনালোকৰ অঞ্চলৰ নে ক'ৰ পৰা?
5: মানে বেলেগ বেলেগ অঞ্চলৰ পৰা আহিছিলে গোটেই।
4: কিমান দিনীয়া প্ৰশিক্ষণ আছিলে এইটো?
5: এইটো 7 দিনীয়া আছিলে।
4: 7 দিনৰ প্ৰশিক্ষণ আছিলে। তাৰপিছত আপুনি এই প্ৰশিক্ষণ লোৱাৰ পিছত আপুনি আচাৰ বনাবলৈ
5: লাহে লাহে
4: আচাৰ তৈয়াৰ কৰিবলৈ আপোনালোকে আৰম্ভ কৰিলে। এতিয়া কিহৰ কিহৰ আচাৰ কৰে?
5: ছিজন অনুযায়ী জলফাই টাইমত জলফাই, ঔটেঙা, নেমু টেঙা, আমলখি
4: ভালে। আৰু এই যে আপুনি ফল মূলৰ কৰিলে, জলফাইৰো কৰে, নেমু টেঙাৰ কৰে, সেই ফলবিলাক ক'ৰ পৰা আহৰণ কৰে?
5: সেইবিলাকেই মানে ঘৰৰ পৰাও কেতিয়াবা হৈ যায়, কিছুমান ঘৰতে হয়, কেতিয়াবা একো নোপোৱা বজাৰৰ পৰা লৈ
4: আহোঁ, স্থানীয় বজাৰৰ পৰা সংগ্ৰহ কৰোঁ। আৰু আচাৰ বনাওঁতে আৰু কিবা অন্য অন্য ধৰক আপোনাৰ বটলটোৱে লাগিল আৰু বেলেগ মছলা পাতি লাগিল?
5: হেৰি কৰোঁ মানে কিনি আনো আৰু, কিনি আনি
4: স্থানীয় বজাৰৰ পৰা কিনি আনে, অন্য ঠাইৰ পৰা?
5: নাই নাই, স্থানীয় বজাৰৰ পৰা কিনো।
4: হয়, আৰু লেবেলিং কৰে, সেইখন ক'ত চপায়? তাতে প্ৰেছত,
5: তাতে আছে,
4: তাতে মানে গোটেইখিনি কাম আপোনাৰ নিজৰ ঠাইতে হৈ যায়, কিন্তু বিক্ৰী কামটো ক'ত কৰে, ক'ত বজাৰখন ক'ত আপোনাৰ?
5: বিক্ৰী কামটো মই

0: অৰ্ডাৰ আহে, অৰ্ডাৰ ৰাখোঁ, তেনেকৈ বিক্ৰী কৰা যায়।
1: অৰ্ডাৰ মানে বাহিৰৰ পৰা আহে নে
0: তাৰ পৰা, স্থানীয়ৰ পৰাই হয়।
1: এইধৰণে আমি কামটো আগবঢ়াই লৈ গৈ আছে। এতিয়া যদি ধৰক কোনোবা আমাৰ যি এই অনুষ্ঠান শুনি আছে, কোনোবা মহিলাই যদি এই ধৰণৰ আচাৰৰ এটা ব্যৱসায় কৰিব বিচাৰে, তেওঁ কি ধৰণে আগবাঢ়িব লাগিব, তেওঁলোকক অকণমান আপোনাৰ অভিজ্ঞতাৰ পৰা কওকচোন বাৰু।
0: আগুৱাই আহক, এনেকুৱা প্ৰশিক্ষণ যাতে মানে এনেকুৱা যদি হেৰি হয়, আমাৰ দৰে যেনেকৈ আমাক শিকালে তেনেকুৱা যদি হেৰি পাই যায়, প্ৰশিক্ষণ দিয়া তেওঁলোককো পায়, তেতিয়াহ'লে ওলাই আহক, তেওঁলোক আহি তেওঁলোকে নিয়ে নিজৰ কামখিনি কৰিব পাৰিব
1: আৰু। প্ৰশিক্ষণটো লোৱাৰ খুবেই প্ৰয়োজন,
0: প্ৰশিক্ষণ ল'বই লাগিব।
1: প্ৰশিক্ষণ লৈ এটা গোট খুলি ল'বও পাৰে। আচাৰ কৰোঁতে মানে কি কি ক্ষেত্ৰত বেছি সাৱধান হ'ব লাগে?
0: মাখি পৰে নে কেতিয়াবা আচাৰবিলাক মেলি দিলে বা মাখি পৰে, তেনেকুৱা হৈ যায়। কিন্তু আচাৰৰ যদি আমি যেনে জলফাই আচাৰটো বনাব খুজিছোঁ, জলফাই আচাৰ যদি আমি বনাব লাগে, ফাৰ্ষ্ট আমি ভালদৰে ধুই ল'ব লাগিব, চাফ চিকুণকৈ ধুই অলপ সিজাই পিনে হালধি অলপ সানি ৰ'দত মেলিব, হালধি সানিলে মানে মাখি নপৰে,
1: তেনেকুৱা হালধিটো সানি ল'ব লাগে।
0: হয়,
1: আৰু তাৰপিছত ধৰক এইবিলাকক সিদ্ধ কৰিব লাগে,
0: সিদ্ধ কৰিব লাগে মানে বেছি ৰ'দত দিব লাগে, তাৰ ৰ'দত 2-3 ঘণ্টা ৰ'দত দিব পাৰি। বেছি ৰ'দ খোৱালে মানে জলফাইটো টান হৈ যায়, টান হ'লে ভাল নালাগে। নেমু টেঙা,
1: নেমু টেঙাটো আপুনি কেনেকৈ কৰিছে?
0: নেমু টেঙাটো ভালদৰে ধুই ল'ব লাগে, ধুই লৈ চাফ চিকুণ কৰি নিমখ পানীত তাতে মানে তিয়াই থ'ব লাগে, তাতে 5 দিনমান ৰখাৰ পিছত তাৰ পৰা উঠাই আনি আকৌ অলপ নিমখ দি মানে আইনাৰ বৈয়ামত তেনেকৈ থৈ দিব পাৰি,
1: তেনেকৈ তাৰপিছত আৰু সেইধৰণে বিক্ৰী কৰিব পাৰে। আপুনি একদম আৰম্ভণিৰ পৰা এনেকৈ বটলতে বিক্ৰী কৰিছে নে
0: আৰম্ভণি পলিথিন আছিলে,
1: কিমান পৰিমাণৰ জলফাই লাগিব তেতিয়াহ'লে?
0: তেতিয়া জলফাই কেজি চিষ্টেমত অনা যায়, ধৰক মই 10 কেজি আনিলোঁ, কিন্তু কম কমকৈ বনাওঁ,
1: তেতিয়া কমকৈ বনাইছিলোঁ, এতিয়াতো বেছি আপোনাৰ বহুত বাঢ়ি গ'ল। এতিয়া আপুনি জলফাই কিমান আনে?
0: এতিয়াও তেনেকৈয়ে আনো, খালি মানে কম কমকৈ মই আৰম্ভ বস্তুটো বনাব আৰম্ভ কৰিলোঁ।
1: মানে 10,000 জলফাই কিমান কেজি আনে মানে জলফাই?
0: তেতিয়া মই ধৰি লওক আপোনাৰ 30-40 কেজি এনেকৈ অনা হৈছে।
1: এতিয়া অনা হৈছে আৰু কিমান দিনৰ মূৰে মূৰে আনিব লাগে এইটো?
0: এইটো মানে এমাহ,
1: এমাহৰ মূৰে মূৰে আপোনাক জলফাইটো লাগি থাকে, 30-40 কেজি লাগি থাকে, সেইটো বজাৰত পোৱা যায়,
0: বজাৰ পোৱা যায়।
1: মানে যথেষ্টখিনি জলফাইৰ বজাৰখন তাতে আছে, জলফাই কেঁচা জলফাইৰ বজাৰখন তাতে
0: আছে,
1: আপোনালোকে আপুনি ঘৰত থকা বুলিও ইতিমধ্যে কৈছে। আৰু নেমু টেঙা কিমান লাগে ধৰক প্ৰতি মাহে আপোনাক কিমান দৰকাৰ হয় এতিয়া?
0: নেমু টেঙাটো ইমান হেৰি নহয়, এইটো বস্তু থাকিয়ে যায় ঘৰত, মানে বহুদিন খাব পাৰি নে,
1: গতিকে এই ইমানখিনি আচলতে বজাৰখন তাতে লাগিব, কেঁচামালটো আপোনাক লাগিব নহয় জানো। গতিকে কোনোবা এগৰাকী ধৰক আপোনাৰ আচাৰৰ ব্যৱসায় কৰিব বিচাৰিছে, গতিকে কেঁচামালৰ বজাৰখন তাতে আছে নে নাই সেইটো চাব লাগিব। তাৰপিছত পঞ্জীয়নৰো প্ৰয়োজন থাকে,
0: থাকে,
1: আপুনি কৰিছেনে বাৰু?
0: নাই কৰা এতিয়া,
1: মানে কৰিম বুলি ভাবিছে,
0: ভাবিছোঁ।
1: ক'ত কৰিব?
0: মংগলতে কৰা
1: যাব, মংগলতে কৰা যাব, গতিকে পঞ্জীয়নৰ খুব প্ৰয়োজন নহয় জানো, যিহেতু আপুনি নিজৰ গাঁৱৰ ওচৰে পাজৰে বিক্ৰী কৰি আছে। কিন্তু 10,000 আপুনি বটল যদি বিক্ৰী কৰে, নিজৰ পঞ্জীয়নৰ প্ৰয়োজন আছে, বহুখিনি আপুনি কৰি আছে। আৰু কি আপোনাৰ পৰিয়ালৰ কথা কওকচোন বাৰু?
0: হয়, মোৰ হাজবেণ্ড আৰু ছোৱালী 10 বছৰীয়া ছোৱালী এজনী আছে।
1: তেওঁলোকে আপোনাক কেনে ধৰণে সহায় কৰিছে?
0: ছোৱালীজনী
1: সৰু ছোৱালী, আপোনাৰ স্বামীয়ে কি ধৰণে সহায় কৰিছে?
0: তেওঁ মোক বহুতখিনি হেল্প কৰে সকলো কথা, তেওঁৰ পৰাই সহায় পাই মই ইমানখিনি আগবাঢ়িছোঁ। মানে আচাৰ বনোৱা কামটোতো সহায় কৰে, বা কেতিয়াবা ভাত বনোৱা কিবা তেনেকুৱা সকলো ক্ষেত্ৰতে,
1: সকলো ক্ষেত্ৰতে আপুনি সহায় কৰে, সেইটো এটা অতি গুৰুত্বপূৰ্ণ কথা নহয় জানো। ঘৰৰ মানুহখিনি যদি মহিলাসকলক সহায় কৰে, পৰিয়ালটো যদি সহায় কৰে, তেতিয়াহ'লে মহিলাসকল আগবাঢ়ি যাব পাৰে নিজৰ নিজৰ ক্ষেত্ৰত, সেইটো এটা অতি গুৰুত্বপূৰ্ণ কথা। আৰু ধৰক বজাৰখন চাই দিয়াতো তেওঁ সহায় কৰে, চাগে বস্তুখিনি দিব যাব লাগে, বজাৰ কেঁচামালটো অনাত সহায় কৰে বা বস্তু বিক্ৰী কৰাত সহায় কৰি দিয়ে। সেইখিনি আমাৰ মহিলাসকলৰ পৰিয়ালসকলে যদি সহায় কৰে, তেতিয়াহ'লে তেওঁলোক বেছি কাম কৰিব পাৰিব। আৰু যিটো আপোনালোকৰ আত্মসহায়ক গোট, আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাৰ একেধৰণৰ কামটো নহয়, কি কি কৰে বাকী?
0: আমাৰ হাঁহ মুৰ্গীৰ ফাৰ্ম আছে, কিছুমানৰ তাঁত শাল বয়,
1: প্ৰত্যেকৰে বেলেগ বেলেগ, কেনেকৈ লগ হয়, কি কাম কৰে?
0: লগ হয় মানে এবাৰ আমি কেঁচু সাৰ যে সেইটো কাম কৰিছিলোঁ,
1: মানে গোটেই গোটটোৰ সদস্য সেই কামটোত কাম জড়িছিল,
0: যিখিনি টাইম পাওঁ।
1: তাৰমানে কেঁচু সাৰ আপোনালোকৰ সদস্যসকলে লগ হৈ কেঁচু সাৰ উৎপাদন কৰে, আৰু অন্য কিবা
0: নাই? তাঁত বয়,
1: তাঁত বয়টো বাৰু নিজৰ নিজস্ব আগত আহি

0: কিন্তু গোটৰ সদস্যখিনি লগ হৈ পেলাই কেঁচুৱা
1: কেঁচুৱা
0: ৰাখে।
1: হাঁহটোহে
0: আৰু গৰু ছাগলী গোটৰ পৰা কিবা ৰাখিছে নেকি?
1: নাই,
0: গোটৰ
1: এতিয়ালৈকে
0: ৰখা
1: কৰা
0: নাই,
1: নাই।
0: কিন্তু
1: নাই,
0: সদস্যসকলৰ নিজৰ নিজকে
1: সদস্যসকল
0: আছে। ঋণ লোৱাৰ কি ব্যৱস্থা আছে আপোনালোকৰ?
1: ঋণ লোৱা গ্ৰামীণ বিকাশ বেংকৰ পৰাই লোৱা হৈছে।
0: লৈছেনে আপোনালোকে?
1: হয়, লৈছোঁ লৈছোঁ। এবাৰ 2 লাখ দিলে, সেইটো মানে যেতিয়া ঋণ শেষ হৈ গ'ল আকৌ নেক্সট আকৌ দিছে, তেনেকৈ আৰু।
0: মানে ঋণটো আপুনি শুধাব লাগিব নহয় জানো?
1: হয় হয় লাগিব
0: ঋণ উভতাই দিলেহে আকৌ ঋণ দিব।
1: হয় ঋণ দিব হয়।
0: এই ক্ষেত্ৰত মহিলাসকল বা আত্মসহায়ক গোটসকল সাৱধান হ'ব লাগে, কাৰণ
1: সাৱধান
0: যদি নিৰৱচ্ছিন্নভাৱে যদি ঋণটো লাভ কৰি থাকিবলৈ হ'লে
1: হয়
0: আগতে লোৱা ঋণখিনি পৰিশোধ কৰিব লাগিব। কি কয়?
1: সেইটো কৰি আছোঁ এতিয়া।
0: আৰু কৈছোঁ কিন্তু কোনোৱে নকৰেও নহয় জানো? গতিকে এই ক্ষেত্ৰত আপুনি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। এই ক্ষেত্ৰত ভাগ্যশ্ৰী দেৱীৰ কি অভিজ্ঞতা, কি ধৰণে কয়?
1: কাৰণ চিভিলটো বেয়া হৈ যায় যদি সময়ত যদি ঋণটো আমি দিওঁ, ঘূৰাই দিব নোৱাৰোঁ। সকলোৱে যাতে গুৰুত্ব দিয়াটো প্ৰয়োজন আৰু।
0: গতিকে ভাগ্যশ্ৰী দেৱী আজি আহি আপোনালোকৰ নিজৰ অভিজ্ঞতাৰ বিষয়ে আমাৰ মহিলাসকলক, গঞা মহিলাসকলক ক'লে। আমি আশা কৰিছোঁ আমাৰ শ্ৰোতাসকল, আমাৰ গঞা মহিলাসকল উপকৃত হৈছে, বহুখিনি কথা আমাক কৈছে। গতিকে আপোনালোকক অশেষ ধন্যবাদ। অতি ব্যস্ত কামৰ পৰা আঁতৰি আহি আমাৰ ষ্টুডিঅ'লৈকে আহিছে আৰু আহি পেলাই নিজৰ অভিজ্ঞতা ব্যক্ত কৰিলে, তাৰ বাবে অশেষ ধন্যবাদ।
1: নমস্কাৰ।
2: ইমানপৰে শ্ৰোতাসকলে চিপাঝাৰ বৰদলগুৰি অঞ্চলৰ এগৰাকী আত্মসহায়ক গোটৰ সদস্যৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰবাল কুমাৰ শৰ্মাই। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ চিপাঝাৰ ঘোঁৰাবন্ধা অঞ্চলৰ অনিমা দেৱী আৰু সংগীবৃন্দৰ কণ্ঠত বিয়া গীত।

0: হৰিবোলা হৰিবোলা হৰিবোলা হৰিবোলা হৰিবোলা হৰিবোলা।
1: চিপাঝৰ ঘোঁৰাবন্ধৰ অনিমা দেৱী আৰু সংগীতবৃন্দৰ কণ্ঠত বিয়া গীত শুনিলে। আজিলৈ আমাৰ সময় হৈ আহিল। গয়া মহিলাৰ অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। সহস্ৰাব্দী দত্তৰ সহযোগত আজিৰ অনুষ্ঠানৰ প্ৰযোজনা উৎপল বৰাৰ।
2: গয়া মহিলাৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি।

আজি নিশা চাৰে ন বজাৰ সাহিত্য চৰা অনুষ্ঠানত গায়ত্ৰী ডলেৰ চুটি গল্প আৰু বিমল কুমাৰ শৰ্মাৰ কবিতা পাঠ, অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰভাল কুমাৰ শৰ্মাৰ। কণ্টেক্ট পাছতে অৰ্থাৎ 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে সমাজ বিজ্ঞানৰ পাঠ বংগ বিভাজন আৰু স্বাধীনতা আন্দোলনৰ প্ৰথম খণ্ড যুগুতাই আগবঢ়াইছে পৰশজ্যোতি হাজৰিকাই। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত বানৰ পাছত ল'ব লগা কৃষি ব্যৱস্থাপনা এই বিষয়ে এটি আলোচনাত ভাগ ল'ব অৰুণিমা দেৱ চৌধুৰী আৰু সঞ্জীৱ শইকীয়াই। হাত ধৰিব মানসজ্যোতি বৰাই, প্ৰযোজনা উৎপল বৰাৰ। 6:40 আৰু 7:05 বৃন্দগান। 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত গুৰেণ দেউৰীৰ কণ্ঠৰ তিৱা গীত। নিশা 8:02 প্ৰচাৰ হ'ব ধাৰাবাহিক নাট কালকুটৰ দ্বিতীয় খণ্ড, ৰচনা ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। নিশা 8:30 আধুনিক গীত। 9:00 অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। নিশা 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত ভৱেন্দ্ৰনাথ শইকীয়াৰ জীৱনৰ বিষয়ে কিছু কথা আগবঢ়োৱা হ'ব। সন্ধিয়া 7:45 আধুনিক গীতৰ অনুষ্ঠানত মনোজ দাসৰ কণ্ঠৰ গীত শুনিবলৈ পাব। সেয়া আছিল আমাৰ আজিৰ অনুষ্ঠান পৰিস্থিতি। কাইলৈ নিশা 10:00 ডিজিটাইজিং অসম এই বিষয়ে এটি আলোচনাত ভাগ ল'ব মৃণাল তালুকদাৰ, ডাক্টৰ নাৰায়ণ শৰ্মা আৰু ঋতুপৰ্ণ দাসে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত অসমৰ হাতী সংৰক্ষণ আৰু ইয়াৰ ভৱিষ্যত এই বিষয়ে আলোচ কৰিব বিভূতি প্ৰসাদ লহকৰ আৰু হিতেন কুমাৰ বৈশ্যই। আগ ধৰিব গীতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 অনুপ হাজৰিকাৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব। সন্ধিয়া 7:20 সংস্কৃত কথিকাৰ অনুষ্ঠানত ডক্টৰ ৰাজেন্দ্ৰনাথ শৰ্মাৰ কথিকা বেদান্তমূল বেদহ শুনিবলৈ পাব। সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত বান অধ্যুষিত অঞ্চলৰ বাবে আপদকালীন ধানৰ কৃষি কাৰ্য এই বিষয়ে আলোচ কৰিব ডক্টৰ হিমাদ্ৰী ৰাভা আৰু ডক্টৰ পল্লৱী ডেকাই। আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। লগতে আছে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 5:45 শিক্ষকৰ অনুষ্ঠানত ডক্টৰ প্ৰবীণ দাসৰ কথিকা গণিত শিক্ষণত পৰীক্ষাগাৰৰ প্ৰয়োগ। সন্ধিয়া 5:25 হিন্দী কথিকাৰ অনুষ্ঠানত পূজা দাসৰ কথিকা এক ভাৰত শ্ৰেষ্ঠ ভাৰত। দিনৰ 12:30 ৰেডিঅ' বুলনি অনুষ্ঠানৰ

স্বাস্থ্য শিতানত মায়োপিয়া রোগ আর ইয়ার চিকিৎসা এই বিষয়ে ডাক্তার নীলোৎপলা দেউৰী তেখেতৰ সৈতে হোৱা সাক্ষাৎকার শুনবলে পাব। সাক্ষাৎ গ্রহণ ভাস্বতী কলিতার পুৱা 8:30 গিৰিমালিকা অনুষ্ঠানত কাইলৈ শিল্পী পুলক বেনার্জী, দীপাঞ্জলি ডেকা, দিলীপ চৌধুরী, তৰুলতা দেৱী আৰু শান্তনু গোস্বামী। পুৱা 7:30 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত ভবেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে যুগুতোৱা আদি অনুষ্ঠান শুনিবলৈ পাব প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 9:20 পোনপটীয়া ফোন ইন কল্পতৰু অনুষ্ঠান শুনিবলৈ পাব। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত সহা জীৱনৰ সেউজীয়া গল্প আগবঢ়াব কস্তুৰীমা দাস আৰু স্নেহা পাঠকে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক বিদ্যাৰ্থীৰ অনুষ্ঠান।

0: দশমমানৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান আৰম্ভ কৰিছো। ছাত্ৰ ছাত্ৰীসকল, আজি আমি সমাজ বিজ্ঞানৰ এটি পাঠ আলোচনা কৰিবলৈ লৈছো, বংগ বিভাজন আৰু স্বদেশী আন্দোলন। এই পাঠৰ কিছু অংশ এয়া আলোচনা কৰিব গুৱাহাটীৰ কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পৰকজ্যোতি হাজৰিকাই। শুনাচোন।
1: নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে আছা। আজি আমি দশম শ্ৰেণীৰ ইতিহাস খণ্ডটিৰ অন্তৰ্গত প্ৰথম অধ্যায়টো অৰ্থাৎ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ তোমালোকে মন দি শুনিবা হওক। তোমালোকে বংগ বিভাজনৰ কথা নিশ্চয় শুনিছা, আৰু এই বংগ বিভাজন হ'ল ভাৰতৰ ইতিহাসৰ এক যুগান্তৰকাৰী ঘটনা। এই বিভাজনৰ দ্বাৰা ব্ৰিটিছ চৰকাৰে বিশাল বংগ প্ৰদেশক দুভাগ কৰি দুখন প্ৰদেশ সৃষ্টি কৰিছিল, আৰু ব্ৰিটিছৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সৰ্বভাৰতীয় প্ৰেক্ষাপটত এক জনসংগ্ৰামৰ সূচনা হৈছিল। তোমালোকৰ নিশ্চয় চিপাহী বিদ্ৰোহৰ কথা মনত আছে, নহয় জানো? গতিকে এই চিপাহী বিদ্ৰোহৰ পিছতেই বংগ বিভাজনক দ্বিতীয়টো উল্লেখনীয় ঘটনা হিচাপে আমি উল্লেখ কৰিব পাৰোঁ, কাৰণ এই বংগ বিভাজনে ব্ৰিটিছ শাসিত ভাৰতবৰ্ষত এক প্ৰবল আলোড়নৰ সৃষ্টি কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা যে এই বংগ বিভাজন লৰ্ড কাৰ্জনে সংঘটিত কৰিছিল 1905 চনত। লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ্থে বংগ প্ৰদেশৰ আয়তন সৰু আৰু প্ৰয়োজনৰ খাতিৰত অসমৰ ভৌগোলিক আয়তন বৃদ্ধি কৰাৰ যুক্তি দাঙি ধৰি বংগ বিভাজন আঁচনি কাৰ্যকৰী কৰিব বিচাৰিছিল। কিয়নো বংগভংগ আঁচনিৰ যোগেদি ব্ৰিটিছ চৰকাৰে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু, বাঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে কি কৰিব বিচাৰিছিল, সংখ্যালঘু অৰ্থাৎ তেওঁলোকক কম সংখ্যাত ভাগ কৰিব বিচাৰিছিল। আৰু এই উদ্দেশ্য আগত ৰাখিয়েই বংগ বিভাজনৰ যোগেদি ৰাজনৈতিক চেতনাসম্পন্ন হিন্দু বঙালীসকলক পংগু কৰি জাতীয়তাবাদ বিকাশৰ পথত হেঙাৰ দিব বিচাৰিছিল। কাৰণ তোমালোকে জানা যে আমাৰ বংগ দেশতেই জাতীয়তাবাদৰ প্ৰধান প্ৰাণকেন্দ্ৰ আছিল বুলি আমি ক'ব পাৰোঁ। গতিকে এই ৰাজনৈতিক চেতনাসম্পন্ন হিন্দু বাঙালীসকলক পংগু কৰি ইংৰাজ চৰকাৰে কি কৰিব বিচাৰিছিল, জাতীয়তাবাদৰ যিটো বিকাশৰ যিটো পথ তাক ৰুদ্ধ কৰিব বিচাৰিছিল। আৰু কি কৰিব বিচাৰিছিল, এই আঁচনিৰ যোগেদি তেওঁলোকে ৰাজনৈতিক দিশত অনগ্ৰহৰ মুছলমানসকলক ইংৰাজ শাসনৰ প্ৰতি অনুগত কৰিব বিচাৰিছিল। আৰু তাৰোপৰি কি কৰিব বিচাৰিছিল, যে এই বংগ বিভাজনৰ জৰিয়তে তেওঁলোকে ভাৰতীয় সমাজত সাম্প্ৰদায়িকতাৰ বিষ বাষ্প বিয়পোৱাৰ পৰিকল্পনা হাতত লৈছিল। একে সময়তে তেওঁলোকে অৰ্থাৎ ইংৰাজে এই বংগ ভংগৰ কাৰ্য সমাপন কৰি ভাৰতীয়সকলৰ মাজত, প্ৰধানকৈ বাঙালী আৰু বংগ দেশত থকা মুছলমান লোকসকলৰ মাজত এক সাম্প্ৰদায়িকতাৰ বিষ বাষ্প বিয়পাই দিব বিচাৰিছিল। যেতিয়া লৰ্ড কাৰ্জনে এই বংগ ভংগ প্ৰস্তাৱটো গ্ৰহণ কৰিছিল, তেতিয়া 1905 খ্ৰীষ্টাব্দৰ 2 ফেব্ৰুৱাৰীত লৰ্ড কাৰ্জনে বংগ ভংগৰ প্ৰস্তাৱটো অনুমোদনৰ কাৰণে লণ্ডনস্থিত ভাৰত সচিবলৈ প্ৰেৰণ কৰে, আৰু সেই বছৰেই 9 জুন তাৰিখে ভাৰত সচিব জন বডৰিকে তাৰ বাৰ্তাৰ যোগেদি বংগ ভংগৰ প্ৰস্তাৱত অনুমোদন জনায়, আৰু শেষত 1905 চনৰ 16 অক্টোবৰ তাৰিখে

বংগভঙ্গ কাৰ্যকৰী কৰা হয়। এই বংগভঙ্গ আঁচনিখন যে তেওঁলোকে কাৰ্যকৰী কৰিছিল, এই বংগভঙ্গ আঁচনিখনত আচলতে কি আছিল আমি যদি চাওঁ তাত আমি কেইটামান দফা দেখিবলৈ পাম। ইয়াৰে প্ৰথম দফাত কি আছিল, যে প্ৰথম দফাত আছিল যে ৰাজশাহী, ঢাকা আৰু চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসম সংলগ্ন নতুন প্ৰদেশখনৰ নাম পূৰ্ববংগ আৰু অসম হ'ব। দ্বিতীয়তে হ'ল পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ'ব ঢাকা, কাৰণ তোমালোকে জানা যে অবিভক্ত ভাৰতত বৰ্তমানৰ ভাৰত, পাকিস্তান আৰু বাংলাদেশ একেলগে আছিল। গতিকে সেই সময়ত তেওঁলোকে এই বংগভংগ এখন ডাঙৰ প্ৰদেশ আছিল আৰু তাক ভাগ ভাগ কৰি সাম্প্ৰদায়িকতাৰ বিষ বাষ্প বিয়পাব বিচাৰিছিল, লগতে জাতীয়তাবাদৰ যিটো উন্মেষণ আছিল তাক ধ্বংস কৰিব বিচাৰিছিল, আৰু সেইকাৰণে তেওঁলোকে এনেকুৱাবিলাক কাৰ্য হাতত লৈছিল। তৃতীয়তে কি আছিল প্ৰথম দফাটোত, যে পূৰ্ববংগ আৰু অসম প্ৰদেশৰ শাসিত শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গৱৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব, আৰু চতুৰ্থতে হ'ল অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ হস্তান্তৰ কৰা হ'ব। এয়া আছিল প্ৰথম দফাত সন্নিৱিষ্ট তেওঁলোকৰ কাৰ্যসূচীসমূহ। আৰু দ্বিতীয় দফাত আছিল যে পূৰ্ববংগ আৰু অসমৰ বাবে ঢাকাত সুকীয়া উচ্চ ন্যায়ালয় স্থাপন হ'ব, উচ্চ ন্যায়ালয় অৰ্থাৎ আমি যাক হাইকোৰ্ট বুলি কওঁ। দ্বিতীয়তে হ'ল সুকীয়া উচ্চ ন্যায়ালয় স্থাপন নোহোৱা পৰ্যন্ত প্ৰদেশখন কলিকতা উচ্চ ন্যায়ালয়ৰ এক্তিয়াৰভুক্ত হৈ থাকিব, অৰ্থাৎ যেতিয়ালৈকে উচ্চ ন্যায়ালয় ঢাকাত সুকীয়া উচ্চ ন্যায়ালয় স্থাপন কৰা নহয় তেতিয়ালৈকে সেই প্ৰদেশখন কলিকতা উচ্চ ন্যায়ালয়ৰ তলত থাকিব। তৃতীয় দফাত কি আছিল, যে পশ্চিমবংগ, বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰসহ বংগ প্ৰদেশৰ ৰাজধানী কলিকতা হ'ব। আৰু চতুৰ্থ দফাত আছিল 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত বংগ বিভাজনৰ পৰিকল্পনা কাৰ্যকৰী হ'ব। অৰ্থাৎ এনেধৰণৰ এখন আঁচনি প্ৰস্তুত কৰি লৰ্ড কাৰ্জনে বংগভংগ সমাপন কৰিব বিচাৰিছিল। কিন্তু এই বংগভংগৰ অন্তৰালত ইংৰাজৰ যি উদ্দেশ্য আছিল সেয়া আমি ইতিমধ্যে পাই আহিছোঁ নহয় জানো, যে তেওঁলোকে হিন্দু মুছলমানৰ মাজত বিষ বাষ্প বিয়পাব বিচাৰিছিল, যিসকল জাতীয়তাবাদেৰে পৰিপুষ্ট হিন্দু বাঙালীসকলক তেওঁলোকে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল বা তেওঁলোকৰ মাজত বিভাজন আনিব বিচাৰিছিল, এনেকুৱা ধৰণৰ কিছুমান উদ্দেশ্যহে একচুৱেলি বংগভংগৰ অন্তৰালত আছিল। যি কি নহওক, তেওঁলোকে এই বংগভংগৰ আঁচনি কাৰ্যকৰী কৰাৰ লগে লগে কি হৈছিল, সমগ্ৰ বংগদেশত ইংৰাজৰ বিৰুদ্ধে এক প্ৰবল জাগৰণৰ সৃষ্টি হৈছিল। বংগবাসীৰ ইচ্ছাৰ বিপৰীতে ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ পৰিকল্পনা হাতত লৈছিল, আৰু বংগদেশৰ সেই সময়ৰ যিসকল কীৰ্তি সন্তান আছিল, সুযোগ্য সন্তান আছিল, যেনে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বিপিন চন্দ্ৰ পাল, অৰবিন্দ ঘোষ, ৰবীন্দ্ৰনাথ ঠাকুৰ, এই ব্যক্তিসকলে কি কৰিছিল, ব্ৰিটিছ চৰকাৰৰ বংগ বিভাজনৰ যিটো কুটিল চক্ৰান্ত তেওঁলোকে বুজি পাইছিল আৰু তেওঁলোকে জনতাৰ মাজত এই চক্ৰান্ত প্ৰচাৰ কৰি বংগ বিভাজনৰ বিৰুদ্ধে জনজাগৰণ গঢ়ি তুলিবলৈ সক্ষম হৈছিল, কাৰণ তেওঁলোকে বুজি পাইছিল যে এই বংগ বিভাজনৰ আঁৰত ইংৰাজৰ কি উদ্দেশ্য নিহিত হৈ আছিল, আৰু সেইকাৰণে তেওঁলোকে ইয়াৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰি তুলিছিল। এই বংগ বিভাজনৰ বিৰুদ্ধে জনমত গঠনৰ বাবে তেওঁলোকে পোনপ্ৰথমে জনতাৰ পৰা স্বাক্ষৰ গ্ৰহণ কৰিছিল আৰু এনেধৰণে তেওঁলোকে জনসাধাৰণক বংগ বিভাজনৰ বিৰুদ্ধে সজাগ কৰি তুলিছিল। কিন্তু চৰকাৰৰ ফালৰ পৰা বংগচ্ছেদ কাৰ্যক পৰিণত কৰাৰ যিটো মনোভাৱ সেয়া স্পষ্টকৈ প্ৰকাশ পোৱাৰ পিছত বংগদেশত চৰকাৰ বিৰোধী জনসাধাৰণৰ লাহে লাহে তেওঁলোকৰ সংখ্যা, যিটো জনসাধাৰণৰ চৰকাৰ বিৰোধী কাৰ্যকলাপ, বৃদ্ধি পাবলৈ ধৰিছিল। জাতীয় জনমতক যেতিয়া উপেক্ষা কৰিছিল তেতিয়া বঙালী জাতীয়তাবাদক ধ্বংস কৰি হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ বিচৰা চৰকাৰে গ্ৰহণ কৰা এই বংগ বিভাজনৰ বিৰুদ্ধে সমগ্ৰ বংগবাসী একগোট হৈ ওলাই আহিছিল। আমি ইতিমধ্যে পাইছোঁৱেই যে লৰ্ড কাৰ্জনে 1905 চনত বংগ বিভাজন সমাপন কৰিছিল, গতিকে 1905 খ্ৰীষ্টাব্দৰ 19 জুলাই তাৰিখে বংগ বিভাজন যিটো পৰিকল্পনা, সেই পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰালৈকে পূৰ্ববংগ, উত্তৰবংগ আৰু পশ্চিমবংগৰ বিভিন্ন ঠাইত কি হৈছিল, প্ৰতিবাদী সভাৰ যোগেদি প্ৰবল জনসংগ্ৰামৰ জোৱাৰ উঠিছিল। আৰু তেতিয়া কি হৈছিল, যে এই যিটো জনসংগ্ৰামৰ জোৱাৰ উঠিছিল তাত বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিছিল, আৰু ক্ৰমান্বয়ে এই যিটো জনজাগৰণ, বংগভংগ কেন্দ্ৰ কৰি যিটো জনজাগৰণৰ সূচনা

0: জনা হৈছিল, সেই ক্ৰমান্বয়ে স্বদেশী আন্দোলন নামেৰে জনাজাত হয়। আৰু এইদৰে সমগ্ৰ বংগদেশৰ জনসাধাৰণে বংগভংগৰ বিৰুদ্ধে একত্ৰিত হৈ ওলাই আহিছিল। আনকি সেই সময়ৰ ছাত্ৰ সমাজেও এই আন্দোলনত যোগদান দিছিল, কাৰণ আমি দেখিছোঁ যে সেই বংগভংগৰ সময়ত ৰিপন কলেজৰ, যিখন বৰ্তমান সুৰেন্দ্ৰনাথ কলেজ হিচাপে জনাজাত, সেই ৰিপন কলেজৰ ছাত্ৰসকলে কি কৰিছিল, শ্ৰেণীকোঠা ত্যাগ কৰি আন্দোলনত যোগদান দিছিল। আনকি কি কৰিছিল, ছাত্ৰসকলে কেন্দ্ৰীয় সংগ্ৰাম সমিতি গঠন কৰি বংগ বিভাজনৰ বিৰুদ্ধে আন্দোলন কৰাৰ সংকল্প লৈছিল। আৰু তেওঁলোকে কি বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ এই বংগ বিভাজনৰ বিৰোধিতা কৰিছিল। আৰু এই বংগ বিভাজনৰ বিৰোধিতা কেৱল ছাত্ৰ সমাজৰ মাজতে সীমাবদ্ধ হৈ থকা নাছিল, আমাৰ যিসকল মহিলা ঘৰৰ গৃহিণী তেওঁলোকেও ইয়াৰ প্ৰতিবাদ কৰিছিল। তেওঁলোকে বংগ বিভাজন কাৰ্যকৰী হোৱাৰ দিনা, অৰ্থাৎ 1905 চনৰ 16 অক্টোবৰ তাৰিখটো বা সেইদিনা তেওঁলোকে জাতীয় শোক দিৱস পালন কৰিছিল। আৰু তেওঁলোকে কি কৰিছিল যে ৰান্ধনীঘৰ সম্পূৰ্ণৰূপে বন্ধ ৰাখিছিল আৰু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ আহ্বানক্ৰমে কলিকতাৰ জনতাই বঙালী জাতিৰ অখণ্ডতাৰ প্ৰতীক হিচাপে সেইদিনা ৰাখী বন্ধন পালন কৰিছিল। আনকি ৰবীন্দ্ৰনাথ ঠাকুৰদেৱৰ নেতৃত্বত হাজাৰ হাজাৰ জনতাই কি কৰিছিল, হিন্দু মুছলমানৰ মাজত ৰাখী পিন্ধাই তেওঁলোকৰ মাজত সম্প্ৰীতি জগাই তুলিব বিচাৰিছিল। ইয়াৰোপৰি বিভিন্ন ধৰণৰ গীত মাত এইবিলাকৰ জৰিয়তেও বংগৰ যিসকল সুযোগ্য সন্তান আছিল তেওঁলোকে জনসাধাৰণক বংগ বিভাজনৰ বিৰুদ্ধে উদ্বুদ্ধ কৰিছিল আৰু তেওঁলোকক এই আন্দোলনৰ লগত সহযোগিতা কৰিবৰ বাবে আহ্বান জনাইছিল। বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ নাম তোমালোকে শুনিছা, বন্দে মাতৰম গীতটো তোমালোকে শুনিছা নিশ্চয়। গতিকে এই বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ বন্দে মাতৰম গীতটিৰ জৰিয়তে কলিকতাৰ জনতাই দেশপ্ৰেমৰ শ্লোগান আৰু কবিতাৰে আকাশ বতাহ কঁপাই ইংৰাজৰ এই বংগভংগৰ বিৰোধিতা কৰিছিল। গতিকে তোমালোকে নিশ্চয় দেখিছা যে এই বংগভংগ সঁচাকৈয়ে ভাৰতৰ ইতিহাসৰ এক উল্লেখনীয় ঘটনা আছিল। ভাৰতীয়সকলক কিদৰে শোষণ বা দুৰ্বল কৰিব বিচাৰিছিল সেই বিষয়ে তোমালোকে নিশ্চয় গম পাইছা। এই বংগভংগ আন্দোলনত মই আগতেই তোমালোকক কৈছোঁ যে আন্দোলনৰ সময়ত কি কৰিছিল, যে যিসকল আন্দোলনকাৰী আছিল বা ইয়াৰ এই আন্দোলনত ভাগ লৈছিল তেওঁলোকে কি কৰিছিল, বিদেশী বস্তু বৰ্জন কৰিছিল আৰু স্বদেশী বস্তু গ্ৰহণ কৰিছিল। কিন্তু এই আন্দোলনৰ পৰিধি যেতিয়া ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ থাকিল তেতিয়া এই বৰ্জনৰ পৰিসৰো বৃদ্ধি পাই যাবলৈ ধৰিলে। তেতিয়া অকল সেই বিদেশী বস্তু বৰ্জন কেৱল সামগ্ৰীৰ মাজতে সীমাবদ্ধ হৈ থকা নাছিল। তেওঁলোকে কি কৰিছিল, অৰ্থাৎ প্ৰতিবাদকাৰী বা ইয়াত অংশগ্ৰহণকাৰীসকলে চৰকাৰী শিক্ষানুষ্ঠান, বিচাৰালয়, অফিচ কাছাৰী আদি সকলোবিলাক কি কৰিছিল, বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই স্বদেশী আন্দোলনৰ কেন্দ্ৰভূমি কেৱল এই অবিভক্ত বংগদেশ আছিল যদিও ইয়াতেই সীমাবদ্ধ হৈ থকা নাছিল, কাৰণ এই আন্দোলনটোৱে বংগদেশৰ ভৌগোলিক সীমা অতিক্ৰম কৰি এটা সৰ্বভাৰতীয় ৰূপ পৰিগ্ৰহণ কৰিছিল। দক্ষিণ ভাৰত, মহাৰাষ্ট্ৰ, উত্তৰ পূব ভাৰতৰ জনসাধাৰণেও কি কৰিছিল, এই শাসক বিৰোধী আন্দোলনটো সমৰ্থন কৰাত স্বদেশী আন্দোলনে এটা সৰ্বভাৰতীয় পৰ্যায়ৰ মৰ্যাদা লাভ কৰিছিল। গতিকে আমি দেখা পাইছোঁ যে এই বংগভংগ যি উদ্দেশ্যেৰে ইংৰাজ চৰকাৰে সমাপন কৰিব বিচাৰিছিল তাৰ বিৰুদ্ধে বংগদেশৰ জনসাধাৰণে প্ৰথম অৱস্থাত প্ৰবল প্ৰতিবাদ কৰিছিল আৰু পিছলৈ এই প্ৰতিবাদ কেৱল অবিভক্ত বংগৰ মাজতে সীমাবদ্ধ নাথাকি ইয়াৰ ভৌগোলিক সীমা অতিক্ৰম কৰি ভাৰতৰ বিভিন্ন ঠাইলৈ বিয়পি পৰিছিল আৰু সেয়েহে ইতিহাসৰ পাতত স্বদেশী আন্দোলন নামে খ্যাত এই আন্দোলনে এক সৰ্বভাৰতীয় ৰূপ গ্ৰহণ কৰিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ সময়ো হৈ আহিছে, গতিকে আজিলৈ আমি বংগভংগ আন্দোলনৰ বিষয়ে আলোচনা কৰিলোঁ। ইয়াৰ পিছত আমি এই স্বদেশী আন্দোলনৰ ফলাফলৰ ওপৰত আমি আলোচনা কৰিম। আজি সময় ইতিমধ্যে হৈ আহিছে, গতিকে পুনৰবাৰ তোমালোকক ধন্যবাদ জনাই আজিৰ পাঠ আমি ইমানতে সামৰণি মাৰিছোঁ।
1: ছাত্ৰ ছাত্ৰীসকল, ইমান পৰে বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই পাঠৰ আলোচনা শুনিলা। পাঠ আগ

পঢ়ালে গুৱাহাটীৰ কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পৰশজ্যোতি হাজৰিকাই। আজিলৈ সময় হ'লহি, আজিৰ অনুষ্ঠান ইমানতেই সামৰিছোঁ।

0: বিদ্যার্থী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়া 6 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়াৰ 6 বজাৰ বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰলৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য প্ৰদান, ৰাজ্যৰ 4খন বান ক্ষতিগ্ৰস্ত জিলাৰ জনসাধাৰণক বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় আবেদন 30 আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহ্বান, ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ আৰু বিশ্ব হস্তী দিৱস উপলক্ষে আজি ভিন ভিন কাৰ্যসূচীৰ আয়োজন। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান আক্ৰান্ত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰলৈ আজি আনুষ্ঠানিকভাৱে আৰ্থিক সাহায্য প্ৰদান কৰে। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সাহায্য মুকলি কৰে। সংবাদমেলত মন্ত্ৰী অজন্তা নেওগ উপস্থিত থাকে। প্ৰতিটো অংগনবাড়ী কেন্দ্ৰলৈ 2.5 লাখ টকা পৰ্যন্ত সাহায্যৰে কেন্দ্ৰসমূহ পুনৰ স্বাভাৱিক ৰূপত গঢ়ি তোলাৰ বাবে মুঠ 11.3 কোটি টকাৰ পুঁজি আগবঢ়োৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অংগনবাড়ী কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি পুনৰ নিৰ্মাণ আৰু ক্ষতিপূৰণৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে বানপীড়িত অঞ্চললৈ স্বাভাৱিকতা ঘূৰাই অনাত সহায় কৰিব। ইপিনে ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয় ক্ষতিৰ সমীক্ষাৰ বাবে 3টা পৰ্যায়ত জৰীপ কৰা হ'ব। ইতিমধ্যে যোৱা 9 আগষ্টৰ পৰা 1ম পৰ্যায়ৰ জৰীপ চলি আছে। বানৰ ক্ষয় ক্ষতিৰ বাবদ 1000 কোটি টকা ব্যয় কৰিবলৈ লোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে বান প্ৰভাৱিত জিলাসমূহৰ ক্ষতিগ্ৰস্ত নামঘৰসমূহলৈ অহা 20 আগষ্টৰ পূৰ্বে 1.5 লাখ টকাকৈ অনুদান মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে। ডঃ শৰ্মাই বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাটৰ জনসাধাৰণ বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় বিষয়ক লৈ আবেদন 30 আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে বানত সম্পূৰ্ণৰূপে ক্ষতি হোৱা বাসগৃহ তথা পশুধনৰ মৃত্যুৰ ফলত হোৱা জনজীৱনৰ দুৰ্ভোগ আৰু দিখৌৰ বানৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে।
2: আপোনালোকে জানে যে কেইবাটাও অঞ্চল আছে য'ত 100% ঘৰ ডেমেজ হৈছে, বিশেষকৈ নেপালী খুটি, কমল বস্তি, আমাৰ ৰেলৱে ষ্টেচন, বামুণ পুখুৰী, মাছগাঁও, এনেকুৱা কেইটামান এৰিয়া আছে য'ত সম্পূৰ্ণভাৱে ঘৰৰ নষ্ট হৈছে, তাত হাউচিং বুলি একো নাই। আমি বিভিন্ন কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিভিন্ন সমাজসেৱী সংগঠনৰ লগত আমি কথা পাতি আছো যে এই ডেমেজৰ ওপৰতো তাত মডেল হাউচিং স্কিম আমি কৰিব পাৰো নেকি, সেই বিষয়েও ৰাজ্য চৰকাৰে চিন্তা অব্যাহত ৰাখিব। কিন্তু তেতিয়া কৰিব পৰা যাব যেতিয়া মানুহখিনি অন্ততঃ প্ৰাথমিক সহায়টো পাই ঘৰলৈকে যাব পাৰে, তেতিয়া আমি ভাল কৰি ভৱিষ্যতৰ কাৰণে আমি মডেল হাউচিং তাত কৰাৰ চিন্তা কৰিব পাৰো। ইতিমধ্যে আমাৰ এনেকুৱা কেইবাটাও মডেল হাউচিং কলনি আমি অসমত বনাইছো, বিশেষকৈ নাহৰকটীয়া সমষ্টিত আমি খুব ডাঙৰ মডেল হাউচিং কলনি বনাইছিলো, গতিকে তেনেকুৱা চিন্তাও ৰাজ্য চৰকাৰৰ আছে।
1: ইপিনে ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। সাম্প্ৰতিক বানত 441খন গাঁৱৰ 1,12,718 জন লোক প্ৰভাৱিত হোৱাৰ লগতে 10,789.03 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 102 হৈছেগৈ। উজনি অসমৰ 4খন জিলাৰ 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰাহে পাঠদান কৰা হ'ব। শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়

0: বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহ 17 আগষ্ট পৰ্যন্ত বন্ধ ৰখা হৈছে। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত আদালতে 11 গৰাকী প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ কৰিব। এই সন্দৰ্ভত বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে আজি সংবাদ মাধ্যমক এই কথা জনাই কয় যে এই গোচৰ সন্দৰ্ভত আজিলৈকে 89 জনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। তেওঁ লগতে পৰৱৰ্তী পৰ্যায়ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষ্যুষ সাক্ষী হিচাপে প্ৰৱাসী অসমীয়াসকলক মতা হ'ব বুলিও জানিবলৈ দিয়ে।
1: মহাবীৰ একোৰ পজিশ্যনটো এনেকুৱা হ'ল যে অলৰেডি 29/4/26 অনাৰেবল কোৰ্টে গোটেই প্ৰপাৰ্টিটো মহাবীৰ একো এটেচমেণ্ট কৰিব দিছিল, একৰ্ডিংলি এটেচ কৰা হৈছিল। কিন্তু দুৰ্ভাগ্য গম পাওঁ যে সাক্ষী দিব আহোঁতে ওলাই পৰিল, এইটো অলৰেডি ৰানিং হৈ আছে, তো সেইটোতো আমাৰ মতে ইলিগেল হৈছে। সেইকাৰণে আমি এখন দৰখাস্ত দিলোঁ আৰু ইয়াতে মই আপোনালোকৰ মিডিয়াক ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ আপোনালোকে সেই কভাৰেজটো দেখুওৱাৰ কাৰণে আমি আজি জোৰকৈ আৰ্গুমেণ্টটো কৰিব পাৰিছোঁ যে এইটো ইমিডিয়েটলি এটেচ কৰিব লাগে, যাতে যিহেতু অৰ্ডাৰটো আছে মহামান্য আদালতত সেইটো ৰেচপেক্টফুলি কেৰি আউট কৰিব লাগে।
0: ইফালে আদালতৰ নিৰ্দেশ অমান্য কৰি মহাবীৰ একোৱা খোলা সন্দৰ্ভত দাখিল কৰা আবেদনখন সন্দৰ্ভত অহা 18 ছেপ্টেম্বৰত ৰায় প্ৰদানৰ বাবে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে দিন ধাৰ্য কৰিছে। উল্লেখযোগ্য যে শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা মালিকাধীন এই ব্যৱসায়িক প্ৰতিষ্ঠানটো যোৱা 29 এপ্ৰিলত বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। অসম চৰকাৰে আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত দাখিল কৰা আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰি আদালতে এই নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰৰ লোক অধিবক্তা জিয়াউল কামাৰে আজি আদালতক এই প্ৰতিষ্ঠানটো চলাই থকা বুলি অৱগত কৰে। অৱশ্যে আজিৰ শুনানিত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই চৰকাৰী পক্ষই দাখিল কৰা আবেদনখনৰ বিৰোধিতা কৰে আৰু উত্তৰ দিয়াৰ বাবে সময় বিচাৰে। আনহাতে শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গে দাখিল কৰা জামিন আবেদন সন্দৰ্ভত কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। একেদৰে অভিযুক্ত শ্যামকানু মহন্তৰ এখন আবেদন সন্দৰ্ভতো আদালতত শুনানি অনুষ্ঠিত হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ কৰা হৈছে। যোৰহাট জিলাৰ তিতাবৰ উন্নয়ন খণ্ডৰ সৌজন্যত আজি এই উপলক্ষে দুচকীয়া বাহন সমদল উলিওৱা হয়। মৰিগাঁও জিলাত জিলা প্ৰশাসনৰ উদ্যোগত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ দ্বাৰা উলিওৱা স্কুটি ৰেলীত ভালেসংখ্যক মহিলাই অংশগ্ৰহণ কৰে। মৰিগাঁও জিলা আয়ুক্ত সৃষ্টি সিঙে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সমদলত জিলাখনৰ বিভিন্ন আত্মসহায়ক গোটৰ সদস্যসকলে অংশ লয়। বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা আৰু হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড় জিলায়ুক্ত কাৰ্যালয়ত আজি এখন বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয়। জিলায়ুক্ত বিক্ৰম কৈৰীয়ে মুকলি কৰা এই প্ৰদৰ্শনীত সকলোৱে সমবেতভাৱে বন্দে মাতৰম পৰিৱেশন কৰে। প্ৰদৰ্শনী চাবৰ বাবে অহা লোকসকলৰ বাবে চেলফি পইণ্টো মুকলি কৰা হয়। বজালী জিলাত আজি মণ্ডল বিজেপিৰ উদ্যোগত তিৰংগা যাত্ৰা উলিওৱা হয়। বামাখাটিৰ শ্বহীদ অখেন্দ্ৰ হাইস্কুলৰ পৰা উলিওৱা এই যাত্ৰাত দলীয় নেতাকৰ্মীসকলে হাতে হাতে জাতীয় পতাকা লৈ অংশগ্ৰহণ কৰে। ভৱানীপুৰৰ প্ৰাক্তন বিধায়ক ফণীধৰ তালুকদাৰ, বজালী জিলা বিজেপিৰ উপসভাপতি সুৰজিৎ পাটগিৰিকে ধৰি অন্যান্য দলীয় নেতাসকলে অংশ লোৱা এই কাৰ্যসূচীৰ জৰিয়তে স্বাধীনতাৰ গৌৰৱোজ্জ্বল ইতিহাসক স্মৰণ কৰা হয়। কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত শিলচৰতো আজি তিৰংগা সমদল উলিওৱা হয়। ৰাজ্যৰ বিভিন্ন জিলাত আজি বিশ্ব হস্তী দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি এই দিৱস পালন কৰা হৈছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে সুৰক্ষিত পৰিৱেশ, অনুকূল পথ, সুৰক্ষিত হাতী আৰু মোৰ ঐতিহ্য। এই দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যক, বুঢ়া পাহাৰ জীৱ চাফাৰী সন্থাৰ সামূহিক উদ্যোগত উদ্যানখনত আজি চাফাই অভিযান চলোৱা হয়। মানস ৰাষ্ট্ৰীয় উদ্যানতো হস্তী দিৱস উপলক্ষে বাঁহবাৰী সংমণ্ডলৰ মহল শিবিৰত বন্দীহাতীৰ কল্যাণ আৰু মাউতসকলৰ জ্ঞান বিনিময়ৰ উদ্দেশ্যে হস্তী স্বাস্থ্য আৰু মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও পশু চিকিৎসক আৰু হস্তী বিশেষজ্ঞই অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে মানস ৰাষ্ট্ৰীয় উদ্যানত কমেও 1700 বনৰীয়া হাতী, 59টা পোহনীয়া হাতী আৰু 63টা বন্দী হাতী আছে। গোৱালপাৰা জিলাতো আজি বিশ্ব হস্তী দিৱস পালন কৰা হৈছে। জিলাখনৰ ঐতিহাসিক উৰ্পদ বিলৰ কাষৰীয়া গাঁও চামাগুৰিত আজি এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আগশাৰীৰ প্ৰকৃতি সংৰক্ষণমূলক স্বেচ্ছাসেৱী সংস্থা নেচাৰ্ছ বেকনৰ উদ্যোগত আজি বিয়লি হাতীৰ সুৰক্ষা আৰু বিচৰণস্থলী সংৰক্ষণ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন কৰা হৈছে। তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বিশ্ব হস্তী দিৱস উপলক্ষে দ্য গ্ৰীণ গ্ল' নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত আৰু পতঞ্জলী যোগপীঠ SSB তথা বাক্সা জিলা বন প্ৰাধিকৰণৰ

যৌথ সহযোগত সজাগতা সভা অনুষ্ঠিত হয়। সভাত বনৰীয়া হাতীৰ সুৰক্ষা আৰু হাতী মানুহৰ সংঘাত ৰোধ সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি দৃশ্য শ্ৰব্য মাধ্যমৰ সহায়ত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বনৰীয়া হাতী সংৰক্ষণৰ দিশসমূহৰ বিষয়ে অৱগত কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰলৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য প্ৰদান। ৰাজ্যৰ 4খন বান ক্ষতিগ্ৰস্ত জিলাৰ জনসাধাৰণক বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় আবেদন 30 আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহ্বান। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ আৰু বিশ্ব হস্তি দিৱস উপলক্ষে আজি ভিন ভিন কাৰ্যসূচীৰ আয়োজন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী আঞ্চলিক বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।

0: সমূহ কৃষক ৰাজ্যলৈ নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ বানৰ পাছত ল'ব পৰা কৃষি ব্যৱস্থাপনাৰ বিষয়ে এটি আলোচনা।
1: কৃষি জগতৰ প্ৰতিজন শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ অনুষ্ঠানটি। শ্ৰোতা বন্ধু, কুশলে আছে নিশ্চয়। আজি আমি আপোনালোকৰ মাজলৈ এটি অন্যতম গুৰুত্বপূৰ্ণ বিষয়বস্তু লৈ আহিব বিচাৰিছোঁ। বিষয়টি হৈছে সাম্প্ৰতিক অসমত বান পৰৱৰ্তী কৃষি ব্যৱস্থাপনা। আজি এই বিষয়ে আলোচনা কৰিবৰ বাবে আমাৰ মাজত সমল ব্যক্তি হিচাপে উপস্থিত আছে ডক্টৰ অৰুণিমা দেৱচৌধুৰী বাইদেউ।
2: নমস্কাৰ।
1: হয়, আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত সঞ্জীৱ শইকীয়া ডাঙৰীয়া।
3: নমস্কাৰ।
1: হয়, দুয়োগৰাকী সমল ব্যক্তিকে আমি আজিৰ অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ।
2: ধন্যবাদ।
1: মই পোনপ্ৰথমে অৰুণিমা দেৱচৌধুৰী বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ। বাইদেউ, আমি যিহেতু এতিয়া সাম্প্ৰতিক সময়ত দেখা পাইছোঁ যে অসমৰ বিভিন্ন প্ৰান্তত এতিয়া বানে এক পলয়ংকাৰী সমস্যা হিচাপে পৰিগণিত হৈছে। এতিয়া বানপানীয়ে বিভিন্ন ধৰণৰ খেতিপথাৰ নষ্ট কৰাৰ লগতে পশুধন বা উদ্যান শস্য আদি সকলোবোৰ কৃষিজাত সামগ্ৰী নষ্ট কৰিছে। লগতে বানপানীয়ে বিভিন্ন সময়ত বালি আৰু পলস আদিও পথাৰত জমা কৰি খেতিপথাৰ নষ্ট কৰিছে। গতিকে সেই ক্ষেত্ৰত বালি আৰু পলস দুয়োটাই পৃথক, গতিকে দুয়োটাই আমাৰ মাটিৰ গুণাগুণত কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰে তাৰ বিষয়ে অলপ জনাওকচোন।
2: হয়, প্ৰথমেই মই এই অভাৱনীয় পৰিস্থিতি বানপানীৰ কাৰণে যি হ'ল তাত যিমানখিনি কৃষক ইতিমধ্যে প্ৰাণ হেৰুৱাব লগা হ'ল তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। লগতে আমাৰ যিসকলে দুৰ্ভোগ ভুগিছে তেওঁলোককো দুখৰ লগত আমি সমভাগী হৈছোঁ। এতিয়া এইবাৰ যিটো বান পৰিস্থিতি হৈছে, আগতে এনেকুৱা শুনা নাই অসমৰ। আমি কৃষি বিভাগৰ ব্যক্তি হিচাপে তাত নাথাকিলেও আমি মৰ্মে মৰ্মে সকলোৱে উপলব্ধি কৰিছোঁ। গতিকে এতিয়া যি পলস, আমি আগতে কওঁ যে পলস পৰিলে মাটি ভাল হয়, কিন্তু কথাটো এনেকুৱা হৈছে এইবাৰ মাটিৰ ওপৰত ইমান এটা ডাঙৰ চামনি পৰি গৈছে। পানী যেতিয়া বেছি দিন থাকে, এদিন দুদিনৰ কাৰণে, বহুত দিনৰ কাৰণে যেতিয়া পানী থাকে তেতিয়া মাটিৰ গুণাগুণ এনেও বেয়া হয়। কিয় বেয়া হয়? তাত যি কিছুমান অনুজীৱ আছে যিখিনি জীয়াই থাকিব নোৱাৰে, অক্সিজেনৰ অভাৱ হৈ যায়, মাটিত অক্সিজেনটো নোপোৱা হৈ যায়। গতিকে মানে আৰু যিবিলাক নাইট্ৰজেনজাতীয় যিখিনি নিউট্ৰিয়েন থাকে কিছুমান পানীয়ে উটুৱাই লৈ যায় আৰু সোঁত বৈছে নহয় এবাৰ, গতিকে মাটিৰ অনিষ্ট ভালদৰেই হয়। এতিয়া পলসৰ চামনিটো পৰিলে, বেছিকৈ চামনিটো পৰিলে তাত খেতিৰ কাৰণে অনুপযুক্ত হৈ পৰিব। গতিকে বালি কৰিলেতো কথাই নাই, সেই বালিততো সকলো খেতি নহয়। গতিকে বালিয়ে হওক বা পলসেই হওক, বানপানী শুকোৱাৰ পিছত তেওঁলোকে যিমান পাৰি মাটিটো ধুনীয়াকৈ হাল বাই দিব লাগিব। নহ'লে আমি পলসৰ ওপৰতে কিবা এটা কৰাটো ইমান যুক্তিসংগত নহয়, কাৰণ এইবাৰ যিটো ধৰণে পলস পৰিছে তাত কি হয়, ভেঁকুৰজাতীয় কিছুমান বেমাৰ খেতিত খুব হ'ব। গতিকে এইখিনিত এটা কথা ক'বলগীয়া আছে, আমি খেতি কৰিম বুলি যদি ভাবিছোঁ বানপানী শুকোৱাৰ পিছত, যি খেতিয়ে নহওক তাত যেন বীজ শোধন কৰে যাতে ভেঁকুৰজাতীয় বেমাৰবিলাকৰ পৰা, আক্ৰমণৰ পৰা আঁতৰি।

0: থাকিব পাৰে। এতিয়া বালি বহুত জেগাত দেখা যায়, বালি অঁতৰাই মানে ধান কৰিব, বালি পৰিলে ধান খেতিটো বালি কৰিব নোৱাৰা হৈ যাব। যদি সম্ভৱ হয় খেতি মৰি গৈছে তেনেকুৱা জেগাত বালিটো আমি অঁতৰাব পাৰিব লাগিলে ভাল হয়, পলসেই হওক বা বালিয়ে হওক। তাৰপিছত হাল বাই দিব লাগিব, ধুনীয়াকৈ ৰ'দত অলপ হাল বাই তেনেকৈ ৰাখিব লাগিব, তাৰপিছতহে আমি খেতিৰ কথা ভাবিব পাৰিম।
1: হয়, আপুনি খুব গুৰুত্বপূৰ্ণ এটা কথা ক'লে যে যিহেতু এতিয়া বানপানীয়ে আমাৰ অঞ্চলবিলাকক দূষিত কৰিছে বিভিন্ন প্ৰকাৰে, আৰু সেইবাবে বীজ শোধন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ
0: হয়।
1: এতিয়া বানপানীৰ পৰৱৰ্তী সময়ছোৱাত আমাৰ কৃষকসকলে যেতিয়া শস্য পুনৰ ৰোপণ কৰিব, বিশেষকৈ এতিয়া ধানৰ সময়, গতিকে ধানৰ পুনৰ ৰোপণৰ বাবে তেওঁলোক আগবাঢ়িব, সেই ক্ষেত্ৰত তেওঁলোকে কেনেধৰণৰ কাৰ্যপন্থা ল'ব আৰু কোনসমূহ জাত আচলতে তেওঁলোকে নিৰ্বাচন কৰিব যাৰ ফলত তেওঁলোকৰ যিটো এতিয়া অৰ্থনৈতিকভাৱে যিখিনি লোকচানৰ
0: সন্মুখীন হৈছে যিখিনি মানুহ
1: তাৰ পৰা বাচিব
0: পাৰিব।

0: আগষ্টতে 15 তাৰিখ মানলৈ পানীটো শুকাই পেলাই কঠীয়া সিঁচিব পৰা জেগা হৈছে, কিছুমানত এতিয়াও কঠীয়া সিঁচিব পাৰি। গতিকে আমাৰ ধানৰ কিছুমান জাত আছে, যদি আমি আগষ্ট মাহতো সিঁচোঁ, এতিয়া ধৰি লওক 120 দিনৰ কঠীয়া বুলি ক'লে, এতিয়া আগষ্টৰ আমি মাজভাগৰ পৰা যদি ধৰোঁ, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, তাৰমানে ডিচেম্বৰৰ 15 তাৰিখলৈ কঠীয়া আমি ধান কাটিব পৰা হ'ম। গতিকে তেনেকুৱা কিছুমান ভাল জাত, যেনে মই ক'ব লাগিব এই ক্ষেত্ৰত চিয়াৰ ধান 310-309, তাৰপিছত বিনা ধানৰ 17টো বৰ ভাল জাত বৰ্তমান অৱস্থাত, আৰু বিনা 10, বিনা 11 এইকেইটা জাতো কমদিনীয়া জাত। এইবিলাক এই জাতসমূহ যদি এতিয়াই আজি তাৰিখতে সোনকালে যদি তেওঁলোকে কঠীয়া সিঁচিবলৈ জেগা পায়, কঠীয়া সিঁচে, সিঁচি কিন্তু কুমলীয়া কঠীয়া ৰুব লাগিব, এমাহলৈ থাকিব নালাগিব, কুমলীয়া কঠীয়া ৰুব লাগিব, যাতে তেওঁলোকে কুমলীয়া কঠীয়া ৰুলে মানে সোনকালে পোখা মেলে, আৰু কমদিনীয়া জাতত কুমলীয়া কঠীয়া ৰুব লাগে। আৰু তাতকৈও যদি বেছি বোলে আগষ্ট মাহৰ গোটেই মাহটো পানী থাকিলে, তেতিয়া এই আমাৰ লুইত, কপিলি, দিচাং এনেকুৱা কিছুমান 90 দিনীয়া জাত, 100 দিনীয়া জাত আছে, যিখিনি আমি ডাইৰেক্ট মানে গজালি, সেইখিনিতো মই ক'ম যে বীজটো শোধন কৰিব। ধৰক এতিয়া আহিব কথাটো বীজ কেনেকৈ শোধন কৰিব, তেওঁলোকে এটলিষ্ট কাৰ্বক্সিন 2 গ্ৰাম প্ৰতি কেজি গুটিত দি তিয়াই যেতিয়া থ'ব গজালি মেলিবলৈ, তেতিয়া তেনেকৈ 24 ঘণ্টা তিয়াই থৈ পিছত জাক দিব, অকণমান অকণমান সামান্য ফুট ওলাইছে আৰু গজালি মেলিছে, তেনেকুৱাতে তেওঁলোকে বোকা কৰা মাটিত কঠীয়া সিঁচিব পাৰে ডাইৰেক্ট ছিডিং। আৰু যদিহে ড্ৰাম চিডাৰে সৈতে লাইনত দিব পাৰে, তেতিয়াতো আৰু ভাল হ'ব, তেওঁলোকে তেনেকৈ কঠীয়া কৰি আগবাঢ়িব পাৰে।
1: বৰ্তমান সময়ত আমাৰ বহু কৃষকে ড্ৰাম চিডাৰ ব্যৱহাৰ কৰাও পৰিলক্ষিত হৈছে,
0: হয়, লাইনত হৈ যায়, গুটিও কম লাগে,
1: হয়, ঠিক তেনেধৰণেও আমাৰ কৃষকসকল আগবাঢ়িব পাৰে। এতিয়া মই সঞ্জীৱ শইকীয়া ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আমাৰ দেখা যায় যে বানপানী হোৱাৰ পাছত বিভিন্ন ধৰণৰ পোক পতংগ, ইতিমধ্যে বাইদেৱে উল্লেখ কৰিলে যে ভেঁকুৰজাতীয় যিসমূহ ৰোগ ধানৰ বা অন্যান্য শস্যৰ, সেই ৰোগসমূহে দেখা দিয়ে। এতিয়া সেই ক্ষেত্ৰত এজন কৃষকে নিজৰ শস্যখিনিৰ প্ৰতিৰক্ষাৰ কাৰণে কেনেধৰণে আগবাঢ়িব বা তেওঁলোকে কেনেধৰণে সাৱধানীয়তা অৱলম্বন কৰিব, তাৰ বিষয়ে কওকচোন।
2: হয়, আপুনি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ কথা উত্থাপন কৰিছে। যিহেতু বানপানী, পানী নমাৰ পিছত বা পানী শুকোৱাৰ পিছত বিভিন্ন পৰিস্থিতি সন্মুখীন কৃষকসকল হ'ব পাৰে, যেনেকৈ অতি উষ্ণতা যদি বৃদ্ধি পায় বা আৰ্দ্ৰতা যদি মাটিত বেছি পৰিমাণে থাকে, তেতিয়াহ'লে ভেঁকুৰজাতীয় বা বেক্টেৰিয়াজাতীয় ৰোগৰ প্ৰাদুৰ্ভাৱ হ'ব পাৰে, লগতে পোক পতংগৰো আক্ৰমণ বৃদ্ধি পাব পাৰে। গতিকে এইবিলাক পৰিস্থিতি সন্মুখীন হ'লে আমি কৃষি বিভাগৰ লগত আমি যোগাযোগ কৰিবলৈ কৃষকসকলক কওঁ, যাতে তেওঁলোকে খেতিপথাৰত যিটো পৰিস্থিতি বৰ্তমান আছে সেইটো অনুপাতে বিহিত ব্যৱস্থাৰ পৰামৰ্শ দিব পাৰে। বিশেষকৈ আমি অযথা বা অনুমানৰ ভিত্তিত কোনো ঔষধ প্ৰয়োগ নকৰি সমন্বিত পোক পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা বা বেমাৰ আজাৰ নিয়ন্ত্ৰণ ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব দিব লাগে, যিটো আমি ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্ট বা ডিজিজ মেনেজমেণ্ট বুলি কওঁ, সেইটোৰ প্ৰতি গুৰুত্ব দিব লাগে। আৰু যিখিনি অনুমোদিত কীটনাশক বা জৈৱিক যিবিলাক আমাৰ
1: কীটনাশক বা
2: জীৱাণুনাশক উপাদান আছে সেইবিলাকৰ ব্যৱহাৰ কৰিব লাগে। পোনপ্ৰথমে এটা কথা ক'ব লাগিব যে পথাৰত পৰিষ্কাৰ পৰিচ্ছন্নতাটো বৰ্তাই ৰাখিব লাগে, যাতে পানীটো নিষ্কাশন কৰিব পাৰি, যিখিনি বহুদিনলৈ ৰৈ থকা পানীটো যাতে আমি উলিয়াই দিব পাৰোঁ, তাৰ কাৰণে নলা কাটিব লাগে আৰু নিয়মীয়া পৰ্যবেক্ষণ কৰিব লাগে। বেমাৰ আজাৰ বা আক্ৰান্ত গছ, বন, লতা এইবিলাক থাকিলে পৰিষ্কাৰ কৰি দিব লাগে আৰু সুষম সাৰ ব্যৱস্থাপনা কৰিব লাগে। আৰু সাৰৰ যিহেতু ইতিমধ্যে বাইদেৱে কৈছে বিভিন্ন মানে উপাদানসমূহ নাইকিয়া হৈ যায় বা নষ্ট হয় বা জৈৱিক উপাদানখিনিও নষ্ট হৈ যায়, গতিকে সাৰৰ ব্যৱস্থাপনা অতি গুৰুত্বপূৰ্ণ, যাতে বেমাৰ আজাৰৰ ক্ষেত্ৰত এটা শক্তি উদ্ভিদজোপাই যেতিয়া শক্তি আহৰণ কৰে, যুঁজিবলৈ শক্তি আহৰণ পায়, শক্তি পায়, তাৰ বাবে সাৰৰ প্ৰয়োগটো আমি
1: সঠিক ৰূপত
2: কৰিব লাগে। বিশেষকৈ নাইট্ৰজেন সাৰৰ ব্যৱহাৰটো অলপ কমাই দিব লাগে, যাতে নাইট্ৰজেন সাৰৰ যদি ব্যৱহাৰ আমি কৰোঁ তেতিয়াহ'লে বেমাৰ আজাৰ বা পোক পতংগৰ আক্ৰমণ বৃদ্ধি পাব পাৰে। সেইকাৰণে সুষম সাৰ, যিটো আচলতে আমি মাটি পৰীক্ষা কৰিব লাগে তাৰ কাৰণে, কিন্তু যদি সেইটো সম্ভৱ নহয়, আমি অসম চৰকাৰ, ভাৰত চৰকাৰৰ এটা অভিলেখী আঁচনি আছে আপোনাৰ ছয়েল হেল্থ কাৰ্ড বুলি কয়, সেইটোৰ জৰিয়তেও আমাৰ কিছুমান ব্যৱস্থাপনা বা পৰামৰ্শ দিয়া হয় কিমান পৰিমাণে সাৰ আছে বা কিমান প্ৰয়োগ কৰিব লাগে, সেই অনুপাতে সেইটো চাই কৃষি বিভাগৰ ফালৰ পৰা যিখিনি

0: দেশখন আছে সেই অনুসাৰে সুষম সাৰ প্ৰয়োগ কৰিব লাগে আৰু সমন্বিত কৃষি পদ্ধতি ব্যৱস্থাপনা পোক পতংগ আৰু ৰোগৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে।
1: হয় হয়, খুব সুন্দৰকৈ আপুনি কথাখিনি ক'লে।
2: লগতে আৰু এটা কিছুমান কথা আছে, ধান আহি আছেতো, ধানৰ ক্ষেত্ৰত এই আলিবিলাক যে থাকে ধানৰ, সেই আলিবিলাকত যে বনগজি আহে সেইটো কিন্তু খুব পোক পৰুৱাৰ কাৰণে এটা ভাল আশ্ৰয় হয়, খাই দিয়ে যে। আৰু জেং পুতি দিব লাগে ধৰক আপোনাৰ, যাতে চৰাই পৰি পেলাই অন্তত সেই নতুনকৈ পোকবিলাক খায়। আৰু মাটি এটা কথা হয়, বানপানীৰ পিছত এচিডিটিটো বাঢ়ি যায়, সেইটো এটা সমস্যা হয়। মানে অকণমান এনেও আমাৰ অসমৰ মাটি এচিডিক হয়, যদি পিছত কোনোবাই ৰবি শস্যলৈ আগবাঢ়ে তেতিয়া কিন্তু মাটি পৰীক্ষা কৰি চূণ মানে ব্যৱহাৰ যিটো কৰিব লাগে, হেৰি বিশেষকৈ মাহজাতীয় শস্যত 65 কেজি পাৰ মানে বিঘা এটা আমাৰ চৰকাৰী অনুমোদন আছে যে সেইটো প্ৰয়োগ কৰিব লাগে, সেইটো কিন্তু এটা দৰকাৰী কথা।
1: হয় বাইদেউ, খুব গুৰুত্বপূৰ্ণ কথা কেইটামান উল্লেখ কৰিলে। এতিয়া আমি আহোঁ চৰকাৰী আঁচনিৰ বিষয়লৈ। যিহেতু কৃষকসকলে বিভিন্ন ধৰণে বানৰ জৰিয়তে ক্ষতিগ্ৰস্ত হৈছে, এতিয়া তেওঁলোকে যদি চৰকাৰৰ পৰা সাহাৰ্য বিচাৰে বা চৰকাৰৰ পৰা বিভিন্ন ধৰণৰ সা সুবিধাসমূহ যাৰ জৰিয়তে তেওঁলোকৰ অৰ্থনৈতিক যিটো লোকচান তাক কমাব পাৰি, সেই ক্ষেত্ৰত এজন কৃষকে কেনেধৰণে আগবাঢ়িব?
0: অতি গুৰুত্বপূৰ্ণ বিষয়। মই জনাব বিচাৰোঁ যে ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰৰ কেইবাটাও আঁচনি আছে যাৰ জৰিয়তে দুৰ্যোগ ব্যৱস্থাপনাৰ লগতে যিখিনি ক্ষতি খেতিয়কৰ কৃষিৰ ক্ষেত্ৰত হয় তাৰ ক্ষতিপূৰণৰ কাৰণে বিশেষ আঁচনি এটা নাম ল'ব লাগিব। সেইটো হৈছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। তদুপৰি অসম চৰকাৰৰ আৰু লগতে ভাৰত চৰকাৰৰো আঁচনি আছে, যেনেকৈ যদি শালি ধানৰ সময়ত আমাৰ বানৰ প্ৰাদুৰ্ভাৱ হয় তেতিয়াহ'লে সমূহীয়া যিটো কঠীয়াতলীৰ ব্যৱস্থাপনা সেইটো এটা আঁচনি আছে। পোনপ্ৰথমে ক'বলৈ লৈছোঁ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত আমি প্ৰথমতে এজন খেতিয়কে কৃষি বিভাগৰ অন্তৰ্গত আঁচনিৰ পঞ্জীয়ন কৰিব লাগে, আঁচনিৰ পঞ্জীয়ন বা অন্তৰ্ভুক্ত হ'ব লাগে। আমাৰ বৰ্তমানলৈ কেইবিধমান শস্যত ফচল বীমা আঁচনিৰ ক্ষতিপূৰণ কৃষকক দিয়া হয়। যদিহে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, খৰাং পৰিস্থিতি, শিলাবৃষ্টি বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগত খেতিৰ ৰোৱাৰ খেতি সিঁচাৰ পৰা খেতি চপোৱাৰ পৰা আৰু পথাৰত কিছুদিনলৈ যেতিয়া চপোৱাৰ পিছত শস্য ৰখা হয় সেইখিনি সময়তো যদি খেতিৰ কিবা নষ্ট হয় বা অনিষ্ট হয় তাৰ যিমানখিনি ক্ষতি হয় তাৰ এটা মূল্যায়ন কৰা হয়, য'ত আমাৰ কৃষি বিভাগ লগতে তথ্য আপোনাৰ
1: পৰিসংখ্যা
0: বিভাগে এইখিনিত মূল্যায়ন কৰে। সেই মূল্যায়নটোৰ ওপৰত ভিত্তি কৰি যিমান পৰিমাণৰ ক্ষতি হৈছে তাক ক্ষতিপূৰণ দিয়া হয়। সেইটো ক্ষতিপূৰণ পাবলৈ হ'লে এজন কৃষকে তেওঁৰ খেতিটো সেই বতৰটোৰ বাবে বা শালি ধানৰ বতৰে হওক, খালি বতৰে হওক বা ৰবি শস্যৰ বতৰে হওক, সেই বতৰত তেওঁলোকে বীমা কৰিব লাগে। বীমা যেনেকৈ আমি লাইফ ইঞ্চুৰেঞ্চ বা আমাৰ বা স্বাস্থ্যৰ বীমা কৰোঁ তেনেকুৱা ধৰণৰ একেটা কথা, খালি কম পৰিমাণে কৃষকে প্ৰিমিয়াম দিব লাগে। বৰ্তমান 100 টকা প্ৰিমিয়াম দিলেই নিজৰ খেতিডৰা প্ৰায় 7.5 বিঘা খেতি এজন কৃষকে
1: বীমা
0: কৰিব পাৰে, যাৰ ফলত যিখিনি ক্ষতি হয় সেইখিনি ক্ষতিপূৰণ মূল্যায়নৰ ভিত্তিত যিটো কোম্পানীৰ অধীনত বীমা কৰা হৈছে সেই কোম্পানীয়ে আদায় দিয়ে।
1: হয়,
0: আৰু এই ক্ষেত্ৰত 100 টকাৰ বাহিৰে যিখিনি প্ৰিমিয়াম থাকি যায় সেইখিনি চৰকাৰে, ভাৰত চৰকাৰৰ অসম চৰকাৰে বহন কৰে।
1: হয়, এতিয়া আমাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বিষয়ে ইতিমধ্যে কৈছে। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত কোনকেইটা শস্য আচলতে এতিয়া কৃষকৰ বাবে বীমাকৃত কৰা হয়, আৰু তাৰ ক্ষেত্ৰত 1 হেক্টৰৰ কাৰণে 100 টকা বুলি ক'লে, যদি কৃষকে 1 হেক্টৰতকৈ বেছি কৰিব বিচাৰে তেতিয়াহ'লে কৃষকে কেনেধৰণে আগবাঢ়িব সেই বিষয়ে কওকচোন।
0: এইখিনিত নিয়মটো একেধৰণৰে, যিধৰণে 1 হেক্টৰৰ কাৰণে বীমা কৰা হয় তেনেকৈয়ে যদি 1 হেক্টৰৰ ওপৰঞ্চি মানে 7.5 বিঘাতকৈ যদি অধিক পৰিমাণৰ মাটি বীমা কৰিব বিচাৰে তেতিয়াহ'লে তাৰ ওপৰঞ্চি যিটো বীমাৰ দৰ হয় সেই হিচাপত কৃষকে নিজৰ ফালৰ পৰা সেইখিনি
1: তেওঁলোকে আদায় দিব লাগে,
0: আদায় দি বীমাৰ অন্তৰ্ভুক্তি হ'ব পাৰে।
1: আমাৰ ইয়াতে ধান শস্যটো ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হৈছে, আৰু তাৰ লগত কেনেকুৱা ধৰণৰ শস্যসমূহ অন্তৰ্ভুক্ত কৰা?
0: তাৰ লগত আপোনাৰ আন কেইবিধ শস্য হৈছে মৰাপাত, কুঁহিয়াৰ, বড়ো ধানটো আছেই, সৰিয়হ ইত্যাদি শস্য, আৰু লগতে মাটিমাহ আৰু মগুমাহৰ ক্ষেত্ৰত বীমাৰ সুবিধা আছে।
1: গতিকে আমাৰ যিসকল কৃষকে এইসমূহ শস্যৰ লগত জড়িত হৈ আছে বা তেওঁলোকে কৰে, তেওঁলোকে যদি নিজৰ শস্যৰ বীমা কৰিব বিচাৰে বিশেষকৈ দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত, তেওঁলোকে নিশ্চয়

0: কৈ আগবাঢ়ি আহিব পাৰে স্থানীয় জিলা কৃষি বিষয়াৰ কাৰ্যালয় অথবা কৃষি উন্নয়ন বিষয়াৰ লগত যোগাযোগ কৰি তেওঁলোকে শস্যখিনি বীমা কৰিব।
1: বিশেষকে মাটিমাহ মগুমাহৰ দিন আহি আছে এতিয়া, যদি যিসকলে ধান ৰুব নোৱাৰিলে তেওঁলোকে এটলিষ্ট আগষ্ট ছেপ্টেম্বৰত, আগষ্ট 15 তাৰিখৰ পৰা ছেপ্টেম্বৰ 15 তাৰিখলৈকে এইখিনি সময়ত মাটিমাহ মগুমাহ কৰিব পাৰিব। গতিকে আকৌ অনিষ্ট হোৱাৰ ভয়ত তেওঁলোকে যেন শস্য বীমা কেনেকৈ কৰি লয়, মানে যোগাযোগ কৰি জিলা কৃষি বিভাগৰ লোকৰ লগত, সেইখিনি আগবঢ়া ভাল। কিন্তু
0: আৰু এটা বীমা লগত জড়িত অন্য এটা প্ৰশ্ন আছে, যদি এজন কৃষকৰ খেতিডৰা বানপানীয়ে নষ্ট কৰিছে, তাৰপাছত তেওঁ বিচাৰিছে যে মোৰ খেতিডৰা মই যিখিনি অনিষ্ট হ'ল তাৰ কাৰণে মই ক্লেইম কৰিব বিচাৰিছোঁ, কৃষকজন কেনেধৰণে আগবাঢ়িব?
2: সেইটো আচলতে ঠিকেই কৈছে আপুনি, অতি গুৰুত্বপূৰ্ণ বিষয়। যেতিয়াই কিবা অনিষ্ট হয় খেতিডৰাৰ, যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে, বানপানী বা শিলাবৃষ্টি খৰাং পৰিস্থিতিত, তেওঁলোকে পোনপ্ৰথমে লগে লগেই কৃষি উন্নয়ন বিষয়া বা কৃষি সম্প্ৰসাৰণ সহায়ক যি আছে তেওঁলোকৰ অঞ্চলৰ আছে, তেওঁলোকক যোগাযোগ কৰি কৃষি বিভাগৰ কাৰ্যালয়তে হওক বা ফোন নম্বৰ আজিকালি তেওঁলোকৰ আছে, উপলব্ধ হৈ থাকে, গতিকে তেওঁলোকক পোনপটীয়াকৈ যোগাযোগ কৰি এখন বীমাৰ কাৰণে এখন আবেদন পত্ৰ কৰিব লাগে, যাতে তেওঁলোকৰ ক্ষতিটো যিটো হৈছে তাৰ তালিকাভুক্ত হয়। তালিকাভুক্ত হোৱাৰ পিছত সেয়া এটা মূল্যায়ন কৰাৰ যিটো আমাৰ বিভাগ আছে বা ব্যৱস্থা আছে, তাত তেওঁলোকৰ নামটো অন্তৰ্ভুক্ত হ'ব আৰু যিখিনি ক্ষতি হৈছে সেইখিনি ক্ষতিপূৰণৰ পৰৱৰ্তী পৰ্যায়ত ব্যৱস্থা লোৱা হ'ব। আৰু পোনপটীয়াকৈ কৃষকৰ নিজৰ বেংক একাউণ্টত যাতে সেইটো সোমায়, সেইটো একাউণ্ট ক্ষতিপূৰণটো সোমায়, পইচাটো যাতে তেওঁলোকে পোনপটীয়াকৈ পায়, তাৰ ব্যৱস্থা কৰা হয়।
0: হয় হয়, খুব সুন্দৰকৈ আপুনি আচলতে কথাখিনি বুজাই দিছে, নিশ্চয়কৈ আমাৰ কৃষকসকল ইয়াৰ পৰা উপকৃত হ'ব। এতিয়া মই আকৌ বাইদেউ ওচৰলৈ আহিব বিচাৰিছোঁ, যিহেতু আমি প্ৰায় শুনো এটা খুব গুৰুত্বপূৰ্ণ আৰু আধুনিক এটা পদ্ধতি, ছিষ্টেম অফ ৰাইচ ইনটেনচিফিকেশ্যন, যাক SRI মেথড বুলি হয় কোৱা হয়। গতিকে এই পদ্ধতিৰ জৰিয়তে কৃষকসকলে নিজৰ ধানৰ খেতি কৰিবৰ কাৰণে কেনেধৰণে আগবাঢ়িব পাৰে আৰু ই কেনেধৰণে কৃষকসকলক সহায় কৰিব, এই বিষয়ে কওকচোন।
1: এই ক্ষেত্ৰত কিন্তু যদিও ধান খেতিত প্ৰবলীকৰণ পদ্ধতি
0: হয়,
1: এই সময়ত কিন্তু সঁচাকৈ অতি গুৰুত্বপূৰ্ণ। আমি অলপমান কৃষকে এলাহ কৰে কিয় মেহনত আছে বুলি, কিন্তু এটা কথা চাব লাগিব যে 1 কেজি আমি যদি এই সময়ত, যিহেতু কৃষকসকলৰ বানপানীৰ কাৰণে ভঁৰালৰ কঠীয়া পৰ্যন্ত নষ্ট হৈছে, কঠীয়াৰ অভাৱ হৈছে, গতিকে আমি যেতিয়া ডাইৰেক্ট যেতিয়া কঠীয়া সিঁচো তেতিয়া এবিঘা মাটিৰ কাৰণে 10 কেজি লাগে, কিন্তু যেতিয়া ৰুওঁ, কঠীয়া তুলি কৰি ৰুওঁ, তেতিয়া 5 কেজি লাগে এবিঘা মাটিৰ কাৰণে। কিন্তু যদি আমি SRI লৈ যাওঁ তেতিয়া এবিঘা মাটিৰ কাৰণে মাত্ৰ 3 পোৱা গুটি লাগে। গতিকে আমি কম কঠীয়া, এতিয়া কঠীয়াৰ অভাৱ হৈছে, কাৰণ কিয়, জাত বহুতখিনি মৰি গৈছে, গতিকে কম কঠীয়াৰে সৰহ মাটি চলাবৰ কাৰণে SRI যিটো ছিষ্টেম অফ ৰাইচ ইনটেনচিফিকেশ্যন বহুত উপযুক্ত এই সময়ত। আৰু এটা ডাঙৰ কথা, SRI পদ্ধতিত কৰিবলৈ গ'লে এতিয়া যেনিবা মাটি কঠীয়াতলি কম লাগে, গুটি কম লাগে, মানে জেগা কম লাগিলে, কাৰণ এতিয়া এনেকুৱা হৈছে সমূহীয়া কঠীয়া কৰিবলৈকো য'ত পানী যাবলৈ এতিয়াও বহুদিন আছে, ধৰক 10 দিন আছে, দিন খান্দিব, তাত আমি ৰুবহে পাৰিম, কঠীয়া কৰিব নোৱাৰোঁ, গতিকে কাৰোবাৰ চোতালতে হ'লেও তেনেকুৱাটো SRI আমি কঠীয়া কৰিব পাৰোঁ, কাৰণ কম জেগা লাগিব। আৰু SRI পদ্ধতিত কৰিবলৈ প্ৰধান কথা, কঠীয়াতলিখন বোকা কৰিব নালাগে, শুকানে শুকানে, যথে মই এতিয়া কম সময়ৰ কাৰণে চুটিকৈ মানে সংক্ষেপতে কৈছোঁ যে কম জেগাতে অতিৰিক্ত মানে জৈৱিক সাৰ আৰু বালি এনেকুৱাকৈ মিহলি কৰি যেতিয়া কঠীয়াখিনি গজালি মেলা শোধন কৰা কঠীয়া সিঁচিব, সিঁচ পাতল পাতলকৈ সিঁচিব, তেতিয়া খুব কম দিনীয়া আমি 12 দিনতে কঠীয়াটো ৰুব পৰা হৈ যায়। খালি বতৰত 12 দিনতে কঠীয়াটো আমি, য'ত পানী শুকালে ইতিমধ্যে, শ্লোপিং আছে বা ওলাই যোৱাৰ সুবিধা আছে, তেনেকুৱা জেগাত আমি যদি ৰুওঁ, তেতিয়া যিমান কঠীয়াটোৰ সাধাৰণ অৱস্থাত ৰোৱাত বা হেৰিত যিমানটো দিন লাগে গুটিৰ পৰা গুটিলে, তাত 1 সপ্তাহমান কমি যায়, কাৰণ সজাল ধৰিবলৈ সময় নালাগে। সেইকাৰণে এই শ্ৰী পদ্ধতিটো এই সময়ত কিন্তু সুবিধা থাকিলে অতি উপযুক্ত এইখিনি সময়ত কৰিবলৈ। গতিকে কৃষকসকলে অকণমান হ'লেও এইখিনি যদি তেনেকৈ কৰিব পাৰে তেতিয়া বেছি ভাল হয়।
0: এই ক্ষেত্ৰত নিশ্চয়কৈ তেওঁলোকে স্থানীয় কৃষি বিজ্ঞান কেন্দ্ৰ অথবা জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ লগত
1: যোগাযোগ কৰিব পাৰিব।
0: আমি প্ৰায় শুনি থাকোঁ যে সামূহিক কঠীয়াতলি, সামূহিক কঠীয়াতলি এটা এতিয়া অসমত বিভিন্ন ঠাইত যথেষ্ট সমাদৰ লাভ কৰিছে। সামূহিক কঠীয়াতলি অৰ্থাৎ কমিউনিটি নাৰ্চাৰী,

0: এই নাৰ্চাৰীৰ জৰিয়তে কেনেকৈ আমাৰ কৃষক ৰাইজে আমাৰ বান বিধ্বস্ত অঞ্চলসমূহত উপকৃত হ'ব পাৰে তাৰ বিষয়ে অলপ কওকচোন।
1: সামূহিক কঠীয়াতলী এটা অতি প্ৰয়োজনীয় আঁচনি যিটো দুৰ্যোগৰ সময়ত এইটো আমাৰ কৃষি বিভাগৰ ফালৰ পৰা হাতত লোৱা হয়।
0: হয়,
1: এই কঠীয়া আঁচনিৰ জৰিয়তে সাধাৰণতে যিখিনি অঞ্চল বিশেষকৈ শালিৰ বতৰত বানপানীৰ জৰিয়তে বা অন্যান্য কাৰণত যদি কঠীয়া ৰোৱা ধান যদি নষ্ট হয় তেতিয়াহ'লে খেতিয়কৰ লগত যথেষ্ট পৰিমাণে কঠীয়াৰ অভাৱ হয়। যিখিনি অঞ্চল খেতিৰ নষ্ট হৈ গৈছে বা ধান খেতি নষ্ট হৈছে সেইখিনি আমি কৃষকক প্ৰভাৱিত কৃষকক যাতে আমি কঠীয়াখিনি দিব পাৰোঁ তাৰ কাৰণে কৃষি বিভাগৰ ফালৰ পৰা সামূহিক কঠীয়াতলীৰ আঁচনিৰ চলোৱা হয়। এই আঁচনিৰ জৰিয়তে কৃষি বিভাগে কম সময়তে হ'ব পৰা জাত ফচল পাব পৰা জাত যিবোৰ ইতিমধ্যে বাইদেউ উল্লেখ কৰিছে চিয়াৰ ধান 310 বিনা ধান 10 আৰু 11 এইসমূহ জাত আমি সমূহীয়াকৈ কৃষি বিভাগৰ ফালৰ পৰা কঠীয়াৰ তলি প্ৰস্তুত কৰি কঠীয়া সিঁচাৰ আৰু লগতে কঠীয়া প্ৰস্তুত কৰি কৃষকক বিতৰণ কৰালৈকে এই আঁচনিটো লোৱা হয় যাতে কঠীয়াৰ অভাৱৰ কাৰণে কৃষকসকলে সেই বতৰটো খালি ধান প্ৰভাৱিত কৃষকসকলে যাতে খেতিৰ পৰা বঞ্চিত নহয় তেওঁলোকক প্ৰয়োজনীয় কঠীয়াখিনি আমি যোগান ধৰিব পাৰোঁ। গতিকে এই দুৰ্যোগৰ সময়ত বা বানপানীৰ সময়ত এটা অতি গুৰুত্বপূৰ্ণ আঁচনি হৈ পৰে কমিউনিটি নাৰ্চাৰীটো বা সমূহীয়া কঠীয়াতলী। ইয়াৰ জৰিয়তে আমি প্ৰভাৱিত কৃষকসকলক যথেষ্ট পৰিমাণে সহায় কৰিব পাৰিছোঁ। বিগত সময়ছোৱাতো ইয়াৰ উপকাৰিতাৰ বিষয়ে আমি উপলব্ধি কৰিব পাৰিছোঁ আৰু বৰ্তমানো এইবাৰৰ যিটো বানপানী তাতো আমি এই সমূহীয়া কঠীয়াতলী আঁচনি লৈছোঁ।
0: হয়, খুব সুন্দৰকৈ আপুনি কথাখিনি ক'লে। গতিকে আমাৰ কৃষকসকলে যিসমূহ ঠাইত ইতিমধ্যে বানপানী হৈছে সেই কৃষকসকলে নিৰ্দিষ্ট জিলা কৃষি বিষয়াৰ কাৰ্যালয়লৈ গৈ সামূহিক কঠীয়াতলীসমূহনো ক'ত আছে আৰু তাৰ পৰা কঠীয়া কেনেধৰণে ল'ব পাৰে সেই বিষয়ে অৱগত হৈ তেওঁলোকে তাৰ সুবিধা গ্ৰহণ কৰিব পাৰে। এতিয়া বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ যে বানপানীটো অসমত হয়তো অনাগত ভৱিষ্যতেও হ'ব, গতিকে ভৱিষ্যত সময়ত বানপানীৰ বাবে সাজু হৈ থাকিবৰ বাবে আমাৰ কৃষকসকলে কেনেধৰণে কি কি সাৱধানতা ল'ব লাগিব বা তেওঁলোক কেনেধৰণে প্ৰস্তুত হ'ব আজিৰ এই অনুষ্ঠানটোৰ পৰা আপুনি কি বাৰ্তা দিব বিচাৰিব?
2: প্ৰথম কথা হ'ল যে বানপানী এতিয়া যিকোনো জেগাত হ'ব পাৰে এনেকুৱা অৱস্থা হৈছে। আমাৰ এটা সময়ত মাজুলীত বহুত বানপানী হৈছিলে, কিন্তু মাজুলীৰ বহুত কৃষকে কি কৰে যিহেতু আমাৰ অসমত ধানটো প্ৰধান খেতি, বানপানীৰ সময়ত আটাইতকৈ অনিষ্ট হোৱা খেতিটোৱে হৈছে ধান। কাৰণ অসমত খালী ধান কৰেই, কিন্তু আমি যিহেতু ধানেই আমাৰ প্ৰধান খাদ্য, গতিকে অসমত আমি এই শালি ধানৰ বতৰটোৰ ওপৰতে নিৰ্ভৰ নকৰি যি অঞ্চলত বানপানী হৈছে তেওঁলোকে এই বড়ো ধান আগতীয়া আহোঁ যিটো মানে ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে কৰিব পাৰি তেনেকুৱা সেই সময়খিনিৰ সুবিধাটো ল'ব লাগে। আমাৰ যিটো সময়ত মাটি পৰি থাকে সেইখিনি সময়ত কিন্তু এটা খাটাং হৈ থাকিব তেওঁ যে মই বছৰটোৰ কাৰণে কঠীয়া কি ধানটো মানে সংগ্ৰহ কৰিব পাৰিছোঁ, এক নম্বৰ সেইটো কথা। দুই নম্বৰতে য'ত অলপ বানপানী হয় তেতিয়া যিবিলাক এইবাৰতো উজনিত যিটো মানে নাচত নাভত বানপানী হৈছে সেইটোত নহ'ব, নৰ্মেলি অলপ হৈছে, তেতিয়া আমি বানপানী য'ত ৰঞ্জিত চাবুৱান, বাহাদুৰ চাবুৱান, স্বৰ্ণ চাবুৱান যিবিলাকে এসপ্তাহ পানীৰ তলত থাকিলেও যিবিলাক কঠীয়া মানে সহ্য কৰিব পাৰে তেনেকুৱা কঠীয়া জাত ল'ব লাগে য'ত নেকি অলপ হোৱাৰ চান্স আছে বা জমা হয় পানী তেনেকুৱা ল'ব লাগে। আৰু আমাৰ কৃষকসকলক এটা কথা ক'ব বিচাৰোঁ যে ৰবি শস্যত গুৰুত্ব দিয়ক। যদি কিবা কাৰণত বানপানী হৈছেও তেওঁলোকে এইটোত সাৱধান হ'ব লাগিব যে বানপানী যোৱাৰ পিছতো তেওঁ কমদিনীয়া ধান ৰুব পাৰিব নেকি, যদি নাই নোৱাৰিলে আগষ্ট মাহ পূৰা বানপানী হৈ থাকিলে তেতিয়া তেওঁলোকে কিন্তু পানী শুকোৱাৰ নলা কাটি পানীটো গুচি যোৱাৰ ব্যৱস্থা কৰি পিছত ৰবি শস্যটো মাহজাতীয় শস্য যথেষ্ট আছে, সৰিয়হ তেলজাতীয় শস্য যিখিনি আছে সেই তাৰ কাৰণে প্ৰস্তুতি চলাব লাগিব য'ত নেকি জৈৱিক শাক অলপ দিব লাগিব। আৰু তৈল শস্যৰ ক্ষেত্ৰত সৰিয়হ অসমৰ কাৰণে বহুত দৰকাৰীও, আমি বহুত অভাৱত আছোঁ মাহজাতীয়, তাত মটৰ মাহ হ'ব পাৰে আৰু লগতে বাকী মানে লেণ্টিল যিটো হ'ব পাৰে মচুৰ মাহ, লগতে যদি আগষ্টৰ মাজলৈ

0: তেতিয়া হয় সেই যে মাটিমাহ মগুমাহ আমি যিটো কৰিব পাৰোঁ তেনেকুৱাও কৰিব পাৰে, মাটি পেলাই নথৈ পাচলিলেও যাব পাৰে যদিহে বেছিকৈ তেওঁলোকৰ দেৰি হৈ হৈ গৈ আছে, তেতিয়া পাচলিৰ ক্ষেত্ৰত আমি কম কম দিনীয়া পাচলি কিছুমান ল'ব পাৰি, নহয় মূলা আহি যাব যেতিয়া অলপমান মানে দেৰিকৈ ওলাইছে তেতিয়া তেনেকুৱাখিনিও কৰিব পাৰে। আৰু নদী অঞ্চলত য'ত বালি আছে তাত কিন্তু তেওঁলোকে এই গ্ৰাউণ্ড নাটলৈ যাব পাৰে, অসমত চৰকাৰীভাৱেও সুবিধা দিয়া হৈছে আঁচনিত বাদামৰ খেতিও কৰিব পাৰে।
1: হয়, খুব সুন্দরকৈ গোটেই কথাখিনি বুজাই দিলে। মই আশা কৰিছোঁ যে আজিৰ অনুষ্ঠানটোৰ পৰা আমাৰ অসমৰ কৃষক ৰাইজে নিশ্চয়কৈ অলপ হ'লেও উপকৃত হ'ব। গতিকে দুয়োগৰাকী সমল ব্যক্তিকে আজিৰ অনুষ্ঠানটিত উপস্থিত থকাৰ বাবে আৰু নিজৰ অভিজ্ঞতাপুষ্ট যিখিনি কথা আজি কৃষকসকলক উদ্দেশ্যি অৱগত কৰালে তাৰ বাবে মই আজিৰ অনুষ্ঠানটোৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ।
0: ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে বানৰ পাছত ল'ব পৰা কৃষি ব্যৱস্থাপনাৰ বিষয়ে আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে খাদ্য সুৰক্ষা আৰু পুষ্টি অভিযানৰ ৰাজ্যিক পৰামৰ্শদাতা অৰুণিমা দেৱচৌধুৰী, কৃষি সঞ্চালকালয়ৰ মহকুমা কৃষি বিষয়া সঞ্জীৱ শইকীয়াই, অনুষ্ঠানটিৰ আঁত ধৰিলে কৃষি সঞ্চালকালয়ৰ কৃষি উন্নয়ন বিষয়া মানসজ্যোতি বৰাই। অনুষ্ঠানত এইবাৰ শুনক বানপানীৰ সময়ত পশুধনৰ খাদ্য যতনৰ বিষয়ে। বানপানীৰ সময়ত পশুধনৰ খাদ্যৰ যতন, বানাক্ৰান্ত অঞ্চলৰ পশুপালকসকলৰ কাৰণে পশুখাদ্যৰ যোগান তথা যতন এক গুৰুত্বপূৰ্ণ বিষয়। অসমৰ গ্ৰাম্য অঞ্চলত সেউজীয়া ঘাঁহবনেই যিহেতু পশুধনৰ প্ৰধান খাদ্য আৰু বানপানীৰ সময়ত খেতিপথাৰ আৰু ঘাঁহনি পথাৰবোৰ যেতিয়া পানীৰে উপচি পৰে তেতিয়া সেই অঞ্চলৰ পশুধনৰ বাবে এক বিৰাট খাদ্য সংকটৰ সৃষ্টি হয়। খাদ্যৰ অভাৱত গৰু ছাগলীয়ে যি পায় তাকেই খাবলৈ ধৰে আৰু ফলস্বৰূপে বদহজম হৈ পেট ফুলা বেমাৰ হয় আৰু পৰৱৰ্তী সময়ত পেট চলিবলৈ ধৰে। শৰীৰৰ বাবে প্ৰয়োজনীয় খাদ্যখিনি খাবলৈ নোপোৱাত পশুধনবোৰ ক্ষীণাই যায়, গাখীৰৰ উৎপাদন কমি যায় আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতাও হ্ৰাস পায়। এনে অৱস্থাত ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া ভাইৰাছ আদিয়ে পশুধনক আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু বিভিন্ন বেমাৰৰ প্ৰাদুৰ্ভাৱ ঘটে। এনে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত খেতিয়কসকলৰ ঘৰত সংৰক্ষণ কৰি ৰখা ধান খেৰ আৰু ধানৰ নৰাই গৰু ম'হৰ প্ৰধান খাদ্য হিচাপে কাম কৰে। গৰু ম'হে খাই ভাল পোৱাৰ কাৰণে আৰু বেছিকৈ হজম হোৱাৰ কাৰণে 2-3 চেণ্টিমিটাৰ দীঘলকৈ টুকুৰা টুকুৰিকৈ কাটি বা এৰাতিমান পানীত তিয়াই ৰাখি খাবলৈ দিয়াৰ সময়ত নিমখ পানী ছটিয়াই দিব লাগে। তাৰে উপৰি ধান খেৰত প্ৰটিনৰ পৰিমাণ বঢ়াবলৈ আৰু বেছিকৈ হজম কৰাবলৈ প্ৰতি 100 কিলোগ্ৰাম খেৰ প্ৰায় 50 লিটাৰ ইউৰিয়া মিশ্ৰিত পানীত মিহলাই 15-21 দিন বায়ু পানী নলগাকৈ সংৰক্ষিত কৰি খুৱাব পাৰি। এনে খেৰৰ লগত অলপ চাপৰ তুঁহগুৰি আদি মিহলাই খোৱালে পশুধনে প্ৰয়োজনীয় ন্যূনতম পুষ্টিখিনি পায়। বাৰিষাৰ সময়ত হোৱা আৰু পানীত ডুব যোৱা যেন দল এৰালি লকচাকে ধৰি অন্যান্য ঘাঁহ কাটি আনি সেইবোৰ ভালদৰে ধুই ল'ব লাগে যাতে শেলাই আদি লাগি নাথাকে। এনে ঘাঁহ কাটি আনি লগে লগে খাবলৈ নিদি 2-1 দিন ৰ'দত শুকুৱাইহে খাবলৈ দিব লাগে, অন্যথা পশুধনৰ পেট চলিব পাৰে। বানপানীৰ সময়ত পশুধনক বচাই ৰাখিবলৈ আৰু ন্যূনতম উপাদানখিনি পাবলৈ অন্য কিছুমান খাদ্যবস্তু খুৱাব পাৰি যিবোৰ সাধাৰণ অৱস্থাত খাবলৈ দিয়া নহয়। অসমৰ গ্ৰাম্য অঞ্চলত প্ৰচুৰ পৰিমাণে উপলব্ধ বিভিন্ন গছ গছনি যেনে কাঞ্চন, ডিমৰু, কঁঠাল, চজিনা, আম, হেলচ, নিম, মধুৰি আদি পাতৰ লগতে প্ৰাকৃতিকভাৱে হোৱা ঘাঁহ বন যেনে উলু, বিৰিণা, নল, খাগৰি, তৰাঘাঁহ আদিও সময় সাপেক্ষে আৰু উপলব্ধিতাৰ ওপৰত নিৰ্ভৰ কৰি পশুখাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি। বানপানীৰ সময়ত পশুধনৰ খাদ্য যতনৰ বিষয়ে শুনিলে। আমাৰ আজিৰ কৃষিজগত অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
3: আজিতো পাৰ্টি লাগিব, প্ৰথমে চেম্পিয়নৰ লগত চেলফি ল'ম। আইডিয়া, ইয়াতেই পাৰ্টি কৰিম, পিজ্জা পাৰ্টি, ইয়ে তোমার কার্ড আর পিন দিয়া মূর কার্ডর ডিটেইলস মই মূর।

0: নিজে এৰি দিম। আৰবিআইয়ে কয় আপোনাৰ পিন, অটিপি, চিভিভি বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
1: বাই গাৰ্লছ, কোন ফালে গৈছা?
2: শুনা নাই?
1: নো শ্বেয়াৰিং।
0: আৰবিআইয়ে কয় জানি লওক, সতৰ্ক হওক।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি সমবেত কণ্ঠৰ গীত, গীতৰ কথা তফজ্জুল আলীৰ।

0: সমবেত কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল তফজুল আলীৰ।
1: গোপা, মই কালি ভতিজাৰ ঘৰৰ পৰা আহিলোঁ। মই দেখি আচৰিত হৈ গ'লোঁ যে সিহঁতে দিনটো এ চি লগাই থাকে, সদায় ৱাশ্বিং মেচিন চলায়, ঘৰত দুটাকৈ ফ্ৰিজ আছে, তথাপিও তাৰ বিজুলী বিল কিমান আহে জানা? শূন্য। মই সোধাত ভতিজাই ক'লে,
2: খুৰা, এই সকলো ওপৰৱালাৰ দয়া, মানে চ'লাৰ পেনেলৰ।
1: মই ভাবিলোঁ এতিয়া আৰু লগাবই লাগিব। পি এম সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা, যোগদান কৰিবলৈ পঞ্জীয়ন কৰক pmsuryaghar.gov.in।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। কণ্টেক্ট পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: বাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰক ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য প্ৰদান। ৰাজ্যৰ 4খন বান ক্ষতিগ্ৰস্ত জিলাৰ জনসাধাৰণক বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় আবেদন 30 আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহ্বান। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণ গতিত ৰূপায়ণ। জনসাধাৰণক এই অভিযানত অংশ ল'বলৈ ৰাজ্যপালৰ আহ্বান। বিশ্ব হস্তী দিৱস উপলক্ষে আজি ভিন ভিন কাৰ্যসূচীৰ আয়োজন। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণত ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্ট নম্বৰ প্ৰদান বাধ্যতামূলক কৰি বিদ্যালয় শিক্ষা পৰিষদৰ বিদ্যালয়ৰ পৰিদৰ্শকলৈ পত্ৰ প্ৰেৰণ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰলৈ আজি আনুষ্ঠানিকভাৱে আৰ্থিক সাহায্য প্ৰদান কৰে। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সাহায্য মুকলি কৰে। অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ উপস্থিত থাকে। প্ৰতিটো অংগনবাড়ী কেন্দ্ৰলৈ 2.5 লাখ টকা পৰ্যন্ত সাহায্যৰে কেন্দ্ৰসমূহ পুনৰ স্বাভাৱিক ৰূপত গঢ়ি তোলাৰ বাবে মুঠ 11.3 কোটি টকাৰ পুঁজি আগবঢ়োৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অংগনবাড়ী কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি পুনৰ নিৰ্মাণ আৰু ক্ষতিপূৰণৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে বানপীড়িত অঞ্চললৈ স্বাভাৱিকতা ঘূৰাই অনাত সহায় কৰিব। ইপিনে ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয় ক্ষতিৰ বাবদ এতিয়ালৈকে বিভিন্ন শিতানত মোকলাই দিয়া ধনৰাশিৰ বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ইতিমধ্যে 793খন বিদ্যালয়ক মেৰামতিৰ বাবে 2 লাখ টকাকৈ আগবঢ়োৱা হৈছে আৰু সম্প্ৰতি 90% বিদ্যালয়ত পুনৰ পাঠদান আৰম্ভ হৈছে। উজনি অসমৰ 4খন জিলাৰ 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰাহে পাঠদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহ 17 আগষ্ট পৰ্যন্ত বন্ধ ৰখা হৈছে। মুখ্যমন্ত্ৰীয়ে বান প্ৰভাৱিত জিলাসমূহৰ ক্ষতিগ্ৰস্ত নামঘৰসমূহলৈ অহা 20 আগষ্টৰ পূৰ্বে 1.5 লাখ টকাকৈ অনুদান মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে। ডঃ শৰ্মাই বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাটৰ জনসাধাৰণক বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় বিষয়ক লৈ আবেদন 30 আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহ্বান জনায়।
1: শিৱসাগৰ আৰু চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাত আমাৰ 20টা ইঞ্চুৰেঞ্চ কোম্পানীয়ে কাম কৰে। এই মুহূৰ্তলৈকে 1703গৰাকী ব্যক্তিয়ে ইঞ্চুৰেঞ্চ ক্লেইম কৰিছে আৰু 92 কোটি টকাৰ ইঞ্চুৰেঞ্চ বিচাৰিছে আৰু ইঞ্চুৰেঞ্চ কোম্পানীসমূহেও প্ৰায় 176 ক্লেইম ইতিমধ্যে ছেটল কৰিছে। মই শিৱসাগৰ, চৰাইদেউ ৰাইজক আহ্বান জনাম, যোৰহাট, গোলাঘাটৰ ৰাইজক, আপোনালোকে যেন ইঞ্চুৰেঞ্চ ক্লেইমটো যিমান পাৰে সিমান সোনকালে কৰক। তেওঁলোকে যাতে বেংকটোত এপ্লিকেশ্যনখন দিয়ে। 30 আগষ্টলৈকে সময় আছে, গতিকে 30 আগষ্টৰ ভিতৰত মই শিৱসাগৰ আৰু চৰাইদেউ ৰাইজক বেংকৰ লোন মৰেটৰিয়ামৰ কাৰণে এপ্লিকেশ্যন দিবৰ কাৰণে আৰু আমাৰ ইনচুৰেঞ্চ ক্লেইম কৰিবৰ কাৰণে আহ্বান জনাম।
0: ইপিনে ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। সাম্প্ৰতিক বানত 441খন গাঁৱৰ 1,12,718 লোক প্রভাৱিত হোৱাৰ লগতে 10,879.03 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 102 হৈছেগৈ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণ গতিত ৰূপায়ণ কৰা হৈছে। 17 আগষ্টলৈ চলিবলগীয়া এই অভিযানৰ জৰিয়তে ঘৰে ঘৰে তিৰংগা পতাকা উত্তোলন, তিৰংগা সমদল আদিৰ জৰিয়তে দেশৰ ঐক্য, সংহতি আৰু ঐতিহ্যক সুদৃঢ় কৰাৰ লক্ষ্য লোৱা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জনসাধাৰণক এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
2: यह भारत की एकता, अखंडता, स्वाभिमान और गौरव का प्रतीक है। तिरंगे में हमारे राष्ट्र के संकल्प और उज्जवल भविष्य की भावना निहित है। इसमें हमारे असंख्य स्वतंत्रता सेनानियों के त्याग, तपस्या, संघर्ष और बलिदान की अमर गाथाएं समाहित हैं। हमारा तिरंगा हमें मां भारती के लिए समर्पित होकर कार्य करने की प्रेरणा देता है।

0: आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी के आह्वान पर मैं असम के सभी नागरिकों से आग्रह करता हूं कि आप हर घर तिरंगा अभियान में सहभागी बने और अपने अपने घरों पर तिरंगा फहराकर राष्ट्र के प्रति अपनी श्रद्धा और प्रतिबद्धता व्यक्त करें। धन्यवाद। जय हिंद।
1: হৰ ঘৰ তিৰংগা অভিযানৰ লগত সংগতি ৰাখি যোৰহাট জিলাৰ তিতাবৰ উন্নয়ন খণ্ডৰ সৌজন্যত আজি দুচকীয়া বাহন সমদল উলিওৱা হয়। মৰিগাঁও জিলাত জিলা প্ৰশাসনৰ উদ্যোগত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ দ্বাৰা উলিওৱা স্কুটি ৰেলীত ভালে সংখ্যক মহিলাই অংশগ্ৰহণ কৰে। মৰিগাঁও জিলায়ুক্ত সৃষ্টি সিঙে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা আৰু হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড় জিলায়ুক্তৰ কাৰ্যালয়ত আজি এখন বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে মুকলি কৰা এই প্ৰদৰ্শনীত সকলোৱে সমবেতভাৱে বন্দে মাতৰম পৰিৱেশন কৰে। প্ৰদৰ্শনী চাবৰ বাবে অহা লোকসকলৰ বাবে ছেলফি পইণ্টো মুকলি কৰা হয়। বজালী জিলাত আজি মণ্ডল বিজেপিৰ উদ্যোগত তিৰংগা যাত্ৰা উলিওৱা হয়। বামাখাটিৰ শ্বহীদ অক্ষেন্দ্ৰ হাইস্কুলৰ পৰা উলিওৱা এই যাত্ৰাত দলীয় নেতাকৰ্মীসকলে হাতে হাতে জাতীয় পতাকালৈ অংশগ্ৰহণ কৰে। কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত শিলচৰতো আজি তিৰংগা সমদল উলিওৱা হয়। ইয়াৰ অংশ হিচাপে গান্ধীবাগ উদ্যানত সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন কৰা হয়। জিলা প্ৰশাসন আৰু আৰক্ষীৰ উপৰি NCC, NSS, অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান, নাগৰিক সংগঠন, জিলা ক্ৰীড়া বিভাগ আৰু অন্যান্য বিভাগৰ প্ৰতিনিধিসকলে এই কাৰ্যসূচীত অংশ লয়। গোলাঘাট জিলায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি এই উপলক্ষে বিশেষ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা এই প্ৰতিযোগিতাত বিভিন্ন বিদ্যালয়ৰ 120গৰাকীতকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
2: ৰাজ্যৰ বিভিন্ন জিলাত আজি বিশ্ব হস্তী দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি এই দিৱস পালন কৰা হৈছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে সুৰক্ষিত পৰিৱেশ, অনুকূল পথ, সুৰক্ষিত হাতী তথা মোৰ হাতী আৰু মোৰ ঐতিহ্য। এই দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যক, বুঢ়াপাহাৰ জীৱ চাফাৰী সন্থাৰ সামূহিক উদ্যোগত উদ্যানখনত আজি চাফাই অভিযান চলোৱা হয়। মানস ৰাষ্ট্ৰীয় উদ্যানতো হস্তী দিৱস উপলক্ষে বাঁহবাৰী সংমণ্ডলৰ মহল শিবিৰত বন্দীহাতীৰ কল্যাণ আৰু মাউতসকলৰ জ্ঞান বিনিময়ৰ উদ্দেশ্যে হস্তী স্বাস্থ্য আৰু মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও পশু চিকিৎসক আৰু হস্তী বিশেষজ্ঞই অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে মানস ৰাষ্ট্ৰীয় উদ্যানত কমেও 1700টা বনৰীয়া হাতী, 59টা পোহনীয়া হাতী আৰু 63টা বন্দী হাতী আছে। গোৱালপাৰা জিলাতো আজি বিশ্ব হস্তী দিৱস পালন কৰা হৈছে। জিলাখনৰ ঐতিহাসিক উৰ্পদ বিলৰ কাষৰীয়া গাঁও চামাগুৰিত আজি এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আখাৰীৰ প্ৰকৃতি সংৰক্ষণমূলক স্বেচ্ছাসেৱী সংস্থা নেচাৰ্চ বেকনৰ উদ্যোগত আজি বিয়লি হাতীৰ সুৰক্ষা আৰু বিচৰণস্থলী সংৰক্ষণ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন কৰা হৈছে। তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বিশ্ব হস্তী দিৱস উপলক্ষে দ্য গ্ৰীণ গ্ল' নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত আৰু পতঞ্জলী যোগপীঠ, SSB তথা বাক্সা জিলাৰ বন প্ৰাধিকৰণৰ যৌথ সহযোগত সজাগতা সভা অনুষ্ঠিত হয়। সভাত বনৰীয়া হাতীৰ সুৰক্ষা আৰু হাতী মানুহৰ সংঘাত ৰোধ সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি দৃশ্য শ্ৰব্য মাধ্যমৰ সহায়ত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বনৰীয়া হাতী সংৰক্ষণৰ দিশসমূহৰ বিষয়ে অৱগত কৰোৱা হয়।
3: 12 আগষ্ট তাৰিখটো সমগ্ৰ পৃথিৱীতে বিশ্ব হস্তী দিৱস হিচাপে পালন কৰা হয় আৰু ইয়াৰ উদ্দেশ্য হ'ল যে হাতী সংৰক্ষণ সম্পৰ্কীয় সজাগতা। আপোনালোকে নিশ্চয় জ্ঞাত যে আমাৰ বৰ্তমান চাৰিওফালে এটা নতুন সমস্যাৰ সৃষ্টি হৈ ধৰিছে, যিটো কোৱা হয় হাতী মানুহৰ সংঘাত। আৰু আমাৰ তামোলপুৰ জিলাখন এই ক্ষেত্ৰত যথেষ্ট ভুগি আছে আৰু তাৰ লগত সংগতি ৰাখি আমি বেচৰকাৰী সংস্থা দ্য গ্ৰীণ গ্ল'ব, লগতে আমাৰ ইয়াতে সশস্ত্ৰ সীমাবল তেখেতসকল আছে, তাৰপিছত পতঞ্জলী যোগপীঠ আছে, তাৰপাছত বন বিভাগ আছে, তেনেকৈ যৌথভাৱে আমি তামোলপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত এটা সজাগতামূলক মত বিনিময় অনুষ্ঠান, লগতে ইয়াত মানে প্ৰেজেণ্টেশ্যন, লগতে ইয়াত এটা এক্সিবিশ্যনৰ আয়োজন কৰিছোঁ। উদ্দেশ্যটো হ'ল যে আমাৰ উঠি অহা যিবোৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী, তেওঁলোকে হাতী সম্পৰ্কে কথাবোৰ জানক। এতিয়া এইখিনি জেগা হাতী সংবেদনশীল, গতিকে ইয়াত যদি কালি কিবা হঠাৎ হাতী এটা ওলায় তেতিয়া ধৰি লওক কি কৰিব লাগে বা কি কৰিব নালাগে তেনেকুৱা ধৰণৰ।
2: পশ্চিম কাৰ্বি আংলং জিলাৰ থং নকবে হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়তো বিশ্ব হস্তী দিৱসৰ লগত সংগতি ৰাখি সজাগতা আৰু জনসম্পৰ্ক কাৰ্যসূচী অনুষ্ঠিত হয়। মানুহ আৰু হাতীৰ মাজৰ সংঘাত হ্ৰাস কৰি সহাৱস্থান গঢ়ি তোলাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যেৰে আজিৰ কাৰ্যসূচীত গুৰুত্ব আৰোপ কৰা হয়। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সংক্ৰান্তত আদালতে 11গৰাকী প্ৰবাসী

0: শিৱসমীয়াৰ সাক্ষ্য গ্ৰহণ কৰিব। এই সন্দৰ্ভত বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে আজি সংবাদ মাধ্যমক এই কথা জনাই কয় যে এই গোচৰ সন্দৰ্ভত আজিলৈকে 89 জনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। তেওঁ লগতে পৰৱৰ্তী পৰ্যায়ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষ্যুষ সাক্ষী হিচাপে প্ৰৱাসী অসমীয়াসকলক মতা হ'ব বুলিও জানিবলৈ দিয়ে। ইফালে নিৰ্দেশ অমান্য কৰি মহাবীৰ একুৱা নামৰ প্ৰতিষ্ঠানটো খোলাক লৈ দাখিল কৰা আবেদনখনৰ বিৰুদ্ধে আদালতে দিয়া ৰায় সন্দৰ্ভত লোক অধিবক্তা জিয়াউল কামাৰে এইদৰে কয়।
1: মহাবীৰ একুৱাৰ পজিশ্যনটো এনেকুৱা হ'ল যে অলৰেডি 29/4/26 অনাৰেবল কোৰ্টে গোটেই প্ৰপাৰ্টিটো মহাবীৰ একুৱা এটেচমেণ্ট কৰিব দিছিল, একৰ্ডিংলি এটেচ কৰা হৈছিল। কিন্তু দুৰ্ভাগ্য গম পাওঁ যে সাক্ষী দিব আহোঁতে ওলাই পৰিল, এইটো অলৰেডি ৰানিং হৈ আছে, তো সেইটোতো আমাৰ মতে ইলিগেল হৈছে। সেইকাৰণে আমি এখন দৰখাস্ত দিলোঁ আৰু ইয়াতে মই আপোনালোকৰ মিডিয়াক ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ আপোনালোকে সেই কভাৰেজটো দেখুওৱাৰ কাৰণে আমি আজি জোৰকৈ আৰ্গুমেণ্টটো কৰিব পাৰিছোঁ যে এইটো ইমিডিয়েটলি এটেচ কৰিব লাগে, যাতে যিহেতু অৰ্ডাৰটো আছে মহামান্য আদালতত সেইটো ৰেচপেক্টফুলি কেৰি আউট কৰিব লাগে। আৰু আমি এটা কথা পইণ্ট আউটো কৰি দিছিলোঁ অনাৰেবল কোৰ্টক যে সিহঁতৰ উকিল প্ৰেজেণ্ট আছিল যেতিয়া শুনানি হৈছে, চ' তেওঁলোক অৱগত।
0: আনহাতে শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপৰ গাৰ্গে দাখিল কৰা জামিন আবেদন সন্দৰ্ভত কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। একেদৰে অভিযুক্ত শ্যামকানু মহন্তৰ এখন আবেদন সন্দৰ্ভতো আদালতত শুনানি অনুষ্ঠিত হ'ব। ৰাজ্যপালৰ ধবজাবাহী আঁচনি গাঁৱে গাঁৱে যোগ মহা অভিযান সন্দৰ্ভত আজি নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী জিলাখনৰ বিভিন্ন বিভাগৰ পৰা মনোনীত কৰ্মচাৰীসকলৰ সৈতে এখন সভাত অংশগ্ৰহণ কৰে। নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ ধ্ৰুৱজ্যোতি হাজৰিকা, অতিৰিক্ত জিলা আয়ুক্ত কৌস্তভ কলিতাৰ লগতে যুটীয়া স্বাস্থ্য সঞ্চালক ডঃ মানৱ কুমাৰ চৌধুৰী আৰু জিলা ক্ৰীড়া বিষয়াৰ উপস্থিতিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত আয়ুক্ত পাটোৱাৰীয়ে জিলাখনৰ বিভিন্ন বিভাগৰ পৰা অহা 100 গৰাকী কৰ্মচাৰীক 18 আগষ্ট প্ৰশিক্ষণ দিয়া হ'ব বুলি প্ৰকাশ কৰে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক পৰিস্মিতা ধিঙীয়াৰ পৰা।
2: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণত ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্ট নম্বৰ প্ৰদান কৰাটো বাধ্যতামূলক কৰিছে। 2027 চনত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় শিক্ষা পৰিষদে শিক্ষাৰ্থীৰ বেংক একাউণ্ট খোলা সন্দৰ্ভত সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ পত্ৰ প্ৰেৰণ কৰিছে। পৰিষদৰ সচিব নৰনাৰায়ণ নাথে পত্ৰখনত উল্লেখ কৰা অনুসৰি অহা বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ'ব। এনে প্ৰেক্ষাপটত প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে দশম শ্ৰেণীত অধ্যয়নৰত সকলো ছাত্ৰ ছাত্ৰীৰ ব্যক্তিগত বেংক একাউণ্ট খোলাটো যাতে নিশ্চিত হয় তাৰ বাবে শিক্ষানুষ্ঠানৰ মুৰব্বীক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰিবলৈ বিদ্যালয়সমূহৰ পৰিদৰ্শকক আহ্বান জনোৱা হৈছে। 80 সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ 2টা দিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ব্যাপক প্ৰস্তুতি চলিছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকল পেৰেডৰ অনুশীলনত ব্যস্ত হৈ পৰিছে। উল্লেখযোগ্য যে বিগত বছৰসমূহৰ দৰে এইবাৰো ৰাজ্য চৰকাৰৰ উদ্যোগত খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 15 আগষ্টৰ পুৱা 9 বজাত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ইয়াৰ পাছত তেওঁ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অপূৰ্ব কুমাৰ বৰাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 79 বছৰ। উল্লেখযোগ্য যে তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত 1966 চনত চাকৰিত যোগদান কৰি 2007 চনত অৱসৰ গ্ৰহণ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰক ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য প্ৰদান। ৰাজ্যৰ 4খন বান ক্ষতিগ্ৰস্ত জিলাৰ জনসাধাৰণক বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় আবেদন 30 আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহ্বান। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ। বিশ্ব হস্তী দিৱস উপলক্ষে আজি ভিন ভিন কাৰ্যসূচীৰ আয়োজন। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণত ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্ট নম্বৰ প্ৰদান বাধ্যতামূলক।
3: সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে।

মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালি হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

গছ থাকিলেহে মানুহ থাকিব। এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা। সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

পরিষ্কার পরিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে। য'তে ত'তে থু খেকাৰ পিকাদি নেপেলাব, কিয়নো এই কাৰ্যই ৰোগৰ বীজাণু বিস্তাৰিত কৰে।

সোণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি বৃন্দগান, গীতৰ কথা গুণমণি বৰাৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: সৈতে মই যদুমণি শইকীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, নিতকে ধৰি বিভিন্ন বিষয়ক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজিও লোকসভাৰ কাম কাজ ব্যাহত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চৰকাৰ যিকোনো বিষয়ক লৈ আলোচনাৰ বাবে সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উজনি অসমৰ চাৰিখন জিলাৰ ভয়াৱহ বানৰ পূৰ্বেই সতৰ্কতা জাৰি কৰিছিল বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাজহুৱা মূলধন ব্যক্তিগত বিনিয়োগৰ বিকল্পৰ পৰিৱৰ্তে ইয়াৰ অনুঘটক হোৱা উচিত বুলি মন্তব্য কৰিছে। আৰু আজি বিশ্ব হস্তী দিৱস। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বন্যহস্তিক অৰণ্যৰ পৰিৱেশতন্ত্ৰৰ মূল আধাৰ বুলি মন্তব্য কৰিছে। নীট পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰাৰ অভিযোগত ছাত্ৰ ছাত্ৰীয়ে কৰা প্ৰতিবাদৰ সময়ত আৰক্ষীৰ লাঠিচালনা আৰু আন একাধিক বিষয়ক লৈ বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ মাজতে লোকসভাৰ কাৰ্যসূচী আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। বিয়লি 3 বজাত বিৰোধীৰ হুলস্থূলৰ মাজতে খনি আৰু খনিজ উন্নয়ন আৰু নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026 বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰা হয়। কিন্তু কোনো আলোচনা অবিহনেই বিধেয়কখন গৃহীত কৰা হয়। বিধেয়ক গৃহীত হোৱাৰ পাছতে লোকসভাৰ কাৰ্যসূচী চলাই নিয়াৰ ক্ষেত্ৰত সহায় কৰিবলৈ সেই সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে বিৰোধী সদস্যসকলক আহ্বান জনায়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে নীট পৰীক্ষাক লৈ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ সন্দৰ্ভত আলোচনাৰ বাবে চৰকাৰ ইতিমধ্যে সাজু হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহে বিষয়টো সদনত আলোচনাৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ পত্ৰ প্ৰেৰণ কৰিছে বুলিও ৰিজিজুৱে উল্লেখ কৰে। কিৰেণ ৰিজিজুৱে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীকে ধৰি প্ৰতিবাদ কৰা বিভিন্ন দলৰ সদস্যসকলক নিজৰ আসনলৈ ঘূৰি যাবলৈ আহ্বান জনাই কয় যে চৰকাৰ যিহেতু বিষয়টোক লৈ আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে, সেয়ে কাম কাজ পুনৰ আৰম্ভ হোৱা উচিত। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে পুনৰ কয় যে বিৰোধীয়ে সমগ্ৰ বিষয়টোক লৈ প্ৰথম দিনাৰ পৰাই গৃহমন্ত্ৰীৰ বিবৃতি দাবী কৰি আহিছিল। কিন্তু চৰকাৰ যেতিয়া বিষয়টোক লৈ আলোচনাৰ বাবে সাজু হ'ল, তেতিয়া বিৰোধী আঁতৰি থাকিব বিচাৰিছে। সেই সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা জগদম্বিকা পালেও বিৰোধী দলৰ সদস্যসকলক আলোচনা প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে আহ্বান জনায়। কিন্তু প্ৰতিবাদকাৰী সদস্যসকলে তেওঁৰ আহ্বানক গুৰুত্ব নিদিলে। ইয়াৰ পৰিপ্ৰেক্ষিততে দিনটোৰ বাবে সদনৰ কাৰ্যসূচী স্থগিত ৰখাৰ কথা ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে সদন প্ৰথমবাৰ স্থগিত হোৱাৰ পাছত দিনৰ 2 বজাত যেতিয়া পুনৰ কাম কাজ আৰম্ভ হৈছিল, তেতিয়া বিভাগীয় মন্ত্ৰীসকলে নিজ নিজ মন্ত্ৰালয়ত নথিসমূহ দাখিল কৰে। ইফালে বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ মাজতো সদনে বৈদেশিক অনুদান নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ৰ অধিক পৰীক্ষা নিৰীক্ষাৰ বাবে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰাত অনুমোদন জনায়। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কে চি বেণুগোপাল আৰু সমাজবাদী পাৰ্টীৰ সদস্যসকলে বিধেয়কখন বিৰোধিতা কৰাৰ লগতে প্ৰত্যাহাৰৰ দাবী জনায়। তেওঁলোকে অভিযোগ কৰে যে এই বিধেয়কখনৰ জৰিয়তে সংখ্যালঘু সম্প্ৰদায়ৰ লোক আৰু বেচৰকাৰী সংস্থাসমূহক লক্ষ্য কৰি লোৱা হৈছে। ইয়াৰ পাছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰস্তাৱিত বিধেয়কখনৰ কোনো ব্যৱস্থা সংখ্যালঘু সম্প্ৰদায়ৰ পৰিপন্থী নহয় বুলি স্পষ্ট কৰি দিয়ে। দেশত প্ৰতিটো সম্প্ৰদায়ক কল্যাণৰ বাবে বিধেয়কখন প্ৰস্তুত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।
1: सरकार डिस्कशन चाहते हैं पार्लियामेंट में और ओपोजिशन भाग रहे हैं, ये कल्पना करना मुश्किल है, क्योंकि पार्लियामेंट्री डेमोक्रेसी में ओपोजिशन पार्टी डिस्कशन के लिए डिमांड करते हैं और सरकार जवाब देते हैं। यहाँ तो सरकार खुद ही कह रहे हैं कि हम डिस्कशन करेंगे, जवाब देंगे, और ओपोजिशन जवाब सुनना नहीं चाहते और भाग रहे हैं। ऐसा परिस्थिति आप कल्पना कर सकते हैं? लोकतंत्र के लिए ठीक नहीं है।
0: ইয়াৰ পাছতো বিৰোধী পক্ষৰ সদস্যসকলে হুলস্থূলীয়া পৰিৱেশ অব্যাহত ৰখাত অধ্যক্ষই সদনৰ কাম কাজ বিয়লি 3 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদকে ধৰি সাংসদসকলে সদনত উত্থাপন কৰা যিকোনো বিষয় আলোচনা কৰিবলৈ চৰকাৰ সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰিছে। সংসদ ভৱনৰ চৌহদত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশ্বাহে কয় যে চৰকাৰৰ কোনো কথা লুকুৱাবলগীয়া নাই আৰু আলোচনাৰ বাবে সম্পূৰ্ণ সাজু। শ্ৰীশ্বাহে কয় যে আলোচনা আৰম্ভ হলে তেওঁ সদনত উপস্থিত থাকি মন্ত্ৰীগৰাকীৰ সদস্যৰ বক্তব্য শুনিব। আলোচনাৰ অন্তত কাইলৈ বিয়লি 3 বজাত তেওঁ উত্তৰ দিব বুলি গৃহমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শ্ৰীশ্বাহে কয় যে নীটৰ বিষয়ক লৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ সম্পৰ্কীয় প্ৰতিটো বিষয় আলোচনা কৰিবলৈ চৰকাৰ প্ৰস্তুত বুলি ইতিমধ্যে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে বিৰোধী পক্ষই সদনৰ কাম কাজ সুকলমে পৰিচালনা কৰিবলৈ নিদিয়া বুলি অভিযোগ তোলে। তেওঁ কয় যে এনেধৰণৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত সংসদৰ কাৰ্যপন্থা অনুসৰি আলোচনা অনুষ্ঠিত হোৱা উচিত। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা।

0: সমবেত কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল গুণমণি বৰাৰ, প্ৰযোজনা আছিল বিপুল বৰুৱাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ

ওঠৰৰ পৰা বিশ জুলাইলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ পূৰ্বে আৰু বৰষুণৰ সময়ছোৱাত উজনি অসমৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগতীয়া পূৰ্বানুমান আৰু বিপদাশংকা সন্দৰ্ভত বিভিন্ন ৰঙৰ সতৰ্কতা প্ৰকাশ কৰিছিল বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। লোকসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত ধৰিত্ৰী বিজ্ঞান দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ বাবে প্ৰকাশ কৰা পূৰ্বানুমান হিচাপে 7 দিন পূৰ্বে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি সতৰ্ক কৰি দিছিল আৰু পৰৱৰ্তী 7 দিনত দৈনিক সতৰ্কতা জাৰি কৰিছিল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ নীতি নিৰ্দেশনা অনুসৰি বৰষুণৰ শ্ৰেণীকৰণৰ মানক নিয়ম অনুসৰণ কৰা

পূৰ্বানুমান আৰু সতৰ্কতাৰ সঠিকতা আৰু সময়সীমাৰ নিয়মীয়া মূল্যায়ন কৰি আহিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাজহুৱা মূলধন ব্যক্তিগত বিনিয়োগৰ বিকল্প হোৱাৰ পৰিৱৰ্তে ইয়াৰ অনুঘটক অথবা চালিকা শক্তি হিচাপে কাম কৰা উচিত বুলি মন্তব্য কৰিছে। ব্ৰিক্ছ সদস্য দেশসমূহৰ ব্যক্তিগত মূলধনৰ সংগ্ৰহৰ ক্ষেত্ৰত নিউ ডেভেলপমেণ্ট বেংকৰ ভূমিকা শীৰ্ষক এখন আলোচনাচক্ৰত অংশগ্ৰহণ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ব্ৰিক্ছৰ অৰ্থনীতি গোলকীয় বিকাশৰ অন্যতম চালিকা শক্তি, কিন্তু ব্যক্তিগত মূলধন আকৰ্ষণৰ ক্ষেত্ৰত সেই দেশসমূহৰ কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। জয়পুৰত অনুষ্ঠিত আলোচনাচক্ৰখনত অংশগ্ৰহণ কৰি সীতাৰমণে কয় যে মূলধনৰ উপলব্ধতাৰ সমান্তৰালকৈ বিনিয়োগকাৰীৰ বিশ্বাস গঢ়ি তোলা, সুস্থিৰতা বৰ্তাই ৰখা আৰু এক পূৰ্বানুমানযোগ্য তথা দীৰ্ঘম্যাদী নীতিৰ পৰিকাঠামো প্ৰদান কৰাটো সমানেই গুৰুত্বপূৰ্ণ। আজি বিশ্ব ষষ্ঠী দিৱস। হস্তি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 12 আগষ্টত এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে সুৰক্ষিত পৰিৱেশ, অনুকূল পথ, সুৰক্ষিত হাতী তথা মোৰ হাতী মোৰ ঐতিহ্য। বিশ্ব হস্তি দিৱস উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে বন্যহস্তি অৰণ্যৰ পৰিৱেশতন্ত্ৰৰ মূল আধাৰস্বৰূপ। জৈৱ বৈচিত্ৰতা বৰ্তাই ৰখাত হাতীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয় যে হাতীৰ সুৰক্ষা মানে কেৱল এবিধ প্ৰজাতিৰ সুৰক্ষাই নহয়, বৰং বনাঞ্চলৰ পৰিৱেশতন্ত্ৰ আৰু অনাগত প্ৰজন্মসমূহৰ ভৱিষ্যতৰো নিৰাপত্তা। ভাৰত এছীয় প্ৰজাতি সৰ্ববৃহৎ বাসস্থল হোৱা কথাটোলৈ অধ্যক্ষগৰাকীয়ে গৌৰৱ প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতে হস্তি প্ৰকল্প, হস্তি সংৰক্ষিত বনাঞ্চল, হস্তিদণ্ডী, হাতীৰ বাসস্থানৰ পুনৰ উদ্ধাৰ, হাতী মানুহৰ সংঘাত দূৰ কৰাৰ প্ৰচেষ্টা আৰু সম্প্ৰদায়ভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ দৰে ভালেমান পদক্ষেপৰ মাজেৰে হাতী সংৰক্ষণ আৰু প্ৰাণীবিধৰ প্ৰাকৃতিক বাসস্থানৰ সুৰক্ষাৰ বাবে অহৰহ কাম কৰি আহিছে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে জনসাধাৰণক প্ৰকৃতি, বনৰীয়া জীৱ জন্তু, জৈৱ বিবিধতাৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই কয় যে সন্তুলিত বাতাবৰণে সমৃদ্ধিশালী, নিৰাপদ আৰু বহনক্ষম ভৱিষ্যতৰ শক্তিশালী ভেটি হিচাপে কাম কৰে। ভাল বৰষুণ আৰু অধিক শস্য উৎপাদনৰ বাবে ভগৱানৰ পৰা আশীষ বিচাৰি পালন কৰা হাৰিয়ালী অমাৱস্যা উৎসৱৰ সৈতে সংগতি ৰাখি আজি দেশৰ বিভিন্ন প্ৰান্তত 31খন ৰাজ্যত 50,000ৰো অধিক গছপুলি ৰোপণ কৰা হয়। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে বিকাশ মিত্ৰ সহযোগত এই গছপুলি ৰোপণ অভিযানত নেতৃত্ব দিয়ে। এই অভিযানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ নামত এজোপা গছ উদ্যমক গতি প্ৰদান কৰিব। এই উপলক্ষে মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে হাৰিয়ালী অমাৱস্যা কেৱল এটা ধৰ্মীয় উপলক্ষ নহয়, বৰং প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ এক সুযোগ। মন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰতিজন নাগৰিককে বছৰত কমেও এটি পুলি ৰোপণ কৰিবলৈ আহ্বান জনায়। নিতকে ধৰি বিভিন্ন বিষয়ক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজিও লোকসভাৰ কাম কাজ ব্যাহত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চৰকাৰ যিকোনো বিষয়ক লৈ আলোচনাৰ বাবে সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উজনি অসমৰ 4খন জিলাৰ ভয়াৱহ বানৰ পূৰ্বেই সতৰ্কতা জাৰি কৰিছিল বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাজহুৱা মূলধন ব্যক্তিগত বিনিয়োগৰ বিকল্পৰ পৰিৱৰ্তে ইয়াৰ অনুঘটক হোৱা উচিত বুলি মন্তব্য কৰিছে। আৰু আজি বিশ্ব হস্তি দিৱস। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বন্যহস্তিক অৰণ্যৰ পৰিৱেশতন্ত্ৰৰ মূল আধাৰ বুলি মন্তব্য কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন 8 বজাত শুনিবলৈ পাব।

পাৰুল দেৱী কণ্ঠৰ গীতটি শুনিলে গীতাহাতী কাকতিৰ গীতৰ কথাৰে আকৌ শুনা হওক অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ চাৰুগোহাঁই কণ্ঠৰ এটি গীত। গীতৰ কথা পুৰুষোত্তম দাসৰ, প্ৰযোজনা খগেন মহন্তৰ।

চাৰুগোহাঁইৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল পুৰুষোত্তম দাসৰ, প্ৰযোজনা আছিল খগেন মহন্তৰ। আকৌ শুনো হওক অনুষ্ঠানটিৰ শেষত শুনক জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠৰ এই গীতটি, গীতৰ কথা নৱকান্ত বৰুৱাৰ।

জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠত নৱকান্ত বৰুৱাৰ ৰচিত গীতটি শুনিলে আকৌ শুনো আহক অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পৌবালীৰ সুৰ। আজিৰ অনুষ্ঠানত গুৰেণ দেউৰী আৰু সংগীত বিন্ধৰ কণ্ঠৰ তিৱা গীত শুনাবলৈ লোৱা হৈছে।

পূবালীৰ সুৰনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে তিৱা গীত শুনিলে গুৰাণ দেউৰী আৰু সহশিল্পীসকলৰ কণ্ঠত। পূবালীৰ সুৰনুষ্ঠানটো ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আধুনিক গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ মনোজ দাসৰ কণ্ঠ কেইটিমান গীত। শিল্পীয়ে গাবলৈ লোৱা প্ৰথম গীতৰ কথা প্ৰবীণ লহকৰৰ।

আধুনিক গীত শুনিছে মনোজ দাসৰ কণ্ঠত। শিল্পীয়ে গোৱা গীতৰ কথা আছিল ডিম্বেশ্বৰ দাসৰ। শিল্পী কণ্ঠত শেষত শুনক প্ৰবীণ লহকৰ ৰচিত আন এটি গীত।

মনোজ দাসৰ কণ্ঠৰ আধুনিক গীত শুনিলে। গীতকেইটিৰ কথা আছিল ক্ৰমে প্ৰবীণ লহকৰ আৰু ডিম্বেশ্বৰ দাসৰ। অনুষ্ঠানটো ইমানতে অন্ত পৰিল। আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰক। অব্যৱহৃত কুঁৱা, জলাশয় আদি পৰিষ্কাৰ কৰি পুনৰ ব্যৱহাৰযোগ্য কৰি তোলক।

নমস্কাৰ, আকাশবাণী গুৱাহাটী নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে 3টা পৰ্যায়ত জৰীপ কৰা হ'ব। ইতিমধ্যে যোৱা 9 আগষ্টৰ পৰা প্ৰথম পৰ্যায়ৰ জৰীপ চলি আছে। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ প্ৰভাৱিত হৈ আছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 102 হৈছেগৈ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণত ছাত্ৰ ছাত্ৰীৰ বাবে বেংক একাউণ্ট নম্বৰ প্ৰদান কৰাটো বাধ্যতামূলক কৰিছে। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত আদালতে 11গৰাকী প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ কৰা হৈছে। ৰাজ্যৰ কৃষি জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি দৰং জিলাৰ মঙলদৈৰ 2 নম্বৰ মাজগড় অসম মাখনা মূল্য শৃংখল প্ৰকল্পৰ অধীনত নাবাৰ্ডৰ পৃষ্ঠপোষকতাত মাখনা উৎপাদনস্থলী পৰিদৰ্শন কৰে। ৰাজ্যৰ বিভিন্ন জিলাত আজি বিশ্ব হস্তী দিৱস উপলক্ষে

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছ আৰু নিউজন এয়াৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: কালকুট।

এক ভৱিষ্যতৰ এক সম্ভাৱনাৰ মুখৰ আগত সেয়া কোনে দাঙি ধৰিছে বৰবিহ, কোনে দাঙি ধৰিছে কালকূট? পুত্ৰৰ অপকৰ্মই পিতৃক অযথা বিব্ৰত কৰে। নিৰ্দোষ পিতৃয়ে জীৱনৰ প্ৰতি মুহূৰ্ত কষ্ট সাধনাৰে গঢ়ি তোলা খ্যাতি ধূলিচ্ছাত হৈ পৰে সন্তানৰ বিপথ অনুকৰণত। সেয়ে হ'ল পুলিচ বিষয়া শ্ৰী দত্তৰ অনুসন্ধান আৰম্ভ হ'ল। কেৱল এজন পিতৃৰ খ্যাতি অক্ষুণ্ণ ৰাখিবলৈকে নহয়, এটা জাতিৰ অন্ধকাৰাচ্ছন্ন নিশ্চিত ভৱিষ্যতক ভয়াৱহতাৰ পৰা ৰক্ষা কৰিবলৈ। কিন্তু কেনেকৈ? এয়া ডক্টৰ প্ৰণৱজ্যোতি ডেকা ৰচিত এইলানি নাটকৰ দ্বিতীয় খণ্ড, কালকূট। প্ৰযোজনা নীলু চক্ৰৱৰ্তী। কালকূট।

0: Good morning, sir.
1: Good morning. Well.
0: Thank you, sir.
1: Sauk deka, apunak eta bishesh kotha kom boli mati anisu. Kintu eta shorto ase. Moi amar minister kotha disu, jiman paru gopone rakhim boli. Anhate apunak nojonale kam nohoy babi janabole ulaisu. Ei kotha official secrecy ro upor.
0: Sir, apuni to kali
1: khondia. চেচাপানি বঙ্গালালে মাতি নি আমাৰ মিনিষ্টাৰে জনাইছে যে তেখেতৰ পুত্ৰ ধন ড্ৰাগ এডিক্ট আৰু সেই নহয় পুত্ৰ ৰত্নই চিকিৎসালয়ৰ পৰা পলোৱাৰ আগতে দেউতাকক ব্লেকমেইল কৰিম বুলি ভয় দেখুৱাই গৈছে
0: কি কয় ছাৰ আপুনি আমাৰ মিনিষ্টাৰক
1: ইয়েছ আমাৰ মন্ত্ৰী ডাঙৰীয়া
0: ছাৰ আপুনি বাস্তৱতে ভাবে নেকি যে ইয়াৰ পাছত কোনো চক্ৰান্ত আছে
1: নাজানো আই ডোণ্ট ন' আই হোপ দেয়াৰ ইজ নট বাট আই ফিয়াৰ দেয়াৰ মে বি গোটেই ঘটনাবোৰতে এটা নক্সা মানে চক্ৰান্ত থকা যেন লাগে
0: ইয়াত ছাৰ ইমান চক্ৰান্ত কি আছে ডাঙৰ মানুহৰ ল'ৰা বাপেকৰ কেঁচা পইচাত শ্বিলং দিল্লীত আছে দুহাতে টকা ওলাইছে ফূৰ্তি কিক লাগে এক্সাইটমেণ্ট মদ গাজাত মন নভৰে প্ৰথমতে ফূৰ্তিতে কৌতূহলতে নাম্বাৰ ফ'ৰ ভৰোৱা চিগাৰেট টানিলে আৰু তাৰ পাছত ইনজেকশ্যনছ আৰু তাৰ পাছত হুক্ড
1: ইমান সহজ হ'লেতো ভালেই আছিল বুজিছে মই কালি ৰাতি ঘৰলৈ আহি দিল্লীলৈ ফোন কৰিলোঁ মোৰ পুৰণি বন্ধু এজনৰ ওচৰত খবৰ বিচাৰি আজি পুৱাটাৰ ফোন আহিল আমাৰ অনাৰেবল সুৰেণ চন্দ্ৰ গোস্বামীৰ কুল প্ৰদীপ উৎপল চন্দ্ৰ গোস্বামী ড্ৰাগছ চেণ্টাৰৰ পৰা অকলে পলোৱা নাই তেওঁক পলুৱাই নিয়া হৈছে
0: মানে ছাৰ
1: মানে যিটো চিকিৎসা কেন্দ্ৰত ৰখা হৈছিল সি প্ৰাইভেট হ'লেও চৰকাৰৰ দ্বাৰা স্বীকৃত তেখেতসকলে জানে

0: যে ড্ৰাগ এডিক্টসকল শিয়ালৰ দৰে ধূৰ্ত আৰু পলাবলৈ চেষ্টা কৰিবই, সেয়েহে হস্পিটেলটো জেলতকৈ সুদৃঢ় বুজিছে।
1: হয় ছাৰ।
0: আনহাতে জানে যে হেৰইনৰ কানিয়াক পৃথিৱীৰ কোনো মানুহৰে প্ৰয়োজন নাই, সেয়েহে বাহিৰৰ ফালে কোনো প্ৰতিৰক্ষা ব্যৱস্থা ৰখা নাই। বাহিৰৰ পৰা কোন মানুহ আহি পেলাই তাক পলুৱাই নিবহি?
1: এতিয়া আমি কৰিম কি ছাৰ?
0: কৰিবলগীয়া বৰ্তমানে একো নাই, জাষ্ট ৱেইট এণ্ড চি।
1: ভাল ছাৰ।
0: হস্পিটেলৰ পৰা পলোৱাটো কোনো অপৰাধ নহয়, বিশেষকৈ যেতিয়া কোনো অফিচিয়েল কমপ্লেইন নাই। মোৰবাৰ ঘটনাটো ঘটিছে আন ৰাজ্যত, নহয় জানো?
1: হয় ছাৰ।
0: আপুনি অকল চকু ৰাখিব লাগিব ল'ৰাজনৰ অসমত আহি সোমায় নেকি।
1: অঁ হয় ছাৰ। ভাল ছাৰ।
0: এয়াৰপৰ্টৰ ৰেল ষ্টেচনৰ খবৰ ৰাখিলে হ'ল।
1: ভাল ছাৰ।
0: আচ্ছা, এতিয়া বাদ দিয়ক সেইবোৰ কথা, আপোনাৰ প্ৰগ্ৰেছ কি?
1: কোনটো কেছত ছাৰ?
0: এইটো এই যে ধ্ৰুৱজ্যোতি বৰুৱা আৰু সতীশ শইকীয়া, এই দুইটা কেছত
1: ভাল নহয় ছাৰ।
0: ভাল নহয়? যেনে
1: ছাৰ, এই ধ্ৰুৱজ্যোতিৰ মৃত্যুৰ এদিন আগতে বন্ধু এজনলৈ চিঠি এখন লিখি পোষ্ট কৰি দি গৈছে। চিঠিখন কালি আবেলি ল'ৰাজনে পাই আজি পুৱা মোৰ হাতত দি গৈছে। চিঠিখন ছাৰ ছুইচাইড নোট, মোৰ মৃত্যুৰ বাবে কোনো দায়ী নহয় এইবোৰ জাতীয়।
0: আনইউজুৱেল, অস্বাভাৱিক নহয় জানো? ছুইচাইড নোট সাধাৰণতে মানুহে মেজৰ ওপৰত, মজিয়াত বা কিতাপৰ মাজত থৈ যায়। ডাকত দি যোৱাটোতো গতানুগতিক নহয়। তাৰোপৰি চিঠিখন আপোনাৰ হাতত আনি দিলে কিয় ল'ৰাজনে? তাৰ বাপেকক নিদি?
1: ছাৰ, এই চিঠিখনত লিখা আছে মৃত্যুৰ পাছত পুলিচৰ এনকোৱাৰী অফিচাৰৰ হাতত চিঠিখন দিবলৈ। ছাৰ, চিঠিখনত নিশ্চয় ছুইচাইড নোটৰ বাদেও আন কথা আছে, কিন্তু ছাৰ কেইবাবাৰো পঢ়িও মোৰ মগজুৱে ঢুকি নাপালে। আপুনি যদি কিবা বুজি পায় ছাৰ, মোৰ লগতে আছে, চাব নেকি ছাৰ?
0: ৰ'ব ৰ'ব ৰ'ব, এইবোৰ লৰালৰিৰ কাম নহয়। চিঠিখন আনি দিয়া ল'ৰাজনৰ কি নাম বুলি কৈছিলে?
1: মই আপোনাক নাম কোৱাই নাই ছাৰ। সমৰজিৎ চৌধুৰী, একেলগে দিল্লীত পঢ়িছিল হেনো, এতিয়া প্ৰাইভেট কলেজ এখনৰ অধ্যাপক।
0: ৰ'ব ছাৰ, মোৰ যদি ভুল হোৱা নাই, আৰু দুজনমানে তেনে চিঠি আপোনাক আনি দিবহি।
1: হা,
0: অৱশ্যে যদি ডাক বিভাগত চিঠিবোৰ নেহেৰুৱাই অথবা মানুহবোৰে হেলাতে চিঠিবোৰ পেলাই নিদিয়ে।
1: ছাৰ, তাৰমানে আপুনি ধ্ৰুৱজ্যোতি বৰুৱাৰ কেছটো মাৰ্ডাৰ বুলি ক'ব খোজে নেকি?
0: ন, ইটছ নট মাৰ্ডাৰ, ই বোধহয় আত্মহত্যাই। কিন্তু আত্মহত্যা কৰাৰ আগতে এটা সাৱধানবাণী লিখি থৈ গৈছে, তেওঁৰ মৃত্যুৰ বাবে কোন দায়ী জনায়। ল'ৰাজন বৰ বুদ্ধিমান বুলি কৈছিল নহয় আপুনি?
1: হয় ছাৰ, কোনোদিন কোনো পৰীক্ষাত জীৱনত দ্বিতীয় হৈ পোৱা নাই।
0: ঠিকে আছে, এনে মানুহক উদ্দেশ্য কৰি চিঠি লিখিছে যাতে কোনেও সন্দেহ নকৰে, আৰু চৰিত্ৰ এনে বাছি লৈছে যিয়ে আহি ইনকোৱাৰী অফিচাৰক চিঠিখন দিয়েহি। তেনে ল'ৰাই মাত্ৰ এখন চিঠি নিলিখে ডেকা, সঠিক হ'বৰ বাবে আৰু চাৰি পাঁচখন চিঠি লিখিব।
1: হয় ছাৰ, এই পোনে পোনে পুলিচ অফিচলৈ লিখিলেওতো ছাৰ
0: ৰং ছাৰ, ল'ৰাজনে নিশ্চয় ভাবিছিল যে পোনে পোনে দিয়া চিঠি পুলিচৰ হাতত আহি নপৰে। এটা কাম কৰিব, চিঠিখন মোক দি যাব।
1: ভাল ছাৰ,
0: ভালকৈ পঢ়ি মই ভাবি চাম, আৰু মই ভবা মতে তেনে চিঠি আহিলে আপুনি ৰাখি থ'ব। যদিও মোৰ অনুমান আন চিঠিবোৰো এই প্ৰথম চিঠিৰে নকল হ'ব, নহয়নে?
1: আচ্ছা,
0: এতিয়া সতীশ শইকীয়াৰ কেছটো কি হ'ল কওকচোন
1: ছাৰ। শইকীয়াৰ কেছটো অলপ আগবাঢ়িছোঁ ছাৰ। খবৰ পাইছোঁ তাৰ এজন বন্ধু আছিল, নাম সুৰিন্দৰ খান্না, সকলোৱে বিল্লে বুলি মাতে, শ্বেডি কেৰেক্টাৰ। কিন্তু ছাৰ, এই ড্ৰাগ ৰিঙৰ লগত তাৰ পোন সম্পৰ্কৰ কোনো ৰেকৰ্ড নাই।
0: তাৰ সন্দেহৰ কাৰণ?
1: আমাৰ যে এজেণ্ট আছিল ছাৰ, সেই আমাৰ এজেণ্টৰ মতে সি আমাৰ এজেণ্টজনক প্ৰথমৰ পৰাই সন্দেহ কৰিছিল, আৰু ছাৰ শইকীয়াকো সাৱধান কৰি দিছিল ইয়াক বিশ্বাস নকৰিবলৈ।
0: ডেট ইজ ইণ্টাৰেষ্টিং। তাৰপিছত মানুহ লগাইছে?
1: মানুহ মানে ছাৰ, আমি নজনাকৈ সি চিগাৰেট এটাও খাব নোৱাৰাকৈ ৰাখিছোঁ।
0: বেছি কৰিলে আকৌ ভয় খাই যাব পাৰে, বুজিছে, গোটেই কেছটো নষ্ট হৈ যাব। দুদিনমানৰ বাবে তাৰপিছৰ পৰা সকলো মানুহ উঠাই দিয়ক আপুনি
1: ছাৰ। এইটো ভাল হ'ব জানো ছাৰ?
0: দিছ ইজ এন অৰ্ডাৰ।
1: ভাল ছাৰ, কেইদিনমানৰ বাবে
0: মই ক'ম। অকল চাব যাতে সি চহৰ এৰি গ'লে আমি খবৰ পাওঁ।
1: হ'ব ছাৰ, মই চেষ্টা কৰি চাম ছাৰ।
0: ডেকা
1: ছাৰ,
0: খং নকৰিব, আপোনালোক ডেকা অফিচাৰবোৰে এতিয়া বহুত কথা বুজিবলৈ বাকী আছে, বুজিছে? অপৰাধীৰ মনত কি আছে কি নাই মানুহবোৰৰো অলপো কমন চেন্স নাই। মই কৈছো কাম আছে, সি কয় কাম চাম নাজানো।
1: বহকচোন বহক, অলপ শান্ত হওক। তাক বোধহয় হুকুম দিয়া আছিল যে কাকো সোমাবলৈ নিদিবলৈ, সিও সাধাৰণ চিপাহীয়ে, কিমাননো।

0: ছাৰ ছাৰ এখেত হৈছে ৰবীন বৰুৱা। এখেতৰে ছাৰ সেই ল'ৰাৰে ট্ৰেজিক এক্সিডেণ্টটো ছাৰ।
1: এতিয়া ট্ৰেজিক এক্সিডেণ্ট কৰি মৌখিক সহানুভূতি দেখুৱাব আহিছে। আপোনালোক মানুহ নহয়, শিল শিল নহয়, পিশাচ পিশাচ আপোনালোক। মৰা মানুহ এজনক শান্তিত থাকিব নিদিয়ে।
2: ৰ'ব, ইমান অধৈৰ্য হৈছে কিয় আপুনি? আমি কি কৰিছোঁ মই জনাততো?
1: কি কৰিছে এতিয়া নজনা ভাও ধৰিছে? এয়া চাওক, এয়া চাওক কি লিখিছে এই কাগজত, এই চাওক বাতৰি কাগজত কি লিখিছে, চাওক
2: কি লিখিছে।
1: বিজ্ঞানীৰ মৃত্যুৰ পিছত গুৰুতৰ চক্ৰান্ত। উদীয়মান বিজ্ঞানী ধ্ৰুৱজ্যোতি বৰুৱাৰ মৃত্যুৰ পিছত গুৰুতৰ চক্ৰান্তৰ আভাস থকা বুলি আমাৰ বিশেষ সংবাদদাতাই বিশ্বস্ত সূত্ৰৰ পৰা উমান পাইছে। আজি তিনিদিন আগতে মৃত্যু ঘটা আৰু আত্মহত্যা বুলি ঘোষণা কৰা উদীয়মান বৈজ্ঞানীৰ মৃত্যুৰ পিছত এক চোৰাং কাৰবাৰী আৰু হেৰইনৰ ব্যৱসায়ী পাপ চক্ৰৰ হাতত থকা বুলি বুজ পোৱা মহলে সন্দেহ কৰে। অতি মেধাৱী ছাত্ৰ আৰু উজ্জ্বল ভৱিষ্যত সম্পন্ন গৱেষকজন এক দুষ্ট চক্ৰত সোমাই নিজেই হেৰইনৰ সেৱক হৈ পৰে। তেখেতৰেই হঠাৎ মৃত্যু অতি সন্দেহজনক। আৰু আত্মীয় স্বজনেও আত্মহত্যা বুলি ঘোষণা কৰিলেও ভূপোৱা মহলৰ মতে ই এক জঘন্যতম হত্যাৰ নিদৰ্শন হ'ব পাৰে। পুলিচ ইয়াত নীৰৱ কিয়? উল্লেখযোগ্য যে মৃতকৰ পিতৃ অৱসৰপ্ৰাপ্ত অভিযন্তা ৰবীন বৰুৱা দুৰ্নীতিৰ হেতুকে বাধ্যতামূলকভাৱে অৱসৰ ল'ব লগা হৈছিল। আৰু অৱসৰ গ্ৰহণৰ পিছত বিভিন্ন সন্দেহজনক ব্যৱসায় কৰি অসমৰ এজন আগশাৰীৰ ব্যৱসায়ী বুলি প্ৰতিষ্ঠিত হৈছিল। দেখিলে দেখিলে, ইহঁতে মোৰ ইয়াত দুখৰ কথাটো নাভাবি বৰঞ্চ মোক সেৱা কৰাত লাগিলে। কিয় কিয়? কাৰণ ইহঁতৰ কনফাৰেন্সৰ বাবে বিচৰা 5,000 টকাৰ ঠাইত মই 500 টকা দিছিলোঁ। কিন্তু আপোনালোকে ইয়াত কিয়? হা, ইয়াত কিয় আপোনালোক? এই খবৰ সাংবাদিকে কেনেকৈ পালে? নিশ্চয় আপোনালোকে দিছে, নহ'লে কেনেকৈ পাব? আপোনালোকক কি লাগে, কি লাগে আপোনালোকক? হোৱাই আৰ ইউ আফটাৰ মি?
2: ৰ'ব ৰ'ব ৰ'ব বৰুৱা, আপুনি অধৈৰ্য হৈছে কিয়? আপুনি যদি ভাবিছে আমি বাতৰি কাকতত খবৰটো দিছোঁ, সেইটো মিছা। লিখিছে দেখোন পুলিচ ইয়াত নীৰৱ কিয়, নহয়নে? আৰু কাৰ মুখত সোপা দিব? আপোনালোক স্থানীয় প্ৰতিষ্ঠিত মানুহ, আপোনাৰ ল'ৰাৰ বহু বন্ধু বান্ধৱ আছে, সিহঁতে জানিবই যে তেওঁৰ ড্ৰাগ এডিকশ্যনৰ প্ৰব্লেম আছিল। আমি কাকো নক'লেও প্ৰায় সকলোৱে জানে এইটো ড্ৰাগ অভাৰড'জৰ ফলত হোৱা মৃত্যু। আৰু আপোনাৰ চাকৰি আপোনাৰ ব্যৱসায়ৰ কথা আপুনি জানে, আমাৰ তাৰ লগত কোনো সম্পৰ্ক নাই। বৰ বেছি আপুনি বাতৰি কাকতৰ ওপৰত মানহানিৰ মোকৰ্দমা কৰিব পাৰে, বাট হোৱাট উই আৰ ইণ্টাৰেষ্টেড ইন ইজ সাংবাদিকে পাপ চক্ৰ বুলি কি আৰু কাক বুজাইছে।
1: মই কেনেকৈ কওঁ, মই কি জানো?
2: চাওক বৰুৱা, মই 30 বছৰৰ ওপৰ কাল পুলিচৰ চাকৰি কৰিলোঁ। আপুনি নিশ্চয় অকল এই বাতৰি কাকতৰ সংবাদটো আমাক পঢ়ি শুনাবলৈ ইয়ালৈ অহা নাই। এইটো সংবাদ আমি এনেও কাকতত পাম, আপুনি জানে। আপুনি আহিছে কিবা ক'বলৈ, কিবা খবৰ দিবলৈ, কিবা সুধিবলৈ। এতিয়া হয়তো ক'ব পৰা নাই, হয়তো লাজত, হয়তো ভয়ত, মোৰ অনুমান ভয়। আপুনি কিবা কথাত সাংঘাতিক ভয় খাইছে।
1: কি? মই ৰবীন বৰুৱাক আপুনি চিনি নাপায়? ৰবীন বৰুৱা ভয় খোৱা মানুহ নহয়।
2: তেনেহ'লে ঠিক আছে, আপোনাৰ ক'বলগীয়া কথাখিনি আপুনি ক'লে, আমি শুনিলোঁ, এতিয়া যাব পাৰে।
1: মই
2: নাযায়। চাওক বৰুৱা, অকল 3 দিন আগতে একমাত্ৰ পুত্ৰ সন্তান ঢুকোৱা দেউতাকে ইহকাল পৰকালৰ চিন্তা নকৰি ল'ৰাৰ শিশুকালৰ কথা সোঁৱৰি চকু পানী নুটুকি মন্দিৰ বা গুৰুৰ ওচৰলৈ নগৈ যেতিয়া পুলিচৰ ওচৰলৈ আহে, তেতিয়া জানিব দেউতাকৰ মনত দুটা কথাই থাকিব পাৰে, হয় প্ৰতিশোধ, নহ'লে ভয়। প্ৰতিশোধৰ বাবে পুলিচৰ ওচৰলৈ অহা মানুহ আপুনি নহয়, মই জানো। পৰা হ'লে নিশ্চয় কিবা ব্যৱস্থা আপুনি নিজে কৰিলেহেঁতেন। এতিয়া আমাৰ ওচৰলৈ আহিছে ভয়ৰ হেঁচাত, ইজন্ট ইট?
1: মানে এইবোৰ মোৰ পাপ, মোৰ পাপৰ ফলত মই পাঠশালা স্কুলৰ মাষ্টৰৰ ল'ৰা, দেউতাই শেষ বয়সলৈকে আঁঠুমৰীয়া ধুতি পিন্ধি 3জনকৈ ল'ৰা মানুহ চাই গ'ল। মোৰ একেটা ল'ৰা, জানে, মোৰ একেটা ল'ৰা, তাকো মই ৰাখিব নোৱাৰিলোঁ।
2: অলপ ধৈৰ্য ধৰকচোন আপুনি, এই পানী গিলাচ খাওক।
1: চৰি, আই উইল ট্ৰাই টু কণ্ট্ৰল মাইছেল্ফ।
2: চাওক বৰুৱা, এইবোৰ কাৰ দোষ কাৰ পাপ এইবোৰ ভাবি থাকি কিবা লাভ আছে জানো? অনুশোচনা কৰি লাভ আছে যদি তাৰ দ্বাৰা কিবা পৰিৱৰ্তন হয়। আপুনি কিবা ক'বলৈ আহিছে।

0: পাৰিলে কৈ যাওক, আৰু যদি মন ঠিক কৰিব পৰা নাই পিছে পৰে আহিব, নহ'লে আমি এবাৰ আপোনাৰ তালৈ যাম।
1: মানে মই ক'ব খুজিছিলোঁ, মানে আই এম এফ্ৰেইড ডেট মাই লাইফ মে বি ইন ডেঞ্জাৰ, মোৰ ওপৰতো হত্যাৰ চেষ্টা চলাব পাৰে।
0: গুড, মই তাকে ভাবি আছিলোঁ।
2: ছাৰ, আপুনি কেনেকৈ গম পালে?
0: ঠিক গম পোৱা নাই, অনুমান। লোভ আৰু ভয়ে মানুহৰ কাৰ্যক শাসন কৰে। লোভত মানুহে পুলিচৰ ওচৰলৈ নাহে, অতএব ভয়। আৰু মৃত্যু ভয়তকৈ আৰু কি ভয় ডাঙৰ হ'ব পাৰে? বাৰু বৰুৱা, আপোনাৰ এই হঠাৎ ভয়ৰ কাৰণ কি?

0: দিল্লীত থাকোঁতে মই খবৰ পাওঁ হি ইজ এক্সপেৰিমেণ্টিং উইথ ড্ৰাগ। বৰ মনোযোগ দিয়া নাছিলোঁ, ডেকা ল'ৰা, বয়স হ'লে এইবোৰ গুচি যাব। মোৰ অভাৰ হি নেভাৰ লাইক মি এণ্ড আই কুড অনলি টলাৰেট হিম। পিতা পুত্ৰৰ কোনো ওচৰ সম্বন্ধ আমাৰ নাছিল, কিন্তু যেতিয়া শুনিলোঁ সি হেৰইন ল'ব ধৰিছে, তাক মই প্ৰাইভেট ক্লিনিক এটাত ভৰ্তি হ'বলৈ ক'লোঁ। ডক্টৰ সুভাষ ক্লিনিক, নাম কৰা ডক্টৰ, আমেৰিকাত কাম কৰি আহিছে বহু বছৰ। প্ৰথমে জোৰকৈয়ে ৰোৱা হ'ল, কমপ্লিট উইথড্ৰয়েল। মই এইবোৰ আধা সিজা বিদ্যা বা উপায়ত বিশ্বাস নকৰোঁ হেৰা, মানে এৰা তাত যিমানেই কষ্ট নহওক, কিন্তু ওলাই অহাৰ পিছত সি আকৌ আৰম্ভ কৰিলে। আকৌ লৈ গ'লোঁ ক্লিনিকলৈ। ডক্টৰ সুভাষে ক'লে এইটো জটিল চাইক'লজিকেল কেছ, ইয়াক ভাল কৰা প্ৰায় অসম্ভৱ, এটাই উপায় আছে, সেইটো হ'ল পেচেণ্টৰ হাতত মৰফিন বা হেৰইন নপৰাকৈ ৰাখিব লাগিব, পাৰিব জানো? মই ক'লোঁ পাৰিম বুলি কৈ তাক মই লৈ আহিলোঁ। ইয়ালৈ আনি দেখিলোঁ কামটোতো সহজ নহ'ব, বম্বে দিল্লীৰ কালকোটৰ বৰবিহ গছজোপা, শ্বিলং, ডিমাপুৰ, ইম্ফলত বাদেই গুৱাহাটীটো সি পাইছিল। কিন্তু ময়ো ইমান সহজ ভকত নহয়, মোৰো আণ্ডাৰৱৰ্ল্ডৰ লগত অলপ অৱশ্যৰ সম্বন্ধ আছে। খবৰ পাতি যোগাৰ কৰি ক'লোঁ সিহঁতক, চুক্তি মই কৰিম, মোৰ ল'ৰাৰ হাতত মৰফিন হেৰইন যেতিয়ালৈকে নপৰে তেতিয়ালৈকে মই সংগ্ৰহ কৰা খবৰ মোৰ হাততে থাকিব।
1: মানে চিধা কথাত ব্লেকমেইল?
0: নহয় নহয়, বিজনেছ। তুমি এটা দিবা, মই এটা দিম।
1: চুক্তি কোনে পোনতে ভাঙিল?
0: সিহঁতে, নহ'লে ধ্ৰুৱৰ হাতত হেৰইন কেনেকৈ আহি পৰিল?
1: কিজানি আপোনাৰ ল'ৰাই আন কাৰোবাৰ পৰাই পাইছে বস্তুখিনি,
0: সেইটোৱে হৈছে সমস্যা। মই ঠিক নেজানো অৱশ্যে, সিহঁতৰ এতিয়া মোক হত্যা কৰাৰ বাদে আন উপায় নাই।
1: কেলে?
0: সিহঁতৰ চাবি কাঠি আছিল মোৰ ল'ৰা, চুক্তি আছিল মোৰ ল'ৰাক হেৰইন বা মৰফিন নিদিয়াকৈ থকাটো। এতিয়া মোৰ ল'ৰা নাই, আনহাতে মোৰ অস্ত্ৰ মোৰ হাতত আছে। আই মাষ্ট বি ৰিমুভড, এই আইন।
1: আপুনি এই যে সিহঁত সিহঁত কৰি কথা কৈ আছে, হু আৰ দে, কোন সিহঁত, নাম ধৰি নকয় কিয়?
0: নাম কি নাম ধৰি ক'ম, কি নাম ক'ম, সিহঁত এজন মানুহ নেকি? এটা নাম জানো অৱশ্যে, হা, কালকোট।
1: কালকোট?
0: হা, কালকোট, সেই সেই এটা নামেৰেই সকলোৱে জানে।
1: কালকোট, হলাহল, গৰল, এইবোৰ আপুনি একেবাৰে মোহন চিৰিজ, বাফু চিৰিজ, শ্বাৰ্লক হোমছ কৰি দিলে গোটেই বৰুৱা চাওক, প্লিজ ডোণ্ট মাইণ্ড, মই এজন পুলিচ অফিচাৰ, ডিটেক্টিভ চিনেমাৰ নায়ক নহয় যে এক অদ্ভুত নামৰ অপৰাধী চক্ৰ বিচাৰি ফুৰি শেষত ধিচুং ধিচুংকৈ গুলীয়াগুলি কৰি নাটক কৰি দিম।
0: আপুনি আপুনি মোক সুধিছে, সেয়ে মই কৈছোঁ, বিশ্বাস কৰে নকৰে সেইটো আপোনাৰ কথা, আৰু আপুনি যেতিয়া বিশ্বাস নকৰে আমি আমি আৰু ইয়াত কথা পাতি কোনো লাভ নাই। মই উঠোঁ, চৰি টু ডিষ্টাৰ্ব ইউ।
1: বক বক, আপুনি সৰু ল'ৰা নহয় যে অভিমান কৰি উঠি যাব, এইবোৰ কামৰ কথা, কুৱেশ্যন অফ লাইফ এণ্ড ডেথ। আপুনি এটা নাম ক'লে আই ফাউণ্ড ইট হাৰ্ড টু বিলিভ, মই বিশ্বাস কৰিবলৈ টান পাইছোঁ, তাৰমানে এইটো নহয় যে আপোনাৰ সকলো কথা মই অবিশ্বাস কৰিছোঁ।
0: ঠিক আছে ঠিক আছে, মই বহিছোঁ, কিন্তু কিন্তু আপোনাক মই যদি সকলো কথা কওঁ, হু উইল বি গ্ৰেণ্টি ফৰ মাই লাইফ, মোৰ কিবা হ'লে, মোৰ কিবা হ'লে কোনে দায়ী হ'ব?
1: নবদি নবদি বৰুৱা, কোনো দায়ী নহয়, আপুনি নিজে দায়ী হ'ব।
0: হোৱাট? তেনেহ'লে মই মোৰ ডিঙি কেলেই আগবঢ়াবলৈ যাম?
1: বৰুৱা, ইয়াৰ বাদে আপোনাৰ কোনো উপায় নাই, চালে বেৰে নক'বাব, কি ক'ব খুজিছিল যদি ভাবে কোৱা উচিত কৈ পেলাওক, নহ'লে নক'ব। আপুনি কাৰ পানী খোৱা পুখুৰীত বিহ ঢালি থৈছে সেইটো নজনাকৈ মই কেনেকৈ আপোনাৰ জীৱনৰ গেৰাণ্টি দিম? অৱশ্যে এইটো ঠিক যে আপোনাক এজন নাগৰিক হিচাপে যিখিনি আপুনি পাব লাগে সেইখিনি পাব, তাতকৈ বেছি গেৰাণ্টি নিদিওঁ।
0: অলৰাইট, মই যিখিনি জানো ক'ম, সকলো কথা মই নাজানো। কালকোট, এই কালকোট এটা অনুষ্ঠান, তাৰ আচল নাম কালকোট কিন্তু নহ'বও পাৰে, কিন্তু কালকোট বুলি ক'লে ইহঁতকে বুজায়, এ ভেৰি লুজ অৰ্গেনাইজেশ্যন, কেইবাজনো সদস্য আছে।
1: কেইবাজনো? কেইবাজনো মানে কিমানজন?
0: মই সঠিককৈ নাজানো, পাঁচজনো হ'ব পাৰে, দহজনো হ'ব পাৰে, কিন্তু বাৰ পোন্ধৰজনতকৈ বেছি নহয়। দে আৰ ডুইং বিজনেছ, বিভিন্ন ধৰণৰ কাপোৰ, ঔষধ পাতি, ইলেক্ট্ৰিকেল গুডছ, সোণ,
1: স্পীড, গ্লু, মৰফিন, হেৰইন,
0: য়েছ য়েছ য়েছ, এইবোৰ।
1: আপুনি কেনেকৈ তাত সোমালে এইটো চক্ৰত?
0: মই

0: মই ঠিক তাত সোমোৱা নাই।
1: আপুনি সোমোৱা নাই, আপুনি বাহিৰত থিয় হৈ ওঁত চেলেকি আছিল।
0: ঠিক সেইটো নহয়, মই চাকৰিৰ পৰা ইস্তফা দিয়াৰ
1: ইস্তফা দিয়া বুলি নক'ব আপুনি, কওক খেদা খোৱাৰ পিছত।
0: মই খেদা খোৱা নাই, নিজে ইস্তফা দিছোঁ। যদি লাগে
1: হ'ব হ'ব হ'ব, মানি লৈছোঁ। আপুনি আপুনি ইস্তফা দিয়াৰ পিছত কি হ'ল?
0: মই কি কৰোঁ ভাবি আছোঁ। এনেতে এটা বিজনেছ অফাৰ আহিল।
1: কি ধৰণৰ?
0: টকা খটোৱাৰ।
1: গুড, কিমান টকা?
0: বেছি টকা নহয়, 2,00,000 হ'ব। সেই সময়ত মোৰ হাতত কিছু টকা আছিল।
1: প্ৰজেক্টৰ পৰা মৰা?
0: নো নো, নহয় নহয়, মোৰ প্ৰভিডেণ্ট ফাণ্ডৰ আৰু মিছেজৰো আছিল কিছু।
1: আপোনাৰ কলেজৰ অধ্যাপক শহুৰেকে 2,00,000 টকা যৌতুকত দিছিল নহয়? বাৰু বাদ দিয়ক সেইবোৰ কথা। সুত কিমান, কিমান দিনৰ?
0: 3 মাহৰ বাবে সুত 750।
1: তাৰ মাজে বছৰত 150 টকা লাভ?
0: এবছৰৰ বাবে নলয়,
1: সেইটো মই জানো। গেৰাণ্টি কি?
0: গেৰাণ্টি একো নাই, মুখৰ কথা।
1: মুখৰ কথাৰ বাৰশত 2,00,000 টকা উলিয়াই দিলে আপুনি? আৰু বহুত তেনে 2,00,000 লুকাই থোৱা আছিল নিশ্চয় আপোনাৰ?
0: বহু সময়ত একোজন মানুহৰ মুখৰ কথা বেংকৰ গেৰাণ্টিতকৈ অধিক মূল্যৱান,
1: বিশেষকৈ যদি মানুহজনে আপোনাক ভয় খুৱাব পৰা অৱস্থাত থাকে নহয়। টকাটো ঘূৰাই দিলেনে?
0: দিলে।
1: সুতে সৈতে?
0: হয়।
1: তাৰপিছতো নিশ্চয় টকা নিছে আপোনাৰ পৰা?
0: নিছে।
1: সুতো দিছে, কিন্তু কম।
0: আপুনি কেনেকৈ জানিলে?
1: আমিও অলপ ওচৰত খবৰ ৰাখোঁ এইবোৰ। কোনে আপোনাৰ ঘৰৰ পৰা টকা নিছিল? আপুনি নিশ্চয় মানুহজনক চিনি নাপায়।
0: নাপাওঁ
2: ছাৰ, এটা কথা কওঁ যদি অনুমতি দিয়ে। এখেতে লাখৰ হিচাপত টকাৰ কথা কৈছে, কিন্তু অচিনাকি মানুহৰ হাতত ইমান টকা দিছে আৰু আমি বিশ্বাস কৰিব লাগিব?
1: ডেকা ডেকা, আপুনি এই হিন্দী খণ্ডাৰ লতাবাতি চোৰৰ দিনতে আছে, বৰ বেছি চাইকেল চুৰি বুজিব। এতিয়া মোৰ কথা কেইটামান সুধিবলৈ দিয়ক মোক। বাৰু বৰুৱা, এতিয়ালৈকে আপোনাৰ কিমান টকাৰ ব্যৱসায় হ'ল?
0: মনত নাই।
1: কিমান টকাৰ মোটামুটি?
0: মানে কোটিৰ ঘৰ চেৰাইছেগৈ।
1: কিমান কোটি? 2 আৰু 3
0: হ'ব, সিমান সিমানেই হ'ব।
1: নাম নিশ্চয় নকয় আপুনি?
0: নাজানোই, কেনেকৈ ক'ম।
1: হ'ব বাৰু, তেনেহ'লে আৰু কি কথা পাতিম। আহিব, আমি আপোনাৰ ল'ৰাৰ পোষ্টমৰ্টেম ৰিপৰ্টলৈ বাট চাই আছোঁ, কিবা খবৰ পালে জনাম। নমস্কাৰ।
0: মানে মোৰ প্ৰটেকশ্যনৰ বিষয়ে এতিয়া মোৰ যদি কিবা হয়, অন্ততঃ পুলিচ দুটামান যি খৰচ লাগে। প্লিজ প্লিজ মিষ্টাৰ দত্ত, ই মোৰ জীৱন মৰণৰ কথা।
1: হ'ব হ'ব, যাওক, আমি ভাবি চিন্তি কিবা ব্যৱস্থা কৰিম।
0: নহয় মানে মই মিনিষ্টাৰক ক'ম, মই কমিশ্যনাৰকো লগ ধৰিম।
1: ঠিক আছে, আপুনি লগ ধৰকগৈ, এতিয়া আহিব।
2: ছাৰ, কথাটো জানো ভাল হ'ল।
1: কোনটো কথা?
2: এই যে পুলিচ আৰক্ষীৰ কথা, আমি কিবা ব্যৱস্থা ল'ব নোৱাৰিম জানো ছাৰ? মোক যদি অৰ্ডাৰ দিয়ে ছাৰ।
1: ডেকা
2: ছাৰ,
1: ৰবীন বৰুৱাৰ অৱস্থা এতিয়া জলাতংক হোৱা কুকুৰ এটাৰ দৰে। ইজ ডুমড, দুদিন আগ বা পাছ কালকুটত সোমাব পাৰি, কিন্তু ওলাবৰ বাট নাই। এক বজ্জাত ঘোষখোৰ চাকৰি যোৱা অফিচাৰ যিজনে টকাৰ বাবে নিজৰ একমাত্ৰ পুতেকৰ মূৰ খাব পাৰে, তাৰ বাবে আপোনাৰ কিহৰ ইমান মূৰৰ বিষ? কিয় মৰিব দিয়ক তেতিয়া যদি আমাৰ কাম হয়?

বৰষুণৰ প্ৰতিটোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক। আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰা হওক।

ডেংগু ৰোগৰ লক্ষণসমূহ হৈছে অতিমাত্ৰা জ্বৰ, চকুৰ পিছফালে বিষ, গাঁঠিৰ বিষ, ছালত চেকুৰা পৰা, মূৰৰ বিষ, মাংসপেশীৰ বিষ, চকু ৰঙা পৰা, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা। আপোনাৰ ঘৰৰ ভিতৰত আৰু বাহিৰত খোলা পাত্ৰত, পানীৰ টেংকি, নাৰিকলৰ খোলা, ফুলৰ টাব আদিত য'তে ত'তে পানী জমা হৈ থাকিবলৈ নিদিব। পানী জমা কৰি ৰখা পাত্ৰ ঢাকনি দি ৰাখিব। যিহেতু ডেংগু মহে দিনত কামোৰে, সেয়ে শোৱাৰ সময়ত আনকি দিনতো আঁঠুৱা ব্যৱহাৰ কৰক। সদায় সম্পূৰ্ণ শৰীৰ ঢাকি ৰখাকৈ বস্ত্ৰ পৰিধান কৰক। মহৰ কামোৰৰ পৰা নিজকে সুৰক্ষিত ৰাখক। বয়স অনুযায়ী মহ প্ৰতিৰোধক যেনে বৈদ্যুতিক মেট, ধূপ ধূনা, কয়লাদি ব্যৱহাৰ কৰক। আপোনাৰ শৰীৰত ডেংগু সদৃশ ৰোগে দেখা দিলে বা ইয়াৰ লক্ষণে দেখা দিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক। চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ধৰণৰ ঔষধ সেৱন নকৰিব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাওঁ আধুনিক গীতৰ অনুষ্ঠানত এতিয়া শুনক ৰ'দৰ ছাঁ ছবিখনত। আকৌ কৈছোঁ, ৰ'দৰ ছাঁ শীৰ্ষক এলবামটিৰ পৰা লোৱা এটি গীত, শিল্পী অঞ্জলি কটকী, গীতৰ কথা নিৰ্মল পোহা বৰদলৈৰ, সুৰ ভূপেন উজিৰৰ।

অঞ্জলি কটকীৰ কণ্ঠ গীতটি শুনিলে গীতৰ কথা আছিল ৰবি সিংহৰ, সুৰ আছিল অজিত সিংহৰ। আধুনিক গীতৰ অনুষ্ঠানত সুৰীয়া গীত শীৰ্ষক এলবামটোৰ পৰা লোৱা এটি গীত শুনক। গীতাহাতী কাকতিৰ গীতৰ কথাৰে

সংগীতা কাকতিৰ কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল গীতা হাতী কাকতিৰ। এইবাৰ শুনক ইদ্ৰিছ আলীৰ ৰচিত এটি গীত শান্তা হুজুৰৰ কণ্ঠৰ।

দেৱী ছবিখনত মালবিকা বৰাৰ কণ্ঠৰ গীতটি শুনিলে এইবাৰ শুনক সেই একেখন ছবিতে অশোক শইকীয়া আৰু সহশিল্পীসকলে গোৱা এটি গীত।

দেৱী ছবিখনত অশোক শইকীয়া আৰু অসমৰ শিল্পীসকলৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনক ৰশ্মিৰেখা ছবিখনত খগেন মহন্তৰ অৰ্চনা মহন্তৰ কণ্ঠৰ এই গীতটি।

0: পলাশ রাঙলি হল।
1: ৰশ্মিৰেখা ছবিখনত সেয়া আছিল উপেন কাকতিৰ গীতৰ কথা আৰু সংগীতেৰে খগেন মহন্তৰ ৰচনা মহন্ত। এইবাৰ শুনক সেইকেইখন ছবিতে ভূপেন হাজৰিকাৰ কণ্ঠৰে গীতটি।
2: বিনায় কিয়

মন খনে খনে বিনায় মাতৃ ঘুমতি হেরায় হৃদয়ে খুনায়।

ৰশ্মি ৰেখা ছবিখনত ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে পৰিণাম ছবিখনৰ পৰা দীপেন বৰুৱাই গোৱা গীত এটি শুনাবলৈ লৈছোঁ। গীতৰ কথা নৱকান্ত বৰুৱাৰ, সংগীত ৰমেন বৰুৱাৰ।

দীপেন বৰুৱা কণ্ঠৰ গীতটি শুনিলে পোনাখন ছবিখনত। অনুষ্ঠানৰ শেষত একেখন ছবিৰে এটি গীত শুনাবলৈ লৈছোঁ। সুমন কল্যাণপুৰ শিল্পীগৰাকীৰ কণ্ঠত সংগীত কুমাৰ ৰঞ্জনৰ, গীত লিখিছে প্ৰদীপ শৰ্মায়।

0: পোনাখন ছবিখনত সুমন কল্যাণ পুৰকণ্ঠৰ গীতিৰে আজিৰ চিত্ৰগীত অনুষ্ঠানটি সামৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্য চৰকাৰে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰলৈ আজি আনুষ্ঠানিকভাৱে আৰ্থিক সাহায্য প্ৰদান কৰে। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সাহায্য মুকলি কৰে। অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ উপস্থিত থাকে। প্ৰতিটো অংগনবাড়ী কেন্দ্ৰলৈ 2,50,000 টকা পৰ্যন্ত সাহায্যৰে কেন্দ্ৰসমূহ পুনৰ স্বাভাৱিক ৰূপত গঢ়ি তোলাৰ বাবে মুঠ 11,30,00,000 টকাৰ পুঁজি আগবঢ়োৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অংগনবাড়ী কেন্দ্ৰসমূহৰ আন্তঃগাঁথনিৰ পুনৰ নিৰ্মাণ আৰু ক্ষতিপূৰণৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে বানপীড়িত অঞ্চললৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাত সহায় কৰিব। ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয় ক্ষতিৰ বাবদ এতিয়ালৈকে বিভিন্ন শিতানত মুকলি দিয়া ধনৰাশিৰ বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ইতিমধ্যে 793খন বিদ্যালয়ক মেৰামতিৰ বাবে 2,00,000 টকাকৈ আগবঢ়োৱা হৈছে আৰু সম্প্ৰতি 90% বিদ্যালয়ত পুনৰ পাঠদান আৰম্ভ হৈছে। উজনি অসমৰ 4খন জিলাৰ 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰাহে পাঠদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহ 17 আগষ্ট পৰ্যন্ত বন্ধ ৰখা হৈছে বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে বান প্ৰভাৱিত জিলাসমূহৰ ক্ষতিগ্ৰস্ত নামঘৰসমূহলৈ অহা 20 আগষ্টৰ পূৰ্বে 1,50,000 টকাকৈ অনুদান মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে। ডঃ শৰ্মাই বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাটৰ জনসাধাৰণক বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় বিষয়লৈ আবেদন 30 আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহ্বান জনায়।
2: শিৱসাগৰ আৰু চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাত আমাৰ 20টা ইঞ্চুৰেঞ্চ কোম্পানীয়ে কাম কৰে। এই মুহূৰ্তলৈকে 1,703গৰাকী ব্যক্তিয়ে ইঞ্চুৰেঞ্চ ক্লেইম কৰিছে আৰু 92 কোটি টকাৰ ইঞ্চুৰেঞ্চ বিচাৰিছে আৰু ইঞ্চুৰেঞ্চ কোম্পানীসমূহেও প্ৰায় 176 ক্লেইম ইতিমধ্যে ছেটল কৰিছে। মই শিৱসাগৰ, চৰাইদেউ ৰাইজক আহ্বান জনাম, যোৰহাট, গোলাঘাটৰ ৰাইজক, আপোনালোকে যেন ইঞ্চুৰেঞ্চ ক্লেইমটো যিমান পাৰে সিমান সোনকালে কৰক। তেওঁলোকে যাতে বেংকটোত এপ্লিকেশ্যনখন দিয়ে।

ইপিনে ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও সাতখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত প্ৰভাৱিত হৈ আছে। সাম্প্ৰতিক বানত 433 গাঁৱৰ 84,832 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,884.27 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 104 হৈছেগৈ। শিৱসাগৰ সমষ্টিৰ বানপীড়িত লোকৰ বাবে সহায়ৰ এখন হাত অখিল গগৈৰ এক উদ্যম নামৰ এটা বিশেষ এপ মুকলি কৰা হৈছে। বিধায়ক অখিল গগৈয়ে আজি আনুষ্ঠানিকভাৱে এপটো মুকলি কৰে। এই উপলক্ষে বিধায়কগৰাকীয়ে সমষ্টিটোৰ বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে 1,100টা বাসগৃহ নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰে। এই এপটোৰ জৰিয়তে বানপীড়িতই শিশু খাদ্য, পশু খাদ্যকে ধৰি প্ৰয়োজনীয় সামগ্ৰী আৰু আৰ্থিক সাহায্যৰ বাবে আবেদন দাখিল কৰিব পাৰিব। বৰ্তমান এই এপটো গুগল প্লে ষ্টৰত উপলব্ধ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী 2-3 দিনত গুৱাহাটী চহৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত বিজুলী ধেৰেকণীৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে প্ৰকাশ কৰা মতে অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত বিজুলী ধেৰেকণীৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত 11 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হ'ব পাৰে বুলি বিভাগটোৱে সকীয়াই দিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰালৈ চাই গুৱাহাটীৰ জনসাধাৰণক প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে আজি বিয়লি গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত উপস্থিত হৈ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতিৰ বুজ লয়। তেওঁ লগতে আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে চলাই থকা কুচকাৱাজৰ অনুশীলনো প্ৰত্যক্ষ কৰে। সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে স্বাধীনতা দিৱসৰ দিনটো সকলোৰে বাবে গৌৰৱৰ দিন। তেওঁ লগতে সম্প্ৰতি চলি থকা হৰ ঘৰ তিৰংগা কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। 80 সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি বায়ুসেনাৰ উদ্যোগত আজি সন্ধিয়া গুৱাহাটীৰ দীঘলীপুখুৰী পাৰৰ যুদ্ধ স্মাৰক ক্ষেত্ৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত বায়ুসেনাৰ বিষয়া জোৱানে দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।

0: সাহিত্যানুৰাগীসকল শ্ৰোতাকে সম্ভাষণ জনাই আজিৰ চোৰা মুকলি কৰিছোঁ। আজিৰ চোৰা সজোৱা হৈছে গায়ত্ৰী ডলেৰ এটি চুটি গল্প আৰু বিমল কুমাৰ শৰ্মাৰ এমুঠি কবিতাৰে।
1: নিজৰ সুকীয়া কৃষ্টি সংস্কৃতি পৰম্পৰা ৰীতি নীতিৰে সমৃদ্ধ অসমৰ প্ৰায় লুপ্তপ্ৰায় হ'বলৈ ধৰা এটা জনগোষ্ঠী হ'ল বানাই। বানাইসকল অসমৰ বিভিন্ন ঠাইত 20-30 ঘৰকৈ গাঁও পাতি বাস কৰে। আৰ্থিক শৈক্ষিক সকলো দিশতেই অতিশয় পিছপৰা জনগোষ্ঠীটোৱে আজিলৈকে অসমত অস্তিত্বহীনতাৰ সংকটত ভুগি আহিছে। খাদ্য বস্ত্ৰ মাটি শস্যৰ বাবে চলি থকা অবিৰাম যুদ্ধৰ মাজত হেৰাই যাবলৈ ধৰা নিজৰ জাতিটোৰ উদ্ধাৰৰ বাবে ক'ৰবাত ক'ৰবাত একোজন মানাই বানাইৰ জন্ম হয়। এইসকল লোকৰ কাহিনীকে লৈ এয়া গায়ত্ৰী ডলেৰ গল্প মানাই বানাই আৰু পঁচি যোৱা কথা। আহকচোন গল্পটি শুনো।
2: কাহিনীবোৰ মানুহে হেৰুৱাই নেপেলালে ভাল, কাহিনীবোৰ নপচিলে ভাল। নিজৰ কাহিনীবোৰ যিকোনো বিনিময়ত মানুহে কঢ়িয়াই লৈ ফুৰিব লাগে। কাহিনী হেৰুৱালেই আচলতে মানুহে দেশ হেৰুৱায়, জাত হেৰুৱায়, মাটি হেৰুৱায়। কাহিনী হেৰুৱাই পেলোৱা মানুহৰ আধুনিক অভিধা লুপ্তপ্ৰায় মানুহ, লুপ্তপ্ৰায় জাতি। লুপ্ত হৈ যোৱা, কোনোদিন আৰু কোনোকালেই কোনেও বিচাৰি নোপোৱাকৈ হেৰাই যোৱা, এয়া কি সাধাৰণ কথা? কেৱল এয়া কি এদিনৰ আয়োজন? এটা জাতিৰ নাম পৃথিৱীৰ কোনো মানুহেই ভৱিষ্যতে উচ্চাৰণ নকৰাকৈ গুপুতে গুপুতে হেৰাই যোৱাৰ কথাটো ইমান সহজ কথানে? এদিন মনাই বনাই বুলি এজন মানুহৰ নিজাকৈ এটা পৰিচয় নাথাকিব, মনাইৰ মুখৰ পৰা নোহোৱা হৈ যাব নিজৰ ভাষা, মনায়ে নানাচিব গুলি কাঞ্চি মানা। এদিন মনাই

বনাইৰ দৰে আনবোৰ বানায়েও ৰুৱা লগা গীত নাগাব, নানাচিব থুবো মাগা নৃত্য, নবজাব নাৰ্দি, নাবাজে তাৰাপ তাৰাপ। বানাই তিৰোতাসকলে নিপিন্ধিব বুকচলি, কানপা, নাইপা। বানাই পুৰুষসকলে নিপিন্ধিব গামপা, বানপা, চানপা। সাধুবোৰ নোহোৱা হ'ব, বানাই বুলি এটা জাতি নোহোৱা হৈ যাব। মানাই বানাই আহিছিল জীয়াঢলৰ পাৰলৈ মাকৰ হাতত ধৰি। মাক আহিছিল মানুহজনৰ খোজৰ ছাপ অনুসৰণ কৰি। বোলে শুনিছিল উজনিলৈ নৈবোৰে চৰ বান্ধিছে, চৰবোৰত মানুহ বহিছে। সত্তৰ দশকৰ আৰম্ভণিৰ কথা। ভৰি থবলৈকে নাটনি হোৱা ভেটিৰ পৰা আঁতৰি আহি মানুহবোৰে বিচাৰি বিচাৰি পাইছিল জীয়াঢল নৈৰ পাৰৰ বালিচাপৰি। গাতে লাগি পাহাৰটো, গা গছেৰে ভৰা পাহাৰ। পাহাৰৰ পৰা পাত ছিঙি খাব পাৰিব, খৰি কাটিব পাৰিব। পাহাৰৰ নামনিত সমতল ভূমি, খেতিৰ বাবেও ভাল হ'ব। ইয়াতকৈ ডাঙৰ অংকৰ প্ৰয়োজন নাছিল মানাইহঁতক। জীৱ লৈ উশাহ ল'ব পৰাকৈ পেটত দুমুঠি আহাৰ যোগাৰ কৰিব পাৰিলেই জীৱন ধন্য। জীৱনক ধন্য কৰিবলৈকে মানুহবোৰে বালিটো গছ ৰুবলৈ ধৰিলে, আবদাৰ কৰিবলৈ ধৰিলে। সেই জীৱনক আৰু ধন্য কৰিবলৈ পাহাৰৰ পৰা নামি আহিছিল জগন্নাথ। জগন্নাথ যদিও ভৈয়ামৰ মানুহ, কিন্তু 15-16 দিন ধৰি পাহাৰৰ হাবিত সোমাই থাকে। জগন্নাথৰ আখৈ যি পায় তেওঁৰ হেনো আকাল নহয়। পিছে মানাৰ দেউতাক গোবিন্দই সোনকালেই জগন্নাথৰ আখৈ পালে। নতুন ভেটি, নতুন মাটিত পৰিয়াল এৰি গোবিন্দ বানাই জগন্নাথৰ পিছ লয়। 15 দিনৰ পাছত হাতত চাউল, দালি, নিমখ, তেল লৈ গোবিন্দ বানাই উভতি আহে আৰু এবেলাৰ বাটকুৰি বাই পলিয়েষ্টাৰ কাপোৰে দেখৰিও কিনি আনেগৈ। কেতিয়াবা 20 দিন এমাহলৈকো গোবিন্দ বানাই উভতি নাহে, ঘৰৰ সাঁচতীয়া শেষ হয়। মনাইৰ মাকে ল'ৰা ছোৱালীকেইটালৈ আঁত মাৰোঁতে নিজৰ পেটলৈ নপৌঁছে। মনাইৰ মাকৰ ভীষণ ভোক লাগে। ৰাতি ল'ৰা ছোৱালীকেইটা খুৱাই মনাইৰ মাকে চোতালত খন্তি মাৰে। এবেগেত খান্দি খন্তিৰে মাটিখিনি গুৰি কৰি হাতেৰে মুঠি মাৰি মুখত ভৰায়। এমুঠি, দুমুঠি, তিনিমুঠি। ভিতৰলৈ দৌৰ মাৰি কেচেমা কেচেম গোন্ধত উকালি অহাৰ আগতেই কলহৰ পৰা এবাটি পানী খাই উশাহ লয়। মনাইৰ মাকে গাঁৱৰে আন মহিলাক কথাটো কওঁতে বৰ আচৰিত নহ'ল, কাৰণ বানাই গাঁৱৰ প্ৰায়বোৰ মহিলাই ভোকত মাটি খোৱাৰ উদাহৰণ আগতেও আছে। জগন্নাথে পাহাৰৰ ভিতৰত সোমাই গছবোৰৰ সৈতে চিনাকি হয়। গা ভৰা পুৰঠ গছবোৰক লক্ষ্য কৰি লয় আৰু সেইবোৰ গোবিন্দ বানাইহঁতক কাটিবলৈ দিয়ে, কাটি টুকুৰা কৰি ফালিবলৈ দিয়ে, সেই ফলা টুকুৰাবোৰ কঢ়িয়াই নামনিলৈ নমাবলৈ দিয়ে। নামনিৰ পৰা মাজনিশা কোনোবাই উঠাই লৈ গুচি যায়। জগন্নাথৰ হাতলৈ টকা আহে। জগন্নাথে গছে প্ৰতি সেই টকা গোবিন্দহঁতক ভগাই দিয়ে। 5টা বছৰ এনেকৈয়ে চলি আছিল। 5টা বছৰত বানাই গাঁৱলৈ আৰু মানুহ আহিল। 5টা বছৰত পাহাৰৰ ইমূৰৰ পৰা সিমূৰ মনিব পৰাকৈ মুকলি হ'ল। জোনাক ৰাতিও আঁতৰৰ পৰা গছৰ মাজতো ছাঁ মনিব পৰাকৈ পাহাৰ উদং হ'ল। জগন্নাথ নামি আহিল, গোবিন্দ বানাইহঁতো নামি আহিল। এইবাৰ আৰম্ভ কৰিলে পাহাৰৰ নামনিত খেতি। সীমামূৰীয়া মাটি, কণ্ডলৰ শেষ নাই। কোনো চৰকাৰী মেপে ঢুকি নোপোৱা মাটিখিনি পাহাৰে ক'লে আমাৰ, ভৈয়ামে ক'লে এইখিনি আমাৰ। সীমামূৰীয়া জীৱনবোৰে জানে এবেগেত মাটিৰ বাবে মানুহ কিমান আকুল। তাতে গোবিন্দ বানাইহঁত হ'ল কোনোবা কাহানিতে ভৰিৰ তলুৱাৰ মাটি হেৰুৱাই ফটা গৰুহালৈ ঘূৰি ফুৰা মানুহ। গতিকে এআঙুল মাটিটো কিমান তেজ আছে, কিমান ঘাম আছে, সেই কথা জানে। বিবাদ কণ্ডলৰ মাজতে মাটি চহোৱা হ'ল। বানাই গাঁও আৰু পাহাৰৰ মাজৰ যিকণ ঠাই, সেইকণতে 25 ঘৰ মানুহে বোকাত ভৰি খচিলে, আলিকটা জালাতোলা গীত গালে, ভূঁই ৰোৱা সময়ত কাদং খেলিলে, ৰোৱনীহঁতে পথাৰত ধূপধূনা জ্বলাই নতুন গছা দিলে, কোৰা চৰাই হৈ এজনীক মাজত ৰাখি বাকীবোৰ ৰোৱনীয়ে কোৰা ধৰাৰ নিয়ম কৰিলে, লক্ষ্মীক চকু বান্ধি ভঁৰালত ভৰালে, ভঁৰালত ভৰোৱা লক্ষ্মীয়ে বছৰটোলৈ জোৰাকৈ মনোকামনা কৰিলে, লক্ষ্মীক ভঁৰালৰ পৰা উলিয়াই গা পা ধুৱাই সকলোৱে চাফ চিকুণ হৈ চোতালত মদ হাঙি আৰু মাংস খালে। আঘোণত ধান পকিল, ধান দাবৰ সময় হ'ল। গোবিন্দ বানাইহঁতে সাউৰি ডাকিলে। ধান দাবলৈ বানাই নাৰীসকল ওলাই আহিল, পিছে বোকা খচি ৰোৱা ধান, নিজৰ হুমুনিয়াহ ঢালি পোহপাল দিয়া ধান। জগন্নাথে দিয়া আখৈত দেখা পোৱা সপোনতকৈও এই সপোন বেছি ডাঙৰ। অন্ততঃ এইবাৰ বানাই গাঁৱৰ মানুহে ভোকত মাটি খাবলগীয়া আৰু নহয়। এইবাৰ বানাই গাঁৱৰ মানুহে নিজে কৰা খেতিৰ ধান দাব, নিজৰ ভঁৰাললৈ আহিব ধান। ফূৰ্তিতে নাৰীসকল গাই গাই ওলাই গ'ল, আই অ' আই।

আমি ধান কাটা যাং, আয় ও আয় আমি ধান কাটা যাং। পথাৰৰ সীমাৰ সিপাৰে আছিল এমএলএ নামৰ পাহাৰৰ মানুহজন। এমএলএ আচলতে পাহাৰৰ সকলোৰে এমএলএ। কোনোবা যুগতে কোনোবা এটা নিৰ্বাচনত তেওঁ এমএলএ পদৰ প্ৰাৰ্থী হৈছিল। পা পৰিয়াল বন্ধু বান্ধৱে মিলি মুঠি পঞ্চাছটামান ভোট পাই হাৰিছিল যদিও এমএলএ নামটো ৰাইজৰ দান হিচাপে থাকি গ'ল। এমএলএৰ এটা ৰাইফল আছে। ধান দোৱাৰ সময়তে এমএলএ ৰাইফল লৈ খৰখেদাকৈ নামি আহিল। পাহাৰৰ মাটিত কৰা খেতিৰ ভাগ বানাই গাঁৱে নাপায়। এমএলএ দাবী কৰিছে যে পাহাৰে যিমান দূৰলৈকে তললৈ যিমান দূৰলৈ মনিব পাৰে সিমানলৈকে তেওঁলোকৰ মাটি, তেওঁলোকৰ অধিকাৰ। তৰ্কাতৰ্কি হ'ল, হতাহতি হ'ল, তাৰ মাজতে এমএলএ দুইজাইমান গুলী ফুটালে। গুলী গোবিন মাইনাইৰ ভৰিত লাগিল। আহিল চৰকাৰী মানুহ, যুদ্ধখন দীঘলীয়া হ'ল। এসপ্তাহত ধান পকি ওলমি থাকিল। এসপ্তাহজোৰা তৰ্ক বিতৰ্ক, কাজিয়া, আলোচনাৰ পাছত সিদ্ধান্ত হ'ল যে প্ৰতিঘৰ বানাই পৰিয়ালে ডেৰ মোনকৈ এমএলএক ধান দি লৈহে বাকীখিনি নিজৰ ভঁৰালত চপাব পাৰিব। সহজ সৰল বানাই গাঁৱৰ মানুহে তাক মানি লোৱাৰ বাহিৰে বেলেগ উপায় একো নাছিল। গোবিন বানাই ঘূনীয়া হ'ল। আহঁত গছৰ দৰে জোৰ থকা ভৰি এখন গেলিবলৈ ধৰিলে। গেলা ভৰিত মাখি পৰিবলৈ ধৰিলে। শোকৰ ভাৰ বৈ বৈ বানাই নাৰীসকলে ধান দালে। প্ৰতি ঘৰে ডেৰ মোনকৈ ধান এমএলএৰ ঘৰত পেলাই বাকীখিনি নিজৰ ঘৰলৈ আনিলে। মানায়ে দেউতাক গোবিনৰ ভৰিৰ মাখি খেদিছিল। গছপাত থেতেলিয়াই লগাইছিল যদিও ঘাঁহ নুশুকাল। নুশুকোৱা ঘাঁহ উজাই আহি কলাফুল পাইছিল, কঁকাল পাইছিল, হাত পাইছিল, গাল পাইছিল। আৰু সেই অজুহাততে গোবিন বানাই পৃথিৱী এৰি গুচি গ'ল। গোবিন বানাই গুচি যোৱাৰ কথাটো বানাই গাঁৱৰ মাত্ৰ 25 ঘৰ মানুহে গম পালে। কোটি কোটি জনতাৰ মাজত গোবিন বানাইহঁতৰ দৰে মানুহবোৰ কোনো পৃষ্ঠাতেই এটা আখৰ হিচাপেও ঠাই পাবলগীয়া নহয়। যেনেকৈ ঠাই নোপোৱা অনেক জাতিয়ে হাবিয়ে জংঘলে অথালি পথালিকৈ জীৱন তৰি আছে, এই জীৱনবোৰ মাজে মাজে হাবিৰ পৰা পথলৈ, কেতিয়াবা পথৰ পৰা হাবিলৈ, কেতিয়াবা নদীৰ সিপাৰৰ পৰা এইপাৰলৈ, কেতিয়াবা এইপাৰৰ পৰা সিপাৰলৈ অহা যোৱা কৰি থাকে। এইবোৰ জাতিৰ কথা অইন মানুহে নজনাকৈয়ে নুশুনাকৈয়ে পৃথিৱীৰ পৰা এদিন হেৰাই যায়। গোবিন গুচি যোৱাৰ পাছত মানাই দায়িত্ব আহিল ঘৰ চম্ভালা। ঘৰ চম্ভালা মানেনো কি? দুবেলা দুমুঠি যোগাৰ কৰা আৰু ৰাতিটো ভালকৈ টোপনি যোৱা। ঘৰ চম্ভালি দুবেলা দুসাঁজ খাব পাৰি। দুপৰীয়া জিৰাই সতাই থাকিব পৰাৰ সময়তে মানাইৰ মনলৈ কিছু কথা আহে। ইয়াৰ আগলৈ জীৱন কি? ইয়াৰ আগলৈ জানিবলৈ পিছলৈ বা কি আছিল? হয়, জীয়া নৈৰ পাৰলৈ আহি ভেটি সাজিলে, গছ ৰুলে, খেতি কৰিলে, 15 জনৰ পৰা মানুহ 250 হ'ল। তাৰ পাছত কিছু নীতি নিয়ম লাগে নিজাকৈ, এখন সমাজ লাগে নিজাকৈ, এটা পৰিচয় লাগে নিজাকৈ। সেই পৰিচয় কি? মানাই বানায়ে ঘৰ চম্ভালিবলৈ শিকাৰ লগতে জীৱনকো সমানে চম্ভালিবলৈ শিকিলে। শিকিলেই নহয়, ভাবিবলৈও শিকিলে। যিবোৰ কথা ভাবিলে আন 10 জনৰ আশে পাশে আমনি হয়, প্ৰশ্ন উদয় হয়, চিন্তা হয়। মানাই বানাইৰ পৰিচয় কেৱল মাক দেউতাকৰ সন্তান হিচাপেই পৰিচিতনে? 25 ঘৰ এই বানাইসকল আহিল ক'ৰ পৰা? আৰু ক'ত আছে মানাইহঁতৰ দৰে কথা কোৱা, গান গোৱা, নীৰৱে সোমাই থকা জাতি? এই প্ৰশ্নবোৰ মানায়ে কেৱল নিজৰ মাজতে আবদ্ধ নাৰাখিলে, প্ৰশ্নবোৰ গাঁৱৰ 2 এজনলৈকো বিয়পালে। কিছুৱে শুনি মূৰে কপালে হাত দি চিন্তিলে, কিছুৱে হাঁহি উৰুৱাই দিলে, কিছুৱে নাভূত নাশ্ৰুত কাহিনী ক'লে। সিপাৰ কথা কোৱা মানুহবোৰ কেতিয়াবাই হাড় হৈ পচিল, ছাই হৈ উৰিল। মানায়ে তথাপি আশা নেৰিলে। জোৰকৈ দূৰণিবতীয়া স্কুললৈ ল'ৰাহঁতক পঠিয়ালে। পঢ়ি শুনি দুই এটা কথা বুজি তেওঁলোকে কিজানি উদ্ধাৰ কৰেই জাতিৰ পৰিচয়। বানাই গাঁৱৰ কিছু আঁতৰত আছে অন্য এখন জনজাতিৰ গাঁও, কমেও 200 ঘৰ মানুহ। গাঁওখনৰ মানুহৰ মানাইৰ ওপৰত চকু পৰিছে। মানাইৰ কথা শুনি চিন্তাৰ পাৰ নোপোৱা মানুহবোৰলৈ চকু পৰিছে। তেওঁলোকে টোপ দিছে, বানাই উপাধি এৰ, নিজৰ ৰীতি নীতি এৰ, নিজৰ কথা এৰ, নিজৰ সকলো গান নাচ এৰ, এৰি আমাৰ লগত চামিল হ, লিখ আমাৰ উপাধি, লিখ আমাৰ জাতি, আমাৰ জাতিয়ে পোৱা সকলো সুবিধা তহঁতেও সমানে পাবি। পাৰিনে ভাবিব এনেকৈ? পাৰিনে মোৰ সুৰীয়া মাত এৰি আনৰ মাতেৰে আইক আজৌ, পিতাইক বাবা বুলি নোকোৱাকৈ? পাৰিনে আনৰ ভাষাৰে প্ৰেম কৰিব? পাৰিনে আনৰ ভাষাৰে পথাৰৰ গীত গাব? পাৰিবনে এৰিব জাকৈয়া নৃত্য, ধুবৌ মাগা নৃত্য? মানাইহঁতৰ বুকুখন বিষাই উঠে। য'ত সিপাৰ বাবে আঁতৰ হৈ আছে তাত ডাল পাত কাটি উদং কৰাৰ কথাহে কৈছেচোন। সিপা হেৰুৱাই বহু মানুহ পৃথিৱীৰ পৰা গুচি গ'ল। হেৰাই যোৱা মানুহবোৰৰ ভাষা হেৰাই গ'ল, জাতি হেৰাই।

0: ওলাই গল।
1: কালৰ বুকুত তেওঁলোকক কোনেও এবাৰ লুটিয়াইও নাচালে। মানাইহঁতো তেনেকৈ হেৰাই যাব নেকি, নাথাকিব নেকি বানাই বুলি কোনো উপাধিৰে মানুহ? নহয়, মানায়ে বানাই এৰি আনৰ উপাধি লিখি সুবিধা ল'ব নোৱাৰে। লাগিলে বিনামূলীয়াকৈ চাউল নোপোৱাকৈ থাকক, লাগিলে জংঘলৰ মাজতে চুপচাপকৈ কোনেও নুশুনাকৈ থাকক এই মাত, থাকক ইতিহাসৰ কোনো পৃষ্ঠাত কোনেও নিলিখাকৈ এই জাত। এই দ্বন্দ্ব ঠেলা ঠেকেচাৰ মাজতে মানাইৰ সংসাৰ হ'ল। মাটি খোৱা মাকগৰাকীৰো বয়স হ'ল, ভায়েক ভনীয়েকহঁতো ডাঙৰ হ'ল। ভায়েকটোৱে আধাতে স্কুলৰ বাট এৰিলে, পাঁচ মাইল বাটৰ স্কুললৈ দেহাই নাটানে। ওচৰৰ জনজাতি গাঁৱৰ ল'ৰাবোৰ বহিৰাজ্যলৈ গৈছে, গাঁৱৰ মানুহে বিদেশলৈ যোৱা বুলি কয়। সিহঁতে ঘৰলৈ টকা পঠিয়াইছে, মাক বাপেকবোৰে ৰঙীন ফটো তুলিব পৰা মোবাইল কিনিছে, চেপেটা টিভি কিনিছে, ঘৈণীয়েকবোৰে শাৰী কিনিছে, ঘৰত ভাত খাব পৰা টেবুল বহুৱাইছে। মানাইৰ পুতেকৰো সেইবোৰলৈ লোভ লাগিছে। মানাইৰ পুতেকৰ লগতে গাঁৱৰ আন ল'ৰাবোৰকো বিদেশে হাত বাউল দি মাতিছে। গুচি গ'ল কাৰো হকাবধা নুশুনি বানাই গাঁৱৰ সাতটা ডেকা ল'ৰা বিদেশলৈ। ডেকা ল'ৰা নোহোৱা গাঁওখন সলুক ঢুলুক হৈ পৰিল। ৰাতি অবাতে অহা পথিকক ভেটা দিবলৈ, দূৰৈৰ কাৰোবাক ৰিঙি মাৰিবলৈ, বাঁহী এটা বজাবলৈ, পথাৰত গৰুকেইটা চৰাবলৈ, ঢোল এটা বজাবলৈ বানাই গাঁৱত ডেকা ল'ৰাবোৰ নোহোৱা হৈ গ'ল। মানাইৰ মনত দুখ, নিজৰ পৰিচয় উদ্ধাৰ কৰিব নোৱাৰাৰ দুখ, নিজৰ ইতিহাস ঢুকি নোপোৱাৰ দুখ। মানাইয়ে তথাপি টানি আজৰি খুচৰি চায়। সাতদিন আঠদিনৰ বাবে গাঁৱৰ পৰা ওলাই গৈ ৰে'লত উঠি গুচি যায়। অসমৰ এই মুলুকত আৰুনো ক'ত আছে এনে ৰঙৰ মানুহ, কাজু বাদামহেন চকু? ক'ত আছে আতিল খামিডাঠ মানুহ? এবছৰ মানাইয়ে ভ্ৰমিকে ফুৰিলে, জাতিৰ মানুহ, নিজৰ ভাষাৰ মানুহ বিচাৰি। আছে, ক'ৰবাত কামৰ তাগিদাত কয়লাখনিত সোমাই আছে, ক'ৰবাত বিছঘৰ মানে আছুতীয়াকৈ গাঁও পাতি আছে, ক'ৰবাত পাহাৰত সোমাই জগন্নাথৰ দৰে কাৰোবাৰ আখৈত গছ কাটি আছে। গাঁও পাতি বাস কৰাবোৰৰ বেছিভাগৰেই জাত সলনি কৰি অন্য জাত হ'ল, ভাষা সলনি হ'ল, গান বাজনা এৰি ডি জেত মজি গ'ল। যি এজন মানাইৰ দৰে হাহাকাৰত জি আছে তেওঁৰ কথা কোনেও নুশুনে। স্মৃতিৰ পুখুৰীত সাঁতুৰি থকা কিছু মানুহৰ বহু কথাই পচি গ'ল আঁত বিচাৰি নোপোৱাকৈ। হতাশ হৈ মানাই উভতি আহে। মানাই উভতি অহালৈ নিজৰ গাঁওখন আকৌ সলনি হয়। ওচৰৰ জনজাতি গাঁওখনৰ হেঁচাত দুই এজনে উপাধি সলনি কৰে, জাত সলনি কৰে। জনজাতি গাঁওখনৰ জনসংখ্যা বাঢ়ে, মানাইহঁত টুটি আহে। এইবাৰ বৰষুণ নাই, পথাৰ খৰাং, আহাৰলৈকে কঠীয়া সিঁচিব পৰা নাই, ৰুব পৰা নাই, এইবাৰ পেটলৈ টান পৰিব। এইবাৰ MLAক দিবলৈ কেনেবাকৈ আতিলে নিজলৈ নাতিব, নিজলৈ আতিলে MLA গুলীয়াই মাৰিব। জাতিতকৈ ডাঙৰ চিন্তা মাটিৰ, মানাইৰ জাতিৰ চিন্তা মাটিলৈ নামি আহিল। আকাশলৈ চাই ডাৱৰ জমা নাই, পথাৰলৈ যায় মাটিক চুই চাই, মাটিয়ে বৰণ সলাই বগা চামনি ধৰিছে। নদীতো পানী নাই, বছৰি নদী বাম হৈ গৈ আছে, শুকান নদীৰ পাৰত জীৱন নাথাকে। পঁচিছ ঘৰ মানুহক ঢুকি নাপায় কোনো চৰকাৰী আঁচনিয়ে, ঢুকি নাপায় চহৰে, ঢুকি নাপায় কোনো আধুনিক জীৱন কৌশলে। অতীত খানি ফুৰা মানাই বানাইহঁতে ভৱিষ্যত অন্ধকাৰ দেখিবলৈ ধৰিলে। নিজৰ ইতিহাস নাজানিলেও শুকুৱা নদীৰ ইতিহাস, খৰাং মাটিৰ ভয়াৱহ কাহিনী জানে। খৰাং মাটিৰ বুকুত গছ মৰা দি মানুহ মৰে ভোকত আৰু সন্তাপত, তথাপি খামোচ মাৰি থাকিবলৈ বানাইসকলে সহজে এৰি দিয়া নাই। শোকে সন্তাপে দুপৰীয়া শূন্য কাহিনী লৈ গছৰ তলত জিৰণি লৈ থাকোঁতেই এদিন সেইখন গাঁৱলৈ আহিল দুখন জীপ গাড়ী, শকত মতহা খাকী পিন্ধা দুজনমান, লাঠি লৈ দুজনমান, আৰু বগা চাৰ্টকোট পিন্ধি মাজতপা এজন চুটি চাপৰ মানুহ, হাতত কাগজ পত্ৰ। চৰকাৰী মানুহ, চৰকাৰী মানুহ মানেই যেন বিপদৰ সংকেত লৈ আহে, ধাৰণাটো মিছা নাছিল। এসপ্তাহৰ ভিতৰত এই পঁচিছ ঘৰ মানুহ ইয়াৰ পৰা উঠি যাব লাগে। এয়া চৰকাৰী বনাঞ্চলৰ ভিতৰত থকা মাটি, ঘৰবোৰ ভাঙি ইয়াত গছ ৰুব, ইয়াত হাতী বাঘ সিংহ ঘোঁৰা সাপ বেং থাকিব, জন্তু থাকিবলগীয়া ঠাইত মানুহে ঘৰ পাতি বাস কৰিব নোৱাৰিব। শান্তিপ্ৰিয় বানাই জাতি, যুদ্ধ ভাল নাপায়, অশান্তি ভাল নাপায়। কোনেও আৰু নিবিচাৰে গোবিন বানাইৰ দৰে ভৰিত গুলি লাগি কোনোবা আকৌ গেলি মৰক। ইমান বছৰে এই মাটিকে খাই, এই মাটিকে চুই, এই মাটিতে উশাহ লোৱা মানুহবোৰে এবেগেত মাটিৰ বাবেও কাকো অনুৰোধ নকৰিলে। খৰাং পথাৰৰ দৰে ফটা বুকুলৈ ভাগ্যক চম্ভালি ল'লে, কপালৰ লিখন বুলি ভগৱানক এৰি দিলে জীৱনৰ গতি। মানুহবোৰে নিজে নিজৰ দূৰৰ অঙহী বঙহী হিচাপ কৰি চালে। যিবোৰে হিচাপ কৰি নাপালে তেওঁলোকে কোনো চৰ চাপৰি আৰু জংঘলৰ কথা ভাবিলে। পঁচিছ ঘৰ মানুহে

0: কোনো চিঞৰ বাখৰ নকৰাকৈ শ্লোগান নিদিয়াকৈ তেওঁলোকৰ খবৰবোৰ কোনো কাকতে পত্ৰই ঢুকি নোপোৱাকৈ টেলিভিছনৰ কেমেৰাৰ আগত চকুপানী টুকিবলৈ সুবিধা নোপোৱাকৈ চৰকাৰক অনুৰোধ কৰিবলৈ সুবিধা নোপোৱাকৈ নীৰৱে উঠি গুচি গ'ল। মানাইহঁত কলৈ গ'ল কোনেও খবৰ নকৰিলে। যেনেকৈ তেওঁলোক ক'ৰ পৰা আহিছিল কোনেও জনা নাছিল। মানাই মানাইহঁতৰ কাহিনীটোৰ কোনো আৰম্ভণি নাছিল, কিন্তু কাহিনীটো ইমানতে শেষ হয়। ক'ৰবাত হয়তো আকৌ মানাইহঁতে এটা নতুন কাহিনী আৰম্ভ কৰিব। সেইবোৰ কাহিনীত আকৌ নতুন মাটি থাকিব, নতুন গছ থাকিব, নতুন মানুহ থাকিব। আকৌ কোনোবা কালে আকৌ এজন মানাই মানাই জন্ম হ'ব। তেতিয়ালৈ হয়তো সেইজন মানাই মানাইৰ উপাধিও সলনি হ'ব, জাতটো হেৰাই যাব। এইটো হৈছে ভৱিষ্যতেও কোনেও নকবলগীয়া কাহিনী, শিপা হেৰুৱাই পেলোৱা এটা জাতিৰ কাহিনী। শিপা হেৰুওৱা মানুহৰ চকুপানীৰ সুৰ আৰু ভালপোৱাৰ গান একেখন হৃদয়তে বাজে, যি গান কোনেও নুশুনে, যি চকুপানী কোনেও নেদেখে। কোনোবাই চিনি পায়নে মানাই মানাইক? মোৰ মাজে মাজে মানাই মানাইলৈ মনত পৰে। ক'ত বা মানাই মানাইহঁতে আকৌ নতুন কাহিনী ৰচিবলৈ আৰম্ভ কৰিছে? শুনিছেনে তেওঁলোকৰ কাহিনীবোৰ কোনোবাই মোৰ দৰেই ক'ৰবাত আকৌ?
1: মানাই বানাই আৰু পচি যোৱা কথা গায়ত্ৰী ডলেৰ চুটি গল্পটি শুনিলে। গল্পটি পাঠ কৰিলে ঋতুপৰ্ণ দাসে। চুৰাত এইবাৰ আপোনালোকক শুনাবলৈ লৈছো বিমল কুমাৰ শৰ্মাৰ কেইটামান কবিতা।
2: আলিংগনৰ নৰক। প্ৰেয়সীৰ আলিংগনত আলোকোজ্জ্বল মৃত্যুৰ বিভীষিকা মই বিচাৰি পাওঁ। বিভিন্ন নৰকৰ সুস্বাদু মিশ্ৰণ আৰু হৃৎস্পন্দন সুষম কৰা অজৈৱিক মনক্সাইড, স্বপ্নৰ শৃংখলিত এনাজৰী ৰোগাক্ৰান্ত হোৱাৰ দৰে অবিচ্ছিন্ন গৰ্ভৰ নীৰৱ ব্যথা, অথবা সাধুকথাৰ ৰাজকুঁৱৰীৰ দুৰ্লংঘ্য যাত্ৰাত জ্যোতি পৰাৰ মৰ্মস্পৰ্শী ৰূপকথাৰ সমাৰ্থক মোৰ প্ৰেয়সীৰ অব্যৰ্থ হৃদয়ৰ অন্তহীন প্ৰলাপ, সমৃদ্ধিৰ ধ্বংসস্তূপত মোৰ আত্মাৰ আৰ্তনাদ, ঐশ্বৰ্যৰ চাকনয়াত দিগবিদিক হেৰুওৱা, কালসন্ধ্যাৰ উদাস পথিক মই, দুঃস্বপ্ন সহসৰ কাম্য সহস্ৰ আত্মহনন, সোমৰস পান কৰি জীয়াতু ভোগা কতজন ভাগ্যৱানৰ নিৰ্লিপ্ত চাৱনিত মৃত্যু শিল্প হোৱা জ্বলন্ত উল্কাপিণ্ড সদৃশ পুত্ৰহাৰা মাতৃৰ নিদ্ৰাহীন চকুৰ বক্ৰ মই বিচাৰি পাওঁ। অন্য জগতৰ অহেতুক আবেদন, ৰিক্ত আকাংক্ষা আৰু মাদকতাহীন চেনেহীৰ চলাহী দেহৰ উত্তাপত পূৰ্ণতা স্তব্ধ হয় মিলিয়ন বৰ্ষৰ ব্যৱধানত। জাগ্ৰত সৈনিকৰ প্ৰাণ প্ৰাচুৰ্য নিঃশেষ হয় সীমান্তৰ সীমাত। মাজনিশাৰ হতভাগা শৃগালৰ কুৰহালত অন্তৰাত্মাৰ উকমুকনি যেতিয়া স্তব্ধ হয়, মেচুপটেমিয়াৰ উপত্যকাত অৱৰুদ্ধ আত্মা মিছৰৰ পিৰামিডত শেষ বিচাৰৰ দিনত, প্ৰেয়সীৰ হৰ্ষোল্লাসত তেতিয়া অৰুণাচলত তৰিত হয় সূৰ্যোদয়ৰ আয়োজন। সোণালী যৌৱন হেঙুলীয়া জীৱন, কুঁৱলীয়ে ঢাকি ৰখা মাজনিশা যেতিয়া ভাওনা চলে গোপিনীৰ বস্ত্ৰহৰণৰ, তেতিয়া সপোন দেখো মই মোৰ শ্মশানত মাধৱীলতা ফুলাৰ। ক্ৰমাত সেমেকিব ধৰা পূৰ্ণিমাৰ জোন, উৰি ফুৰা নিস্তেজ জোনাকী পৰুৱাই সোঁৱৰাই দিব খোজে অস্তমিত জীৱনৰ হেঙুলীয়া বোল কিম্বা ধূসৰ স্পন্দন। বৈ যোৱা গাভৰুৰ চুলিৰ ঢৌ, হেৰুৱা কৈশোৰৰ মায়াবিলাজ আৰু উটি অহা যৌৱনৰ গোপন অভিসাৰে দিব খোজে সৃষ্টিৰ অন্তহীন ৰং। সজল চকুৱে মোৰ বিচাৰি ফুৰে পথাৰৰ ঘাঁহনি আৰু জোনাকৰ ৰং, জানোচা বিচাৰি পায় হেৰুৱা অতীতৰ সোণালী আত্মীয়তা আৰু অভিমানী খং। চাকি, মই ভাল পাব শিকিছো ৰাতিপুৱাৰ উজ্জ্বল চাকি গুচি, তাৰ ক্লান্তিহীন অবিৰত দীপ

ৰাতি হেৰাই যাব খোজে তাৰ স্বচ্ছল পোহৰত। সমস্ত মোৰ নৈৰাশ্য, মোৰ ব্যৰ্থতা, ৰোমন্থনৰ ধূসৰ অতীত সন্মুখত ফাহে মাথো এটা অন্তহীন সুন্দৰ সাদৰী ভৱিষ্যত আৰু নিঃশব্দ আহ্বান, জীয়াই থকাৰ নতুন মহাকাব্যিক আহ্বান। আগন্তুক, আগন্তুকৰ অনিশ্চিত আবিৰ্ভাৱৰ প্ৰতীক্ষাত কলিজাৰ নীৰৱ ঝংকাৰ প্ৰতিধ্বনিত হয় কোঠাৰ দেৱালত। পাছফালে উৰে সময়ৰ টিকনি, পিছুৱাই যায় কাল, মহাকাল। অপেক্ষা মাথো ক্ষণিক মুহূৰ্তৰ, যুগ যুগান্তৰৰ উন্মাদনাৰ, উৰ্বৰ, সতেজ, দীপ্ত এটি দেৱশিশু, যি আনিব পাৰে হৃদয়ত সৃষ্টিৰ সহস্ৰ জোৱাৰ, যাৰ চকুত প্ৰতিফলিত হয় শতিকাৰ সপোন, নিশ্চ মাতৃৰ বুকুৰ হুমুনিয়াহ, নাইবা অন্ধকাৰ গলিত ৰৌদ্ৰ জিলিঙনি, নৈশব্দ ভাঙি নামি অহা প্ৰগতিৰ উচ্চল ঢল, আৰু শেষ হ'ব পাৰে বৈ অহা মমতাৰ শ্বাসৰুদ্ধ অশ্ৰু। সগুণ, অৰ্থৱ শৰীৰেৰে হেতেলিত শুই শুই ঘোলা চকুজুৰিৰ নিৰ্লিপ্ত চাৱনী, যেতিয়া ৰৈ যায় খিৰিকী পাৰ হৈ সুদূৰ নীলাকাশত উপঙি থকা এটা বৃদ্ধা সগুণীৰ অলস দেহত, তেতিয়া গাই থাকোঁ জীৱনৰ গান। হৃদয়ৰ নিভৃতত বৈ থাকে চকুলোৰ শব্দহীন সুৰহীন সজল প্ৰবাহ, প্ৰাণৰ গভীৰত বাজি থাকে মলয়াৰ ঝিৰ ঝিৰ ৰিব ৰিব হেঙুলীয়া ৰাগ। তেতিয়াও ৰৈ থাকোঁ শুনিবলে জীৱনৰ পাহৰি যোৱা সেই ডেউকাৰ চন্দ। কাণ পাতি শুনো মই কঁপি কঁপি উঠা সেই গলি গলি শেষ হোৱা অন্তৰংগ নিদ্ৰাহীন আলাপ, ভমককৈ জ্বলি উঠা সুনীতৰ সূতাৰে বোৱা কামনাৰ কোবাল সোঁতত উটি উটি গৈ মই যেতিয়া উলটি চাওঁ হতবাক হৈ, মোৰ চন্দ্ৰমাৰ ফেকুৰি উঠা সেই নিষ্পাপ কৰুণ ধূসৰ নীলিমা বাগৰি যায় যেন জোনাক শীতল ঢৌ। ৰিঙিয়া ৰিঙিয়াই উৰুখা চালেৰে তেতিয়াও শুনো মই ইনাই বিনাই গোৱা জীৱনৰ গান। ৰিঙিয়াই মাতে মোক উন্মুক্ত খিৰিকীৰ বিশাল নীলিমাৰে এটি বৃদ্ধা অলস শগুনীয়ে, সৰি পৰে দুটুপাল নিয়ৰ কণিকা সাগৰ নীলিম তাইৰ দুচকুৰ পৰা, এটি বৃদ্ধ শগুণৰ অলস দেহত, আৰু মুদি দিওঁ দুচকু উচুপি উচুপি মই। হিম শীতল শৰীৰেৰে পাৰ হৈ যায় মোৰ চন্দ্ৰমাৰ সেই ফেকুৰি উঠা মুখ, নিষ্পাপ কৰুণ ধূসৰ নীলিমা, পাহৰি যায় মোৰ নিশ্বাসে সুৰবোৰ। হিম শীতল শৰীৰেৰে পাৰ হৈ যায় অপাৰ্থিৱ জ্যোতিৰ সোণোৱালী আভা, সেতেলিত পৰি ৰয় অৰ্থৱ বৃদ্ধৰ নিথৰ দেহ আৰু বিলুপ্ত চেতনা। বননীত বসন্তৰ বা, মোৰ সেউজীয়া পথাৰখনৰ বুকুতে গজিছিল সেই হালধীয়া সোণাৰুজোপা, কিমান যে হালিছিল জালিছিল, অযুত নিশাহৰ তালে তালে সৰি পৰিছিল তাৰ সুৰাৰঙী তৰাবোৰ বিষণ্ণ কোঠাৰ উজাগৰি দুওঁঠত। কাণ পাতি শুনিবা দূৰণিত ফাগুনৰ ধুমুহাই মহতিয়াই নিব খোজা সোণাৰুৰ কৰুণ আৰ্তনাদ। সাৰ পালে মাজনিশা চাবা দূৰণিলে, দেখিবা কিদৰে পাহাৰ খহে আৰু বৈ যায় ধূলিৰ চকুলো। মনত পৰিব তোমাৰ সেমেকা সেই চিনাকি গোন্ধ, আউলি বাউলি চুলিৰে হালধীয়া সোণাৰুৰ ভাগৰুৱা দেহ। ৰৈ থকা সপোনে কেনেকৈ কান্দে, কিদৰে সৰি পৰে চিঞৰত সোণাৰুৰ তেজৰঙা ফুল। দূৰণিত যেতিয়া ৰৈ থাকে চিনাকি কোনোবা, ভঙা হৃদয়েৰে বসন্তই আনে নেকি কুলিৰ বিননিৰে আশাৰ বতৰা, চনপৰা পথাৰত নামে নেকি বৰষা, আকৌ গজে নেকি হালধীয়া সোণাৰু। ভাবি চাবা বাৰু,

0: ভাবিলেই ভালদৰে কি অচিন ৰোগত কাৰোবাৰ হৃদয় কঁপে, কিমান অৱহেলাই প্ৰিয়জনৰ বুকু ভাঙে, ইয়াৰ এটি উত্তৰ পাবা।
1: বিমল কুমাৰ শৰ্মাৰ এমুঠি কবিতা শুনিলে। কবিতাকেটি পাঠ কৰিলে মেলোডী পাটগিৰিয়ে। সাহিত্যচোৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। মেলোডী পাটগিৰিৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই।

0: কৈছিল,
1: প্ৰত্যেক মানুহৰ জীৱন একোখন কিতাপ, বিচাৰিব জানিলে তাৰ পাতে পাতে শিক্ষাৰ সমল পোৱা যায়। মই অনুভৱ কৰোঁ বৰ ডাঙৰ ডাঙৰ কথাৰ শক্তি আৰু প্ৰভাৱ আছে ঠিকেই, কিন্তু অসংখ্য সৰু সৰু কথাইহে মোৰ মানসিক শিক্ষাৰ ভেটিটো তিল তিলকৈ গঢ়ি তুলিছিল। এতিয়া মোৰ এনেকৈ ক'বলৈ মন যায়, মই যদি আদ্যবন্ত মানুহৰ পকীঘৰত জন্মিলোহেঁতেন তেনেহ'লে বহু কথাত মই আজি দুখীয়া হৈ থাকিলোহেঁতেন। মই যদি নগৰৰ মাজমজিয়াত জন্মিলোহেঁতেন তেতিয়াও পাছলৈ বহু কথাত দুখীয়া হ'লোহেঁতেন, বা নগৰৰ পৰা আঁতৰৰ গাঁৱত জন্মিলোহেঁতেন তেতিয়াও বহু কথাত দুখীয়া হ'লোহেঁতেন। ইফালে হাত মেলিলে গাঁও, সিফালে হাত মেলিলে নগৰ, এই মাজৰ ঠাইখনৰ জীৱনটোৱে মোক চহকী কৰিলে বুলি মই উপলব্ধি কৰোঁ। এই যে মজ ভেলেও সোণাৰু সৌৰা গছৰ সৌন্দৰ্য, এই যে আধা কেঁচা মজ খৰিৰে ভাত ৰান্ধিলে খৰিডালৰ চৌকাৰ বাহিৰত থকা মূৰটোৱেদি ফেনৰ নিচিনাকৈ আঠা ওলায়, সেই আঠা যে আঁঠুৰ ঘাট লগাওঁ, বহুতে যে নাৰিকল তেলত পিৰিকা ফুল তিয়াই থৈ গোন তেল বনায়, সেইবোৰ মই কেনেকৈ শিকিলোহেঁতেন? জীৱনটো সেই পৰিৱেশৰ মাজত থকা কাৰণেহে শিকিলোঁ। এইবোৰ তুচ্ছ, শিকিব নলগীয়া, জানিব নলগীয়া কথা যেন লাগে, কিন্তু মই এইবোৰক ৰঙা পইচা, 5 পইচা, 10 পইচা আদি কম মূল্যৰ মুদ্ৰাৰ নিচিনা বুলিয়েই ভাবোঁ। এইবোৰেও লগ লাগি টকাৰ সৃষ্টি কৰে, 1000 টকাৰ সৃষ্টি কৰে। অকণমান ৰঙা পইচা এটা হাতত পৰিলে আমি দলিয়াই দিওঁ জানো? নিদিওঁ। সৰু কথাই ডাঙৰ কথা শিকায়।
0: এই সৰু সৰু কথাৰ মাজেৰে জীৱনটোক বুজিবলৈ শিকা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ জীৱনটোক লৈ কৰা যি সূক্ষ্ম পৰ্যবেক্ষণ, সেয়া প্ৰতিফলিত হৈছিল তেখেতৰ উপন্যাস, তেখেতৰ গল্প, নাটক, চিনেমা সকলো ক্ষেত্ৰতে। ডক্টৰ শইকীয়াই তেখেতৰ সাহিত্য জীৱনৰ পাতনি মেলিছিল চুটি গল্পৰ মাজেদি। অসমীয়া গল্প সাহিত্যত এক নতুন মাত্ৰা দিয়া শইকীয়াদেৱৰ গল্পৰ আধাৰ হ'ল সাধাৰণ মানুহৰ জীৱনত ঘটা সৰু সুৰা খুঁটিনাটিসমূহ। দৈনন্দিন জীৱনৰ সাধাৰণ সমস্যাসমূহ অতি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি অংকন কৰা গল্পসমূহ মানৱীয় মূল্যবোধেৰে সিক্ত। এইবাৰ এয়া বিন্দু আলোচনীত 70ৰ দশকত প্ৰকাশ পোৱা তেখেতৰ এটি চুটি গল্প সুবাস, পাঠ কৰিছে উৎপল বৰুৱাই।
2: প্ৰায় 25 বছৰৰ আগৰ কথা, সেই সময়ত চহৰখনৰ উকিলকেইজন আজিৰ উকিলসকলতকৈ বহুত বেছি আধ্যয়ন্ত আছিল, কিন্তু পাঠশালা স্কুলৰ মাষ্টৰসকল আজিৰ মাষ্টৰসকলতকৈ বেছি দুখীয়া আছিল। কৰুণা মাষ্টৰ সেই সময়ৰ অইন মাষ্টৰসকলতকৈ বেছি দুখীয়া আছিল, কাৰণ ভালেমান দিন ঘুঘুহীয়া জ্বৰ আৰু কাহ হৈ থকাৰ কাৰণে তেখেতে কাম কৰি থকা স্কুলখনৰ গৰাকী কুতুবুদ্দিন চাহাবে যক্ষ্মা বেমাৰ হৈছে বুলি তেখেতক কামৰ পৰা আঁতৰাই দিছিল। মাষ্টৰে দুয়োবেলা টিউচন কৰিবলৈ লৈছিল। পুৱাবেলা তেওঁ মনোৰঞ্জন উকিলৰ 8 বছৰীয়া ল'ৰা মানিকক পঢ়াইছিল। সেই সময়ত মাষ্টৰৰ নিজৰ ল'ৰা পবিত্ৰৰ বয়সো 8 বছৰ হৈছিল। তাৰ লিখাপঢ়াৰ প্ৰতি চকু দিবলৈও মাষ্টৰৰ বৰ মন গৈছিল, কিন্তু তেওঁৰ সময় নাছিল। উকিলৰ ঘৈণীয়েকৰ লগত আলোচনা কৰি এদিন মাষ্টৰে ঠিক কৰিছিল পবিত্ৰকো তেওঁ মাজে মাজে মনোৰঞ্জন উকিলৰ ঘৰলৈ লগতে লৈ যাব, এটা চুকত সি বহি থাকিব, মানিকক পঢ়ালে সিও শুনি থাকিব। পবিত্ৰই প্ৰথমতে মনোৰঞ্জন উকিলৰ প্ৰকাণ্ড ঘৰৰ পিছল পকীমজিয়াত খোজ কাঢ়িবলৈ চুচুক চামাক কৰিছিল। ৰাতিপুৱা মনোৰঞ্জন উকিলৰ ঘৈণীয়েকে তেওঁৰ 2.5 বছৰীয়া ল'ৰাটোক গৰম পানীৰে গা ধুৱাই হাতৰ তলুৱাত অলপমান মক্কেলে দিয়া খাটিৰো খাটি মাখন সানি লৈ সেই হাতেৰে বহুত সময় ধৰি ল'ৰাটোৰ গাটো মালিচ কৰিছিল। তাৰপিছত তেওঁ ৰান্ধনীঘৰত সোমোৱাৰ সময় হৈছিল। সেইখিনি সময়ত 2.5 বছৰীয়া ল'ৰাটোৱে ঠেন ঠেনকৈ আমনি কৰিছিল। ইফালে তাক ৰাখিবলৈও কোনো নাছিল, কাৰণ সেই সময়ত আটাইকেইটা ল'ৰা ছোৱালী পঢ়া শুনাত ব্যস্ত আছিল। গতিকে মনোৰঞ্জন উকিলৰ ঘৈণীয়েকে পবিত্ৰক ল'ৰাটোক কোলাত লৈ থাকিবলৈ দিছিল আৰু তাক মজিয়াত এৰি দিবলৈ মানা কৰিছিল। ইমানকৈ কষ্ট কৰি গা ধুওৱা আৰু মালিচ কৰাৰ পিছত ল'ৰাটোৱে মজিয়াত লেটি লোৱাৰ কোনো যুক্তি নাছিল। কিছুদিনৰ পিছত এবাৰ পবিত্ৰৰ টান অসুখ হ'ল। 20 দিনমানৰ মূৰতহে তাৰ জ্বৰ এৰিছিল। তাৰ দেহৰ অৱস্থা মাক দেউতাকে চাব নোৱাৰা হৈছিল। এজন কম্পাউণ্ডাৰে কৰুণা মাষ্টৰক

0: পৰামৰ্শ দিছিল, তাক এতিয়া মাখন চাখন এনেকুৱা ভাল বস্তু খুৱাব লাগে। কৰুণা মাষ্টৰে কথাটো মনোৰঞ্জন উকিলক কৈছিল। উকিলৰ ঘৈণীয়েকে মাষ্টৰক কাগজ এখনত বান্ধি অলপমান মাখন দিছিল। মাখন সনা প্ৰথম গৰাহ ভাত মুখত সুমুৱাই সেইদিনা পবিত্ৰই কৈছিল, মা, মাখনবিলাক ডাঙৰ মানুহৰ ল'ৰা ছোৱালীৰ নিচিনা গোন্ধায় নহয়নে? হয়নে নহয় মাকে নাজানিছিল।
1: এই সুবাস গল্পটোৰ কিছু অংশই বিকাশ লাভ কৰি আন এটি গল্পৰ অংশ হৈ পৰিছিল। সেই গল্পটো হ'ল প্ৰহৰী। প্ৰহৰীৰ আধাৰতে ডক্টৰ শইকীয়াই নিৰ্মাণ কৰিছিল তেখেতৰ দ্বিতীয়খন ছবি অনিৰ্বাণ।
2: নিদিও কিয়? নিদিও কিয়? নিদিও কিয়?
3: আমাৰ

0: Cristo. Cristo pusto. Mohadusto.
1: শান্ত হৃষ্ট হৃষ্টপুষ্ট মহাদুষ্ট এখনি অনাতাঁৰ নাট। এই অনাতাঁৰ নাটেই হওক বা শিশু সাহিত্যৰ ক্ষেত্ৰতেই হওক, ডক্টৰ শইকীয়াই শিশুৰ মনস্তত্ব বুজি সহজ সৰল ভাষা প্ৰয়োগ কৰি কাহিনী নিৰ্মাণ কৰাত সিদ্ধহস্ত আছিল। শিশুৰ মানসিক দিগন্ত প্ৰসাৰ কৰাত তেখেতৰ ৰচনাসমূহে যথেষ্ট সহায় কৰিছিল। এই অনাতাঁৰ নাট আৰু শিশু সাহিত্যৰ মাজেদি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই নিষ্পাপ শিশু মনক সৎ আৰু নিষ্ঠাৰে জীৱন বাটত বাট বুলিবলৈ অনুপ্ৰেৰণা যোগাইছিল।
2: মনু, অ মনু, কিয় কান্দিছ? চ এ মনু, অ কি হল ইয়াৰ? মনু, এই কি হল কচোন?
0: মোৰ নম্বৰ লিখোঁতে ভুল হোৱা নাই দেউতা। মোক চবে নিবুকা বেঙা বুলি কয়, কিন্তু মই লিখোঁতে ভুল কৰা নাই দেউতা।
2: নাই কৰাতো
0: তেনেহলে চবেই কিয় আমাৰ ভুল হ'ব পাৰে বুলি ক'ব? মই কিন্তু মিছা কথা ক'ব নোৱাৰোঁ আৰু বহিৰ পৰাটো ফালিব নোৱাৰোঁ। আপোনালোকেতো আমাক কথা মিছা কথা ক'বলৈ মনা কৰে।
2: নালাগে মনু, তই মিছা কথা ক'ব নালাগে। তই যি দেখিছিলি তাকে ক'বি, যি লিখিছিলি তাকে দেখুৱাবি।
0: কিন্তু আপোনাক যে মানুহজনে বহুত ফাইন কৰিব।
2: কৰক দে মনু, মোক কোনোবাই ভুল কৰি ফাইন কৰিব পাৰে, কিন্তু মইতো তহঁতক ভুল কৰি ফাইন কৰিব নোৱাৰোঁ।
1: অসমৰ নাট্যজগতৰ অপ্ৰতিদ্বন্দ্বী নায়ক বুলিও আমি ক'ব পাৰোঁ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ৰেডিঅ' নাট্যকাৰ ৰূপেও তেখেতৰ বিশেষ সুনাম আছে। তেখেতৰ নাট কোলাহল, দুৰ্ভিক্ষ আৰু ইতিহাসক অল ইণ্ডিয়া ৰেডিঅ'ৰ ৰাষ্ট্ৰীয় নাট হিচাপেও প্ৰচাৰ কৰাৰ লগতে কোলাহলক বিদেশৰ কেন্দ্ৰৰ পৰাও প্ৰচাৰ কৰা হৈছিল।
3: মোক পঢ়িবলৈ পইচা দিছিল, কাপোৰ কিনিবলৈ পইচা দিছিল, ভাত খাবলৈ পইচা দিছিল, গাখীৰ খাবলৈ পইচা দিছিল নহয়, ঔষধ খাবলৈ পইচা দিছিল, মোৰ অন্নপ্ৰাশনৰ খৰচৰ কাৰণে পইচা দিছিল, মই কেঁচুৱা থাকোঁতে দুধদানি কিনিবলৈ পইচা দিছিল। সেইবোৰতো কোনে দিবলৈ কৈছিল? সেইবোৰ মোক জন্ম নিদিয়া হ'লেতো সেইবোৰ একো দিব নালাগিলহেঁতেন।
4: তই তই বজুৰুৱা মদাহী মানুহৰ নিচিনাকৈ কথা কৈছো কিয়?
3: মোক চম্ভালি কথা কবি।
4: কি মোক চম্ভালি কথা কবি? তোৰ কাৰণে দেউতাই আজি
3: মোৰ কাৰণে যিখিনি কৰিলে সেইখিনি দেউতাৰ মিনিমাম কৰ্তব্য, সেইখিনি দেউতাই কৰিবই লাগিব। আজি এই অৱস্থাত উভতাই দিব লাগিব বুলি হিচাপ কৰি দেউতাই মোক সেইবিলাক ধাৰ দিছিল নেকি?
4: তোৰ কথা লোকৰ মুখত মই বহুত শুনিছো, তথাপি তোৰ কথা বতৰা এনেকুৱা হৈছে বুলি মই ভাবিব পৰা নাছিলো।
3: এতিয়া নিজে গম পালিতো, কিন্তু মই কি কৰিব লাগে? 50,000 টকা উভতাই দি ঘৰখনক উদ্ধাৰ কৰিব লাগে। মোৰ দিবলৈ টকা নাই, অফিচে অফিচে দৌৰা দৌৰি কৰি কেছটো নোহোৱা কৰিব লাগে, সেইটো কৰা মোৰ উপায় নাই। উকিল মহৰি লগাই কেছটো চলাব লাগে, সেইটোতো তহঁতে পাৰ, সেইটোতো মোতকৈ দেউতাই বেছি ভালকৈ পাৰিব। তেনেহ'লে মই কি কৰিব লাগে, মই কি কৰিব পাৰোঁ?
4: তই কি কৰিব লাগে, কি কৰিব পাৰ, সেইবোৰ কথা এইকেইদিন মই বহুত ভাবিছিলোঁ। কিন্তু মই একো ক'বলৈ নাপাওঁতে তোৰ যিমানবোৰ কথা শুনিলোঁ, ইমানবোৰ কথা শুনি মোৰ এতিয়া ধাৰণা হৈছে তই সঁচাকৈ একো কৰিব নোৱাৰ, তোৰ কৰিবলগীয়া নাইও। কিন্তু তোক চিধা চিধি ক্ষমা কৰি এৰি দিবলৈকো মোৰ মন যোৱা নাই।
3: কি শাস্তি দিবি নেকি?
4: শাস্তি আৰু কোনে কাক দিয়ে অ? দেউতাক শাস্তি কোনে দিছে ঠিক কৰিব পাৰিছ? যা, তোক আৰু মই একো নকওঁ, যিমান পাৰ সোনকালে তই উভতি যাগৈ, নবৈ অযথা

0: কষ্ট পাব। সেইবোৰ ঠাইলৈতো ইয়াৰ খবৰ কাগজ নাযায়েই চাগৈ। তাত এইজন মানুহক দেউতাৰ বুলি চিনাকি নিদিলেও তোৰ চলি যাব। তোৰ কোনো অসন্মান নহয়, যা।
1: তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলি। ঘৰখনৰ মান সন্মানৰ কথা লৈ হঠাতে তই বৰ চিন্তাত পৰিলি।
0: নাই নাই, কিহৰ চিন্তা? দেউতা জেললৈ যাব, সেইটোও চিন্তাৰ কথা হ'লনে? তই খালি নবৌক কবি এইবোৰ কেলেংকাৰী সময়ত তেখেত আহিব নালাগে। কেতিয়াবা পাৰ্টি চাৰ্টি পাতিলে খবৰ দিম, আহিব।
1: চুপ! তই সেইজনী মানুহৰ নাম মুখলৈ নানিবি। তেওঁ তহঁতৰ একো কৰা নাই।
0: এশবাৰ আনিম। তেখেতে একো নকৰা হলে আজি তোৰ এনেকুৱা অৱস্থা নহয়।
1: আজি যে তই ইমান সন্মান সন্মান কৰিছ, তই নিজে ইমান দিন কি কৰিছ?
0: কি কৰিছো?
1: প্ৰতিবাৰ আহিলে গোটেই চহৰখনৰ বাটে ঘাটে তোৰ যিবোৰ কীৰ্তি শুনি ফুৰো, সেইবোৰ এইখন ঘৰৰ কাৰণে কেলেংকাৰী নহয়?
0: শুন, যদি এবাৰ মুখে মুখে নকলি কিয়?
1: সেইবোৰ কথা মুখলৈ নাহে কাৰণে,
0: নেহাহ নহয় কাৰণে।
1: কিহৰ সাহ?
0: ভনীয়াৰৰ কেলেংকাৰীৰ কথা ক'বলৈ হলে তই ভনীয়াৰৰ কাৰণে কি কি কৰিছ সেইটো কোৱাৰ সাহ? লাজ নালাগে তোৰ? শুন, তই কথাটো উলিয়ালি যেতিয়া পৰিষ্কাৰকৈ কওঁ, শুনি যা। আঁঠুৱাৰ তলত ন বয়ে ফুচফুচাই কোৱাতকৈ মই চিঞৰি চিঞৰি কোৱাই বেছি ভাল হ'ব। মোৰ বয়স 24 বছৰ হৈছে কাৰণে, এম এ পাছ কৰি বহি আছোঁ কাৰণে মায়ে মাজে মাজে চিন্তা কৰা যেন লাগে। দেউতাই প্ৰায়ে চিন্তা কৰে। নন্দন মজুমদাৰৰ লগত মোৰ চিনাকি হৈছে, মোৰ কাৰণে তেওঁ ভাল মানুহ। আমাৰ মাজত এটা বুজাবুজি হৈছে। আমি ভৱিষ্যতে কি কৰিম সেইটো ঠিক কৰিছোঁ।
1: আৰু এইখন ঘৰৰ ভৱিষ্যতটোৰ কি কৰিছ?
0: কি কৰিছোঁ?
1: এই যে প্ৰত্যেকবাৰ আহি শুনো, নমীৰ কাৰণে এই ছেট গহনা কৰালোঁ, নমীৰ কাৰণে এইটো চিলাই কল কিনিলোঁ, নমীৰ কাৰণে এই দুযোৰ কাপোৰ অৰ্ডাৰ দি কৰাই আনিলোঁ, এইবোৰ কি? তই নিজে আগত থাকি নিজৰ কাৰণে এনেকৈ বস্তু গোটাবলৈ তোৰ বেয়া নালাগে? দেউতাক সেই 50,000 টকাৰ ভিতৰত এইবোৰ বস্তুৰ দাম সোমাই থকা নাই? কোনখন মুখেৰে তই মোক ইমান ডাঙৰ ডাঙৰ কথা ক?
0: ৰবি, তই অকণমান ৰবি। মই মা দেউতাৰ নামত শপত খাই কৈছো, সেইবোৰ চাওঁ মই এই জীৱনত নগচকো। মোক খালি কেইদিনমান সময় দে, এই ঘৰতো মই নাথাকো। তোক মই কথা দিলো, মই ওলাই যাম, মই ওলাই যাম। আৰু তোৰ যদি লাজ চৰম মান সন্মান বোলা কিবা বস্তু আছে, তেনেহলে তয়ো কোনোদিনে এই ঘৰ মাটিত ভৰি নিদিবি। এই ঘৰ মাটি বিক্ৰী কৰি মই দেউতাক উদ্ধাৰ কৰিম, আৰু আৰু মা দেউতাক মই চাম।
2: এই অনাতাঁৰ নাটখনৰ পৰিৱৰ্ধন কৰি ডক্টৰ শইকীয়াই ভ্ৰাম্যমান থিয়েটাৰৰ বাবে ৰচনা কৰিছিল তেখেতৰ প্ৰথমখন নাট ৰামধেনু। ধুমুহাটো লৰচৰ নকৰা বৃক্ষৰ দৰে আছিল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। এই বৃক্ষৰ ছাঁ লাভ কৰিবলৈ সক্ষম হোৱা অসমৰ ভ্ৰাম্যমান নাট্যশিল্পক চালুকীয়া অৱস্থাৰ পৰা আনি এক সুকীয়া মাত্ৰা আৰু গতি প্ৰদান কৰাত তেখেতৰ অৱদান আছিল অপৰিসীম। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই কৈছিল, নাটক, চিনেমা, গল্প এই সকলোবোৰ একেটা পৰিয়ালৰে সদস্য। ইহঁত একেটা কম্পাৰ্টমেণ্টত বেলেগ বেলেগ কোঠাত থাকিলেও অহা যোৱা কৰিবৰ বাবে দুৱাৰ খোলা থাকে। অৱশ্যে চিনেমাৰ পৰ্দা সন্মুখত ৰাখি গল্প লিখা নাছিল বুলি তেখেতে নিজেই কৈছে। তেখেতে সাধাৰণ একোটা ঘটনাকে যিদৰে শৈল্পিক সাজ পিন্ধাইছিল, সেয়া তেখেতৰ দৰে স্ৰষ্টাৰ দ্বাৰাহে সম্ভৱ। 1977 চনত নিৰ্মিত কলা বগা ছবি সন্ধ্যাৰাগৰ যোগেদি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই চেলুলয়েডৰ পৃথিৱীত পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰিছিল।
3: আমি ৰাতি গেট বনাই মৰিছো আৰু এওঁলোকে আৰামত তম্বু তৰি শুই আছে। ৰবা, বিচনাৰ তলত দুটাকে আটম বম ফুটাই দিম এতিয়া।
4: উঠিব লাগে, উঠিব লাগে, আমাক আধা তেজপাত দিয়া চাহ কৰি দিব লাগে।
5: অকণমান উঠচোন, ল'ৰাকেইটাক চাহ অকণমান কৰি দে, বৰ কষ্ট কৰিছে বেচেৰাহঁতে। যাচোন, ঠাকুৰহঁতেতো কাম কৰিয়ে আছে, ল'ৰাকেইটা আছে চাই ল'বি।
6: ভালকে ধৰিবি দে।
7: হ্যাঁ, আচ্ছা, দেখো।

0: স্পেশাল টি পানি আ গিয়া।
1: বাইদেউর বা নামটো কি?
2: দূর নামৰ কি দরকার? বাইদেউ আমালে খানা আনিছে, এই কারণে বাইদেউর নাম অন্নপূর্ণা।
3: অতি মৃদুভাষী অমায়িক স্বভাৱৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই নিজৰ জীৱনত কেতিয়াও অন্যায়ৰ সৈতে আপোচ কৰা নাছিল। তেখেত আছিল স্থিতপ্ৰজ্ঞ, ভাষাৰ ওপৰত আছিল তেখেতৰ অগাধ দখল। তেখেতৰ কলমেৰে যেতিয়া প্ৰতিবাদৰ ভাষা নিগৰি আহিছিল, তেতিয়াই সামাজিক চেতনাক জোকাৰি গৈছিল। তাৰ উৎকৃষ্ট উদাহৰণ হৈছে

0: কিছু কথা বৰ সঁচা নে মিছা?
1: সঁচা।
0: কেনেকৈ?
1: সেইকাৰণে কৈছো, এইবোৰ কথা ঘৰত সকলোৰে আগত পাতিব লাগে। মই আপোনাৰ ঘৈণী, আপোনাৰ চাৰিটা ল'ৰা ছোৱালী আছিল, এতিয়া পাঁচটা হ'ল। শেষৰ কেঁচুৱাটোৰ মাক মই নহওঁ, এতিয়া ছটা হ'ব। এইটোৰ বাপেক আপুনি নহয়, কিন্তু সকলোৱে জানিব আমি মিলেৰে আছো। মোকো আপুনি ঘৈণীয়েক বুলি লৈ আছে, ভালহে কথা। নহ'লে মানুহে আকৌ ভাবিব আপুনি মোক একে ঘৰতে থাকিও এৰিলে, এতিয়া আৰু আপোনাক সেই বদনাম নিদিয়ে।
2: মোৰ সদনাম বদনামৰ কথা ভাবিব নালাগে, এদিনো ওচৰ চাপিবলৈ দিয়া নাই।
0: তেনেহ'লে কেনেকৈ
1: কওক গৈ? আপুনি এদিনো মোক কাষ চাপা নাই বুলি ক'বলৈ সাহ আছে যদি কৈ ফুৰক গৈ, সকলোকে কৈ ফুৰক গৈ। নকয়গৈ কিয়? কিৰণক নকয় কিয়? কিয় কল ঘৰলৈ মাতি আনি লুকুৱাই লুকুৱাই কথা শুনিছে? মানুহবোৰৰ কথাটো কৈ দিলেতো সকলোৱে মোক লেই লেচে চেই কৰিব, কাউৰি সকলোৱে নোখোৱা কৰিব। মইতো সেইবোৰলৈ ভয় কৰা নাই, আপুনি কিয় ভয় কৰিছে? দেউকীলাল, কল কিয় বন্ধ হৈছে? কি হৈছে চোৱা আৰু সোনকালে চলাই দিবলৈ কোৱা।
2: মই তোক কল ঘৰৰ মেচিনত সোমোৱাই তোক পিহি পেলাম।
1: এটা কথা মই কৈ থওঁ, দৰকাৰ হলে মই নিজে সদৰি কৰিম, কিন্তু মানুহটো কোন এইটো কথা সোধাৰ সাহ মই আপোনাক কেতিয়াও হবলৈ নিদিম। এইটো কথা মনত ৰাখিব, মই এটা মানুহৰ লগত লুকুৱাই লুকুৱাই সদায় লেতেৰা হৈ থাকিব পাৰিলোহেঁতেন, কিন্তু মোক সেইটো নালাগে। মোক আপোনাক দেখুৱাবলৈ এটা প্ৰমাণ লাগে আৰু তাৰপিছত আকৌ চাফা হৈ থাকিবলৈ লাগে। ঠিক তাকে মই কৰিলোঁ। আপোনাৰ হাতী আছিল, ঢোল ডগৰ আছিল, সেইকাৰণে আপুনি এজনী মানুহ মোৰ আগত আনি থবহি পাৰে, তাইক মোৰ আগতে কেঁচুৱাৰ মাক কৰিব পাৰে। মোৰ সেইবোৰ নাই, সেইবোৰ নোহোৱাকৈ মই কি কৰিব পাৰোঁ কৰিলোঁ। কথাটো একেটাই, এতিয়া কিমান সহিব পাৰে সহি থাকক, তিল তিলকৈ কথাবোৰ বুজক, কিন্তু মই অকলে কিয় সহি থাকিম? সহি থাকিলে মোৰ কি লাভ হ'ব? সহি সহি মই মৰি থাকিম, সৰগলৈ যাম, সীতা সাবিত্ৰী হ'ম। কি পাপৰ কাৰণে মই নৰকৰ যন্ত্ৰণা ভুগিলোঁ? আই বোপায়ে সীতা সাবিত্ৰী হ'বলৈ কৈ পঠিয়াইছে, তেনেকুৱা হ'ব নোৱাৰিলেও মই ধৰ্মত আছিলোঁ। এঘাৰ বছৰে মই বহুত সহ্য কৰি আপুনি ভাল পোৱা কামকে কৰিলোঁ, কিন্তু কথা নাই বতৰা নাই, দম দমকৈ গাভৰু ছোৱালীজনী আনি আপুনি মোৰ আগতে মোৰ চাৰিটাকৈ ল'ৰা ছোৱালী আগতে তাৰ লগত শুবলৈ ল'লে। তাৰ পাছতো মই সীতা সাবিত্ৰী হ'ম, আপোনাৰ ভৰি ধূলি শিৰত লৈ মই ধৰ্ম কৰিম।
3: সীতা হ'বলৈ হ'লে ৰামো থাকিব লাগে দেহে।
4: সমাজৰ দুৰ্নীতিক ডক্টৰ শইকীয়াই কেতিয়াও প্ৰশ্ৰয় নিদিছিল।
5: হাজাৰ প্ৰলোভনৰ মাজতো দুৰ্নীতিৰ পৰা মুক্ত হৈ থকাটো সম্ভৱ আৰু দুৰ্নীতিমুক্ত দৰিদ্ৰ হৈ থকাত এক অনিৰ্বচনীয় আনন্দ আছে।
4: দুৰ্নীতি অন্যায় অবিচাৰৰ বিৰুদ্ধে তেখেতৰ যি সবল স্থিতি, তেখেতৰ যি আপোচবিহীন চাৰিত্ৰিক সত্তা, সেয়া দৰ্শকে বিচাৰি পায় দীনবন্ধুৰ লেখীয়া চৰিত্ৰসমূহৰ মাজেৰে।
6: এতিয়াও ৰৈ আছা?
7: নাই, ৰৈ থকা নাই, আকৌ আহিছো।
6: কিয়? মইতো কৈছোৱেই মই এনেকৈ আকৌ নলওঁ।
7: আপুনি কৈছে, কিন্তু কোনে বিশ্বাস কৰো?
6: তুমি তুমিতো বিশ্বাস কৰিবা।
7: নকৰো। আপোনাৰ পিয়নটোৱে আপোনাৰ মেজৰ কাগজখন সেইটো ৰুমলৈ চহী কৰাবলৈ নিলে পাঁচ টকা লয়। সি মানুহক কয় সেই পাঁচ টকা সি আপোনাক দিয়ে। আজিও মোৰ পৰা এহেজাৰ টকা নোলোৱাৰ বাবে মই আপোনাক সৎ বুলি ভাবিমনে? নাভাবোঁ। মই কৈ ফুৰিম আনৰ পৰা দুহেজাৰ টকা খাই আপুনি মোৰ আগত সৎ হৈ দেখুৱাইছে। চাৰিওফালে এনেকৈ চলি আছে, এনেকুৱা মানুহে বেৰি আছে কাৰণে আপুনি সৎ মানুহ বুলি কোনো বিশ্বাস নকৰে। এনেকুৱা অৱস্থাত সৎ হৈ থাকি আপোনাৰ কি লাভ?
8: সেইটো নক'ব, বিশ্বাস কৰা নকৰা তোমালোকৰ কথা, কিন্তু সৎ হৈ থাকি কি লাভ সেই প্ৰশ্ন মোক নুসুধিবা।
9: চাহ খোৱা।
8: কথাবোৰ কেনেকুৱা হৈছে ভাবকচোন দাদা, এটা অন্যায় কাম কৰিবলৈ ককায়েকে ভায়েকক পঠিয়াইছে আৰু ভায়েকে নিজৰ দেউতাকৰ বয়সী এজন মানুহক ঘোষ দিবলৈ লাজ কৰা নাই।
9: কি কৰিবা আৰু, তলৰ পৰা ওপৰলৈকেতো এনেকৈয়ে চলি আছে।
8: বুজিছো, কিন্তু যিটো বেয়া কথা সেইটো বেয়াই। মই যদি এইবোৰৰ পৰা আঁতৰি থাকিব খোজো মোক কিয় প্ৰশ্ন কৰিব যে এনেকৈ থাকি কি লাভ?
4: ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ জীৱন দৰ্শন আছিল এনেধৰণৰ।
5: মই কাৰো উপকাৰ নকৰিব পাৰোঁ, যদি পাৰিলোঁ কাৰোবাৰ উপকাৰ কৰিলোঁ, যদি নোৱাৰিলোঁ নকৰিলোঁ, কিন্তু মই যেন কাৰো অপকাৰ নকৰোঁ, মোৰ কাৰণে যেন কোনেও দুখ নাপায় কষ্ট নাপায়, মোৰ জীৱনে তাকে মোৰ ধৰ্ম বুলি শিকালে।

অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আমাৰ অভিলেখাগাৰৰ পৰা লোৱা জীৱন সম্পৰ্কে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ অনুভৱ, তেখেতৰ চুটিগল্প, নাটক আৰু চিত্ৰধ্বনিৰে আজিৰ

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি সমবেত কণ্ঠৰ গীত, গীতৰ কথা কীৰ্তিনাথ শৰ্মা বৰদলৈৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

কীৰ্তিনাথ শৰ্মা বৰদলৈ ৰচিত গীতটি শুনিলে। প্ৰযোজনা আছিল অনুপম চৌধুৰী, আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 বাজিছে। সামৰি সাম্ৰাজ্যৰ দিনজোৰা অধিৱেশনৰ কাইলৈ আমাৰ অধিৱেশন মুকলি কৰা হ'ব পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।